আকাশবাণী নগাঁও খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 6 বজাত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি শুনিবলৈ পাব।

খন্তেক পিছতেই 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বীৰেন্দ্ৰ কুমাৰ ফুকনৰ খিয়াল ৰাগ আহিৰ ভৈৰৱ শুনিবলৈ পাব। আৰু তাৰ পিছতেই আগবঢ়োৱা হ'ব লোপামুদ্ৰা নেওগৰ কণ্ঠত বৰগীত। 7:00 নেওগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি। সুপ্ৰভাত অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:15।

মূৰ্ছনা অনুষ্ঠানটি শুনিবলৈ পাব পুৱা 7:30 বজাত, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:20 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত বিজয় কুমাৰ দেৱশৰ্মাৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছে ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। কেইটিমান অসমীয়া গীত শুনিবলৈ পাব পুৱা 9:50, পুৱা 10 বজাত এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। অনুষ্ঠানত নাট্যকৰ্মী বিদ্যুৎ কুমাৰ নাথৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। তাৰপিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান। 11:00 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি। 11:05 পৰা বিয়লি 4:29 ক্ৰমে আকাশবাণী মুম্বাই, আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আৰু বাতৰি শুনিবলৈ পাব। যুৱ তৰংগ অনুষ্ঠানটি আগবঢ়োৱা হ'ব বিয়লি 4:30 বজাত। 5 বজাৰ পৰা পুনৰ আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আৰু লগতে বাতৰি শুনিবলৈ পাব। আমৈ অনুষ্ঠানটি শুনিবলৈ পাব 5:25, 5:45 শিক্ষকৰ অনুষ্ঠান, 6 বজাত বাতৰি, 6:10 কৃষকবাণী অনুষ্ঠানটিত আমাৰ ৰোগ নিয়ন্ত্ৰণ আৰু খাদ্যভাসত ফলৰ ভূমিকা শীৰ্ষক এটি আলোচনা শুনিবলৈ পাব। 6:44 আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি, 8 বজাত অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম আৰু নিশা, 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধ্যা 7:05 এটি বৃন্দগীত। সন্ধ্যা 7:20 আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানটি সজাই তুলিব পম্পী বৰাই। 7:30 বজাত সুৰ লহৰী, 8:02 যুৱ ৰাগিনী। কেইটিমান অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব নিশা 8:32, 8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9, 9:15 বিধানসভাৰ পৰ্যালোচনা শুনিবলৈ পাব। নিশা 9:30 ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিতনাথ শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ 7ম খণ্ডটি শুনিবলৈ পাব। এয়া আছিল আজিৰ অনুষ্ঠান পৰিচিতি। আকাশবাণী নগাঁও, এতিয়া আৰম্ভ কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিত ইমান পৰে বীৰেন্দ্ৰ কুমাৰ ফুকনৰ খিয়ালত ৰাগ আহিৰ ভৈৰৱ শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক লোপামুদ্ৰা নেওগৰ কণ্ঠৰ বৰগীত। প্ৰথমে শুনোৱা হওক শংকৰদেৱ বিৰচিত এটি বৰগীত।

ইমানপুৰে শ্ৰোতাই লোবামুদ্ৰা নেওগৰ কণ্ঠত দুটি বৰ গীত শুনিলে। এয়া আকাশবাণী নগাঁও, এতিয়া 7 বজাত নেওগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,000।

0: চাৰিশ আশী টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল, পদৰ সংখ্যা 29। দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23 সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতাৰ বিষয়ত পৰ্যালোচনা কৰা হয়। ইৰাণৰ সামৰিক ঘাটিকে ধৰি অন্যান্য স্থানক লক্ষ্য কৰি প্ৰত্যাক্ৰমণ চলোৱা হৈছে বুলি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অৰ্ণৱ পাপৰকাৰে ইতিহাস ৰচনা কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি20

0: ৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাৰ মাজৰ আলোচনাই বাণিজ্য, প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াসকলৰ মঞ্চত অংশগ্ৰহণৰ লগতে দুয়োখন দেশৰ ব্যৱসায়ী নেতাসকলক উদ্দেশ্যি ভাষণ দিব। তেওঁ লগতে মেলবৰ্ণত আয়োজিত এটা অনুষ্ঠানত প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময়ও কৰিব। উল্লেখযোগ্য যে ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ইণ্ডোনেছিয়া ভ্ৰমণ সামৰি শ্ৰীমোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি সন্ধিয়া অষ্ট্ৰেলিয়াত উপস্থিত হয়। ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক নৃত্য গীতিৰে মেলবৰ্ণত আদৰণি জনায়। অষ্ট্ৰেলিয়াত থকা ভাৰতৰ উচ্চায়ুক্ত নাগেশ সিঙে কয় যে এটা দশকত তৃতীয়বাৰলৈ শ্ৰীমোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণে বিগত বৰ্ষসমূহত দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হোৱাকেই প্ৰতিফলিত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ কালি সামৰণি পৰে। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতা আৰু দ্বিপাক্ষিক আলোচনাৰ অধীনত অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুয়োখন দেশে সন্ত্ৰাসবাদ, উগ্ৰবাদ, মাদক দ্ৰব্য আৰু অস্ত্ৰ শস্ত্ৰ সৰবৰাহ, মানৱ সৰবৰাহ, বন্যপ্ৰাণী সৰবৰাহ, চাইবাৰ অপৰাধ তথা অন্যান্য সংগঠিত অপৰাধকে ধৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে কাম কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা কৰে। দুয়োপক্ষই লগতে উমৈহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে ক্ষমতা গঢ়ি তোলা আৰু চোৰাংচোৱা তথ্যসমূহ আদান প্ৰদানৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। এই বৈঠকে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া মিত্ৰতা তথা অংশীদাৰিত্বৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰাৰ উপৰি উমৈহতীয়া স্বাৰ্থৰ বাবে সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাও নিশ্চিত কৰে। বৈঠকত ভাৰত ম্যানমাৰ সীমান্তৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে সীমান্ত অঞ্চলত শান্তি, স্থিৰতা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰা হয়। দুয়োখন দেশে কানাডান মাল্টিমডেল ট্ৰানজিট ট্ৰান্সপৰ্ট প্ৰকল্প আৰু ভাৰত ম্যানমাৰ থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ সম্পূৰ্ণ কৰাৰ দিশত সহযোগিতাৰে কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ভাৰতীয় প্ৰতিনিধিসকলক গৃহ সচিব গোবিন্দ মোহনে নেতৃত্ব দিয়াৰ বিপৰীতে ম্যানমাৰৰ প্ৰতিনিধি দলক দেশখনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উপমন্ত্ৰী মেজৰ জেনেৰেল মিন থুৱে নেতৃত্ব দিয়ে। ইৰাণে হৰ্মুজ প্ৰণালীত জাহাজৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছদিনাই আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰাণত পুনৰ আক্ৰমণ চলাইছে। ইৰাণৰ সামগ্ৰিক ঘাটি আৰু ইয়াৰ সৈতে জড়িত স্থানসমূহ লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে বুলি কালি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ আক্ৰমণৰ পাছত দুয়ো দেশৰ মাজত চলি থকা যুদ্ধবিৰতিৰ সমাপ্তি ঘটা বুলি উল্লেখ কৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছিল। লক্ষণীয়ভাৱে ইৰাণৰ সৈতে কূটনৈতিক আলোচনা আৰু সামৰিক প্ৰত্যুত্তৰৰ ক্ষেত্ৰত ট্ৰাম্পে প্ৰায়ে পৰস্পৰ বিৰোধী বাৰ্তা প্ৰদান কৰি আহিছে। বুধবাৰে তেওঁ পুনৰ ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ ইংগিত দিছিল যদিও এই সংঘৰ্ষৰ পৰিণতি সুদূৰপ্ৰসাৰী নহ'ব বুলিও আশা প্ৰকাশ কৰিছিল। ইপিনে ইৰাণৰ স্থানীয় সংবাদ মাধ্যমসমূহে দেশখনৰ দক্ষিণ উপকূলীয় চহৰসমূহত শক্তিশালী বিস্ফোৰণৰ শব্দ শুনা পোৱা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছে।
1: I think it's over. I don't want to deal with them anymore. They're led by sick people. They're vicious, violent people. And if they had a nuclear weapon, they'd use it. As far as I'm concerned, it's over. I'll speak to our negotiators. They want to negotiate. They're good people. Steve Witkoff, Jared Kushner. But they have to come back to me. As far as I'm concerned, it's just a waste of time dealing with them. They're liars. We make a deal. Everyone's agreed. No nuclear weapon. They go outside, talk to the press. They say, we never even talked about it. I'll let our wonderful negotiators keep talking if they want. But I don't like these people.
0: কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ পৰা খোপ্ৰা আৰু তোতাপুৰি আম ক্ৰয় কৰাৰ বাবে অনুমোদন জনাইছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে উৎপাদকসকলে তেওঁলোকৰ সামগ্ৰীৰ উপযুক্ত মূল্য লাভ কৰিব আৰু বজাৰৰ অস্থিৰতাৰ পৰা সুৰক্ষা পাব। তামিলনাডু চৰকাৰৰ প্ৰস্তাৱৰ ভিত্তিত কেন্দ্ৰই এই অনুমোদন প্ৰদান কৰিছে। এই সিদ্ধান্তৰ অধীনত ৰাজ্যখনৰ পৰা 87,000 মেট্ৰিক টনতকৈ অধিক খোপ্ৰা সংগ্ৰহ কৰা হ'ব। এই সমগ্ৰ ক্ৰয় প্ৰক্ৰিয়া মূল্য সমৰ্থন আঁচনিৰ অধীনত

ন্যূনতম সমৰ্থন মূল্যত সম্পন্ন হ'ব। অনুমোদন জনোৱা এই খোপৰা ক্ৰয়ৰ মূল্য 1000 কোটি টকাতকৈ অধিক। ইয়াৰ লগতে MIS অৰ্থাৎ বজাৰ হস্তক্ষেপ আঁচনিৰ অধীনত চলিত বৰ্ষত তামিলনাডুৰ পৰা 96,000 মেট্ৰিক টনতকৈ অধিক ততাপুৰি আম ক্ৰয়ৰ বাবেও চৰকাৰে অনুমোদন দিছে আৰু প্ৰতি কুইণ্টেলৰ বাবে বজাৰ হস্তক্ষেপ মূল্য 1000 টকাতকৈ অধিক ধাৰ্য কৰা হৈছে। এই ব্যৱস্থাৰ মূল লক্ষ্য হৈছে আম খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰা তথা বজাৰত হঠাতে দাম হ্ৰাস পোৱাৰ ফলত হোৱা লোকচানৰ পৰা হাত সৰাটো সুনিশ্চিত কৰা। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আজি ওড়িশাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত থকা ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰাৰ শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ওড়িশাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা

0: খেলৰ খবৰ। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি নিশা দহ বজাত খেলখন আৰম্ভ হ'ব। শৃংখলাত সম্প্ৰতি 2-0 পিছপৰি থকা ভাৰতৰ বাবে আজিৰ খেলখনত জয় অত্যন্ত প্ৰয়োজনীয়। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰানত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াস আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ যথেষ্ট চাপত আছে। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ডেৰ বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে প্ৰথমবাৰলৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আৰ্ণৱ পাপাৰকাৰে ইতিহাস ৰচনা কৰিছে। 18 বছৰীয়া পাপাৰকাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰায়ো টাবাটাক 6-2, 6-1 ছেটত পৰাস্ত কৰে। পাপাৰকাৰে ইয়াৰ পূৰ্বৰ দুটা ৰাউণ্ডত গ্ৰেট ব্ৰিটেইনৰ জশুৱা ক্ৰেজ আৰু আমেৰিকাৰ কেটন হান্সেক পৰাস্ত কৰিছিল। খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত আজি আমেৰিকাৰ জৰ্ডান লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে 1954 চনত ৰামানাথন কৃষ্ণন, 1979 ৰমেশ কৃষ্ণন আৰু 1990 চনত লিয়েণ্ডাৰ পেজকে ধৰি কেৱল 3গৰাকী ভাৰতীয়ই উইম্বলডন জুনিয়ৰৰ ল'ৰাৰ ছিংগলছৰ খিতাপ জয় কৰিছে। জাকাৰ্টাত অনুষ্ঠিত 19 আৰু 23 বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰসকলে শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনৰ 23 বছৰ শাখাত কালি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহৰ অন্তত ভাৰতৰ 9গৰাকী খেলুৱৈয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক সুনিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে আলোচনাত মিলিত হ'ব। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ 23সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতাৰ বিষয়ত পৰ্যালোচনা কৰা হয়। ইৰাণৰ সামৰিক ঘাটিকে ধৰি অন্যান্য স্থানক লক্ষ্য কৰি প্ৰত্যাক্ৰমণ চলোৱা হৈছে বুলি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আৰ্ণৱ পাপাৰকাৰে ইতিহাস ৰচনা কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আমাৰ এতিয়া বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছো 9864160507।
1: নিবেদন কৰিছো সুপ্ৰভাত। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে জুৰিমণি গোস্বামীয়ে।

শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ সুপ্ৰভাত অনুষ্ঠান। নেপোলিয়ন বোনাপাৰ্টে কৈছে, আত্মবিশ্বাস যিজনৰ নাই তেওঁ কোনো কামতেই সফল হ'ব নোৱাৰে। আজি বৃহস্পতিবাৰ, 1948 শকাব্দৰ আহাৰ মাহৰ 24 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 9 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:42:05 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14:43। আজি

0: কৃষ্ণা নবমী। এগৰাকী ৰাজনীতিক, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ বিশ্বনাৰায়ণ শাস্ত্ৰী। তেওঁ সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ একমাত্ৰ ঔপন্যাসিক। অবিনাশী নামৰ সংস্কৃত উপন্যাসৰ বাবে তেওঁ 1987 চনৰ সংস্কৃত ভাষাৰ সাহিত্য একাডেমী বঁটা লাভ কৰে। তেওঁ 1953 চনৰ পৰা 1958 চনলৈকে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষও আছিল। তেওঁ লিখা মুঠ গ্ৰন্থৰ সংখ্যা 40খন। অন্যহাতে তেওঁ এজন সফল অনুবাদকো আছিল। ইংৰাজী সাহিত্যতো তেওঁ বহুকেইখন গ্ৰন্থ লিখি থৈ গৈছে। হাতে লিখা পাণ্ডুলিপিৰ পৰা উদ্ধাৰ কৰি কালিকা পুৰাণ, কামাখ্যাতন্ত্ৰ আৰু যোগিনীতন্ত্ৰৰ দৰে মূল্যৱান সাহিত্য সম্পদ তেওঁ সম্পাদনা কৰি ইংৰাজীত আগকথা আৰু পাদটীকাসহ প্ৰকাশ কৰি থৈ গৈছে। সাহিত্যৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতে লাভ কৰিছিল সাহিত্য একাডেমী বঁটা, আনন্দৰাম বৰুৱা বঁটা, প্ৰাচ্য বিশাৰদ দৰ্শন কিশোৰী বঁটা ইত্যাদি। অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বিশ্বনাৰায়ণ শাস্ত্ৰীৰ মৃত্যু হৈছিল 2002 চনৰ আজিৰ এই তাৰিখতে। জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ প্ৰতি দয়া আৰু সহানুভূতি প্ৰদৰ্শন কৰাটো মানৱতাৰ অন্যতম প্ৰধান লক্ষণ। ই আমাৰ পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে আৰু আমাৰ মনলৈ এক গভীৰ মানসিক শান্তি কঢ়িয়াই আনে। প্ৰকৃতিৰ এই নিৰীহ জীৱসমূহৰ প্ৰতি আমাৰ বহু দায়িত্ব আছে। যেনে গ্ৰীষ্মকালত পানীৰ অভাৱত বহু চৰাই চিৰিকটিৰ মৃত্যু হয়। নিজৰ ঘৰৰ বাৰাণ্ডাত বা মুকলি ঠাইত এটা পাত্ৰত পানী আৰু কিছুমান চাউল বা দানা থৈ আমি তেওঁলোকক সহায় কৰিব পাৰোঁ। গছ গছনি কটাৰ ফলত চৰাই বা জীৱ জন্তুৰ বাসস্থান হেৰাই যায়। ঘৰৰ আশে পাশে বা বাগিচাত গছ ৰুই আমি সিহঁতৰ বাবে আশ্ৰয়স্থল সৃষ্টি কৰিব পাৰোঁ। কোনো জীৱকে অকাৰণে আঘাত কৰা, শিলগুটি নিক্ষেপ কৰা বা মানসিকভাৱে হাৰাশাস্তি কৰা আদি কামৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। পথৰ কোনো কুকুৰ, মেকুৰী বা অন্য জীৱ অসুস্থ বা আঘাতপ্ৰাপ্ত হ'লে আমি প্ৰাথমিক চিকিৎসা কৰিব পাৰোঁ বা ওচৰৰ পশু চিকিৎসালয়ত খবৰ দিব পাৰোঁ। সমাজৰ বিভিন্ন কল্যাণকামী অনুষ্ঠান আৰু পশু চিকিৎসালয়সমূহে জীৱ জন্তুৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লয়। আমাৰ আশে পাশেও বহু এনে প্ৰকৃতিপ্ৰেমী আছে যিয়ে জীৱ জন্তুৰ বাবে ভাল কাম কৰি থকা আমি দেখিছোঁ। তাৰে এগৰাকী হ'ল কামপুৰৰ ধৰণী শইকীয়া। তেখেতে তথা তেখেতৰ পৰিয়ালটিয়ে পাছলৈ ভকত নামেৰে পৰিচিত এটি সদ্যজাত মাতৃহাৰা জহামালক মানৱ দুগ্ধ প্ৰদান কৰি নতুন জীৱন দান কৰিছিল। আজি পশুপক্ষী আৰু চৰাই চিৰিকটিৰ প্ৰতি দয়া আৰু সহানুভূতি সম্পৰ্কত আমাক কিছু কথা জনাইছে বেবী ভকতৰ দেউতাক নামেৰে নব্য পৰিচিত প্ৰকৃতি বন্ধু এই ধৰণী শইকীয়াই।
1: আমাৰ চাৰিওফালে ফুৰা বনৰীয়া জীৱ জন্তু আৰু চৰাইবিলাকৰ প্ৰতি আমি সকলোৱে দয়াশীল আৰু সহানুভূতিশীল মনোভাৱে আমি চোৱাটো অতি দৰকাৰ। ইহঁতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰা, পৰিৱেশ পৰিষ্কাৰ কৰা, শস্যৰ কীট পতংগ খাই আমাক শস্য খাবলৈ দিয়া, বীজৰ বিস্তাৰ কৰি বনানী গঢ়ি তোলা, ফুলৰ পৰাসংযোগ ঘটোৱা আদি সতেকটা উপকাৰ ইহঁতৰ পৰা হয়। ঘৰখনৰ ভিতৰত সোমোৱা পোক পৰুৱা, মহ আদি ইচুক ভেকুলী আৰু জেঠিকেইটাই খাই আমাক উদ্ধাৰ কৰে। 200 টকাৰ পাৰ এহাল জহামালটোৱে খালে বুলিয়ে মাৰি পেলালে, কিন্তু এটা জহামালে এটা এলেকা কেৰ্কেটুৱা খাই বছৰত 2 লাখ টকা পৰ্যন্ত তামোল আৰু নাৰিকলৰ ৰক্ষা কৰি দিয়ে। সাপ এডাল ঘৰৰ ভিতৰত সোমোৱাৰ বাবে আমি মাৰি পেলালোঁ, কিন্তু এইডাল সাপে নিগনি, চিকা, ডালখৰীয়া, ভেকুলী আদি খাই আমাৰে উপকাৰ কৰে। নিশাচৰ প্ৰাণী হেপা, শিয়াল, জহামাল, মেচেকা, ফেঁচা আদি মানুহৰ খুবেই উপকাৰী। ইহঁতক আমি সৰ্বাংশে মাৰি পেলালোঁ, এতিয়া নাইকিয়া হ'ল। ফলত বান্দৰ আৰু কেৰেকেটো আঁতৰপালেই মানুহ থাকিব নোৱাৰা হৈছে। শগুণ কাউৰী দেখিবলৈ নোহোৱা হ'ল, ফলত অঞ্চলবিলাক দুৰ্গন্ধময়। আজিৰে পৰা 30 বছৰ আগতে ইমান মহ নাছিল। ঘৰৰ কাষৰ পানী ডোংবিলাকত প্ৰত্যেকতে চেঙেলি মাছ পিনপিনে ফুৰিছিল, সেইবিলাকে মহৰ কণীবিলাক খাই।

0: মতা ফুলৰ ৰেণুবিলাক মাইকী ফুললৈ কোনে নিব? এই কামটো কীট পতংগবিলাকে কৰে। কীটনাশক দৰৱ প্ৰয়োগ কৰি পেলাই আমি সৰ্বাংশে কীটবিলাক মাৰি দিয়াৰ ফলত আমি শস্য খাবলৈ নোপোৱা হৈছোঁ। আকৌ চৰাই কীট পতংগ খাই নিয়ন্ত্ৰণ নকৰিলে আমি শস্য খাবলৈ নাপাওঁ। গছ গছনি হাবি বননি বিনষ্ট হ'বলৈ দিব নালাগিব, বিল লাগিব। ওখ গছবিলাক কমাই দিয়াৰ বাবে আমাৰ শগুন বৰটোকোলা হাড়গিলা শামুক ভঙা আদি ডাঙৰ চৰাইবিলাকৰ বাঁহ সাজিবলৈ জেগা নাইকিয়া হৈছে। থকাখিনি সুৰক্ষিত কৰি নতুনকৈ আমি ওখ গছবিলাক লগাব লাগিব। বন্য জীৱ বিপদত পৰিলে উদ্ধাৰ কৰি মৰমেৰে প্ৰতিপাল কৰাটো অতি প্ৰয়োজনীয় আছে আৰু ইয়াক নিৰাপদ ঠাইত আমি এৰি দিব লাগিব। মুক্ত কৰি দিয়া ঠাইবিলাক নিৰ্বাচন কৰোঁতে কিন্তু অতি সাৱধান হ'ব লাগিব। উদাহৰণ হিচাপে কেঁকো সাপ এডাল সাধাৰণতে সিহঁতে মানুহৰ ঘৰত বাস কৰিবলৈ বেছিকৈ বিচাৰে নিৰাপদ কাৰণে। এইডাল সাপ আচলতে নহয়, জেঠীৰ দৰে, জেঠীতকৈ অকণমান ডাঙৰ এটা প্ৰাণী। কোনো সময়ত ই কেঁকো কেঁকো কৰে কাৰণে মানুহে ভয় খায় আৰু কি কৰে, প্ৰকৃতিপ্ৰেমী বা বন বিভাগক গতাই দি এইডাল ধৰাই পেলাই আৰু হাবিত এৰি দিয়ে। হাবিত আকৌ কি হয়, ঈগল আৰু ফেঁচা বেছিকৈ থাকে আৰু ইহঁতক ধৰি পেলাই কেঁকো সাপডাল খাই পেলায়। ফলত বচাবলৈ নিদি ইহঁতক মাৰিবলৈহে দিয়া হয়। য'ৰ পৰা উদ্ধাৰ কৰা হৈছিল তাতেই এৰি দিব লাগে। কোনো বন্যপ্ৰাণী আবদ্ধ কৰি ৰখাটো অপৰাধ। গঁৰালত বান্ধি ৰাখি খাবলৈ দিয়াটো মৰম কৰা নুবুজায়। বৰ্তমান চৰকাৰে 12,000 হেক্টৰ বনাঞ্চল বেদখল মুক্ত কৰি বনানীকৰণ কৰিবলৈ লৈছে। এইটো এটা ভাল খবৰ। ৰাষ্ট্ৰীয় উদ্যান 5খনৰ পৰা 8খন হৈছে। গঁড় হত্যা বন্ধ হৈছে। বন্যপ্ৰাণী সুৰক্ষা আইন 1972 এতিয়া আৰু সংশোধন কৰি কঠোৰ কৰিছে। প্ৰচাৰ মাধ্যম বৰ্তমান উন্নত হোৱাৰ বাবে বন্য জীৱকুল সুৰক্ষা সুচল হৈছে আৰু উঠি অহা চাম ইতিমধ্যে সচেতন হৈছে।
1: এগৰাকী সংস্কৃত পণ্ডিত যোগীৰাজ বসু, তেওঁ 1934 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা বিভাগৰ সকলো বিষয়ৰ ভিতৰত সৰ্বাধিক নম্বৰৰ সৈতে আৰু 3টাকৈ সোণৰ পদকসহ সংস্কৃতৰ বেদান্ত শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেত 1970 চনত ইউৰোপলৈ যায় আৰু পশ্চিম জাৰ্মানীৰ গুৱেটিংগেন, ইংলেণ্ডৰ অক্সফৰ্ড আৰু ফ্ৰান্সৰ চৰ্বন বিশ্ববিদ্যালয়ত প্ৰাচীন ভাৰতীয় সংস্কৃতি সম্বন্ধে বক্তৃতা দিয়ে। ক্ৰমে 1971 চনত বিশ্বভাৰতীৰ আমন্ত্ৰণ ক্ৰমে তেওঁ বিশ্ববিদ্যালয়ত দেৱেন্দ্ৰনাথ ঠাকুৰ সোঁৱৰণী বক্তৃতা প্ৰদান কৰিছিল। 1963 চনত অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত তেখেত আলোচনা চক্ৰৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। যোগীৰাজ বসুৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত বেদৰ পৰিচয়, বেদান্ত দৰ্শন আৰু বৈষ্ণৱ ধৰ্ম, উপনিষদৰ ভাৱাদৰ্শ ওঁ সাধনা, ইণ্ডিয়া ইন দ্য এইজ অৱ ব্ৰহ্মপুত্ৰ, ষ্টাডিজ ইন বৈদিক কালচাৰ আদি উল্লেখযোগ্য। সংস্কৃত পণ্ডিত যোগীৰাজ বসুৰ মৃত্যু হৈছিল 1976 চনৰ আজিৰেই 9 জুলাই তাৰিখতে। প্ৰিয় শ্ৰোতা, আহকচোন এইখিনিতে শুনো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

0: অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙিত অৱস্থিত খাৰুৱা তেলৰ শোধনাগাৰটি হৈছে নুমলীগড় তেল শোধনাগাৰ। 1999 চনত 2,724 কোটি টকাত 3 মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধনাগাৰটো নুমলীগড়ত ভাৰতীয় প্ৰযুক্তিৰ আধাৰত মুকলি কৰা হৈছিল। 1979 চনৰ পৰা 1985 চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে অসমত অসম আন্দোলন চলিছিল। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সংস্থা আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদে অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। অহিংস হিচাপে আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। 1985 চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তিমতে অসম আন্দোলনৰ অন্ত পৰে। এই চুক্তিত আন কেইবাটাও চৰ্তৰ লগতে গোলাঘাট জিলাৰ নুমলীগড় তেল শোধনাগাৰ স্থাপন কৰাও অন্যতম চৰ্ত আছিল। উল্লেখযোগ্য যে এই নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হৈছিল 1999 চনৰ আজিৰ এই তাৰিখতে। নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী, বাঁহীবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিল্পী পেঞ্চনাৰ পৰাণ কুমাৰ দাসৰ যোৱা 7 জুলাইত দিনৰ 1:30 বজাত পৰলোকপ্ৰাপ্তি হয়। তেখেতৰ জন্ম হৈছিল 1952 চনৰ 1 ছেপ্টেম্বৰত। যোৱা বহুদিন ধৰি তেখেত অসুস্থ আছিল। তেওঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ আৰম্ভণি সময়ৰে পৰা এগৰাকী নিয়মীয়া শিল্পী আৰু সচেতন শ্ৰোতা আছিল। তেখেতে আকাশবাণীৰ বৰগীত, নাম, অংকীয়া নাট আৰু অন্যান্য আলেখ্য আদিত অংশগ্ৰহণ কৰিছিল। ভালেমান প্ৰতিভাৱান গাঁৱৰ শিল্পীক তেখেতে আকাশবাণীৰ মজিয়ালৈ আনিছিল। তেখেতৰ অৱদানক দোহাৰি আকাশবাণী পৰিয়ালৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা, নৃত্য পৰিচালক আৰু লেখক বসন্ত কুমাৰ শিৱশংকৰ পাদুকণ, তেখেত গুৰু দত্ত নামেৰেই অধিক পৰিচিত। দত্ত তেওঁৰ শিল্পকৰ্মৰ বাবে যথেষ্ট প্ৰশংসিত হৈছিল, বিশেষকৈ তেওঁৰ ক্লোজ আপ শ্বট, পোহৰ আৰু বিষাদৰ চিত্ৰণৰ ব্যৱহাৰ উল্লেখযোগ্য। তেওঁ মুঠ 8খন হিন্দী ছবি পৰিচালনা কৰিছিল, ইয়াৰে কেইখনমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুৰাগীৰ বিশেষ সমাদৰ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে প্যাচা, কাগজ কে ফুল, চৌধুৰী কা চান্দ, শ্বাহিব বিবিঅ'ৰ গোলাম ইত্যাদি। 2010 চনত দত্তক CNNৰ সৰ্বকালৰ শীৰ্ষ 25 জন এছিয়ান অভিনেতাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। দত্তক চিত্ৰিত কৰা এটা ডাক টিকট 2004 চনৰ 11 অক্টোবৰত ইণ্ডিয়া পোষ্টে মুকলি কৰে। 2011 চনৰ 10 অক্টোবৰত দত্তৰ ওপৰত এখন দূৰদৰ্শনৰ তথ্যচিত্ৰ প্ৰচাৰ হৈছিল। 2021 চনত লেখক ইয়াছিৰ ওছমানে তেওঁৰ বিষয়ে এখন জীৱনীমূলক গ্ৰন্থ প্ৰকাশ কৰিছিল, যাৰ নাম আছিল গুৰুদত্ত এন আনফিনিছড ষ্ট'ৰী। গুৰুদত্ত নামেৰে অধিক পৰিচিত বসন্ত কুমাৰ শিৱশংকৰ পাদুকণৰ জন্ম হৈছিল 1925 চনৰ আজিৰ এই তাৰিখতে। প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ ইতিহাসত আজিৰ দিনটো এই প্ৰসংগলৈ। 1810 চনৰ আজিৰ এই তাৰিখতে নেপোলিয়নৰ অধীনত হলেণ্ড ফ্ৰান্সৰ অন্তৰ্ভুক্ত হয়। আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে 1816 চনৰ আজিৰ এই তাৰিখতে। 1856 চনৰ আজিৰ এই তাৰিখতে ইটালীৰ ৰসায়ন বিজ্ঞানী এভোগেড্ৰ সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক আমেডিও এভোগেড্ৰোৰ মৃত্যু হৈছিল। প্ৰিয় শ্ৰোতা, তুমি যদি যশস্যাৰ কথা ভাবা তেন্তে ভাল সংগৰ লগ লোৱা, নহ'লে অকলে থাকা। আজিৰ দিনটো সকলোৰে বাবে শুভ হোৱাৰ কামনাৰে মই জুৰিমণি গোস্বামী সুপ্ৰভাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে
2: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জিডি নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই দুয়োটা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ 6000-6783-83।
1: আৰম্ভ কৰিছোঁ মূৰ্ছনা অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক মুকেশ আৰু সাৰদাৰ দ্বৈতকণ্ঠত এৰাউণ্ড দ্য ৱৰ্ল্ড বুলছবিৰ এই গীতটি।

এইখিনিতে জনাই থওঁ, আজি সন্ধিয়া 6:10 প্ৰচাৰ হ'ব লগা কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব আমাৰ ৰোগ নিয়ন্ত্ৰণ আৰু খাদ্যাভাসত ফলৰ ভূমিকা শীৰ্ষক এটি আলোচনা। ইয়াত ভাগ ল'ব নগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ আশফিকা ইছলামে। অনুষ্ঠানত এইবাৰ শুনক ৰাজকুমাৰ বুলছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে আশা ভোছলে আৰু মহম্মদ ৰফিয়ে।

0: নগাঁওবাসীৰ বাবে সুখবৰ।
1: 1991 চনতেই প্ৰতিষ্ঠিত হোৱা বৰা হাৰ্ডৱেৰৰ নৱতম সংযোজন টাটা ষ্টীল আছিয়ানা।
0: ইয়াত আছে টাটা কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰদ, টিনপাত, দৰ্জা, খিৰিকী ইত্যাদি ঘৰ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰীৰ লগতে কৃষি সঁজুলি, উন্নত মানদণ্ডৰ ফেন্সিং আৰু বহুতো।
1: ক'ত আছে জানেনে?
0: নগাঁৱৰ এলফিন ষ্টোন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত
1: টাটা ষ্টীল আছিয়ানা।
0: যোগাযোগৰ নম্বৰ 9101772513।
1: নম্বৰটি পুনৰ কৈছো 9101772513।
0: ঘৰ সজাৰ কথা যেতিয়াই ভাবিব টাটা ষ্টীল আছিয়ানাৰ বস্তুহে ব্যৱহাৰ কৰিব। যদিহে বিচাৰিছে উন্নত মানদণ্ডৰ লোহা তেন্তে এটাই ঠিকনা, টাটা ষ্টীল আছিয়ানা। এতিয়া 5% ৰেহাই মূল্যত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছৰ শ্ৰোতাই মূৰ্চনা অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। সুমন কল্যাণপুৰ আৰু মুকেশৰ দ্বৈতকণ্ঠত এইবাৰ শুনক দিল হিতহে বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব আজি বিয়লি 3:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত। শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ 9435053214 নম্বৰত ফোন কৰি অনুৰোধ জনাব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ, 9435053214। মনত ৰাখিব, আজি বিয়লি 3:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত। আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠত এইবাৰ শুনক চাৱন কি গাথা বোল ছবিৰ এটি।

0: সেয়া আছিল শান্তনু সংগীতা কাকতিৰ কণ্ঠৰ চহিৰুদ্দিন আলী আহমেদৰ ৰচিত গীত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচনাৰে শান্তনু গোস্বামীৰ কণ্ঠৰ গীত, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

0: দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচনাৰে শান্তনু গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক বিজয়লক্ষ্মী দাসৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু প্ৰযোজনা পুষ্পকান্ত বৰাৰ।

বিজয়লক্ষ্মী দাসৰ কণ্ঠত পুষ্পকান্ত বৰা ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ এইবাৰৰ শিল্পী আৰিফুল হক, গীতিকাৰ প্ৰয়াগ শইকীয়া, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: সেয়া আছিল প্ৰয়াগ শইকীয়াৰ ৰচনাৰে আৰিফুল হকৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ শেহতীয়া পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰে গীতাঞ্জলি শৰ্মা বৰাৰ কণ্ঠৰ গীত।

সেয়া আছিল পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰে গীতাঞ্জলি শৰ্মা বৰাৰ কণ্ঠৰ গীত। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

আজি নিশা 10 বজাত এটি আলোচনা বিষয় অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন। ইয়াত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কলি আৰু ডক্টৰ প্ৰণৱজ্যোতি শৰ্মাই। আগধৰিব ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে বনজ ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা। ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি হ'ব।

নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়া শুনক বিতং বাতৰি। অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত কয় যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কয় যে অসমৰ সৈতে বাংলাদেশৰ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে 267.5 কিলোমিটাৰ। ইয়াৰে ধুবুৰী জিলাত 30.370 কিলোমিটাৰ, দক্ষিণ শালমৰা মানকাছৰ জিলাত 4.239 কিলোমিটাৰ আৰু শ্ৰীভূমি জিলাত 4.35 কিলোমিটাৰ সীমান্ত ফেন্সিংবিহীন হৈ আছে।

0: তো আমাৰ যে মূল লক্ষ্য হৈছে যে সুবুৰিয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যাতে আৰু ভৱিষ্যতৰ দিনত অবাধ প্ৰবজন হ'ব নোৱাৰে সেইটো নিশ্চিত কৰা আৰু তাৰ কাৰণে আমি সকলোৱে জানো যে বৰ্ডাৰত বৰ্ডাৰ ছিকিউৰিটি ফৰ্চ আছে আৰু ইয়াৰ উপৰিও ছেকেণ্ড লাইন অফ ডিফেন্স শক্তিশালী কৰিবৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে তাত বৰ্ডাৰ কেইটামান আউটপোষ্ট 14টা আউটপোষ্ট আছে আৰু বৰ্ডাৰ ফেন্সিং ইতিমধ্যে বহুখিনি ঠাইত হৈছে শ্ৰীভূমিটো হৈছে তাত কাছাৰত 27.30 কিলোমিটাৰ কাছাৰত বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে শ্ৰীভূমিত 93.95 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু ধুবুৰীত 141 কিলোমিটাৰৰ ভিতৰত 107.291 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে ধুবুৰী আৰু চাউথ চালমৰা গতিকে আমাৰ চৰকাৰে এই ক্ষেত্ৰত খুব সচেতন
1: অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ সন্দৰ্ভত শ্ৰীবৰাই জনায় যে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ NDA চৰকাৰৰ কাৰ্যকালতে ৰূপায়ণ কৰা হ'ব আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে 4খন চুবুৰীয়া ৰাজ্যই অসমৰ প্ৰায় 82,751 হেক্টৰ ভূমি দখলত ৰাখিছে তথ্য অনুসৰি নাগালেণ্ডে 59,490.21 হেক্টৰ অৰুণাচল প্ৰদেশে 16,144.01 হেক্টৰ মেঘালয়ে 3,441.86 হেক্টৰ আৰু মিজোৰামে 3,675.78 হেক্টৰ ভূমি দখল কৰি আছে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু GST বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্লবৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে
2: অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে এই ৰেভিনিউখিনি আমি কেনেকৈ কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই ছিষ্টেমটোত কেনেকৈ আমি অনলাইন প্ৰচেছ য'ত হিউমেন বা কতো কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে আৰু ফৰেষ্ট ৰয়েলটিৰ লগত GST একেলগে কালেক্ট হয় কাৰণ দুয়োটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা GST গতিকে গোটেই বস্তুখিনি কেনেকৈ কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছোঁ
1: ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া অসম বিধানসভাৰ চৌহদ নিৰ্মাণ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কালি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন বৈঠকত মিলিত হয় বৈঠকত চৌহদ নিৰ্মাণৰ পৰিকল্পনা বিতং পৰ্যালোচনা কৰা হয় অধ্যক্ষগৰাকীয়ে ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ কিছু সংশোধনীৰ পৰামৰ্শ দিয়ে বিধানসভাৰ সচিবালয় চৌহদত অধ্যক্ষ উপাধ্যক্ষৰ আৱাস বিধানসভাৰ সদস্যসকলৰ আসন সচিবালয়ৰ কৰ্মচাৰীৰ আৱাস আদি সন্দৰ্ভত শ্ৰীদাসে পৰামৰ্শ আগবঢ়োৱাৰ লগতে মুখ্যমন্ত্ৰীক এই সংশোধনীৰ বিৱৰণ দাখিল কৰি অৱগত কৰাৰ বাবে শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে বৈঠকত লোক নিৰ্মাণ গৃহ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব মুখ্য অভিযন্তা বিধানসভাৰ সচিব আৰু অতিৰিক্ত সচিবকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে গুৱাহাটী মহানগৰৰ চাফ চিকুণতাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে মহানগৰৰ স্বচ্ছতা পৰ্যবেক্ষণ কৰাৰ বাবে গুৱাহাটীৰ 6টা খণ্ডত 2টাকৈ মুঠ 12টা ফ্লাইং স্কোৱাড গঠন কৰা হ'ব পৌৰ নিগমৰ ৱাৰ্ডসমূহ পৰ্যবেক্ষণ কৰিবলগীয়া এই ফ্লাইং স্কোৱাডে স্বচ্ছতা ভংগ কৰা লোকসকলক চিনাক্ত কৰিব আৰু পৰৱৰ্তী সময়ত গুৱাহাটী পৌৰ নিগম আইনৰ 399 ধাৰাৰ অধীনত তেওঁলোকক জৰিমনা বিহা হ'ব এই সন্দৰ্ভত মেয়ৰ মিৰেন শৰণীয়াই মন্তব্য কৰে যে নিগমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও স্বচ্ছতাক লৈ মহানগৰৰ বহু নাগৰিক এতিয়াও সজাগ নহয় আৰু তেওঁলোকৰ অমনোযোগিতাৰ ফলতেই ৰাজহুৱা স্থানসমূহ অপৰিষ্কাৰ হৈ থকা পৰিলক্ষিত হয় লক্ষণীয়ভাৱে পৌৰ নিগমে স্বচ্ছতা বৰ্তাই ৰাখিবলৈ শেহতীয়াকৈ জৰিমনাৰ নিৰিখ বৃদ্ধি কৰিছে নিগমৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিলে 500 টকা ৰাজহুৱা স্থানত থু পেলালে 300 টকা জন্তুৰ মলমূত্ৰ পেলালে বা শৌচ প্ৰস্ৰাৱ কৰিলে 500 টকা

ৰাস্তা বা ৰাজহুৱা স্থানত আৱৰ্জনা পেলালে 2000 টকা, মাছ বা কাৰখানা আদিৰ আৱৰ্জনা পেলালে 1000 টকালৈকে জৰিমনা ভৰিব লাগিব। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মেয়ৰ শৰণীয়াই প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে কালি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বানবিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদীৰ ৰেলৱে দলং, লেকুনৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকৰ লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সং দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি এই সন্দৰ্ভত লোকনিৰ্মাণ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্ৰেক্ষাগৃহটোৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। শ্ৰীবৰাই প্ৰেক্ষাগৃহটো শীঘ্ৰে সাংস্কৃতিক কাম কাজৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে মজিয়াত পানী সুমোৱা, শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা, লাইট জেনেৰেটৰ শব্দ ব্যৱস্থাৰ মেৰামতি, সীমান্ত বেৰ নিৰ্মাণ আদি কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰেক্ষাগৃহটোৰ সৈতে সাংস্কৃতিক জগতৰ লোকসকলৰ জড়িত আৱেগৰ কথা বিবেচনা কৰি মেৰামতি কামত যাতে কোনো ধৰণৰ খুঁত ৰৈ নাযায় সেয়া নিশ্চিত কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰী, সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা অচিন্ত বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিষয়া উপস্থিত থাকে। অহা 3 আগষ্টত শোণিতপুৰ জিলা দিৱস উদযাপনৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। দৰং জিলাৰ পৰা কাটি আনি 1983 চনৰ 3 আগষ্টত শোণিতপুৰ জিলা গঠন কৰা হৈছিল। জিলা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি কালি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ৰঙাপৰা, নদুৱাৰ আৰু বৰচলা সমজিলাৰ আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়াসকল, প্ৰতিটো বিভাগৰ জিলা বিষয়া, আৰক্ষী প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। তেজপুৰ সাহিত্যসভা, বান থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, তেজপুৰ জিলা ক্ৰীড়া সন্থা আদি সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াইও সভাত অংশগ্ৰহণ কৰে। সেইদিনা দিনত বিভিন্ন কাৰ্যসূচী উদযাপন কৰাৰ পাছত তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাৰ পৰা জিলা দিৱসৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংছ' গল্ফ কৰ্ছ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়া অনুসৰি আজি গুৱাহাটীৰ

0: তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে। ধেমাজি জিলাৰ জোনাইত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলক আদৰাৰ বাবে উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত প্ৰায় 3,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে প্ৰকাশ কৰিছে।
1: এইবাৰ পুনৰ জোনাইত আমি জেনেৰেল কনফাৰেন্স আমি অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছো আৰু এইবাৰ আমাৰ ডেলিগেট 2,200-2,500 আহিব। অলৰেডি ৰেজিষ্ট্ৰেশ্যন আমাৰ 2,000+ হৈছে আৰু আমাৰ এইবাৰ ডেলিগেটত নতুন প্ৰজন্ম ইউনিভাৰ্চিটি আমাৰ কলেজ ইউনিট আমাৰ ইউনিভাৰ্চিটি থকা ইউনিট কমিটিসমূহৰ পৰা আৰু গাঁৱৰ যিবোৰ আমাৰ আঞ্চলিক কমিটি আছে সেই আঞ্চলিক কমিটিসমূহৰ পৰাও আমাৰ নতুন প্ৰজন্ম 50% উপস্থিত হ'ব।
0: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ কুমাৰ ডেভিড দাসৰ সৈতে।
2: ইৰাণ আমেৰিকাৰ মাজত পুনৰ আৰম্ভ হোৱা সংঘাত আৰু ইয়াৰ ফলশ্ৰুতিত পুনৰ তেলৰ মূল্য বৃদ্ধি, অসম বিধানসভাৰ বিভিন্ন আলোচনা তথা শাসক বিৰোধীৰ বাকযুদ্ধ, বিশ্বকাপ ফুটবলকে ধৰি বিভিন্ন খবৰে আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে ইৰাণ আমেৰিকা যুদ্ধ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বাতৰিটো প্ৰায়কেইখন কাকতেই বিশেষ গুৰুত্ব দিছে। বাতৰিটো অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন তথা দৈনিক অসমকে ধৰি অন্যান্য কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনত চৰকাৰৰ তৰফৰ পৰা সদৰি কৰা বিভিন্ন তথ্য আৰু শাসক বিৰোধীৰ বিধায়ক মন্ত্ৰীৰ মাজত উচ্চ আৱাচৰ খবৰেও দৈনিক জনমভূমি তথা ৰাজতন্ত্ৰী কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় খবৰৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। আনহাতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলৰ এটা খবৰ আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ 38.959 কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যত এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে বনজ ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা। ৰবীন্দ্ৰ ভৱনৰ মেৰামতি কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ। নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো বিশ্বনাথ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বিশ্বনাথৰ পৰা আমাৰ সংবাদদাতা অম্লান কাশ্যপ সাহা। স্বাধীনতাৰ 78টা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো বিজুলীৰ পোহৰ নেদেখা বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ এখন গাঁৱত শেহতীয়াকৈ হল বিজুলী সংযোগ। উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত নৱনিৰ্বাচিত বিধায়ক মুনিন্দ্ৰ দাসে কথা দিছিল গাঁওবাসীক যে জয়ী হলে বিদ্যুৎ সংযোগ কৰিব গাঁওখনৰ বাবে। কথা দি কথা ৰখাৰ বাবে গাঁওবাসীয়ে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বে গাঁওখনৰ ছাত্ৰ ছাত্ৰীসকলে লেম চাকিৰ পোহৰত অধ্যয়ন কৰিছিল। উৎকট গৰমত সকাহ দিবলৈ নাছিল কোনো বিদ্যুৎ চালিত সা সৰঞ্জাম। কিন্তু এতিয়া বিদ্যুৎ সংযোগ স্থাপনৰ লগে লগে গাঁওবাসীয়ে যেন লাভ কৰিলে সকলো সুবিধা।
0: দিল্লীত অনুষ্ঠিত হ'বলগীয়া 53 সংখ্যক ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী 2026ত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে বিশ্বনাথৰ আদৰ্শ বিদ্যালয় হাকুমথাৰ দুজন ছাত্ৰ। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: ছাত্ৰ দুজন হৈছে প্ৰতাপ ঠাকুৰ আৰু আছিকুৰ ৰহমান, দুয়োজন বিদ্যালয়খনৰ নৱম শ্ৰেণীত অধ্যয়নৰত। প্ৰথমে ৰাজ্যিক পৰ্যায়ৰ বাল বৈজ্ঞানিক প্ৰদৰ্শনী 2026ত অনলাইন মাধ্যমৰ জৰিয়তে আয়োজন কৰা হৈছিল। সেই অনুসৰি SCERTয়ে অনলাইন পৰ্টেলৰ জৰিয়তে জিলাসমূহে দাখিল কৰা প্ৰদৰ্শনী আৰ্হিসমূহৰ মাজৰ পৰা বাছনি কৰা প্ৰদৰ্শনীসমূহ NCERT নতুন দিল্লীৰ দ্বাৰা আয়োজিত 53তম ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হ'ব। উল্লেখ্য যে ছাত্ৰ দুজনে ইক' পাৱাৰ চাইকেলৰ এটি প্ৰজেক্ট নিৰ্মাণ কৰিছিল। চাইকেল চলোৱাৰ ফলত উৎপন্ন হোৱা বতাহৰ জৰিয়তে বিদ্যুৎ সৃষ্টি কৰি বেটাৰীৰ সহায়ত বিভিন্ন উপকৰণ ব্যৱহাৰ কৰিব পৰাকৈ সামগ্ৰীবিধ নিৰ্মাণ কৰিছিল। ছাত্ৰ দুগৰাকীৰ উদ্ভাৱনৰ বাবে গৌৰৱান্বিত বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী লগতে শিক্ষক।

0: শিক্ষয়িত্ৰীসকল। প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক ৰোশন ছেত্ৰী, মধুমিতা বৰা আৰু হিমাশ্ৰী দেৱী চমুৱাই বিশেষভাৱে সহায় কৰিছিল দুই ছাত্ৰক।
1: বিশ্বনাথ জিলাৰ গহপুৰত কনকলতা যুৱ সংঘৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গহপুৰ শিল্পী সমাজ আৰু পৌৰসভাৰ সহযোগত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাৰ বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
0: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাত কনকলতা যুৱক সংঘৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গহপুৰ আঞ্চলিক, গহপুৰ শিল্পী সমাজ আৰু পৌৰসভাৰ সহযোগত চলি আছে গ্ৰীষ্মকালীন কৰ্মশালা। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লৈছে অভিনয়, নৃত্য আৰু গীতৰ এই কৰ্মশালাত। অসমৰ ছবি জগতৰ কেইবাগৰাকীও সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে উক্ত প্ৰশিক্ষণত। গহপুৰ হাইস্কুলৰ প্ৰেক্ষাগৃহত যোৱা 2 জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনি অহা 18 জুলাইত অন্ত পৰিব। উল্লেখ্য যে এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে অসমৰ নাট্য জগত তথা সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই।
1: বিশ্বনাথৰ শিক্ষা জগতত দীক্ষাৰ জৰিয়তে ব্যতিক্ৰমী প্ৰয়াস চলাইছে বিধায়ক পল্লৱলোচন দাসে। বিধায়কগৰাকীয়ে 30 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক নীট আৰু JEEৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: বিশ্বনাথ বিধানসভা সমষ্টিৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ বাবে এক বৃহৎ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱলোচন দাসে। বিশ্বনাথৰ নতুন আৱৰ্ত ভৱনত বিধায়কগৰাকীয়ে দীক্ষা নামৰ এক নতুন আঁচনিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত বিশ্বনাথ বিধানসভা সমষ্টিৰ 30 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক নীট JEEৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই ছুপাৰ 30 গোটৰ সমস্ত দায়িত্ব বহন কৰিব হেলিয়ন নামৰ আগশাৰীৰ এটা শিক্ষা প্ৰতিষ্ঠানে। এডিআই পৰীক্ষাৰ জৰিয়তে 2 লাখ নিবনুৱাক নিযুক্তি দিয়া ৰাজ্য চৰকাৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি বিশ্বনাথৰ 2000 গৰাকী যুৱক যুৱতীক এডিআই পৰীক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব বিধায়কগৰাকীৰ নেতৃত্বত। ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন যোগে এই সুবিধা লাভ কৰিব। কেৱল এডিআইয়ে নহয়, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰশিক্ষণৰ জৰিয়তে যুৱচামক প্ৰস্তুত কৰা হ'ব। দ্বিতীয়বাৰৰ বাবে APSC পৰীক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ'ব। এই প্ৰশিক্ষণসমূহ গ্ৰহণ কৰিবলৈ ইচ্ছুক যুৱক যুৱতীসকলে বিগত 2 জুলাইৰ পৰা অনলাইন ফৰ্ম মুকলি কৰা হৈছে আৰু আগ্ৰহী প্ৰাৰ্থীসকলে www.diksha.co.in ৱেবছাইটত গৈ অহা 12 জুলাইৰ ভিতৰত ফৰ্ম পূৰণ কৰি জমা দিব লাগিব।
1: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: এয়া আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত।
1: প্ৰশ্ৰোতা, অহা 13 জুলাই সোমবাৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ত দিনৰ 10 বজাত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা। ইচ্ছুক শ্ৰোতাই শিল্পীগৰাকীৰ সৈতে মত বিনিময় কৰাৰ উপৰিও মেছেজৰ জৰিয়তে শিল্পীগৰাকীক প্ৰশ্ন কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। ফোন নম্বৰটো পুনৰ কৈছো, 9435053214। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্যিক বিভাগৰ।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ, 9864160507।

এয়া আকাশবাণী নগাঁও, আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আজি আগবঢ়াইছোঁ বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, লেখক আৰু গৱেষক

0: ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মকথা। তেখেতৰ সৈতে কথা পাতিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। আজি এয়া অনাতাঁৰ আত্মকথাৰ প্ৰথম খণ্ড।
1: ছাৰ নমস্কাৰ।
2: নমস্কাৰ।
1: আজি আপোনাৰ জীৱনৰ অভিজ্ঞতা, জীৱনৰ বৈচিত্ৰ, সফলতা, ক'ৰবাত বিফলতা হ'ব পাৰে,
2: বিফলতা,
1: এই গোটেইখিনি কথা আলোচনা কৰাৰ কাৰণে আমি ইয়াতে লগ লাগিছোঁ। আৰু আজি আমি প্ৰথমতে আপোনাৰ জন্ম, পিতৃ মাতৃ, আপোনাৰ শৈশৱ, এই সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে আপুনি অনুগ্ৰহ কৰি আপোনাৰ পিতৃ মাতৃ আৰু আপোনাৰ জন্ম হৈছিলে 1937 চনত, আপোনাৰ পিতৃ মাতৃ আৰু জন্মস্থান সম্পৰ্কে অকণমান আমাক কওকচোন ছাৰ।
2: মোৰ আচলতে পিতৃ মাতৃ অৰ্থাৎ বংশ পৰিয়াল মোৰ বৰপেটা সত্ৰৰ ইতিহাসৰ লগত জড়িত। সেইখিনি কথা মই আগে কৈ লওঁ। বৰপেটা সত্ৰখন মথুৰা দাস বুঢ়াহাটাৰ দিনত নৰনাৰায়ণ ৰজাৰ নাতি ৰঘুদেৱ ৰায়ে ভূমি হস্তান্তৰ কৰিব খুজিলে আৰু খুজি তেতিয়া তেওঁ সমূহক ক'লে যে মই এই মাটি প্ৰদান কৰিম। সেই সম্পৰ্কে তেওঁ কৰোঁতে মাটিখিনি কাৰ নামত দিব সেইটো তেওঁৰ সংশয় হ'ল। শেষত বহুত ভাবি চিন্তেই ৰাইজক ক'লে যে মই বিগ্ৰহৰ নামত দিম আৰু বিগ্ৰহ মই দিম। সেইমতে তেওঁ আজি বৰপেটা সত্ৰত যি কলীয়া ঠাকুৰ আছে কৃষ্ণ গোসাঁই, সেইটো ৰঘুদেৱ ৰজাই দিয়া ৰঘুৰায়ে, আৰু তেতিয়া তেওঁ বিগ্ৰহ দিলে, তেওঁ কণ্ডিশ্যন দিলে, চাৰ্ত দিলে যে সেইটো তাত নৃত্য পূজা হ'ব লাগিব। সেই নৃত্য পূজাৰ কাৰণে তেওঁ তেওঁৰ কুল পুৰোহিতৰ ভায়েকক বৰপেটালৈ পঠালে আৰু সেই সূত্ৰে আমি বৰপেটালৈ আহিলোঁ। সেয়ে মোৰ পৰিপুৰুষ।
1: আপোনাৰ পিতৃদেৱৰ নাম ছাৰ বাসুদেৱ শৰ্মা ৰায়মেধি আছিলে,
2: ৰাজমেধি।
1: ৰাজমেধি,
2: এই ৰাজমেধি কথাটো এই সেই সূত্ৰে অহা। যেতিয়া তেওঁ আমাৰ বংশৰ পৰিপুৰুষক পঠালে পূজাৰ কাৰণে, তেতিয়া তেওঁলোকৰ ভৰণ পোষণৰ কাৰণে ৰজাই এখন দেৱত্বৰ সত্ৰ দিলে। সেই সত্ৰখন হ'ল এই পলাশবাৰীৰ ওচৰৰ শিকাৰাতী সত্ৰ। সেই সত্ৰৰ ৰাজহ আমি পাওঁ, কিন্তু ধৰ্মৰ কামবিলাক গোটেই আমাৰ পৰা কৰিব লাগিব। সেই ৰাজহ ৰজাৰ হৈ ৰাইজ ৰাজত্ব কৰা, গতিকে ৰাজমেধি
1: সেই
2: উপাধিটো আহিল। কিন্তু মই এই ৰাজমেধি উপাধিটো কিন্তু নিলিখিলোঁ। তাৰ কাৰণ হ'ল যে মই যেতিয়া পঞ্চমমান শ্ৰেণীত পঢ়ি থাকোঁ তেতিয়া চৰকাৰে দেৱত্বৰ মাটিবিলাক ঘূৰাই ল'ব খুজিলে আৰু সেই কথাটো আমাৰ দেউতাক জগদীশ মেধি উকিল তেখেতে জনালে। তেতিয়া দেউতাই এটা বৰ সাংঘাতিক নিৰ্ণয় ল'লে যে মই টকা কি কৰিম, চৰকাৰে মোক টকা দিব কিন্তু ৰাইজে মোক আশীৰ্বাদ নিদিব। ৰাইজৰ আশীৰ্বাদ পাবলৈ হ'লে মই ৰাইজক দান কৰি আহোঁ, এইবুলি তেওঁ সত্ৰলৈ গ'ল। সত্ৰলৈ গৈ মৌজাদাৰক মাতি ক'লে যে যোনে যি দখল কৰি আছে সেইটো আজিৰ পৰা তেওঁলোকক দি দিব লাগে। সেইটো দি দিলে আৰু তেতিয়াৰে ধৰ্মত্বৰ মাটি আমাৰ হাতৰ পৰা গুচি গ'ল সত্ৰখন। আৰু সেই কাৰণে যিহেতু আমাৰ এটা সত্ৰখন নাই, মই মেট্ৰিকত প্ৰৱেশিকা পৰীক্ষাত যেতিয়া ফৰ্ম পূৰণ কৰোঁ তেতিয়া ৰাজমেধিটো মই নিলিখিলোঁ।
1: তাৰমানে আপোনাৰ জন্মটো এটা মানে ধৰক সত্ৰীয়া যিটো পটভূমি,
2: সেই পটভূমি
1: সত্ৰৰ এটা অৰ্থনীতি আছে, সত্ৰৰ এটা সংস্কৃতি আছে, সেই পটভূমিত আপোনাৰ জন্ম আৰু তাতে আপুনি ডাঙৰ দীঘল হৈছে। এতিয়া অকণমান স্কুলীয়া আপোনাৰ জীৱন সম্পৰ্কে, স্কুলৰ শিক্ষাটো ক'ত আৰম্ভ হ'ল, কেনেকৈ?
2: সেইটো আৰু বিচিত্ৰ
1: হয়।
2: তাৰ কাৰণটো হ'ল যে তেতিয়া সত্ৰখন আমাৰ আছে, গতিকে দেউতা সত্ৰ সত্ৰাধিকাৰ হৈ থাকে,

0: আৰু আমাৰ মৌজাদাৰ আছিল এই বিখ্যাত উকিল শৰৎ চন্দ্ৰ দাসৰ দেউতাক, তাৰমানে বৰ্তমান যে গায়িকা মৃদুলা দাস, মৃদুলা দাসৰ ককা দেউতা তেওঁলোক আছিল আমাৰ। দেউতাই সত্ৰত থাকে আৰু মই টিঘিলঘিলাই ঘূৰি ফুৰোঁ ওচৰৰ পৰা। তাৰ আন এটা কাৰণ হ'ল মোৰ ওচৰত সকলোবিলাক আমাৰ ঘৰৰ ওচৰত মাৰ মোমায়েক, আৰু মোমায়েকৰ ওচৰত থাকিলে ল'ৰা ছোৱালী কিন্তু অলপ নষ্ট হয়, সেইটো ইংলেণ্ডৰ বুৰঞ্জীত পঢ়িছিলোঁ, ৰজাবিলাক ফ্ৰেঞ্চত থাকি নষ্ট হোৱা। গতিকে কেইবাটাও মামা, কোনোবাই লৈ গ'ল কোনোবাই এৰি কৰি লৈ, গতিকে প্ৰায় 8 বছৰলৈ মই তেনেকৈ টিঘিলঘিলাই থাকিলোঁ, স্কুলৰ নামেই নাই।
1: তাৰমানে 8 বছৰলৈকে আপুনি স্কুললৈ যোৱা নাই?
0: যোৱাই নাই। তাৰপিছত এবাৰ বাবা যেতিয়া, মই দেউতাক বাবা বুলিয়েই মাতিছিলোঁ, বাবা যেতিয়া আহিল, মাৰ মোমায়েকৰ ল'ৰা, তেওঁ MB-ৰ পণ্ডিত, MB স্কুলত কাম কৰে, তেওঁ বাবাক ক'লে যে তুমি এটা কথা মন কৰা নাই দেহো, এই বিজয়ক দেহো স্কুলত দিয়াই নাই, তাততো বয়স হ'ল। বাবাই ভাবি ক'লে অঁ তুমি ভাল কথা এটা মনত কৰিছা, কিন্তু বাবাই ভাবি নাচালে যে মই অক সৌ তেতিয়ালৈ জনা নাই, অলপ ভাবি হিচাপ কৰি বয়স অনুপাতে ক'লে তাক দ্বিতীয় মানত নাম লগাই দিয়া কালিয়ে গৈ। তেতিয়া ঠিক জানুৱাৰী মাহ আছিল যেন পাইছোঁ, মানে নাম লগোৱা সময় আছিল। আৰু বাবাৰ এনেকুৱা এটা ব্যক্তিত্ব আছিল যে কোনেও তেওঁক কথা ক'লে না কৰিব নোৱাৰে। তো মামায়ণী মোক দ্বিতীয় মনত নাম লগাই দিলে,
1: দ্বিতীয়
0: মনত নাম লগাই দিলে, সেইকাৰণে মই বিচিত্ৰ বুলি কৈছোঁ। আৰু দ্বিতীয় মনত নাম লগাই দিওঁতে মই সঁচাকৈ এলিচি ৱণ্ডাৰলেণ্ড হ'লোঁ। তেওঁ বৰ্ডত যি শিক্ষকে লেখে একো বুজি নাপাওঁ, যি পঢ়াই মই পঢ়িব নোৱাৰোঁ, গতিকে মই কিন্তু অহা যোৱা কৰোঁ আর একো নাই। তারপিছত এনেকে চাওতে চাওতে ছমাহলি পরীক্ষা আহি গল। ছমাহলি পরীক্ষাত মই সকলোতে শূন্য, কেবল মৌখিক পরীক্ষাত মই অলপ নম্বর পালো। খুব সম্ভব মোর স্মৃতি শক্তি ভাল আছিল, গতিকে মৌখিকত নম্বর
1: শূন্য,
0: বাকি সব শূন্য।
1: জীবনের অঙ্কটা আপনার শূন্যরে আরম্ভ হয়েছে?
0: শূন্যরে আরম্ভ হয়েছিল। তেতিয়া বাবা আহিল, সেই সময়ত আহোঁতে সেই মামাজনক সুধিলে যে ইয়াৰ প্ৰগতি কেনেকুৱা হে, কৈছে যে তুমি তাৰ বহীবিলাক চালেই গম পাবা। মামাও বৰ সাংঘাতিক চালাক আছিল, তেওঁ ক'লে ইয়াৰ বহীকেইটা চাবা। বাবাই বহীবিলাক মোৰ আনে, মই কি লিখিছোঁ হাতীৰ দৰে আখৰ লিখোঁ, চাই চাই মানে ছবি অঁকাৰ দৰে লিখিছোঁ। তেতিয়া বাবাই ক'লে তই কি লিখিছা এইবোৰ? মইতো একো উত্তৰ দিব নোৱাৰোঁ। তেতিয়া মামা কিন্তু কাষতে আছে, মামাই ক'লে যে চোৱা, তুমি একো ভাবি চিন্তি নোচোৱাকৈ তাক অ ক খ নজনা ল'ৰাটোক দ্বিতীয় মানত নাম লগাই দিছা, সি কেনেকৈ তাত তিষ্ঠিব? আৰু আমাৰ দিনত দ্বিতীয় মানতে সেই এতিয়াৰে সৰল অংক যিটো প্ৰৱেশিকা পৰীক্ষাত লাগে লাগিছিল, মানে ইমান টান পাটিগণিতখন মোৰ এতিয়াও মনত আছে, চন্দ্ৰদত্ত ফুকনৰ দ্বিতীয় ভাগৰ পাটিগণিত যথেষ্ট টান। তে বাবাই একো উত্তৰ নিদি কানি কাপোৰ পিন্ধি বজাৰলৈ ওলাই গ'ল। ওলাই গৈ তেওঁ এক ৰিম কাগজ কিনি আনিছে, আনি সত্ৰলৈ খবৰটো দিলে মৌজাদাৰক যে মই দুমাহমান নাহোঁ, গতিকে আপুনি ব্যৱস্থাটো কৰিব, সত্ৰক সেইমতে জনাই দিব লাগে। তেওঁ কৰি বাবাই সেই সাহিত্যৰ কিতাপ পঢ়ি যায় আৰু মোক লিখিব দিয়ে, মই লগে লগে পঢ়োঁ। আৰু মই ভাবোঁ শিক্ষণীয় বিষয়ত এইটো এটা শিক্ষণ পদ্ধতি,
1: তাৰমানে আপোনাৰ দ্বিতীয়মান শ্ৰেণীৰ পৰাই আৰম্ভ হ'ল, সেইখিনি
0: হৈ গ'ল
1: সুকীয়াকৈ তেখেতে চেষ্টা কৰি পেলাই আপোনাক আৰু হৈ ঘূৰিলে। আচ্ছা,
0: তাৰমানে তেওঁ পঢ়ি যায়।

0: পঢ়ি যাওঁ, লগতে লিখি যাওঁ।
1: তে
0: এইটো কৰি সেই দুমাহত কিন্তু বাবাই যথেষ্ট কষ্ট কৰিলে। আৰু গণিতৰ ক্ষেত্ৰত কি হ'ল, এইটো একেবাৰে এটা দুৰ্ঘটনা। বাবাই গণিত পঢ়াই মই আচলতে বুজি নাপাওঁ, আন্তাজতে এৰি কৰোঁ। সৰল অংকই দি আৰম্ভ কৰিছে, সৰল অংকৰ মই সেই পূৰণ হৰণ আগে কৰা কথা একোৱেই গম পোৱা নাই। বাবাৰ খং উঠি দিলে এটা লাট মাৰি, বাবা বৰ খঙাল আছিল। মই আমাৰ দিনত ঘৰবিলাকৰ কাঠি আছিল, কাঠি বুলি কয় বৰপেটাত, তাৰমানে ওখ হেৰি, মই তলত পৰি গ'লোঁ, হুলস্থুল লাগিল, মই মানে সংজ্ঞাহীন হৈ গ'লোঁ। ওচৰৰ মানুহে মামা চামা কিছুমান আহি চব হেৰি কৰি মূৰত পানী দানি দিলে। বাবা কিন্তু ইমান ধৈৰ্যশীল, তেওঁ একো কৰা নাই, ই মৰিলেও মৰক, এনে ল'ৰা মোক নালাগে, এই বাক্যটো বুলি কৈছে। যিয়ে নহওক, কিন্তু আচৰিত কথা হ'বনে, এইটো এটা বিজ্ঞানৰে কথা হ'ব নিশ্চয়, মই যেতিয়া সুস্থ হ'লোঁ, সুস্থ হোৱাৰ পিছত বাবাই কোৱা কথা গোটেইবোৰ মোৰ মনত পৰি গ'ল, আৰু তাৰপিছত মই অংক পতাপত পাৰোঁ। এইটো কথা আজিও মোৰ কাৰণে প্ৰহেলিকা যেন হৈ আছে। আৰু তাৰপিছত যেতিয়া মই বছৰেকীয়া পৰীক্ষা দিলোঁ, বছৰেকীয়া পৰীক্ষাত দ্বিতীয়ৰ পৰা তৃতীয়লৈ মই প্ৰথম হ'লোঁ। গণিতত 100ৰ ভিতৰত 100 পালোঁ, যি কথাই মোৰ জীৱন সলনি কৰি দিলে। তাৰপিছত তৃতীয় মানত আমি এজন পালোঁ, সেই এম ভি স্কুলৰ হেড পণ্ডিতজন, তেওঁ অসমৰে বিখ্যাত মানুহ, খুব ভাল নাটক কৰিছিল, পৰ্বা দাস বুলি। তেওঁ আহি মোক ঘৰত বাবাক অনুমতি সাপেক্ষে ঘৰত মাজে মাজে পঢ়াব ল'লে। আৰু তেওঁৰ পঢ়াব ল'লে এই কাৰণে যে তেতিয়া বৃত্তি পৰীক্ষাত যাতে মই প্ৰথম হ'ব পাৰোঁ। তেতিয়া বৰপেটাত মিউনিচিপেল বোৰ্ড আৰু লোকেল বোৰ্ড বুলি দুখন বোৰ্ড আছিল। মিউনিচিপেল বোৰ্ডত মাত্ৰ দুটা বৃত্তি, বৰপেটা টাউনৰ কাৰণে। গতিকে ছাৰে মোক সদায় কয় যে তুমি কিন্তু এই এটা বৃত্তি পাব লাগিব, যেনেকৈ নহওক। মোক মগজুত সোমাই দিছে যে মই বৃত্তি পাব লাগিব। আৰু সঁচাকৈ হ'বনি মই ক'ব আজি ক'ব পাৰোঁ, সেই ছাৰৰ যত্নতে মই ইমানখিনি আগবাঢ়ি গ'লোঁ যে বৃত্তি পৰীক্ষাত মই প্ৰথম হৈ বৃত্তি পালোঁ।
1: সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। আচ্ছা, বৰপেটা চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা আপুনি মেট্ৰিক পাছ কৰিছে, তাৰমানে এম ভি সেইখন স্কুলৰ পৰা এম ভি পাছ কৰাৰ পিছত বৰপেটা?
0: এম ভি নহয়, মই তৃতীয় মানৰ পিছত বৰপেটা চৰকাৰী উচ্চ
1: বিদ্যালয়ৰ বৃত্তিটো
0: তেতিয়া গৈ আমি কিন্তু নাম লিখিব লাগে, তেতিয়া ক্লাছ থ্ৰীত।
1: সেইখন হাইস্কুলৰ পৰা আপুনি মেট্ৰিক পাছ কৰিলে? হাইস্কুলীয়া জীৱনটো আচলতেতো আপোনালোকৰ সেই সময়ৰ হাইস্কুলীয়া জীৱনটোতো অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু তেতিয়াতো আৰু এইবিলাক ঘৰুৱা শিক্ষক বা এইবিলাকৰ কথা বৰ বিশেষ কথা নাছিলে। গতিকে স্কুলৰ শিক্ষকসকলেই গোটেই কথাটো হেৰি কৰিছিলে, আৰু শিক্ষকসকলো নিশ্চয় যথেষ্ট ভাল শিক্ষক আছিল। গতিকে আপুনি এইটো আৰু প্ৰায় 6-7 বছৰৰ কথা হাইস্কুলীয়া জীৱনৰ, আমাৰ আৰু সময় সিমান নহ'বতো। গতিকে স্কুলীয়া আপোনাৰ শিক্ষা সম্পৰ্কে অকণমান থৰতে কওকচোন।
0: তুমি খুব ভাল প্ৰশ্ন এটা কৰিছা, যাৰ উত্তৰত মই মোৰ অতি শ্ৰদ্ধাৰ ছাৰ 2-3জনৰ কথা ক'ব লাগিব। মই যেতিয়া 3ত নাম লগালোঁ, 3 আৰু 4ত বৰ মোৰ এনে গুৰুত্বপূৰ্ণ কথা নাই, কিন্তু 5ত আহি মই এজন নৰ্মেল থাৰ্ড ইয়াৰ, সেই সময়ত নৰ্মেল থাৰ্ড ইয়াৰ বুলি এটা কোৰ্চ আছিল, সেইটো পাছ কৰি তেওঁলোকে হাইস্কুলত আৰু তেওঁলোকে বিশেষকৈ গণিত আৰু সাহিত্যৰ পণ্ডিত আছিল। মই তেনে এজন শিক্ষক পালোঁ, তেখেত হাফিজউদ্দিন আহমেদ। সেই ছাৰে এটা নতুন কথা মোক আকৌ শিকালে, তেওঁ কথাবিলাক কৈ থাকে, বোৰ্ডত মোক লিখিব দিয়ে, আৰু অলপমান যদি আখৰ বেয়া হ'ল আঙুলিটোত এখন চেকনিৰে কোব মাৰি দিয়ে। আৰু মোৰ হাতৰ আখৰ ভাল হোৱাৰ কাৰণ কিন্তু সেই হাফিজউদ্দিন ছাৰ আহমেদ। আৰু গণিত তেওঁ এনেকৈ পঢ়াই তোমাৰ মগজুত সোমাই যায়।
1: তাৰমানে আপুনি যে গণিতৰ প্ৰতি আগ্ৰহী হ'ল বা পাৰদৰ্শী,
0: ছাৰে 6ত পঢ়ালে, আৰু 6ত তেতিয়া

0: বৃত্তি পৰীক্ষা দিব পাৰি,
1: অঁ ছিক্সত বৃত্তি আছিলে,
0: বৃত্তি পৰীক্ষা আছিল, কিন্তু মই সেই বৃত্তি পৰীক্ষা নিদিলোঁ, কাৰণ এইটো বৃত্তি পাই আছোঁ, এইটো বৃত্তি ক্লাছ টেনলৈ পাই প্ৰাইমেৰীত পোৱাটো।
1: শ্ৰেণীত আপুনি প্ৰথম দ্বিতীয় এনেকুৱা কি আছিলে, এই ধৰক চতুৰ্থ পঞ্চম এনেকুৱাকৈ যে আহিলে শ্ৰেণীত প্ৰথম দ্বিতীয় এনেকৈ?
0: শ্ৰেণীত মই সদায় প্ৰথম,
1: প্ৰথম আছিলে,
0: সদায় প্ৰথম,
1: ঠিক আছে, ভাল।
0: আৰু গণিতত এশৰ ভিতৰত এশ পোৱাটো মোৰ এটা মানে নাম,
1: সেইটো পায়ে থাকে আপুনি,
0: পায়ে থাকোঁ। তাৰপিছত ছেভেনত যেতিয়া নতুনকৈ সংস্কৃত আৰম্ভ হ'ল আৰু তাৰ পৰা হাইস্কুলীয়া কোৰ্চ আৰম্ভ হয়, তেতিয়া ছেভেনৰ পৰাই তাত কেইজনমান শিক্ষক পালোঁ, যি শিক্ষকে মানে তুমি অলপ আগতে কৈছা যে তেতিয়া ঘৰুৱা শিক্ষকৰ প্ৰশ্ন নাই, শিক্ষকসকলে কিন্তু স্কুলতে ঘৰুৱা শিক্ষকৰ কাম কৰে, সেইটো পাইছিলোঁ। আৰু তেওঁলোকে ব্যক্তিগতভাৱে যত্ন লৈছিল, ব্যক্তিগতভাৱে যত্ন লৈ বিশেষকৈ ইংৰাজী, ইংৰাজী ইমান ভাল পঢ়াইছিল, গণিত, গণিতত মোৰ বৰ টান নালাগে, গণিত মোৰ লাইন লাগি গৈছিল, সাহিত্যত লাইন লাগি গৈছিল, সাহিত্যও এই হাফিজুদ্দিন আহমেদ আৰু এজন আছিল ভৰত চন্দ্ৰ দাস বুলি সেই ছাৰে, তেনেকৈ আহি ছেভেনত যেতিয়া সংস্কৃত পঢ়িলোঁ, সংস্কৃতৰ প্ৰতি মোৰ কিন্তু বিশেষ এটা আগ্ৰহ হ'ল, তে সংস্কৃত পঢ়ি খুব ভাল লাগিল। সেইদৰে অষ্টম নৱম দশম পালোঁ আহি, তেতিয়া সংস্কৃতৰ কাৰণে তলৰ পৰীক্ষা দিয়া এটা নিয়ম আছিল, বৰপেটাত তল এখন আছিল নাৰায়ণ মিশ্ৰদেৱৰ
1: ঘৰৰ পণ্ডিত আছিল, তেখেত
0: পণ্ডিত, যিজন মানুহ কোনোদিন স্কুল কলেজত নপঢ়াকে বেনাৰসত বিদ্যাবাগীশ উপাধি পাইছিল তেওঁ সংস্কৃতত, ইমান ডাঙৰ পণ্ডিত।
1: তাৰমানে এইফালে আপুনি স্কুলীয়া সংস্কৃতটো পঢ়িছে আৰু সেইফালে তলতো আপুনি যোৱা,
0: তলত মানে তেতিয়া
1: মানে নিয়ম মাফিক যোৱা নাই আৰু।
0: নাৰায়ণ মিশ্ৰ হ'ল মাৰ মোমায়েক, আটা, গতিকে আটাই ক'লে মই যেতিয়া টেন পালোঁ যে তুমি এই তলৰ পৰীক্ষা এটা দিবা দিয়া, আৰু নাৰায়ণ মিশ্ৰৰ এনে এটা ব্যক্তিত্ব আছিল, তেওঁ কিবা এটা ক'লে না কৰিব নোৱাৰি, মই বোলো দিম এটা, কোনো কথা নাই। তেতিয়া সেই তলত মোক পঢ়াব ল'লে, তলত পঢ়াবলৈ পণ্ডিতজনো ইমান হৰিশাস্ত্ৰী নলবাৰীৰ, ইমান গভীৰভাৱে পঢ়ালে যে সংস্কৃতৰ প্ৰতি মোৰ সঁচাকৈ ৰাপ এটা হ'ল, মই অংক নপঢ়িলে কিন্তু সংস্কৃত পঢ়িলোঁ হৈ। সেইটো পঢ়াৰ পাছত তলত পৰীক্ষা দিলোঁ, প্ৰথম হ'লোঁ অসমৰ ভিতৰত, গোল্ড মেডেল পালোঁ। তাৰপিছত মধ্য দিলোঁ, মধ্যতো প্ৰথম হ'লোঁ। ইয়ে কিন্তু মোক ক'ব নোৱাৰাকৈ আজি যে মই এই লিখিব লৈছোঁ, এই লিখাত কিন্তু অৰিহণা তেতিয়াই কিন্তু বীজটো ৰোপণ কৰিছে।
1: আচ্ছা ছাৰ, মেট্ৰিক পৰীক্ষাৰ কথালৈকে আহোঁ, আপুনি মেট্ৰিক কোন কোন চনত পাছ কৰিলে?
0: মই 1956 চন,
1: 56 চন। অকণমান মেট্ৰিক পৰীক্ষাত কেনেকৈ পাছ কৰিলে, কি কেনেকুৱা হ'ল মানে?
0: অসমতো খুব ভাল হেৰিয়ে কৰিলোঁ, ভাল, মই ষ্টেণ্ড কৰা নাছিলোঁ, মোৰ পজিশ্যন 14th আছিল।
1: আচ্ছা,
0: মই মানে এটা বিষয়ত বৰ বেয়া আছিলোঁ, সেই বিষয়টো তোমাৰ বিষয়ে, ভূগোলত মই 35 নম্বৰ পাইছিলোঁ মাত্ৰ।
1: হয় নেকি?
0: অঁ,
1: সেইটো বহুত তললৈকে নমাই আনিলে,
0: বহুত তললৈ নমাই।
1: অংকত কিমান পালে?
0: অংকত মই 87 পাইছিলোঁ। অংকত 100 নাপালোঁ, কিন্তু 87 পাইছিলোঁ। এডিশ্যনেল মেথমেটিক্সত কিন্তু 97 পাইছিলোঁ, তাৰপিছত সংস্কৃতত 57, সংস্কৃতত মই হায়েষ্ট মাৰ্ক পাইছিলোঁ। গতিকে এই তিনিটাত লেটাৰ পাই, তেতিয়া বৃত্তি কিন্তু আছিল তিনি প্ৰকাৰ, প্ৰথম প্ৰকাৰ, দ্বিতীয় প্ৰকাৰ, তৃতীয় প্ৰকাৰ, মই প্ৰথম প্ৰকাৰৰ বৃত্তি পালোঁ। বৃত্তি পাই
1: ভূগোলে আপোনাক অকণমান দিগদাৰি কৰিলে, ভূগোলৰ প্ৰতি আপোনাৰতো বেয়া ভাৱ নাই বাৰু এতিয়া?
0: বেয়া ভাৱ নাই, বেয়া ভাৱ নাই। তাৰপিছত মই ভূগোল পঢ়াইছোঁ সোণাৰাম স্কুলত কাম কৰোঁতে,
1: মানে এই মেট্ৰিক পাছ কৰাটোতো আৰু তেতিয়া মানে আপোনাৰ গাঁৱে ভূঞে এটা উৎসৱৰ নিচিনা আৰু, কাৰ ল'ৰাই কেনেকুৱাকৈ পাছ কৰিলে
0: সেইটো তুমি খুব ভাল কথাৰে মনত পেলাই দিছা, মোৰ হঠাৎ মনত পৰিছে। মই মেট্ৰিক পৰীক্ষা কোনদিনা ফলাফল দিব মই গম নাপাওঁ, মই পেহীৰ ঘৰত গৈছিলোঁ।

0: ভোট। পেহীৰ ঘৰৰ পৰা মই যেতিয়া আহি বৰপেটা বাছ ষ্টেচনত নামিছোঁ, কেইজনমান মহাজন আমাক সকলো, আমি সেই যে সত্ৰীয়া ঘৰ, সেইকাৰণে সকলোৱে কিন্তু সৰু হ'লেও আপুনি বুলি মাতে আমাক, আৰু বাপ বুলি কথা কয়। তে মোক নামাৰ পাছতে দুজন মহাজনে কৈছে, বাপ আপোনাৰ খুব ভাল খবৰ আছে, আপোনাক ঘৰত গৈ আমি মিঠা খুৱাম। আৰু আহিলোঁ, আৰু কেইজনমানে ক'লে, কিন্তু কথাটো কি মই গম পোৱা নাই। তাৰপিছত যেতিয়া মই ঘৰৰ ওচৰ পাইছোঁ, তেতিয়া মোৰ মামাৰ ল'ৰা এটাই কৈছে, বোলে দাদা দাদা তোমাৰ খুব ভাল খবৰ, তুমি খুব ভালকৈ পাছ কৰিছা। তাৰপিছত যেতিয়া ঘৰ পালোঁ, ঘৰত দেউতাই গোটেই কথাখিনি ক'লে, কিন্তু দেউতা সন্তুষ্ট নহ'ল মই যে পজিশ্যন নাপালোঁ আচলতে, সেইটো কাৰণত। আৰু ভূগোলে যে মোক এনেকৈ ঠগিব মই ভবা নাছিলোঁ। আচলতে কথাটো হ'ল এনেকুৱা, মই গণিত আৰু সাহিত্যত ইমান জোৰ দিলোঁ, ভূগোল বুৰঞ্জী খুব কম পঢ়িলোঁ। বুৰঞ্জীত কিন্তু ভাল নম্বৰেই পালোঁ, কিন্তু ভূগোল আচলতে গণিতৰ দৰে বস্তুটো, ফেক্ট কথাবিলাক তুমি।
1: কিন্তু আপোনাৰ এই যে গণিত আৰু সংস্কৃত ধৰক, এই দুটা বিষয়ত মানে সমান্তৰালভাৱে যোৱাটো কিন্তু অলপমান, অৱশ্যে তেতিয়াৰ সময়ত মানে অংক আৰু সংস্কৃতত লেটাৰ পোৱাটো আছিলেই, থাকিলেও কিন্তু সেই ভাষাটো আন্তৰিকতাৰে পঢ়া, তাৰমানে জনাৰ কাৰণে ভাল বুজি পেলাই পঢ়াটো কিন্তু গোটেই কম কথা নহয়।
0: একদম
1: সাধাৰণতে অংকত খুব ভাল হ'লে, অংকত যদি মানুহজনৰ আগ্ৰহ থাকে অলপমান সেই অন্যফালে অলপ কমি যায়, এনেকুৱা ধৰণৰ হয়।
0: মোৰ কিন্তু সেইটো এই ঘৰুৱা পৰিৱেশতে সেইটো হৈ গ'ল। আৰু আচলতে বাবাৰ আমাৰ এটা দুখ আছিল, তেওঁ ক্লাছ অষ্টম, তেওঁ খুব ভাল আছিল পঢ়াত, অষ্টমমান শ্ৰেণীত থাকোঁতে ককা দেউতা ঢুকায়, আৰু তেতিয়া তেওঁ অষ্টমমান শ্ৰেণীৰ ছাত্ৰজনে গৈ সত্ৰাধিকাৰ হ'ব লগা হয়। গতিকে তেওঁৰ পঢ়া শুনা নহ'ল, সেই পঢ়া শুনা নোহোৱা দুখটো কিন্তু দেউতাৰ থাকি গ'ল, আৰু সেই কথাটো পূৰণ কৰিলে মোৰ তাত আচলতে। গতিকে এটা কথা বৰ সঁচা হ'বনে, যে ঘৰুৱা পৰিৱেশে কিন্তু চৰিত্ৰ আৰু শৈশৱ গঠন কৰে একদম। গতিকে তেওঁ সত্ৰখন যোৱাৰ পাছত, যদিও সত্ৰৰ পূজাৰী হৈ থাকিল বৰপেটাত, অধিক সময় কিন্তু কটাইছে মোক পঢ়োৱাৰ ক্ষেত্ৰত, সেইটো বৰ্তমান। আৰু তেওঁৰো স্মৃতিশক্তি অদ্ভুত আছিল, আৰু তেওঁ বৰপেটাৰ এজন নাম কৰা নাট্যকাৰ। এতিয়াও বৰপেটাত কীৰ্তনঘৰত যিবিলাক নাটক হয়, তাৰে 90% হয় আটাই লিখা, নহয় বাবাই লিখা।
1: সেইটো আপোনালোকৰ ঘৰত এটা আমাৰ আছে।
0: গতিকে মই মোক আৰু এবাৰ এই ৰেডিঅ'ত সোধোতে কৈছিলোঁ যে লিখাটো মোৰ তেজত আছে। গতিকে বাবাই কমেও 100খন ড্ৰামা লিখিছে বৰপেটাত একেবাৰে।
1: তাৰমানে তেখেতে লিখা মানে নাটকবিলাক মানে অভিনয় হৈছে, তেতিয়া সুন্দৰকৈ অভিনয় হৈছে, আপুনিও চাইছে সৰু কাল?
0: ময়ো চাইছোঁ।
1: আপুনিও ক'ব নোৱাৰাকৈ বোধহয় সেইফালে আপোনাৰো এটা
0: আছে, আছে ৰাপ আছে। আৰু নিজে বাবা অভিনয় কৰিছিল, ৰজা আৰু ঋষিৰ ভাও অইন কোনেও নকৰে বৰপেটা।
1: তেখেতেও আপোনাৰ নিচিনা অসবাস আছিল নেকি?
0: বেছ অসবাস।
1: আপুনিতো মই আপোনাক যেতিয়া প্ৰথম দেখো তেতিয়া বৰ ধুনীয়া আছিলে, দেউতা বোধহয় নিশ্চয়
0: বাবা
1: ভাল আছিলে।
0: বাবা মৃত্যুৰ সময়লৈ তেনেকুৱা চেহেৰা আছিল। মোৰ আচলতে এতিয়া সেই চেহেৰা নাই, কিন্তু বাবাৰ মৃত্যুৰ সময়লৈ চেহেৰা কিন্তু একেই আছিল।
1: তাৰমানে এই কথাখিনিৰ পৰা এইটোৱে বুজিলোঁ যে আপুনি এটা মানে অকণমান পৰম্পৰাৰ নিৰ্ভৰশীল এটা পৰিয়ালত আপোনাৰ জন্ম, আৰু সেই পৰম্পৰাৰ কিন্তু এটা আনুষ্ঠানিক ভিত্তি আছে, সত্ৰীয় ভিত্তি আছে, আৰু তাৰ যোগেদি এটা কেওকাষৰ সমাজখনৰ লগতো আপোনাৰ এটা সম্পৰ্ক
0: সম্বন্ধ হৈছে।
1: গতিকে ব্যক্তি পৰিয়াল সমাজ এই যিটো সংযোগ, এই সংযোগৰ মাজেৰে আপোনাৰ গোটেই শৈশৱ নাইবা স্কুলীয়া জীৱনটো গৈছে। আৰু ইতিমধ্যে ছাৰ আপুনি ক'লেই যে কেইগৰাকীমান শিক্ষকে আপোনাৰ জীৱনত এটা ডাঙৰ প্ৰভাৱ পেলাইছে,
0: একদম প্ৰভাৱ।
1: আৰু আপোনাৰ নিজৰ চেষ্টা, দেউতাৰ আপোনাৰ যোগেদি তেখেতৰ এটা ভিতৰত আশা পূৰণৰ যিটো চেষ্টা, আৰু আপোনাৰ নিজেও হয়তো সেইটো আপুনি খুব ভালদৰে বুজি পাই পেলাই আপুনি খুব ভালদৰে মেট্ৰিক পাছ কৰিলে। আৰু
0: আমাৰ ঘৰত আমি স্কুললৈ মানে প্ৰৱেশিকা পৰীক্ষালৈ অন্তত আমাৰ আচাৰ নীতি কেনেকুৱা আছিল তুমি ভাবিব নোৱাৰা। আমি

0: যেতিয়া ঘৰৰ পৰা ওলাই যাম
1: হয়
0: তেতিয়া আমাৰ কাপোৰ বেলেগ কাপোৰ সলাই যাব লাগিব সেই কাপোৰ পিন্ধি বাহিৰলৈ গ'লোঁ বাহিৰত আমি এখন তামোলো নাখাওঁ কাৰো ঘৰত কোনোদিন প্ৰৱেশিকা পৰীক্ষালৈ মই খাই পোৱা নাই আমাৰ খোৱাটো নিষিদ্ধ তাৰে পৰা আহি গা ধুব লাগিব গা ধুই আকৌ ঘৰত প্ৰৱেশ কৰি বেলেগ ধৰণৰ কাপোৰ পিন্ধিব লাগিব এই যে আচাৰ নীতি এই সংযম ইয়ে কিন্তু চৰিত্ৰ গঠনত যথেষ্ট
1: এটা বান্ধন এটা আছে গতিকে আমি আপোনাৰ শৈশৱ আৰু হাইস্কুলীয়া জীৱন সম্পৰ্কে যথেষ্ট কথা জানিলোঁ আমি ইয়াৰ পিছত আমি আপোনাৰ বিশেষকৈ আপুনি কটন কলেজত পঢ়িলে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়িছে এই সম্পৰ্কে আমি পিছত আলোচনা কৰিম আৰু বৰ্তমানৰ আলোচনাখিনিৰ মাজেদি আমাৰ যিখিনি আপোনাৰ শৈশৱ আৰু স্কুলীয়া জীৱনৰ যিখিনি কথা আহিলে সেইখিনি যথেষ্ট ভাল কথা আৰু আজিকালি স্কুলীয়া গোটেই ব্যৱস্থাটোৱে বেলেগ হৈ গৈছে গতিকে আপোনাৰ সেইখিনি কথা শুনি নিশ্চয় আপোনাৰ সমবয়সৰ নাইবা পৰৱৰ্তী বয়সৰ মানুহে সেই কথাবিলাকৰ প্ৰতি নিশ্চয় ভাল পাব আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই অনুষ্ঠান উপভোগ কৰিব তেওঁলোকে আকৌ সেই সময়ৰ স্কুলীয়া ব্যৱস্থাটো কেনেকুৱা আছিল জানিব পাৰিব গতিকে আপোনাক ছাৰ নমস্কাৰ ধন্যবাদ আৰু আপোনাক আকৌ লগ পাম ছাৰ ধন্যবাদ
2: ইমান পৰে সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানত বিশিষ্ট গণিতজ্ঞ শিক্ষাবিদ লেখক আৰু গৱেষক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মকথাৰ প্ৰথম খণ্ড শুনিলে কথা বতৰাত ভাগ ল'লে ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

এইখিনিতেই জনাই থওঁ, ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব আজি বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত। শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ 9435053214 নম্বৰত ফোন কৰি অনুৰোধ জনাব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ, 9435053214। মনত ৰাখিব, আজি বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত। FM বেণ্ডৰ 102.7 MHz শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া শুনক অসমীয়া গীত।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটুটি শুনিলে। এয়া আকাশবাণী নগাঁও।
1: শ্ৰোতাসকল, অহা 13 জুলাই সোমবাৰে দিনৰ 10 বজাত আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা। ইচ্ছুক শ্ৰোতাই শিল্পীগৰাকীৰ সৈতে কথা পাতিবলৈ আমাৰ হোৱাটছআপ নম্বৰৰ জৰিয়তে মেছেজ কৰিব পাৰে। আমাৰ নম্বৰটি হৈছে 9435053214। নম্বৰটি পুনৰ কৈছোঁ, 9435053214। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্য বিভাগৰ।
0: আকাশবাণী নগাঁও, আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

আকাশবাণী নগাঁও কেন্দ্ৰৰ এই বিশেষ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানটোলৈ আমাৰ সমূহ শ্ৰোতাক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানটিত আমি এক বিশেষ ব্যক্তিৰ সৈতে কথা পাতিবলৈ লৈছোঁ আৰু সেই বিশেষ ব্যক্তিজন হৈছে আমাৰ নগঞা নাট্যকৰ্মী বিদ্যুৎ কুমাৰ নাথ। আপোনালোক সকলোৱে হয়তো বিসমিল্লা খান যুৱ পুৰস্কাৰৰ বিষয়ে জ্ঞাত। বিসমিল্লা খান যুৱ পুৰস্কাৰ হৈছে ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সংগীত নাটক একাডেমীয়ে প্ৰদান কৰি অহা এক ৰাষ্ট্ৰীয় সন্মান। 40 বছৰৰ অনুৰ্ধৰ যুৱ প্ৰতিভাৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ বাবে এই পুৰস্কাৰৰ অধীনত সংগীত, নৃত্য, থিয়েটাৰ, লোকসংস্কৃতিৰ বিভিন্ন বিভাগ যেনে লোকনৃত্য, লোকসংগীত, পুতলা নাচ আৰু পৰিৱেশ্য কলাত মৌলিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ভাৰতীয় যুৱ প্ৰতিভাক এই পুৰস্কাৰ প্ৰদান কৰা হয়। আজি কেইদিনমানৰ আগতে ঘোষিত এই পুৰস্কাৰত 2024 বৰ্ষৰ বাবে অসমৰ পৰা নিৰ্বাচিত কৰা হৈছে আমাৰ মৰমৰ

0: নগৈয়া নাট্যকৰ্মী বিদ্যুৎ কুমাৰ নাথক। আৰু যিহেতু খুব ভাল লগা এটা সাফল্য, খুব ভাল লগা এটা খবৰ, তাৰ বাবে আকাশবাণী নগাঁৱৰ পৰিয়ালৰ তৰফৰ পৰা আমি তেখেতক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছিলোঁ। আৰু আমাৰ এই সৌভাগ্য যে তেওঁ যদিও ব্যস্ত হৈ আছে তথাপিও আমাক এই সময়কণ দিছে। প্ৰথমেই আমাৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ।
1: বহুত বহুত ধন্যবাদ।
0: আৰু দ্বিতীয়তে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইমান সুন্দৰ এটা স্বীকৃতিৰ বাবে আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ।
1: ধন্যবাদ। হয়, আপোনালোকলৈও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনেকুৱা মহান অনুষ্ঠান এটালৈ আমন্ত্ৰণ জনোৱাৰ বাবে।
0: আমি আকাশবাণী সদায় সামাজিকভাৱে ৰাইজৰ লগতেই দায়বদ্ধ এটা অনুষ্ঠান, গতিকে আমাৰ অঞ্চলৰে এজন কৃতিমানে, এজন উদীয়মান যুৱ প্ৰতিভাই এনে এটা স্বীকৃতি পাইছে, সেয়েহে ভাবিলোঁ যে আপোনাৰ সৈতে অলপমান কথা পাতোঁ, নহয় জানো?
1: হয় হয়, নিশ্চয়।
0: প্ৰথমতে আমি আপোনাৰ জন্ম, আপোনাৰ আনুষ্ঠানিক শিক্ষা আৰু নাট্য শিক্ষা, তাৰ আৰম্ভণিৰ সময়ছোৱাৰ বিষয়ে জানিব বিচাৰোঁ।
1: মোৰ জন্ম নগাঁও জিলাৰ ননৈ নামৰ এডোখৰ ঠাই, ননৈ খাটৰ গাঁৱত মোৰ জন্ম হৈছে। আৰু মোৰ দেউতাৰ নাম স্বৰ্গীয় ডিম্বেশ্বৰ নাথ, মাৰ নাম শ্ৰীমতী দীপালী দেৱী। মোৰ শিক্ষা ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ত আৰম্ভ হৈছে, তাৰপাছতে ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ হায়াৰ ছেকেণ্ডেৰী সমাপ্ত হৈছে। তাৰ পাছতে মই ননৈ কলেজৰ পৰা মই অসমীয়া বিভাগত অনাৰ্চসহ স্নাতক ডিগ্ৰী লৈছোঁ। তাৰ পাছতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিম চেণ্টাৰৰ পৰা 2015-16 বৰ্ষত মই অভিনয়ৰ এবছৰীয়া শিক্ষা গ্ৰহণ কৰিছোঁ। সেইখিনিয়ে। আৰু অভিনয়ৰ যাত্ৰাটো মোৰ আৰম্ভ হৈছে মোৰ সৰুৰে পৰাই, তৃতীয় চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোঁতেই ননৈত এটা এনি উমলা ঘৰ বুলি এতিয়া এটা অনুষ্ঠান হৈছিলে তেতিয়া। আৰু সেইখিনি সময়ত অৰ্গেনাইজ কৰিছিলে আমাৰ শ্ৰীমতী নিৰুপভা ভূঞা, তাৰপিছতে বিপ্লৱ জ্যোতি ভূঞা এগৰাকী সংবেদনশীল নাট্যকৰ্মী, তাৰ পুলক গোস্বামী এগৰাকী খুব ভাল অভিনেতা, তেওঁলোকে অনুষ্ঠানটো আৰম্ভ কৰিছিলে। আৰু মই মানে সেই দেউতাই লগত লৈ গৈছিলে তালৈ, তাৰপিছতে তাতে তেওঁলোকেও মাতিলে তই আহিবি এইখিনি সময়তে, ইয়াতে নাটকৰ খেল ধেমালি এনেকুৱা, আমিতো সেইখিনি সৰু সৰু এইবিলাক বস্তু ভালেই লাগে সকলোকে, তাত গৈ পেলাই আমি নাটক শিকিছিলোঁ। আৰু সেইখিনি সময়তে স্বৰ্গীয় মোৰ প্ৰথম নাট্য শিক্ষাগুৰু প্ৰবীণ শইকীয়া ছাৰৰ সান্নিধ্য লাভ কৰিছিলোঁ। তেওঁ গহপুৰৰ হয়, ইয়াতে ননৈতে থাকি পেলাই তেওঁ আমাৰ দৰে সৰু সৰু ল'ৰা ছোৱালীবোৰক খুব মৰম লগাকৈ নাটকৰ শিক্ষা দিছিল। তাৰপাছতে আমি তেতিয়া দুখনকৈ নাটক কৰিছিলোঁ, সেই দুখন নাটকেই আছিলে মোৰ জীৱনৰ প্ৰথম মানে মঞ্চ অভিনয়। এখন আছিলে সেউজীয়া গাড়ী বুলি এখন নাটক, আৰু ৰ'দালিয়ে ৰ'দ দে বুলি এখন নাটক, এনেকৈ কৰি আৰম্ভ কৰিছিলোঁ। তাৰপাছত লাহে লাহে স্কুল পৰ্যায়ত আমাৰ কম্পিটিশ্যনবোৰ হয়, তেতিয়া খুব এটা সময়তে এতিয়া নাইকিয়া, এটা সময়ত মানে আমাৰ ননৈ উচ্চ বুনিয়াদী বিদ্যালয় আৰু ননৈ হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ দুটাকে দিন নাটকৰ প্ৰতিযোগিতাই হয়, কম্পিটিশ্যন হয়, এয়া চব মানে স্কুলৰ ল'ৰা ছোৱালীবোৰৰ। সেইখিনি সময়ত আমি তাত খুব নাটক কৰিছিলোঁ, সেইটো এটা কথা আছিলে। তেনেকেই আমি নাটক শিকিছিলোঁ, কৰিছিলোঁ ষ্টেজত। তাৰপাছত লাহে লাহে মোৰ 2004 দেউতা ঢুকালে, আৰু পুৰা তেতিয়া পেচা নাছিলে আৰু, নাটক টোটেলি মই বাদ দি দিছিলোঁ, সেই বিষয়টোতে মই জড়িত নাছিলোঁ। তাৰপিছতে ঘৰুৱা আৰ্থিক দৈন্যতাৰ বাবে বিভিন্ন ধৰণৰ কামত নিয়োজিত হ'ব লগা হ'ল। তাৰপাছতে জ্যোতিপ্ৰসাদ ভূঞা বুলি এগৰাকী নাট্যকৰ্মী আছে নগাঁৱৰে, তেওঁৰ মোৰ মেণ্টৰ এক প্ৰকাৰ চাবলৈ গ'লে, আৰু ৰাজেন ফুকন দাদা আছিলে। এতিয়া প্ৰথম অৱস্থাত মানে এই জ্যোতিদাই এখন নাটক কৰিছিলে চৰণ দাসো, তাৰপিছত জ্যোতিদাই তেতিয়া মাতি থাকে তই আহিবিচোন ইয়ালে, নাটকখন আমি মোকলাইছোঁ, কৰিব লাগিব এনেকৈ। মই যোৱা নাছিলোঁ বহুদিন, তাৰপিছতে এবাৰ গ'লোঁ, যোৱাৰ পাছতো অলৰেডি কেৰেক্টাৰ কাষ্ট হৈ গ'ল। তেতিয়া মোক ক'লে তোৰ এতিয়া তোলে নাই দেখোন একো, তোৰ মদাহী এটা, জোৱাৰী এটা আৰু ভঙুৱা এটা আছে, এতিয়া তই কোনটো ভাল পাবি? মই বোলো মই মদাহীটোকে কৰোঁ, মদাহীটো কৰিলোঁ। আৰু সেয়া হৈছিলে আপোনাৰ এই গাঁও চাৰিআলি, সেইখিনিতে আপোনাৰ আইথান এখন আছিলে, তাতে প্ৰতি বছৰে তাত নাটক হয়, তাত আমি কৰিলোঁ। তেতিয়া সেই ৰাজেন ফুকনদাৰ চকুত লাগিলে, যে তেওঁ জ্যোতিদায়ে কেইদিনমানৰ পাছত মোক ক'লে তোক কেনেকৈ পুৰণি গুদাম বাপুজী লাইব্ৰেৰীলৈ মাতিছে, তই তালৈ যাবিচোন। তাৰপিছত মই গ'লোঁ এদিন, আৰু তেতিয়া যাতায়াতৰ ব্যৱস্থাটো আৰু ফোন ইমান মানে ফোন নাছিলে, মোৰ ফোনেই নাছিলে তেতিয়া, 2009-10 চনৰ কথা এনেকুৱা হ'ব। তেতিয়া মই এই ননৈৰ পৰা উৰিয়াগাঁও চাৰিআলি ওলাব পাৰি, 407 চলে আৰু আপোনাৰ এই টেম্পু চলে, গৈ পালোঁ বাপুজী লাইব্ৰেৰী পালোঁ। তাৰপিছত তেতিয়া মোক এটা স্ক্ৰিপ্ট দিলে, কৈছে এইটো পঢ়ি চাচোন তই, মই পঢ়িলোঁ, তেওঁলোকে খুব ভাল পালে। তাৰপিছত ক'লে আমি সদৌ অসম একাংক নাট প্ৰতিযোগিতাত এই নাটকখন কৰিবলৈ ওলাইছোঁ, তই এই চৰিত্ৰটো কৰিব লাগিব। কানু গোস্বামী বৰদেউতাৰ নাটক আছিলে, তেওঁ খুব ভাল পালে। তাৰপাছতে সেই প্ৰথম তেনেকৈ আৰম্ভ হ'ল। তাৰপিছতে প্ৰথম কম্পিটিশ্যন আছিলে নলবাৰীত, তাৰ দ্বিতীয়টো আছিলে চামতাত, চামতাতেই মই এই নাটকখনৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পালোঁ। আৰু সেই তেতিয়াৰ পৰাই লাহে লাহে মানে, আৰু প্ৰথম কথা হ'ল কি, জ্যোতিদাই মোক নাটকৰ এটা পইচা দিলে, ৰাজেন্দ্ৰাই তাৰপিছত কম্পিটিশ্যন যিহেতু কম্পিটিশ্যনতো পুৰস্কাৰ পোৱা গৈছে, পইচা এটা দিলে। এই তেনেকৈয়ে মই গম পালোঁ যে নাটক কৰি দেখোন পইচা পায়।

0: আয় পইচা পাব পাৰি আৰু এইটো মোৰ ভাল লগা বিষয়, মোক খুব মানে পচন্দৰ বিষয়, যে মই এইটো বিষয়ে জানো, গতিকে এইটোত যদি মই আৰ্ণো কৰিছোঁ তেতিয়াহ'লে মই এইটো কামকে কিয় নকৰোঁ। এই তাৰপাছত তেনেকেই লাহে লাহে মই পেচাগতভাৱে নাটকৰ লগত জড়িত হ'লোঁ।
1: হয়, সেউজীয়া সাধুৰ কথা ক'লে, তাৰপিছত চৰণ দাস চোৰৰ দৰে বিখ্যাত নাটকৰ কথা ক'লে, তাৰপিছত অসমত এটা সময়ত অতি জনপ্ৰিয় একাংকিকা নাটকৰ প্ৰতিযোগিতা বা পূৰ্ণাংগ নাটকৰ প্ৰতিযোগিতা, সেই ধাৰাবিলাকত, সেই প্ৰতিযোগিতাবিলাকত খুব মানে আৱেগিকভাৱে মানুহ সম্পৃক্ত হয়, সেইখিনি কথা ক'লে। আৰু লগতে আপুনি ক'লে যে আপুনি নেশ্যনেল স্কুল অফ ড্ৰামাৰ যিটো ছিকিম চেপ্টাৰ, আপুনি তাত শিক্ষা গ্ৰহণ কৰিছিলে। যদিও নাটক আপোনাৰ এটা আৱেগ হয়, নাটক আপুনি কৰি আছে, তথাপিও নেশ্যনেল স্কুল অফ ড্ৰামালৈ যেতিয়া যোৱা যায়, তাত নাটকৰ যিটো ব্যাকৰণ, নাটকৰ যিখিনি অ আ ক খ বা নাটকৰ যিখিনি কলা কৌশল, সেইখিনি মানুহে খুব বিজ্ঞানসন্মতভাৱে শিকি আহে। সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন, সি আপোনাক কিদৰে সমৃদ্ধ কৰিছে?
0: প্ৰথম অৱস্থাতে মই তাতে গৈ মই বহুকেইজন স্বনামধন্য ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ, যিহেতু এতিয়া ভাৰতেন্দু নাট্য একাডেমী, তেওঁ তাতে কেম্প ডিৰেক্টৰ হৈ আছে, ডিৰেক্টৰ হৈ আছে, আমাৰ বিপিন কুমাৰ ছাৰৰ সান্নিধ্য প্ৰথম লাভ কৰিছিলোঁ। তাৰপাছতে অসমৰ কেইবাগৰাকী বিশিষ্ট জনপ্ৰিয় শিল্পী মই তাত সান্নিধ্য লাভ কৰিছিলোঁ। যেনেকৈ অসমৰ একদম সাংঘাতিকভাৱে নাম ল'বলৈ গ'লে আপুনি বাহুল ছাৰৰ নাম ল'ব লাগিব, বাহুল ইছলাম ছাৰৰ মই সান্নিধ্য লাভ পাইছিলোঁ। তাৰপাছতে গুণাকৰ দেৱগোস্বামী ছাৰৰ সান্নিধ্য লাভ পাইছিলোঁ। তাৰপাছতে জ্যোতি নাৰায়ণ ছাৰৰ সান্নিধ্য লাভ পাইছিলোঁ। মৃদুল বৰুৱা ছাৰৰ, যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰাও তেখেতো উত্তীৰ্ণ, মৃদুল বৰুৱা ছাৰৰ সান্নিধ্য লাভ। আনকি মই তৰালি শৰ্মা বাইদেউৰো তাত একদম খুব ঘনিষ্ঠভাৱে এটা এতিয়াও সু সম্পৰ্ক এটা আছে বাইদেউৰ লগত এটা আছে। এই কেইগৰাকী বিশেষ ব্যক্তিৰ মই সান্নিধ্য লাভ কৰিছিলোঁ। তাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন, যেনেকৈ সন্দীপ ভট্টাচাৰ্য বুলি কলকাতাৰ এগৰাকী আছিলে, টিকম যোশী বুলি ছাৰ এগৰাকী আছিলে, তেওঁ এতিয়া ভূপাল নাট্য বিদ্যালয়ৰ তেওঁ কেম ডিৰেক্টৰ হৈ আছে, এই গোটেইকেইজন হৈছে ভাৰতবৰ্ষৰ একদম সাংঘাতিকভাৱে জনপ্ৰিয় নাট্য নাটকৰ লগত জড়িত ব্যক্তি আৰু খুব শ্ৰেয়াছ নাট্যকৰ্মী। গতিকে তেখেতসকলৰ সান্নিধ্য লাভে মোক নতুন নতুন মানে বাট মোকলাই দিলে। 2015-16 চনৰ আগতে মই বহুত নাটক কৰিছোঁ, কিন্তু যেতিয়া মই তালৈ গ'লোঁ, তাত গ'লে মই অলপ টেকনিক শিকি আহিলোঁ। আচলতে নাটক গোটেই বস্তুটো টেকনিকৰ ওপৰত নিৰ্ভৰ কৰে, তে এই টেকনিকটো সাধাৰণতে তাত গৈ পেলাই মই অলপ মোৰ বেছি ইম্প্ৰুভ হৈছে। সেই কথাটো মই ক'বই লাগিব যে আগত মোৰ যি আছিলোঁ, কিন্তু তাৰ পৰা ওলাই অহাৰ পাছত মই অকণমান হ'লেও মই নিজকে ইম্প্ৰুভ কৰিবৰ কাৰণে নতুন নতুন কথা শিকি আহিছোঁ।
1: এই টেকনিক বুলি যে ক'লে, সেই টেকনিকটো যদি আমি আমাৰ শ্ৰোতাৰ কাৰণে অলপ সৰল ভাষাত ক'ব খোজে আপুনি, তেতিয়া মই ভাবোঁ আমাৰ হয়তো যিসকলে শুনি আছে তেওঁলোকৰো বহুতে নাট্য চৰ্চাৰ প্ৰতি আগ্ৰহী। এই টেকনিক শব্দটোৰেনো আপুনি কি বুজাইছে? ই বডি লেংগুৱেজৰ কথা কৈছে, ডায়লগ ডেলিভাৰীৰ কথা কৈছে, নে মানুহ হিচাপেও, শিল্পী হিচাপেও যে এটা সমৃদ্ধি এটা আহে, কেনেকুৱা ধৰণৰ কথা কৈছে অলপ বুজাই দিয়ক।
0: মানে মই কোনটো কথা ক'ব বিচাৰিছোঁ, নাটক বিষয়টো একদম আটাইতকৈ ডাঙৰ এটা বিষয় দেই। নাটকত গান আছে, নৃত্য আছে, বহুত কথাই নাটকৰ লগত জড়িত হৈ আছে। আৰু প্ৰথম অৱস্থাত নাটকৰ লগত জড়িত হ'বলৈ যাওঁতে সাংঘাতিকভাৱে আপুনি নাটকৰ মানে যদি ছিৰিয়াছ কাম কৰিবলৈ যাওঁ বুলি ভাবে, তেতিয়াহ'লে আপুনি প্ৰথম কথা সমাজৰ লগত বা আপুনি মানুহৰ লগত জড়িতটো আপুনি থাকিবই লাগিব। কাৰণ নাটক বস্তুটো এনেকুৱা বস্তু, সমাজৰ লগত জড়িত থকা বস্তুখিনিয়ে আপুনি আমি ষ্টেজত ৰূপায়ণ কৰোঁ বা উপস্থাপন কৰোঁ। গতিকে মানুহ এজনক যদি আমি ভালকৈ নাজানো বা সমাজখনক যদি আমি ভালকৈ নাজানো, তেতিয়াহ'লে আপোনাৰ অকণমান সমস্যা হ'ব। এতিয়া প্ৰথম শিক্ষাটো আপুনি সমাজৰ পৰাই পাব। প্ৰথম যিখিনি নাটকৰ পৰিৱেশ এটা লাগে আপোনাক, বা নাটক যদি আপুনি অভিনয় হওক বা নাটক এখন লিখিবলৈ যদি বিচাৰে বা পৰিচালনাৰ দিশতেই হওক, গতিকে এই গোটেই বিষয়টোত জড়িত হ'বলৈ যাওঁতে আপুনি সমাজখনৰ বিষয়ে জ্ঞাত হ'বই লাগিব প্ৰথম কথাটো। এতিয়া এইখিনি বস্তুৱে, যে আমি সাধাৰণতে কি কৰোঁ, বস্তুবোৰ আমি চাবলৈ নিশিকোঁ। নাটকত এটা বস্তু আছে দেই, এইটো যিটো আমি শিকোঁ, যেনেকৈ আমাক কেইবাটাও বিষয়ৰ কথা কয়, যে ইমাজিনেশ্যন বুলি কয়, ৰিলেক্সেশ্যন বুলি কয়। এতিয়া এই কথাখিনিৰ কথা মই ক'বলৈ যাওঁতে, যে আপুনি প্ৰথম অৱস্থাত, যে গোটেই যিটো মই সমাজৰ কথাটো ক'লোঁ, যে সমাজৰ লগত ওতঃপ্ৰোতভাৱে হৈ থকা ঘটনাবোৰে আমি উপস্থাপন কৰোঁ, সেই সমাজখনৰ লগত আপুনি জড়িত থাকিবই লাগিব। গতিকে এই প্ৰত্যেকটো বস্তু আপুনি অবজাৰ্ভ কৰিবলৈ প্ৰথমতে শিকিব লাগিব। গছপাত এটা আপুনি ধৰকচোন, এজোপা গছৰ পাত এটা আপুনি ধৰক, প্ৰথম অৱস্থাত গছৰ পাতটো ওলালে, তাৰপাছত লাহে লাহে অলপ অলপকৈ তাৰ কালাৰটো সলনি হ'ল, লাহে লাহে সি অকণমান ডাঙৰ হৈছে, বতাহে তাক কোবাইছে, বৰষুণ আহিছে, বৰষুণে চুইছে তাক, প্ৰখৰ ৰ'দত সি শুকাইছে, শিল বৰষুণত তাৰ পাতটো টুকুৰা টুকুৰ হৈছে, তাৰপাছত কালাৰটো সলনি হৈ হালধীয়া হৈ গৈছে, সৰি পৰিছে, সৰি পৰাৰ পাছতো কি হৈছে, আপুনি উৰি গৈ ৰাস্তা, গছৰ পাতটো ৰাস্তাত পৰিছে, গাড়ী এখনে তাক চেপি খণ্ড বিখণ্ড কৰি থৈ গৈছে, কোনোবাটো যদি গৈ পেলাই উৰি নদীত পৰিছে, কোনোবাটো গৈ পেলাই বতাহত গৈ জাবৰৰ দমৰ মাজত ৰৈছেগৈ। এই অবজাৰ্ভটো, এইখিনি কথাই টেকনিক, বিয়ণ্ড দ্য স্কাই ভাবিবলৈ মানুহে, এই মানুহখিনিয়ে মানে নাটকৰ লগত জড়িত যিখিনি নতুন প্ৰজন্ম আহিছে, বা আমিও সাধাৰণতে সদায় আমি নিজকে এক্সপ্ল'ৰ কৰি আছোঁ আৰু পঢ়ি থাকিব লাগে, এই কথাখিনিয়ে যদি অকণমান গুৰুত্ব দিয়ে, যে সমাজখনৰ

0: লগততো জড়িত থাকিবই লাগিব, কিন্তু তাৰ উপৰিও এখিনি অকণ ছিৰিয়াছ কথা কিন্তু সহজ কথা মানে দে এনেকৈ যদি চাবলৈ যায় তেতিয়াহ'লে অন্তত মোৰ বোধেৰে ভাল ভাল নাট্য নাটকৰ লগত জড়িত মানুহ নাটকৰ লগত জড়িত হ'বলৈ মানুহে ভাল পাব বা আৰু ভাল ভাল নাট্যকৰ্মী সৃষ্টি হ'ব।
1: মই আপোনাৰ লগত কথা পাতি যিটো বুজিলোঁ
0: হয়
1: যে এসময়ত ধৰক এখন স্ক্ৰিপ্ট ল'লে তাৰ সংলাপ মুখস্থ কৰিলে প্ৰতিযোগিতাত কৰিবলৈ যোৱা ল'ৰাজন গৈ এন এছ ডিত পঢ়াৰ পিছত বা নিজাকৈও নাটকৰ লগত জড়িত হৈ এজন মানে সংবেদনশীল মানুহলৈ পৰিৱৰ্তন হ'ল, যিটোৱে হয়তো আপোনাৰ যিটো নাট্যসত্তা নাট্যকৰ্মী হিচাপে আজি যিটো আপুনি স্বীকৃতি পালে সেইটোক বহুত সমৃদ্ধ কৰে। গতিকে মই সুধিছোঁ যে সেই নাটক অকল কৰি ফুৰা মানুহটো এতিয়া আপুনি নাট্যকৰ্মী, কিন্তু এতিয়া অকল নাটক অভিনয় কৰা মানুহ নহয়, কাৰণ মই আপোনাৰ বিষয়ে যিমানখিনি জানো আপুনি অভিনয় কৰে, আপুনি পৰিচালনাৰ লগত জড়িত, মই আপোনাৰ ৰঘুনাথ চাইছো, গতিকে এই যিটো আপোনাৰ উত্তৰণটো সেই পৰিস্থিতিটো এটা বৰ ডাঙৰ এটা পৰিক্ৰমা নহয় জানো?
0: মই মানে সৰুকে আপোনাক কবলৈ যাওঁ এটা কথা, মানে আজি কি হৈছে আজিকালি মানে চব অভিনেতা হয়, মানে চব অভিনেতা নাটক কৰিবলৈ আহে, ধৰি থওক মোৰ চিন থাকিব মই মাতিম, তাৰপিছত আহি মই বহিম, মোৰ বোধহয় মোৰ সেইটো মই সেইটো নিবিচাৰোঁ। মানে মোৰ টীমত যিখিনি ল'ৰা ছোৱালী আছে, মোৰ টীমটো বহুত এক্টিভ, মোৰ টীমত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে নিজে ছেট বনায়, নিজে বস্তু দাঙি লৈ যায় গোটেইখিনি কাম মানে। গতিকে এজন নাট্যকৰ্মী হ'বলৈ যাওঁতে অকল বোলে মই অভিনয় কৰোঁ সেইটো নহয়, মই গান বজাওঁ, মই নাটক এখনত মোক গান এটা মিউজিক এটা কৰিবলৈ মাতিছে, দুজন মানে আহি পেলাই মোৰ বেগটো দাঙি লৈ যাব সেইটো নহয়, যিহেতু মোৰ সেইটো মই নিজেই লৈ যাব পাৰোঁ ন, মই মিউজিক কৰিবলৈ আহিছোঁ বা মই নাটকখনৰ পৰিচালক, মই পৰিচালনা কৰিবলৈ আহিছোঁ, মোৰ বেগটো কোনোবাই দাঙি লৈ যাব সেইটো কথা নহয় মানে। তে এই নাট্যকৰ্মী যদি হ'বলৈ যায় তেতিয়াহ'লে গোটেই বস্তুখিনিৰ লগত জড়িত থাকিলে তেতিয়া নিতান্তই তেওঁ আগবাঢ়িব পাৰিব।
1: সেইকাৰণে আৰু যিহেতু যেতিয়া আপোনাক বঁটাটো প্ৰদান কৰা হৈছিলে তেতিয়া আপোনাৰ নামটোৰ পিছফালে কিন্তু থিয়েটাৰ শব্দটো লগোৱা হৈছে, আৰু থিয়েটাৰটো এটা বৰ বিশাল শব্দ নহয় জানো, কাৰণ ইয়াৰ অধীনত আপুনি ধৰক অভিনয়ৰ কথা আহে, পৰিচালনাৰ কথা আহে, সংগীত, মঞ্চ সজ্জা, পোহৰ, মানে সকলো ধৰণৰ বস্তুবোৰ আহে। এতিয়া এই গোটেইবোৰৰ ভিতৰত আপোনাৰ আটাইতকৈ পছন্দৰ কাম কোনটো?
0: মোৰ আটাইতকৈ পছন্দৰ কাম হৈছে অভিনয়। মই সঁচাকৈ আপোনাক ক'বলৈ গ'লে মই প্ৰকৃততে অভিনেতাহে দেই, মই বহুত বছৰ ধৰি মই অভিনয় কৰি আছোঁ মানে। তাৰপিছতে 2015-16 চনৰ মানে যেতিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা আহিলোঁ, তেতিয়া মই নিজাকৈ এটা কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিলোঁ, আৰু মই এটা নিজাববীয়াকৈ এটা নাটকৰ দল খুলি অভিমুখ মোৰ নাটকৰ দলটোৰ নাম,
1: নামটো খুব ধুনীয়া,
0: হয় হয় অভিমুখ, সেইটো খুলিলোঁ। তাৰপিছতে মই প্ৰথম অৱস্থাতে মোৰ গাঁৱৰে মোৰ একদম খুব মানে ভাল বন্ধু পংকজ কুমাৰ নাথ, তাৰপিছতে উজ্জ্বল নাথ, এনেকৈ কেইগৰাকীমান আছিলে, তেখেতসকলক আমি লৈ পেলাই মানে এই ননৈ যিখন আপোনাৰ ননৈ উচ্চ বুনিয়াদী বিদ্যালয় আৰু গাৰ্লছ স্কুলৰ মাজত এখন ফিল্ড আছে, সেইখিনিতে এজোপা ডাঙৰ আমগছ আছে, আমগছজোপাৰ তলতে মই প্ৰথম এখন তাৰে ল'ৰা ছোৱালীবোৰক লৈ পেলাই এখন শিশু নাটক কৰিলোঁ, যাৰ নাট্যৰূপো ময়ে দিছিলোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ একদম জনপ্ৰিয় এটা সাধু আছে ধুৰা কাউৰী আৰু টিপচি চৰাই, সেইটো আছিলে মোৰ প্ৰথম পৰিচালনাৰ দিশত মানে প্ৰথম নাটক সেইখন, আৰু তাতে আমাৰ মোৰ এই লগৰ তেওঁলোকেই আপোনাৰ হেৰি দি পেলাই তাল পাত দি পেলাই ছেট বনাইছিলোঁ, আমি মানে গোটেই ষ্টেজৰ ডিজাইন কৰিছিলোঁ, বাঁহেৰে ডিজাইন কৰিছিলোঁ, 2017 চনমানৰ কথা এইটো। সেই তেনেকৈ প্ৰথম আৰম্ভ হৈছে আৰু পৰিচালনাৰ দিশটো, কিন্তু মোৰ ভাল লগা বিষয় অভিনয় আৰু এতিয়াও মই অভিনয়ে কৰি আছোঁ, মই পৰিচালনা কৰিছোঁ যদিও মই মোৰ পৰিচালনাৰ নাটকসমূহ বা নগাঁৱত পৰিচালনা কৰা জ্যোতিদাৰ নাটক হওক বা বহুকেইজন নাট্যকৰ্মীৰ লগতো মই অভিনয়ৰ লগত জড়িতই, আৰু মই জ্যোতিদাৰ পৰাও মই বহুত কথা পৰিচালনাৰ ক্ষেত্ৰতো মই জ্যোতিদাৰ পৰা মই বহুখিনি কাম জ্যোতিদাৰ লগত কৰিছোঁ, জ্যোতিপ্ৰসাদ ভূঞাৰ লগত, এতিয়া তেওঁৰ পৰাও বা ৰাজেন্দ্ৰাৰ লগত মই পৰিচালনাৰো বহুত কথা মই তেওঁলোকৰ পৰা শিকিছোঁ।
1: এতিয়া আপুনি ক'লে যে আপোনাৰ ঘৰৰ ওচৰত তালপাতৰ ছেট বনাই পেলাই আপুনি নাটক বনাইছিলে, তাৰ পৰা আপুনি গৈ পালেগৈ মহিন্দ্ৰা এক্সেলেন্স ইন থিয়েটাৰ এৱাৰ্ড 2024, যিটো চাগে মোৰ সীমিত জ্ঞানেৰে জনাত ভাৰতবৰ্ষৰ নাট্যকৰ্মসমূহৰ স্বীকৃতিৰ ক্ষেত্ৰত, ৰিকগনিশ্যনৰ ক্ষেত্ৰত এটা অতি অভিজাত অনুষ্ঠান হিচাপে পৰিগণিত হৈ আছে, আৰু তাতে 2024 চনত আপুনি সেই আন্তঃৰাষ্ট্ৰীয় মঞ্চখনত কেইবাটাও বিভাগত আপোনাৰ স্বীকৃতি পোৱা গৈছিলে। গতিকে তেতিয়া কিন্তু আপুনি অভিনেতা হিচাপে নহয় অকল, আপুনি পৰিচালক হিচাপেও পায়, এই যে আপুনি নিজাকৈ পৰিচালনা কৰিবলৈ ল'লে, নিজাকৈ নাটকো লিখিবলৈ ল'লে, সেই নাটকবোৰৰ বিষয়ে, সেই পৰিচালনাৰ অভিজ্ঞতাবোৰৰ বিষয়ে অকণমান আমাক জনাওকচোন।
0: আপোনাৰ মই মানে কওঁ মই আচৰিত কথা যে মোৰ জীৱনৰ প্ৰথমখন মানে এনেকুৱা পূৰ্ণাংগ নাটক যে ৰঘুনাথ, এখন নাটকৰ বাবে পুৰস্কাৰ পোৱা হৈছে, মই নিজে লিখা পূৰ্ণাংগ তেনেকুৱা ডাঙৰ নাটক মানে।
1: আপুনি ৰঘুনাথৰ অকণমান কাহিনীটোনো কি, মানে মই ভাবোঁ আমাৰ অসমৰ মানুহে ৰিলেট কৰিব পাৰিব, সেইটো অকণমান জনাই দিয়ক।
0: নিশ্চয়, মানে আপোনাৰ এতিয়া জুলাই মাহ আহিছে নহয়, জুলাই মাহত মানে অসমৰ বিভিন্ন প্ৰান্তত নাটকৰ কৰ্মশালাবোৰ হয়। মোক আহতগুৰি বুলি এডোখৰ জেগা আছে মৰিগাঁও জিলাৰ, মোৰ তাতে মানে বহুত বছৰ, প্ৰায় 3 বছৰ ধৰি একেৰাহে মই তাত নাট প্ৰশিক্ষণৰ বাবে গৈছিলোঁ। এতিয়া তালৈ যাওঁতে মোক কি হ'ল, এবাৰ এটা ক্লাছত মই সকলো ল'ৰা ছোৱালীকে ক'লোঁ যে তোমালোকে বাতৰি কাকতবোৰ লৈ আহিবাচোন, তেওঁলোকে লৈ আহিল। তাৰপিছত তাত থকা সৰু সৰু যিবোৰ মানে একদম অকণমানি অকণমানি বাতৰি ওলাই নহয়, খুব মৰম লগা বাতৰি কিছুমান ওলায় মানে, তাৰপিছতে এই তেনেকুৱা বাতৰিবোৰ লৈ পেলাই মই তেওঁলোকক একো একোটা ইম্প্ৰভাইজ কৰিব দিলোঁ, মানে ধৰি থওক 10-15 মিনিটৰ একো একোখন নাটক কৰি দেখাব দিলোঁ তেনেকৈ ভাগ কৰি পেলাই। তাৰপিছত তেওঁলোক খুব ধুনীয়া কৰিলে, আৰু তাতেই মই বাতৰি কাকত এখনত মই পালোঁ অসমৰ কোনোবা এডোখৰ ঠাইত এগৰাকী বানপানীত, মানে বানপানীটো জানে অসমৰ একদম আটাইতকৈ এটা জ্বলন্ত বহুত ডাঙৰ সমস্যা এটা, এই ছোৱালী এগৰাকী তেনেকৈ পানীত মৃত্যু। তাৰপিছত সেই ঘটনাটো মই গোটেই ৰাস্তাটো তেনেকৈ মই ঘৰলৈ যেতিয়া উভতি আহিছোঁ মোৰ মনত ক্ৰিয়া কৰি আহিছে। সি আহি মই ঘৰ পালোহি, ঘৰ পাই পেলাই তেতিয়া মোৰ মানুহজনী জ্যোতিষ্ণা গোহাঁই, তেওঁক মই গোটেই ঘটনাটো ক'লোঁ যে মই এনেকুৱা এনেকুৱা কথা এটা ভাবিছোঁ যে কেনেকুৱা হ'ব, আৰু তাই একদম ফটাফট মানে তুমি মনলৈ আহোঁতে তুমি লিখিয়ে থোৱাচোন বুলি বহী এখন পেন এটা আনি পেলাই মোক দিলেইয়ে, আৰু মই তেতিয়াই মানে মই অলপ অলপকৈ আৰম্ভ কৰিছোঁ। সেইখিনি সময় নাটকখন কৰিবৰ কাৰণে মোৰ হাতত 1 টকাও নাই, মই ফেচবুকত এটা আপডেট দিলোঁ যে মই নাটক এখন কৰিবলৈ আগবাঢ়িছোঁ, মোক অলপ আৰ্থিক প্ৰয়োজনীয়তা আহি পৰিছে। মোৰ বহুকেইজন ব্যক্তিয়ে মোলৈ ফোন কৰিলে, মেছেজ কৰিলে। এতিয়া সেই বছৰ বোকাখাটৰ আপোনাৰ আকাশ ফুকন বুলি এগৰাকী ব্যক্তি আছে, তেখেতে মোক ফোন একদম ফাৰ্ষ্ট তেওঁৱে ফোন কৰিছে দেই, মেছেজ কৰিছে যে মই তোমাক কেনেদৰে সহায় কৰিব পাৰোঁ তুমি মোক কোৱাচোন। তেতিয়া মই তেওঁক ক'লোঁ, তেওঁ মোক এটা আৰ্থিক সহায় কৰিলে, গুৱাহাটীৰ এগৰাকী ব্যক্তিয়ে কৰিলে, বন্ধু বান্ধৱ বহুকেইজন শুভাকাংক্ষীয়ে মোক আৰ্থিকভাৱে সহায় কৰিলে। প্ৰায় 38,000 মান টকা মোৰ ফেচবুক আপডেটটোৰ পৰা আহি মই নাটকখন আৰম্ভ কৰোঁ। নাটকখনৰ কাহিনীটো হৈছে এনেকুৱা, ৰঘুনাথ নামৰ একদম আটাইতকৈ এখন বহুত সহজ সৰল গাঁৱৰ, অনুন্নত গাঁৱৰ, য'ত এখন স্কুল নাই, এখন দলং নাই, এনেকুৱা এখন গাঁৱৰ এজন সহজ সৰল ব্যক্তি, আৰু সেই গাঁওখনৰ গোটেই মানুহবোৰে সাধাৰণ আৰু আৰ্থিকভাৱে একদম জুৰুলা মানুহ। তেওঁলোকে খেতি কৰে কিন্তু খেতিৰ পৰা তেওঁলোকৰ উপাৰ্জন নহয়, কাৰণ তেওঁলোকৰ যিটো মথাউৰি আছে প্ৰতি বছৰে বানে সেইটো ভাঙে, আৰু তাৰ ফলত তেওঁলোকৰ খেতি বাৰী অন্য তেনেকুৱা একো নহয়, আৰু তেওঁলোকৰ যাতায়াত ব্যৱস্থাটো দলংখন নথকাৰ বাবে আৰু সাংঘাতিক এটা তেওঁলোকৰ সমস্যা, যে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণেও যে তেওঁলোকৰ যাতায়াতটো সুচল নহয়, বাৰিষা আহি গ'লে যেতিয়া নৈ পানীবোৰ ভৰ্তি হৈ যায় তেওঁলোকে একো কৰিব নোৱাৰে। গতিকে এই ৰঘুনাথৰ এগৰাকী ছোৱালী আছিলে, একমাত্ৰ ছোৱালী, আৰু সেই ছোৱালীগৰাকীকে ৰঘুনাথে ডাঙৰ মানুহ মানে কৰিবৰ কাৰণে বিৰাট হেঁপাহ আছিলে, ইচ্ছা আছিলে, এতিয়া তাইক স্কুলত নাম লগাই দিছিলে। কিন্তু গাঁওখনৰ আৰু অন্য মানুহে ছোৱালীগৰাকীক স্কুলত নাম লগাই দিবলৈ মন কৰা নাছিলে, কিয়নো মানে স্কুলখন নৈখনৰ সিপাৰে আছিলে, সদায় নৈ পাৰ হৈ হৈ নিজৰ ছোৱালীজনী কেনেকৈ স্কুললৈ লৈ যাব বা স্কুলত পঢ়িবলৈ, সেই মানে ভয় এটা চবৰে থাকে ন, নিজৰ সন্তানটো কেনেবাকৈ হেৰাই যাব, কিবা হ'ব, দুৰ্ঘটনা হ'ব, সেইকাৰণে কিন্তু ৰঘুনাথে সেই সাহসটো কৰিছিলে, স্কুলত নাম লগাই দিছিলে, সদায় নৈ পাৰ কৰাই কৰাই তাইক স্কুললৈ লৈ যায়। তাৰপাছতে সেই বছৰ কি হ'ল, বান আহিলে, স্কুললৈ ছোৱালীজনীক লৈ যোৱাৰ সময়তে মানে মথাউৰি ভাঙি পানী আহিছে আৰু নাওখন দুৰ্ঘটনাত পতিত হৈছে, আৰু ছোৱালীগৰাকী সেই এক্সিডেণ্টটোত নাইকিয়া হৈ গ'ল। আৰু ৰঘুনাথৰ বাবে ই জীৱনৰ আটাইতকৈ মানে সাংঘাতিক এটা দুখৰ কথা, যে নিজৰ যিগৰাকী সন্তানৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিলে তেওঁকেই তেওঁ হেৰুৱাই পেলালে। এতিয়া তাৰপাছতে হ'ল কি, যে এই কথাটোৱে তেওঁ গোটেই মগজুত ক্ৰিয়া কৰি থাকিলে, অহৰহ ক্ৰিয়া কৰি আছে, ক্ৰিয়া কৰি আছে, আৰু নিজৰ পত্নীয়ে আকৌ এটা নতুন সন্তানৰ বাবে ভাবিছে যদিও, তেওঁক তাৰ বাবে মনাবলৈ বিচাৰিছে যদিও, কিন্তু তেওঁ মান্তি হোৱা নাই, তেওঁ এই কথাটোৱে ক্ৰিয়া কৰি আছে, আৰু তেওঁ প্ৰায়ে আজিকালি এই নৈ পাৰত গৈ পেলাই শুই থাকে কাহিনীটোত। তাৰপাছতে লাহে লাহে তেওঁৰ মগজুত ক্ৰিয়া কৰিলে এটা নতুন ধৰণৰ ঘটনা, ছোৱালীজনীক হেৰাই যোৱা ঘটনাটো সঁচা, কিন্তু তেওঁৰ মগজুত ক্ৰিয়া কৰি থকা ঘটনাটো হৈছে কি, এটা সম্পূৰ্ণ মিছা ঘটনা, যে কথাটো হৈছে কি, আজিকালি একদম এইটো একদম সঁচা ধুৰুপ কথা দেই, যে ধৰ্মৰ নামত সাধাৰণতে মানুহবোৰ একদম সহজে ইমোশ্যনেল হৈ যায়। গতিকে তেওঁৰ মনলৈ আহিলে কি, যে মই সম্পূৰ্ণ মানে মিছা কথা এটা তেওঁ উলিয়াই দিলে, যে তেওঁৰ ঘৰৰ পিছফালে সৰু পুখুৰীটোত প্ৰায় 7,000 বছৰৰ এটা প্ৰাচীন শিৱ মূৰ্তি উদ্ধাৰ হৈছে। আৰু এই মূৰ্তিটো কথা গোটেই গাঁৱৰ মানুহে যিহেতু গম পাই গ'ল, গম পোৱাৰ পাছত এটা ৰাষ্ট্ৰীয় মানে লাহে লাহে আহি এই খবৰটো বিয়পি পৰিলে, গোটেই গাঁৱে ভূঞে বিয়পি পৰিছে, চাবলৈ আহিছে, বহুত মানুহ আহিছে, 7,000 বছৰৰ প্ৰাচীন মূৰ্তি এটা ওলাইছে, কিমান ডাঙৰ আচৰিত কথা। এতিয়া টুইষ্টটো তাত আহে, চাবলৈ আহিলে অহাৰ পাছতে তাক লৈ পলিটিক্স হ'ল। যদি কিবা কাৰণে গাঁওখনৰ এই মূৰ্তিটো লৈ যদি ডাঙৰ মন্দিৰ এটা হৈ যায় তেতিয়াহ'লে

0: ইয়ালে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিবলৈ ল'ব। তেতিয়া ইয়াত দলং নিৰ্মাণ হ'ব লাগিব, স্কুল উন্নতিৰ কথা আছে দেই গাঁওখনৰ, স্কুল নিৰ্মাণ হ'ব লাগিব, এটা ডাঙৰ মন্দিৰ নিৰ্মাণ হ'ব লাগিব। গতিকে পলিটিকেলি এই গোটেই বস্তুটো মানে বেলেগ ধৰণে তাক নাশ কৰিবলৈ বিচাৰিলে, মূৰ্তিটো নিবলৈও বিচাৰিলে বৰমূৰীয়াসকলে। তাৰ ঘৰত আহি পেলাইও আক্ৰমণ কৰিছে, তাৰ পত্নীকো আক্ৰমণ কৰিছে। সেই কথাটোৱে তাক আকৌ পুনৰবাৰ মানে হেৰি কৰিলে, দুখ দিলে। পত্নীয়ে ক'লে যে আপুনি ইমান মিছা কথা এটা কৈ পেলাই ৰাইজক বুৰ্বক বনাব খুজিছে। আৰু সিও সেই কথাটো ক'লে যে মই সঁচাকৈ মানে ঈশ্বৰৰ নাম লৈ ৰাইজক মূৰ্খ বনাবলৈ বিচাৰিছোঁ, যিহেতু ঈশ্বৰে কেতিয়াও মোক ক্ষমা নকৰে। কিন্তু এই কথাটো সঁচা যে সি এটা বেলেগ সপোন দেখিছিলে, এটা মিছাৰ আশ্ৰয় লৈ সমাজখনৰ উন্নতি সি বিচাৰিছিলে, গাঁওখনৰ স্কুল হওক দলং এখন হওক। এই তেনেকুৱা এটা কাহিনীৰে সমৃদ্ধ হৈ আছে নাটকখন।
1: আচলতে প্ৰান্তীয় যিখিনি অসমীয়া মানুহ
0: হয় হয়
1: বা যিকোনো পৃথিৱীৰ যিকোনো প্ৰান্তীয় মানুহখিনিয়ে কিবা এটা পাবৰ কাৰণে কেতিয়াবা বহুত ত্যাগ কৰিবলগীয়া হয়। তাৰ লগত ৰাজনীতিৰ কথা আহে, আপুনি কোৱাৰ দৰে ধৰ্মৰ কথা আহে। আৰু মই ৰঘুনাথ যেতিয়া চাইছিলোঁ তেতিয়া অনুভৱ কৰিব পাৰিছিলোঁ যে ইয়াত যিদৰে কৰুণ ৰস আছে, একে সমান্তৰালভাৱে সাংঘাতিক প্ৰচণ্ড ব্যংগ এটা মই তাত দেখিছিলোঁ, ছেটায়াৰ বুলি যিটো আমি কওঁ। আৰু তেতিয়া ভাবিছিলোঁ যে এই ৰঘুনাথৰ সিপাৰৰ যিজন মানুহ, সেই মানুহজন চাগে বৰ সংবেদনশীল মানুহ। আজি অৱশ্যে আমাক সেইটো সংগীত নাটক একাডেমীয়ে সেই স্বীকৃতিটো দি দিলে। ৰঘুনাথৰ কথা পাতিলোঁ বাৰু, আৰু বেলেগ আপোনাৰ আপুনি ভালেকেইখন নাটক লিখিছেও, সেই নাটককেইখনৰ বিষয়ে থুলমূলকৈ অকণমান যদি কৈ দিয়ে আমাক।
0: মই নাটক অৱশ্যে মই অভিনয়ৰ লগত জড়িত বা মই পৰিচালনাহে বহুত কৰিছোঁ, বা অভিনয় বহুত কৰিছোঁ পৰিচালনাতকৈ। কিন্তু নাটক লিখাৰ ক্ষেত্ৰত মই বহুকেইখন নাটক লিখা নাই।
1: সংখ্যাটো কম আপুনি সেই পৰিচালনা কৰা বা লিখা মই সকলোৰে কথা কৈছোঁ।
0: লিখাৰ ভিতৰত মই পূৰ্ণাংগ হিচাপত প্ৰথম অৱস্থাত মই ৰঘুনাথ, তাৰপাছতে মই এখন কৰিলোঁ নাৰায়ণী ঐৰাৱত বুলি। আৰু ডাঙৰ কথা মোৰেই সৌভাগ্য কিজানি, এইবাৰ মোক মানে যোৱা বছৰ অৰুণাচল ৰং মহোৎসৱলৈ আমন্ত্ৰণ জনাইছিলে এখন নাটক কৰিবৰ বাবে। আৰু তাতে মই সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত ইয়েছে দৰ্জে থংচি ছাৰৰ এখন উপন্যাস মৌন উঠমুখৰ হাঁহি, সেইখনক মই নাট্যৰূপ কৰিবৰ কাৰণে মই সুবিধা পাইছিলোঁ। ছাৰৰ লগত এটা সান্নিধ্যও আহিছিলে মোৰ, আৰু ছাৰেও মোক বহুত ছাপৰ্ট কৰিছিলে। ৰিকেন গমলে, যিজন এতিয়া এন এছ জিৰ টি আই, তেওঁৰ অধ্যক্ষ, তেওঁ মোক মাতিছিলে। গতিকে সেইখন মই নাট্যৰূপ দিলোঁ। তাৰপাছতে যেনেকৈ আপোনাৰ দ্য বাইচাইকেল বুলি এখন শিশুনাট, আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুটোৰ ওপৰত যিটো ধুৰা কাউৰী টিপচী চৰাই তেজীমলা। আৰু এটা মই এখন আপোনাক ডাঙৰ কথা কওঁ যে মোৰ এজন খুব ভাতৃবন্ধু আছে, খুব ভাল দেই, তেওঁ মোক বহুত সময়ত ছাপৰ্ট কৰে, নয়নজ্যোতি বৰা বুলি। মোৰ বহুখিনি বিপদৰ সময়ত তেওঁ সহায় কৰিছে। তেওঁ মোৰ এখন নাটক চাইছিলে, আৰু মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলিবলৈ ক'লে এখন নাটক আছিলে কাৰেংবেপী হাঁহি, মই অভিনয় কৰিছিলোঁ, জ্যোতিদাই ডাইৰেকশ্যন কৰিছিলে। পিছলৈ মই সেইখন ওৱান এক্ট আছিলে, পিছলৈ মই পূৰ্ণাংগ কৰি তাক ডাইৰেকশ্যন কৰিছিলোঁ। সেই নাটকখন অসমৰ বিভিন্ন জেগাত, আৰু ডাঙৰ কথাটো হ'ল কি, ইউনিভাৰ্চিটিত কৰিছিলোঁ আমি, ৰেকৰ্ড সংখ্যক 6টা পুৰস্কাৰ পাইছিলোঁ। আৰু নতুনকৈ তাত এটা এৱাৰ্ড এড কৰিছিলে, শ্ৰেষ্ঠ ভিলেইন, সেইটো এইখন নাটকৰ বাবে পাইছিলোঁ। তাৰপাছতে এই প্ৰথম মোৰ পৰিচালনা মানে পূৰ্ণাংগ নাটকৰ ভিতৰত এইখন নাটক আছিলে, তেওঁ আমন্ত্ৰণ জনাইছিল। কুজিদাহঁত এটা নাটকৰ্মশালা হৈছিলে যে আপুনি আহক আমাৰ ল'ৰা ছোৱালীখিনিক নাটক শিকাওক। তাৰপাছতে গ'লোঁ, তাৰপিছত তেওঁ ক'লে যে আপুনি নাটকখন পৰিচালনা কৰক, আমাৰ ল'ৰা ছোৱালীখিনিয়ে কৰিব। তেতিয়া এখন সাগৰ তলে গংগা বুলি মই এখন নাটক তাত পৰিচালনা কৰিছিলোঁ। আৰু এইখন নাটক মোৰ জীৱনৰ মানে পূৰ্ণাংগ নাটক হিচাপত, মই শিশুনাটখিনি বাদ দি দেই, এইখন প্ৰথম আছিল। তাৰপাছত মই এইবাৰ মই এখন টাৱাঙত সহকাৰী চালক হিচাপে কাম কৰি আহিলোঁ। তেনেকৈ দক্ষিণা শৰ্মা বাইদেউৰ লগত মাজতে মই ভাৰত মহোৎসৱত এখন বিখ্যাত নাটক দ্য ৱাইল্ড ডাকত মই বাইদেউৰ লগত মই সহযোগিতা কৰিবৰ কাৰণে, তেনেকুৱা ধৰণে।
1: এতিয়া এই যে আপুনি ধৰক কৈছে যে নাটক পৰিচালনা কৰিছে, নাটক লিখিছে, নাটকত অভিনয় কৰিছে, লাহে লাহে আজি কিছুদিনৰ পৰা বিভিন্ন ধৰণৰ নাটকৰ মহোৎসৱবোৰ হয়, আৰু আপুনি ভালেকেইটা তেনেকুৱা মহোৎসৱত অংশগ্ৰহণ কৰিছে। এই মহোৎসৱবোৰৰ অভিজ্ঞতাৰ বিষয়ে কেইটামানৰ বিষয়ে কওকচোন। ইতিমধ্যে আপুনি অৰুণাচল ৰংগ মহোৎসৱ আৰু আমাৰ নগাঁৱত যিটো এটা শাখা হিচাপে হৈছিলে ভাৰত ৰংগ মহোৎসৱৰ কথা কৈছে, কাৰণ এইটোতো সমগ্ৰ ভাৰত জুৰি হোৱা
0: ইণ্টাৰনেশ্যনেল ইণ্টাৰনেশ্যনেল ফেষ্টিভেল হয়। এই ফেষ্টিভেলটো অকল এইবাৰ ভাৰততে নহয়, ভাৰতৰ বাহিৰতো কেইবাখনো ৰাষ্ট্ৰত হৈছে।
1: এই অলপমান আৰু মহিন্দ্ৰা থিয়েটাৰৰ কথা কওক।
0: প্ৰথম অৱস্থাত অৱশ্যে মই প্ৰথম কথাটো মহিন্দ্ৰা থিয়েটাৰৰ কথাটোৱে ক'ম। মোৰ জীৱনৰ সাংঘাতিক মানে ভাল লগা কথাটো আৰু স্বীকৃতি পোৱাটোৱে মহিন্দ্ৰা থিয়েটাৰ। সেই বছৰ 2023 চন মানতে মানে এটা তেনেকৈ আবেদন ওলাইছে যে ভাৰতবৰ্ষৰ এনেকৈ এই ফেষ্টিভেলটোলৈ নাটকৰ আবেদন বিচৰা হৈছে। 369খন নাটকৰ ভিতৰত মোৰ নাটকখন টপ 10 লিষ্টত আহিছিল। আৰু তাতে যেতিয়া মোক খঞ্জন কিশোৰ নাথ বুলি মোৰ এগৰাকী বন্ধু আছে, এই ৰজত কমল বঁটা প্ৰাপ্ত নগাঁৱৰে তেওঁ এগৰাকী চিনেমা নিৰ্মাতা, তেতিয়া তেখেতে মোক ক'লে যিদিনাখনেই ওলাইছে দেই লিষ্টখন, যে তুমি এই লিষ্টখনত নাম চাইছানে নাই, কাৰ

0: কাৰ নাম আছে, মই তেতিয়ালৈকে চোৱা নাই। মই চাইছোঁ আৰু, মোৰ ফোন কৰিছে তেওঁলোকে যে এনেকৈ ছিলেকশ্যন হৈছে, লিষ্টখন ওলোৱাৰ পাছত নাম চাইছোঁ, ভাৰতবৰ্ষৰ এগৰাকী দিগ্গজ ব্যক্তি পীয়ূষ মিশ্ৰা, কৰণ দেশপাণ্ডে, নীলম মানসিং, জে মেজনাম, এনেকৈ বহুত বিখ্যাত ব্যক্তি তেখেতসকল মানে। মকৰণ দেশপাণ্ডেতো 100খনতকৈ অধিক চিনেমাত বলিউডত তেওঁ অভিনয় কৰিছে, এতিয়াও চিয়াচেন বুলি এখন নাটক গোটেই সমগ্ৰ ভাৰতবৰ্ষত কৰিছে। পীয়ূষ মিশ্ৰা কিমান ডাঙৰ ব্যক্তি তেখেত, গতিকে আমি যে ছিলেকশ্যন পালোঁ সেইটোৱে ডাঙৰ কথা মানে। তেওঁলোকৰ লগত যে কেনেবাকৈও যে পুৰস্কাৰ এটা পাম মই কোনোদিন কল্পনা কৰা নাই, আমাৰ নাটকৰ গ্ৰুপটোৱেও কল্পনা কৰা নাই। আৰু মোৰ গ্ৰুপটো বহুত বেছি উৎসাহজনকভাৱে তেওঁলোক মানে একদম ওলাই আহিছিলে দেই সেইকেইদিন, একদম তামাকাহাৰ ৰিহাৰ্চেল কৰোঁ মানে আমি। তাৰপিছতে মোৰ ৱাইফেও মানে কল্পনাই নকৰোঁ মানে আমি যে পুৰস্কাৰ এটা পাম, ইয়াত যে আমি ছিলেকশ্যন পাইছোঁ সেইটো ডাঙৰ কথা। মোৰ গ্ৰুপৰ বহুকেইজন আৰ্টিষ্ট ফাৰ্ষ্ট টাইম ফ্লাইটত উঠিছে মানে সেইবাৰ দেই। তাৰপিছত আমি গৈছোঁ আৰু, গৈ পেলাই চাইছোঁগৈ দেখোঁ নাই, একদম আভিজাত্য এটা বস্তু দেই। গৈ পোৱাৰ পাছতেই তেওঁলোকে একদম ঠাণ্ডা পানী দিছে, তাৰপিছতে মানে পানীয় যিটো আমাৰ ক'ল্ড ড্ৰিংকছ টাইপ এনেকুৱা সেইবোৰ দিছে, ডাঙৰ ডাঙৰ বিস্কুট দিছে, চানা দিছে, ফুলৰ থোপা দিছে। জীৱনততো এনেকুৱা ফিল এটা পোৱাই নাই মানে, যে নাটকৰ কৰ্মীসকলক যে এনেকুৱা ধৰণে তেওঁলোকে ৰাখিছে। কিন্তু আপুনি চাওক, তেওঁলোক কিন্তু নাটক কৰা মানুহ নহয় দেই, তেওঁলোকে নিজে নাটকো নকৰে, তেওঁলোক না অভিনয় শিল্পী না পৰিচালনাৰ দিশত আছে, একোতে নাই। তেওঁলোকে অৰ্গেনাইজ কৰিছে, ইমান ধুনীয়াকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে। আমাৰ নাটক কৰা মানুহখিনিয়ে তেনেকৈ কৰিবলৈ নাজানে বা কৰিব নোখোজে। তাৰপিছতে আমি সেইটো হ'ল ৰুমবোৰত দিলে থাকিলোঁ, আমি গৈছোঁ মঞ্চটো পাইছোঁ। তাৰপিছতে আমি নিজেই এক্টৰখিনিয়ে আমাৰ নিজেই ছেটটো বনাওঁ দেই, আমাৰ যিটো বাঁহৰ এটা ছেট আছে আমাৰ এক্টৰখিনিয়ে নিজেই বনায়। এতিয়া মোৰ গ্ৰুপতে আছে, মই তেওঁলোকৰ নাম ল'বই লাগিব, প্ৰথম অৱস্থাত মই তেওঁলোকৰ নামটো লৈ লওঁ। গৌতম শইকীয়া দাদা, গৌতম শইকীয়া দা আছে, তাৰপিছতে পৰেশ দাস আছে, পাপুমণি বৰা বুলি এগৰাকী আছে, তাৰপিছতে মৰিগাঁৱৰ হিমাংশু বুলি এগৰাকী আছে, তেওঁ এইবাৰ বাৰাণসী চেণ্টাৰৰ পৰা NSD তেওঁ পাছ আউট হৈ আহিছে, তেওঁ আছে। তাৰপিছতে নেত্ৰ কমল বৰা বুলি মিউজিকত এগৰাকী আছে, তাৰপিছতে মোৰ ভাতৃ আছে গৌতম নাথ, জ্যোতিদা আছে, খঞ্জন নিজে জড়িত হৈ আছে, চিপাঝাৰৰ এগৰাকী আছে, জিন্তু বুলি এগৰাকী আছে, তাৰপিছত ৰূপম বুলি এগৰাকী নৈৰে আছে, এই গোটেই মানুহখিনি। তাৰপৰা কাৰ্বি আংলঙৰ ছোৱালী এগৰাকী আছে জ্যোৎস্না বুলি, আৰু এইবাৰ নগাঁৱৰে এগৰাকী ছোৱালী নতুনকৈ আমাৰ মাজত ইপ্সিতা বুলি তেওঁ সোমাইছিলে। গতিকে এই গোটেই টীমটো বহুত এক্টিভ মানে, আমি গৈ পোৱাৰ লগে লগেই মানুহে মানে এইটো চাই থাকে মানে। সাধাৰণতে এক্টৰবোৰ সময়ত আহে নাটক কৰে তেনেকুৱা হয়, কিন্তু আমাৰ এক্টৰবোৰ ৰাতিপুৱা যে 10টা বজাত আমি আমাক সোধে দেই, আপোনালোকে আপুনি প্ৰথম প্ৰথম টেকনিকেল মানুহখিনি আহিব নে গোটেই টীমটো আহিব। মই বোলো মোৰ গোটেই টীমেই যায় প্ৰথমে, আৰু তাৰপাছত আৰু ৰুমলৈ যোৱা কোনো কাৰণ নাথাকে। গ'লো, গৈ ছেট টেট গোটেইখিনিয়ে বনালে, আমি সন্ধিয়া নাটক কৰিছোঁ আৰু শেষ হৈ গ'ল। ষ্টেজত দেখিছোঁ কুলভূষণ খাৰভাণ্ডা,
1: বাপৰে,
0: তাৰপাছতে বিনয় পাঠক, বিনয় পাঠক ভেজা ফ্ৰাইখনৰ এক্টৰ দেই, তাৰপিছত তেওঁক, তাৰপিছতে তেওঁলোক নাটকৰ বিচাৰকত আছিলে, জুৰিত আছিলে তেওঁলোক। এইটোতো আমাৰ কাৰণে বহুত ডাঙৰ কথা মানে। তাৰপাছতে গ'ল নাটক শেষ হ'ল, চবেই ছাপৰ্ট কৰিছে, বহুত ভাল পাইছে নাটকখন। তাৰপিছত গ'ল গ'ল গ'ল, তাৰপিছত আমাক মানে আপোনাৰ এই তেতিয়া নমিনি আছিলে কেইটামান, এক্টৰ নমিনিটো নাছিলে, তেনেকৈ কেইটামান নাছিলেই মানে। তাৰপাছতে আহি আহি যেতিয়া ৰিজাল্টৰ দিনাখন ওলাল, সেইদিনাখনতো বুকু কপি আছে, যে আমি চবেই মোক কৈছে দেই, কৈছে আপুনি সেইটো একো চিন্তাই নকৰিব, পুৰস্কাৰ নাপাওঁ, কিন্তু আমি যে ইয়াত যে অংশগ্ৰহণ কৰিলোঁ, এই মানুহখিনিক যে লগ পালোঁ, ই জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা। ইমান ডাঙৰ মঞ্চ এটাত 360খন নাটকৰ ভিতৰত আমি ইয়াত যে মঞ্চত নাটক কৰিবলৈ পাৰিছোঁ, এইটো ডাঙৰ কথা। তাৰপাছতে গৈ সোমাইছোঁ আৰু চকীবোৰত এনেকৈ আমাৰ টীমটোৰ নাম লিখা হৈ আছে, মানে ৰঘুনাথ ৰঘুনাথ ৰঘুনাথ এনেকৈ, সেয়া চেয়াৰত আমি বহিছোঁ। ৰিজাল্ট দিছে, একদম ওলাই আছে আৰু এখন এখনকৈ, যে নমিনি আমুক আমুক নাটক, বেষ্ট প্ৰডাকশ্যন বেষ্ট প্ৰডাকশ্যন, তাৰপিছত ঘোষণা কৰিছে ৰঘুনাথ বেষ্ট প্ৰডাকশ্যন, 6টা এৱাৰ্ড পাইছোঁ আমি। মানে মোৰ চকু পানী ওলাই আহিছে মানে, মোৰ জীৱনৰ চাগে এইটো আটাইতকৈ ডাঙৰ বাৰু ভাল লগা সৌভাগ্যৰ কথা মানে, চকু পানী ওলাই গৈছে মানে, মোৰ মানুহজনীও চকু পানী ওলাইছে, মোৰ লগৰ দুজনমান ব্যক্তি মানে আৰ্টিষ্টেও কান্দিছে মানে সেইখিনি সময়ত, বা মোৰ মুঠিটো এনেকৈ টাইটকৈ ধৰি আছে মানে, মই মানে ইমান এক্সাইটেড হৈ গৈছোঁ। তাৰপিছতে ষ্টেজত গৈ পেলাই এৱাৰ্ড লৈছোঁ, তাৰপিছতে ডাঙৰ পাৰ্টি হৈছে তাতে, খোৱা বোৱা হৈছে, চবেই লগ কৰিছে। পীয়ূষ মিশ্ৰা ছাৰে মোক আহি 30 ছেকেণ্ডমান সময় সাৱটি ধৰি আছে মানে, এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু তাৰ পাছৰ পৰাই সেইখন নাটক ভাৰতবৰ্ষৰ মুম্বাই NCPA-ত মঞ্চস্থ হ'ল, ৰংগশংকৰা বাংগালোৰত মঞ্চস্থ হৈছে, ইণ্ডিয়া হেবিটেট চেণ্টাৰত হৈছে, গোৰখপুৰত হৈছে, ৱেণ্ডাৰমিয়াৰ থিয়েটাৰ ফেষ্টিভেলত হৈছে, তাৰপাছতে ৰিচেণ্টলি আমি কৰি আহিলোঁ আপোনাৰ শ্ৰীৰাম লাগু থিয়েটাৰ ফেষ্টিভেল মহাৰাষ্ট্ৰ পুণেত। আৰু ইয়াত এটা ডাঙৰ কথা দেই, ইয়াত নাছিৰুদ্দিন শ্বাহ আৰু আপোনাৰ এই পৰেশ ৰাৱাল ছাৰ আহিছে, মোহন আগাছে ছাৰ আহিছে, আমোল পালেকাৰ ছাৰ আহিছে। আমি ছাৰ তেওঁলোকক লগ কৰিবলৈ যাবলৈ দেখি আৰু ইমান এটা মন যায় ন, যেতিয়া কেনেকুৱা লাগে, এটা ডাঙৰ বলিউড

0: তোৰ এক্টৰ এগৰাকী বা ডাঙৰ এগৰাকী চিৰসেউজ অভিনেতা এগৰাকীক যেতিয়া সন্মুখত দেখি বুলি পাওঁ, বোলো লগ কৰিমগে, তেওঁলোকে তেতিয়া মানে এজনক ক'লে যে তেওঁলোক শিল্পী, তেওঁলোকে আমাক লগ কৰিব আহিব নালাগে, আমি গৈ তেওঁলোকক লগ পাওঁ। তেওঁলোক আহি গ্ৰীণ ৰুমত সোমাইছে, আমাৰ লগত ফটো উঠিছে, চবকে আশীৰ্বাদ দিছে, চেক কৰিছে, মূৰত হাত বুলাইছে, নমস্কাৰ দিছে, তেওঁলোক ওলাই আহিছে। ডাঙৰ ডাঙৰ অভিজ্ঞতা এইটো। তাৰপাছতে আপোনাৰ আমোল পালেকাৰ ছাৰ, গম পাইছেনে, আনে ৱালা পাল গানটো যে তেওঁ
1: হয় হয়
0: তেওঁ কিবা চিনেমাৰো তেওঁ ডাইৰেকশ্যন কৰিছে, শ্বাহৰুখ
1: কৰিছে।
0: খানৰ এখন, তেওঁ বহুত বাৰ মানে কৈ আছে সেই কথাটো, ইমান ভাল পাইছে, ইমান ভাল পাইছে। আনকি পিছদিনা তেওঁ নাটক চাব আহিছে, সেইদিনাও মোক সন্মুখতে লগ পাই পেলাই আশীৰ্বাদ দিছে, ইমান ধুনীয়া মানে। সেয়া সেইখিনি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ মানে কি হৈছে, মই মৰম আৰু আশীৰ্বাদ গোটাইছোঁ। মোৰ টীমটোৱেও মৰম আৰু আশীৰ্বাদ ভাৰতবৰ্ষৰ পৰা বহুত গোটাইছে।
1: আৰু আপুনি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ধৰণৰ ঠাইত এই
0: হয়
1: মহোৎসৱবোৰত অংশগ্ৰহণ কৰিছে
0: হয়
1: বা বিভিন্ন ধৰণৰ কৰ্মশালাবিলাকত আপুনি
0: হয়
1: সমল ব্যক্তি হিচাপে যায়,
0: হয় হয়
1: এই ধৰণৰ অভিজ্ঞতা অলপ কওকচোন।
0: হয় হয় অঁ মই আপোনাৰ এই অৰুণাচল ৰং মহোৎসৱৰ কথাটো ক'লোৱেই, আৰু এইবাৰ মই টাৱাঙত গৈ পেলাইও এটা কাম কৰি আহিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপতে সেই কামটো হৈছিলে। সেই কামটোতো মই ৱৰ্কশ্বপ কাম, এইটো প্ৰডাকশ্যন অৰিয়েণ্টেড আছিলে। প্ৰডাকশ্যনৰ লগত সুখ বাহাদুৰ ছাৰ বুলি এগৰাকী আছে, তেওঁ FTI প্ৰফেচাৰ অৰুণাচলৰ, তেওঁৰ লগত সহযোগিতা আগবঢ়াই আহিলোঁ। আৰু অসমৰ বিভিন্ন জেগাত মই নাটকৰ কৰ্মশালাবোৰ মই তেনেকৈ দিবলৈ যাওঁ আৰু ল'ৰা ছোৱালীবোৰৰ লগত মত বিনিময় অনুষ্ঠানত থাকোঁ, খুব ভাল লাগে দেই। আৰু সাধাৰণতে আপুনি শিশুৰ লগত কাম কৰি বহুত ভাল লাগে, মানে এইখিনিয়ে ডাঙৰ অভিজ্ঞতা যে মানুহৰ লগত মই জড়িত হৈ থাকিবলৈ পাইছোঁ।
1: এতিয়া আপুনি ধৰক নাটকৰ পৃথিৱীখনত, থিয়েটাৰৰ পৃথিৱীখনত ইমান দিন জড়িত হৈ আছে, আমাৰ সেই তাহানি গুৰুজনাৰ দিনৰ পৰা এতিয়ালৈকে নাটকৰ যিটো ধাৰা বা নাটকৰ যিটো মানে গোটেই সম্পূৰ্ণ যিটো স্বৰূপটোৰ এটা ডাঙৰ পৰিৱৰ্তন ঘটিছে। আৰু আপোনালোকৰ ক্ষেত্ৰত মই দেখা পাওঁ বিশেষকৈ অপেচাদাৰী নাট্য গোষ্ঠীবিলাকৰ খুব সম্পৰীক্ষা মানে এক্সপেৰিমেণ্টেল নাটকৰ ক্ষেত্ৰত আপোনালোকে খুব মানে নিজকে আত্মনিয়োগ কৰে, এই বিষয়ে অকণমান আমাৰ শ্ৰোতাক জনাওকচোন।
0: চবৰে ধাৰণাবোৰ বেলেগ বেলেগ, চবেই যে মই এক্সপেৰিমেণ্টেল নাটক এখন কৰিম এইবাৰ, মই এনেকুৱা ধৰণৰ নাটক এখন কৰিম এইবাৰ, এইটো তেনেকৈ কোৱা মোৰ বোধেৰে মই সেইটো নাভাবোঁ মানে।
1: হয় হয়
0: মোৰ বোধেৰে মই নাটক এখন কৰিছোঁ, এটা বিষয় আছে মোৰ ওচৰত, সেই বিষয়টোক লৈ পেলাই মই এখন নাটক দৰ্শকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ।
1: এতিয়া এই যে নাটকৰ পৃথিৱীখনলৈ আহিবলৈ নাটকৰ কোৰ্চ এটা কৰা বা সেইটোৰ বাহিৰেও
0: হয়
1: এজন মানুহ হিচাপে কেনেকুৱা ধৰণৰ কথাবিলাকত গুৰুত্ব দিলেনো এজন ভাল অভিনেতা বা ভাল নাট্যকৰ্মী হ'ব পাৰি, জনাওকচোন অকণমান।
0: মই আৰু এটা কথা আপোনাৰ এইখিনিতে কওঁ যে বহুত কথা জানিলেও, সমাজৰ লগত বহুত কিবাকে জড়িত হৈ থাকিলেও, বহুত কথা জানিলেও মানুহ এজন তেনেকৈ ধৰি থওক অভিনেতা এজন ঘপককৈ হৈ যাব নোৱাৰে
1: নোৱাৰে।
0: তাৰ কাৰণটো হৈছে কি, অভ্যাস। প্ৰত্যেকটো কামতে প্ৰেক্টিচ লাগিব, চাবলৈ চাব লাগিব মানে। মই
1: যিটো অবজাৰ্ভেশ্যনৰ কথা,
0: অবজাৰ্ভেশ্যনৰ কথাটো মই অকল সমাজখন চোৱাটো কথাই কোৱা নাই বা গছপাতটোৰ কথা নহয়, মই বেলেগৰ অভিনয়ো চাবলৈ দিছোঁ দেই। ভাৰতৰ যিখিনি ভেটাৰ্ণ এক্টৰ্ছ আছে, বিশ্বৰ যিখিনি ভেটাৰ্ণ এক্টৰ্ছ আছে, তেওঁলোকক চাওক, তেওঁলোকে কেনেকুৱা ধৰণে কেৰি কৰিছে তেওঁলোকৰ লাইফটোক, বা তেওঁলোকে কেনেকৈ কেৰি কৰিছে তেওঁলোকৰ অভিনয় দিশটোক, সেই গোটেইখিনি কথা। কথাটো হৈছে কি যে মই এটা কথা কওঁ যে আমি এটা কথা শিকি আহিছিলোঁ, টেক্সট আৰু ছাবটেক্সট বুলি কথা এটা, এইটো লাইফ ৰিলেটেডো দেই। মই নাটকত যে সেইটো কথা আছে বা সেইটো নাটকৰ মানুহখিনিয়ে নাটকত ব্যৱহাৰ কৰিব লাগিব বুলি কথা নাই। টেক্সট আৰু ছাবটেক্সট কথাটো হৈছে কি, টেক্সটো লিখা কথা এটা, ধৰি থওক যে মই ভাত খালোঁ আপোনাৰ ডাইলগটো নাটক, কিন্তু ছাবটেক্সটো কোনটো, যে মই ভাত খালোঁটো মই কোনটো পৰিৱেশত মানে কোনটো ছিটুৱেশ্যনত কেনেকুৱা ধৰণে মই সেই কথাটো কৈছোঁ। মই বাহিৰত কাজিয়া এখন লাগি আহি পেলাই মই ঘৰ সোমাওঁতে মোক মায়ে সুধিছে তই ভাত খালি নে, সেইটো অৱস্থাত মই ৰিপ্লাই দিছোঁ নে মই খুব ধুনীয়াকৈ ৰোমান্টিক এটা পৰিৱেশৰ পৰা মই আহি পেলাই ঘৰত সোমোৱাৰ পাছত মোক কোনোবা এজনে সুধিছে তই ভাত খালি নে, মই সেইটো মানে মই ভাত খালোঁ সেই তাৰ ৰিপ্লাইটো দিছোঁ, সেই ছাবটেক্সটো, সেই কথাখিনিৰ ওপৰতো মানুহে ধ্যান দিব লাগিব। ট্ৰেইনিং ল'বৰ কাৰণে আজিকালি বহুত সুবিধা আছে, ট্ৰেইনিং মোৰ বোধেৰে ট্ৰেইনিং লোৱাটো প্ৰয়োজনীয়। কাৰণ কিহৰ কাৰণে কৈছোঁ যে বহুত কথা জনা যায় যদিও কোনোবাখিনিত আপোনাক ট্ৰেইনিংটোৱে অকণমান হ'লেও ক'ৰবাত আপোনাক ছাপোৰ্ট এটা দিয়ে। প্ৰথমতে শিকক, তাৰ পাছত যদি আপুনি আপোনাৰ ৰাস্তাটো উলিয়াব পাৰে তেতিয়াহ'লে সেইটো আপোনাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব, আপুনি কেনেদৰে তাক আগুৱাই লৈ যাব পাৰিছে।
1: এতিয়া অভিনেতা হিচাপে আপুনি নাটকৰ লগতে যদিও মূলত জড়িত,
0: হয়
1: আপোনাৰ আৰু কি কি মাধ্যমত আপুনি অভিনয় কৰিছে বা?
0: মই বহুত বেছি তেনেকুৱা মাধ্যমত মানে হেৰি কাম কৰা নাই, চিৰিয়েলত কেইখনমান চিৰিয়েলত মই কাম কৰিছোঁ আৰু চিনেমা দুখনত মই কাম কৰিলোঁ। এই খঞ্জনৰ এখন চিনেমাত কাম কৰিলোঁ এটা নিৰ্জন দুপৰীয়া, মালামাল বয়েজ বুলি এখন চিনেমা ওলাইছিলে তাত মই অকণমান চৰিত্ৰ এটাত অভিনয় কৰিলোঁ, আৰু কেইখনমান চিৰিয়েলতো হেৰাবাৰীটো মই কেইটামান দুটা খণ্ডত অভিনয় কৰিছিলোঁ। তাৰপিছতে বেগম জান বুলি আমাৰ পৱন দাৰ এখন চিৰিয়েল, প্ৰণৱ দাৰ, তো অভিনয় কৰিলোঁ। তাৰপাছতে জীৱন নদীৰ ঢৌ, আকাশী গংগা, তাৰপাছতে তেনেকৈ কেইবাখনো ধাৰাবাহিকত তেনেকৈ অভিনয় কৰিছোঁ। আৰু আজি কেইবছৰ

0: মানৰ পৰা একদম টোটেলি মই জড়িত নাই মানে। এই আজি কিমান 2023-24 চন মানৰ পৰাই হ'ব নেকি চাগে। মই
1: এতিয়া মই একদম অকণমান বেলেগ ধৰণৰ প্ৰশ্ন এটা সোধো, এই বস্তুটোৱে, এই যিটো পেচন, যিটো সেইটোৱে আপোনাক মানুহ হিচাপে কিমান সমৃদ্ধ কৰিছে, কি আপুনি কি অনুভৱ কৰে যে এই বস্তুটোৰ কাৰণে মই এনেকুৱা, কওকচোন অকণমান, মোৰ জানিব মন গৈছে।
0: কৰিছে একদম সাংঘাতিকভাৱে কৰিছে। আৰু কথা এটা কি, মই সৰুৰে পৰাই মানে মই জীৱনটোত বহুত বস্তুৱে মই উপলব্ধি কৰিছোঁ। মোৰ ঘৰখন একেবাৰে আৰ্থিকভাৱে মানে একদম মানে আৰ্থিক দৈন্যতাৰে ভৰা এখন মোৰ ঘৰ। সৰুৰে পৰাই মই বিভিন্ন ধৰণৰ সমস্যাৰে মই ডাঙৰ হৈছোঁ। দেউতাইও খুব মৰম কৰিছিলে, কিন্তু দেউতাই আজি মোৰ মানে এইখিনি বস্তু দেখা নাপালে, সেইটো এটা মোৰ দুখ থাকিলে। মোৰ খুৰা এগৰাকী খুব দক্ষ অভিনেতা আছিলে, আজি 1 বছৰ হ'ব আৰু খুৰা ঢুকোৱা, প্ৰশান্ত কুমাৰ নাথ। তেওঁ মোৰ জীৱনত বহুত ডাঙৰ অৰিহণা আছে দেই। মই তেওঁৰ পৰা বহুত বস্তু মই শিকি শিকি মই অভিনয় আহিছোঁ। তেজৰ এটা ভাল তেওঁৰ মানে আছে। গতিকে এই কথাটো হৈছে কি, যে এই অভিজ্ঞতাখিনিয়ে মোক পৰিপুষ্ট কৰি ৰাখিছে প্ৰথম কথাটো। তাৰ পাছতে এই যে মই বিভিন্ন সময়ত বিভিন্ন মানুহৰ ওচৰত যে মই গৈ পেলাই মানুহখিনিক লগ পাইছোঁ, সেই মানুহখিনিয়ে মোক সমৃদ্ধ কৰিছে। বিভিন্ন ঠাইলৈ যাওঁতে মই যে এই পৰিৱেশখিনি দেখিছোঁ, এই পৰিৱেশে মোক সমৃদ্ধ কৰিছে। এই সকলোবোৰৰ পৰাই মই ন ন কথা শিকিছোঁ, সেইখিনিয়ে মোক নতুন নতুন কাম কৰিবৰ বাবে উদ্যম দিছে, আৰু বহুত কথা তেনেকেই শিকা যায় ন।
1: এতিয়া আপুনি যে মানুহৰ কথা ক'লে,
0: হয় হয়,
1: মই একদম পাৰ্টিকুলাৰলি,
0: হয় হয়,
1: আপুনি মোক দুজন এনেকুৱা মানুহ বা দুটা এনেকুৱা স্মৰণীয় ঘটনাৰ কথা কওকচোন, সময় লাগিব বাৰু, তথাপি ভাবি লওক।
0: নাই, স্মৰণীয় ঘটনা মানে কেনেকুৱা ধৰণৰ স্মৰণীয় ঘটনা,
1: মানে নাটকৰ লগত অভিনয় কৰি থকা মুহূৰ্তত বা কোনোবাই কৰা প্ৰশংসা বা কোনোবাই কৰা সমালোচনা, যিকোনো হ'ব পাৰে।
0: নাই, মোৰ ডাঙৰ কথাটো হৈছে কি, যে মই এই নাটকৰ লগত জড়িত থাকোঁতে মোৰ এটা মানে মোৰ বন্ধু এজন আছিলে দেই। আমি মানে সেইবাৰ কেনেকুৱা হৈছে, এই মাটি চেলেকিবলগীয়া হৈছে একদম প্ৰথম অৱস্থাৰ কথা মানে। সেইটো আমি মানে নাটক এখন কৰি আছিলোঁ প্ৰবীণ ছাৰৰ ডাইৰেকশ্যনতে। আমি তেতিয়া অকণ অকণ ডাঙৰ হৈছোঁ আৰু। প্ৰবীণ ছাৰে ননৈত বহুত বছৰ নাটক শিকাইছে। মোৰ বন্ধু এজন আছে পংকজ নাথ বুলি। আমাৰ মানে কি হয়, দেওবাৰে বৃহস্পতিবাৰে সাপ্তাহিক বজাৰ এখন বহে। বজাৰখনত মানে কি হয়, আমি যে যেতিয়া গৈছোঁ আৰু, এই হাত দীঘল চোলা এনেকৈ পিন্ধি লৈছে, বোলে আমি 4-5-6টা এনেকৈ আছোঁতো, মানে তাতে দোকান এখন আছে, তাত এনেকৈ বস্তাৰ পৰা পেইন এনেকৈ ঢালি দিয়ে মানে। তাৰপিছতে ঢালি দিয়ে একদম পেইন হৈ থাকে। তাৰপিছত সি মানে কি কয়, এনেকৈ চাই চাই চাই হাত দীঘল চাৰ্টটো এইফালেদি এনেকৈ গৈ এনেকৈ সোমোৱাই দিয়ে মানে, সন্মুখেদি হাতৰ এফালেদি সোমোৱাই জোকাৰি দিলে চোলাটো চুট কৰা হৈ থাকে, এই চোলাটো তাত মানে পেইনটো সোমাই যায়। তেনেকৈ মানে ধৰি লওক এই 6-7টামান পেইন তেনেকৈ সোমোৱাই দিলে, সোমাই আনি সেই আমি ৰিহাৰ্চেল অৱস্থা পালোঁ, ৰিহাৰ্চেলৰ জেগাখিনি পালোঁ। পাই তাত মানে সি চুটটো খুলি দিছে, পেইনখিনি এনেকৈ পৰি গৈছে। তাৰপিছতে মানে ছাৰে কি কৰিছে, আমাৰকিটাক এই 10-15টা ভেকুলি জাপ মাৰি পেলাই মানে ইটো মূৰ এইটো মূৰৰ পৰা সিটো মূৰলৈকে যাবলৈ দিয়ে। তাত গৈ পেলাই আপোনাক কি কৰিবলৈ দিছে, এই এনেকৈ জিভাৰে মাটিত চেলেক এটা মাৰিবলৈ দিয়ে, এনেকৈ 3টা চেলেক মাৰিব লাগে, মাৰি আকৌ উভতি আহিব লাগে। এই কথাটো মই এইকাৰণে কৈছোঁ, আজিৰ দিনত আপুনি সেই কামটো আপুনি ষ্টুডেণ্টৰ লগত কৰকচোন। নাটক যেতিয়া আপুনি কৰ্মশালা কৰাই থাকে, নাটক যেতিয়া শিকাই থাকে, যেতিয়া ল'ৰা ছোৱালীবোৰ নাটক কৰিবলৈ আহিব, তেতিয়া আপুনি এই কামটো আপুনি কৰকচোন, থাকে নেকি, নাথাকে। আমি নাটক তেনেকৈ শিকিছিলোঁ, কিমান পিটন খালোঁ তেতিয়া প্ৰবীণ ছাৰৰ পৰা, কিমান পিটন খালোঁ। আৰু বেয়া লগা এটা কাহিনী আছে, মই একদমেই উল্লেখ নকৰোঁ, ৰঘুনাথৰ কথাই, যে ৰঘুনাথ যেতিয়া পুৰস্কাৰ পোৱা গৈছে, কেইজনমান ব্যক্তিয়ে এই নাটকখনৰ ছেট আৰু নাটকখনৰ কাহিনীটোকো লৈ পেলাই কেইজনমানে এটা চুৰ কৰা নাটক এখন বুলি কৈছিলে, আৰু এই নাটকখন চুৰ কৰা নাটক বুলি তেওঁলোকে মেইলো কৰিছিলে য'ত আমি পুৰস্কাৰ পাইছিলোঁ। বহুত জেগাত আমি যেতিয়া গৈছোঁ, তালৈ যাওঁতেও এই কথাটো তাত উল্লেখ, তোমাৰ কথা এনেকৈ কৈছে, এই নাটকখনৰ কথা এনেকৈ কৈছে। কিন্তু মোৰ বোধেৰে মই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, সদায় মোৰ পিছফালে যিসকল মানুহ আছে, যে মই পৰি যাব নোৱাৰাকৈ যিখিনি মানুহে মোক এনেকৈ ধোকা দি ৰাখিছে হাত এখন দি, প্ৰত্যেকটো কামতে দেই উৎসাহজনক উৎসাহ দি পেলাই যিসকল মানুহে, সেইসকল মানুহে মোক সাংঘাতিকভাৱে তেওঁলোকে মোৰ মন মগজুত সাহস দি ৰাখিছে, কাৰণে মই কাম কৰি আছোঁ আৰু কাম মই ভৱিষ্যতলৈকে কৰি থাকিম। মোৰ ফেমিলিটো এইখিনিত বহুত ছাপৰ্টেড দেই।
1: নিশ্চয় নিশ্চয়, মই পৰিয়ালৰ কথা সুধিলোঁ।
0: হয় হয় হয়, মোৰ ফেমিলিটো বহুত ছাপৰ্টেড। তাৰপৰা মা লোকৰ ঘৰত ধানো কাটে, ধান কাটিবলৈ যায়, তাৰপাছতে চাউলো জাৰেগৈ দেই। তাৰপিছতে আৰু এটা কথা মই কওঁ, মানে এই হেৰি কৰে, চাউল ধাৰলৈ আনো আমি, তেনেকুৱা এটা পৰ্যায়ৰ পৰা মানে সেইখিনি কথাইও মোক বহুত বেলেগ ধৰণে মানে,
1: আচলতে সেই তেতিয়াৰ পৰা, সেই চাউল ধাৰলৈ অনা বা ভাত গৰা মুখলৈ নিয়া নিবলৈ কন্দাৰ পৰা আজি যিটো একদম বিস্মিল্লা খান যুৱ পুৰস্কাৰৰ যিটো স্বীকৃতি, যাৰ কাৰণে অকুণ্ঠ চিত্তে কোনেও চিনি নোপোৱাকৈ মানুহে আপোনাক অভিনন্দন জনাইছে, এইটোৱে চাগে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি।
0: হয়, আৰু মানে
1: আপুনি দেখি থকা শুভেচ্ছাখিনিতো দেখিছে, অদৃশ্য যিখিনি শুভেচ্ছা আছে, মই ভাবো সেইখিনি আপোনাৰ কাৰণে ডাঙৰ
0: ডাঙৰ ডাঙৰ শক্তি। আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন এনেকুৱা মানুহ

0: পৰিছে মানে মই কল্পনাৰো অতীত যে তেওঁলোকে মোক শুভেচ্ছা দিছে। আৰু মোৰ পত্নী জ্যোতিষ্ণা গোহাঁই, তেওঁ সাংঘাতিক, তেওঁ খুব এগৰাকী ভাল নাট্যকৰ্মী, তেওঁ বিহু নাচৰ প্ৰশিক্ষিকা, বিহু নাচো, তেওঁ বিহু নিজে নাচেও। গতিকে যেতিয়া মই লকডাউনৰ সময়ছোৱাত মোৰ মানে তেনেকৈ তেওঁ লগত বিবাহ মানে বহিছোঁ, তেওঁ ঘৰলৈ আহিছে লকডাউনৰ সময়ছোৱাত। আপোনাৰ কেনেকুৱা হৈছে, 2020 হৈছে নে ন, 2021ৰ পৰা 8 মাৰ্চত ধৰি থওক তাই ঘৰলৈ অনা হৈছে 8 মাৰ্চৰ, আপুনি ভাবকচোন দেই, এই দিনকেইটাৰ পাছতে 21 মাৰ্চত লকডাউন আৰম্ভ হৈ গ'ল নহয়। আৰু নাটক কৰা মানুহৰনো কেইটকানো থাকে, মোৰ মানে একদম মাথা কাম নকৰা হৈছে, কি হ'ব এতিয়া, কেনেকৈ হ'ব। সেই তেওঁ মোক পিছফালৰ পৰা হাত এখন দি ৰাখিছে যে মানসিকভাৱে ভাগি নপৰিবৰ কাৰণে। গতিকে তেওঁ বহুত ডাঙৰ ছাপোৰ্ট, ৰঘুনাথৰ ক্ষেত্ৰতো তেওঁ বহুত ডাঙৰ ছাপোৰ্ট, আৰু আজিলৈকে তেওঁ ডাঙৰ ছাপোৰ্ট।
1: এই আপুনি যিটো আৰ্থিক সমস্যাৰ কথা ক'লে, মই জেনেৰেলাইজ কৰি কথা এটা সোধো, যে নাটক কৰি মানুহে জীৱিকা অৰ্জন কৰিব পাৰে নে নোৱাৰে অসমত?
0: এতিয়া মই সহজ কথাত এটা কথা ক'বলৈ গ'লে, মই নাটক কৰিয়ে কিন্তু মই ঘৰ এখন চলাই আছো, বিবাহিত, মোৰ এটা সন্তানো হৈছে, গতিকে মোৰ অন্য ইনকমো নাই দেই। এতিয়া মই কিন্তু নাটক কৰি মই খাই আছো, নাটক কৰি মই ধুনীয়াকৈ এটা জীৱন যাপন কৰি আছো, কিন্তু তাৰ মাজতো কেতিয়াবা ডাঙৰ ধুমুহা আহে। সেইকাৰণে মই কওঁ বহুতকে যে সঁচা নাটকটো কৰি থাকিম, নাটক কৰি থাকিব লাগিব, কিন্তু তাৰ উপৰিও কেতিয়াবা এনেকুৱা এটা হয় যে অন্য এটা ৰাস্তাত মানে যদি নিয়োজিত থকা হয়, এতিয়া কিজানি এটা ছাপোৰ্ট আৰ্থিকভাৱে দেই, বেলেগ ফালৰ পৰাও আৰ্থিক ছাপোৰ্ট এটা পোৱা যায়, কিন্তু কোনোবাখিনিত মই এইটোও ভাবোঁ যে মই যিহেতু মই নাটকেই কৰোঁ, মই নাটকেই ভাল পাওঁ, তো মই আকৌ বেলেগ কাম এটা কিয় কৰোঁ, কথাটো গম পাইছেনে, সেই কথাটো মোৰ মনলৈ আহে। গতিকে মই এইটোকেই ক'ব বিচাৰোঁ যে যি কৰে যেনেকৈ কৰে ভালকৈ কৰক, ভালকে কৰিলে অন্য কামৰ চাগে ৰাস্তা এটা নালাগেও, এই কামৰ পৰাই তেওঁৰ আৰ্থিক স্বচ্ছলতাটো দূৰ হ'ব পাৰে।
1: এতিয়া কওকচোন ভৱিষ্যতৰ পৰিকল্পনাটো কেনেকুৱা?
0: মই নাটক কৰা মানুহে, গতিকে ভৱিষ্যতৰ পৰিকল্পনা ধেৰ আছে, মোৰ নিজা এডোখৰ ঠাই হওক য'ত মই নিজে আপোন প্ৰতি মানে একদম নিগাজিকৈ মই তাত নাটক কৰিব পাৰোঁ, ধুনীয়াকৈ 50-100 মানুহক বহাই লৈ পেলাই নাটক এখন কৰিব পাৰোঁ, ধুনীয়া মানে ধৰি থওক নাটকৰ জেগা এডোখৰ নিজৰ, বা মোৰ গ্ৰুপটোত থকা নাটকৰ মানুহখিনিয়ে, যিহেতু অন্য অন্য তেওঁলোকৰ আছে দেই, আৰু মোৰ গ্ৰুপটো একদম প্ৰফেচনেলভাৱে নাটকৰ লগত জড়িত নহয়, তেওঁলোকৰ অন্য অন্য কামো আছে, গতিকে যদি স্থায়ীভাৱে যদি ইয়াৰ পৰা তেওঁলোকে কিবা এটা আৰ্থিক সাহাৰ্যও যদি চৰকাৰৰ ফালৰ পৰা তেনেকৈ পোৱাৰ ব্যৱস্থা এটা হয়, তে এনেকুৱা ধেৰ পৰিকল্পনা আছে, লাহে লাহে যদি ঈশ্বৰে কৰে বা মানুহখিনিয়ে সহযোগিতা থাকিলে নিশ্চয় এদিন হ'বগৈ।
1: নিশ্চয় আমাৰ শুভেচ্ছা আছে,
0: ধন্যবাদ। হয় হয়,
1: লাহে লাহে আমি আহি আমাৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। সাধাৰণতে কি হয়, আমি যেতিয়া অভিনেতা বা নাট্যকৰ্মীক আমি মাতোঁ, আমাৰ মনটো উচপিচাই থাকে যে তেওঁৰ মুখত ভাল লগা সংলাপ এফাকি শুনিম। আমাৰ শ্ৰোতাৰ কাৰণে আপুনি তেনেকুৱা সংলাপ এফাকি শুনাব পাৰিব নেকি?
0: মোৰ এই ৰঘুনাথৰ সংলাপ এটাই মই কৈ দিছোঁ, মোক খুব ভাল লগা দেই এই সংলাপটো, একদম শেষৰ সময়খিনিৰ সংলাপ এইটো। মই সপোন দেখিছোঁ জানকী, সঁচা সপোনেই দেখিছোঁ, মথাউৰি টকা সোপা নোখোৱা হ'লে মথাউৰিটো নাভাগিলহেঁতেন, দলংখন থকা হ'লে একাঁঠু পানীত নামি আই মানুহ নৈ পাৰ হৈ স্কুল যাব নালাগিলহেঁতেন। মই সঁচা সপোনেই দেখিছোঁ জানকী, সঁচা সপোনেই দেখিছোঁ, মিছা কথা কৈ চোৰ ৰজা হয়, মিছা কথা এটাত, মিছা কথা এটাৰে ৰাজনীতি হয়, মিছা কথাতে এখন দেশ চলে, মই সঁচা সপোনেই দেখিছোঁ জানকী।
1: হয় হয়, ধন্যবাদ, কাৰণ সঁচাকৈ বৰ অন্তঃস্পৰ্শী এটা সংলাপ। আপুনি আমাৰ ওচৰলৈ আহিলে, আমি আমন্ত্ৰণ কৰিলোঁ, আমাৰ লগত কথা পাতিলে, আমি কৃতজ্ঞ আপোনাৰ ওচৰত। প্ৰথম
0: মই একদম বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকলৈ।
1: আৰু দ্বিতীয় কথাটো হৈছে, খুবেই তৰুণ আপুনি এজন মানুহ, যিটো শক্তি, যিটো নাটকৰ বাবে কাম কৰিবলৈ যিটো শক্তি লাগে, সেই শক্তিটো আপোনাৰ গাত আছে। যিমান পাৰে, যিমান দিনলৈকে পাৰে, নাটক কৰি যাওক, কৰি যাওক, কৰি যাওক, আমাৰ এই দীঘলীয়া যিটো নাট্য পৰম্পৰা তাত অৱদানটো আগবঢ়াই যাওক। আৰু মই ভাবোঁ ৰাইজৰ মৰম, চৰকাৰী স্বীকৃতি বা যিকোনো ধৰণৰ স্বীকৃতিয়ে আপুনি নিশ্চয় এদিন আপোনাৰ পৃথিৱীখনত উজ্বলি উঠিব। আমাৰ অকুণ্ঠ শুভকামনা আপোনালৈ।
0: ধন্যবাদ, ধন্যবাদ। মই

0: ঠিক এডোখৰ ঠাইৰ পৰা যদি যে ঢুকি নোপোৱা জেগা এডোখৰৰ পৰা যদি ফোন এটা কৰি পেলাই কোনোবা এজনে কয় বিদ্যুৎ শুভকামনা, তোমালৈ সদায় সদিচ্ছা আছে, সেইটো মোৰ একদম ডাঙৰ মানে জীৱনৰ কাম কৰিবৰ কাৰণে এটা ডাঙৰ অনুপ্ৰেৰণা। গতিকে এইসকল ব্যক্তিলে মই বহুত বহুত শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সৰু সকলোলৈ মৰম জনাইছোঁ। এনেকৈয়ে আমাৰ সম্পৰ্কটো সদায় বিৰাজমান হৈ থাকক।
1: আৰু আকাশবাণীৰ জৰিয়তে আপোনাৰ সেই শুভকামনা, আপোনাৰ এই মৰমক আমি সমগ্ৰ শ্ৰোতাৰ মাজত বিলাই দিছোঁ। আপোনাৰ নিশ্চয় নাটকৰ পৃথিৱীখনত খুব উজ্জ্বল।
0: এনেকৈয়ে আমাৰ সম্পৰ্কটো সদায় বিৰাজমান হৈ থাকক।
1: আৰু আকাশবাণীৰ জৰিয়তে আপোনাৰ সেই শুভকামনা, আপোনাৰ এই মৰমক আমি সমগ্ৰ শ্ৰোতাৰ মাজত বিলাই দিছোঁ। আপোনাৰ নিশ্চয় নাটকৰ পৃথিৱীখনত খুব উজ্জ্বল ভৱিষ্যততে আমি কামনা কৰিছোঁ।
0: আৰু ময়ো আকাশবাণী নগাঁও কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধুনীয়া ধুনীয়া অনুষ্ঠানবোৰলৈ আমাৰ দৰে যিখিনি মানুহ একদম একে গ্ৰাছ লেভেলত কাম কৰি আছে, যিখিনি কোনেও নাজানে ধৰি থওক, তেওঁলোকক আমন্ত্ৰণ কৰি পেলাই এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ হৈ উঠক, সেইটোও মই কামনা কৰোঁ।
1: ধন্যবাদ, ধন্যবাদ।

0: ইমান পৰে শ্ৰোতাসকলে, বিছমিল্লা খান যুৱ পুৰস্কাৰ বিজয়ী নগঞা নাট্যকৰ্মী বিদ্যুৎ কুমাৰ নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎকাৰটিত আকাশবাণী নগাঁও পৰিয়ালৰ তৰফৰ পৰা অংশ ল'লে জয়ন্ত মাধৱ তামুলীয়ে। সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা।
2: পি এম জয় অব গৰীবৰ কে জয় বন গ।

0: হেল্ল'
1: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছোঁ।
0: আকৌ
1: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
2: 10 লাখ দিয়ক, বাচি যাব।
0: ছাৰ, ইমান ক'ত পাম?
2: এটা লিংক পঠিয়াইছোঁ, এতিয়া প্ৰচেছিঙৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
0: ছাৰ, 2 লাখ?
3: কি হ'ল দেউতা?
4: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
1: আরে,
4: কাটি দিলে?
3: ভয় নাখাব দেউতা, ডিজিটেল এরেস্ট বুলি একো নাই, এবোৰ হৈছে প্ৰবঞ্চনা।
4: প্ৰবঞ্চনা?
3: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা,
4: তেন্তে পইচা হেৰুৱাবা।
5: RBI কয়,
6: জানি লওক, সতৰ্ক হৈ ৰওক।
7: শ্ৰোতাসকল, অহা 13 জুলাই সোমবাৰে দিনৰ 10 বজাত আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা। ইচ্ছুক শ্ৰোতাই শিল্পীগৰাকীৰ সৈতে কথা পাতিবলৈ আমাৰ হোৱাটছআপ নম্বৰৰ জৰিয়তে মেছেজ কৰিব পাৰে। আমাৰ নম্বৰটি হৈছে 9435053214। নম্বৰটি পুনৰ কৈছোঁ, 9435053214। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্য বিভাগৰ।

শ্ৰোতাই পেৰডি গীতকেইটি শুনিলে নগেন বৰ্মনৰ কণ্ঠত। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব আৰু তাৰ পিছতেই আকাশবাণী মুম্বাই কেন্দ্ৰৰ পৰা বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিধানসভাৰ মজিয়াত কাইলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। প্ৰশ্নোত্তৰ শিতানেৰে আজিৰ সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ৰাজ্যত বৃদ্ধি পাই অহা জাল নোটৰ সৰবৰাহৰ প্ৰসংগ উত্থাপন কৰে। সদনত আজি দুখন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্ল বৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে।
1: অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে, এই ৰেভিনিউখিনি আমি কেনেকৈ কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই ছিষ্টেমটোত কেনেকৈ আমি অনলাইন প্ৰচেছ য'ত হিউমেন বা কতো কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে আৰু ফৰেষ্ট ৰয়েলটিৰ লগত জি এছ টিটো একেলগে কালেক্ট হয় কাৰণ দুয়োটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা জি এছ টি, গতিকে গোটেই বস্তুখিনি কেনেকৈ কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছোঁ।
0: অষ্ট্ৰেলিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনৰ ভিক্টৰিয়াৰ গভৰ্ণমেণ্ট হাউচত তৃতীয় বাৰ্ষিক লীডাৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। এই সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানেজো উপস্থিত আছে। এই বৈঠকত দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰিব। বৈঠকত দুয়োখন দেশৰ প্ৰতিনিধিৰ দলেও অংশগ্ৰহণ কৰিছে। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি এল নিনোৰ প্ৰভাৱৰ মোকাবিলা আৰু প্ৰাক প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই এল নিনোৰ ফলত সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলক দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী ডঃ সঞ্জয় বৰঠাকুৰে এল নিনোৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ আকস্মিক কৌশল আৰু কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী আৰু

বিশেষজ্ঞসকলে এই ক্ষেত্ৰত নিজ নিজ বিভাগৰ কৰণীয় আৰু পৰামৰ্শসমূহ ব্যক্ত কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বান সমস্যাৰ যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বিশ্বনাথ জিলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিশ্বনাথ ঘাটৰ সমীপৰ সন্যাসী গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত বিশ্বনাথ ঘাটৰ শ্মশানথলীৰ পৰা চুৱাগুৰি ছুইটছ গেটলৈকে বৃহৎ অঞ্চল নদীত জাহ যোৱাৰ আশংকাই দেখা দিছে। স্থানীয় লোকে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে। ডিব্ৰুগড় আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই শান্তিপাৰা অঞ্চলৰ পি এন ৰোডৰ এটা ভাড়াঘৰৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন যুৱকক আটক কৰে। যুৱকজন বাবুল মেচ বুলি আৰক্ষীয়ে জনাইছে। অভিযানৰ সময়ত আৰক্ষীয়ে মাদক দ্ৰব্যৰ উপৰি 3টা লেপটপ, 10টা মোবাইল ফোন, 7টা বেংক একাউণ্ট আৰু ভালেখিনি ৰূপৰ বাচন বৰ্তন জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে যুৱকজনৰ জেৰা অব্যাহত ৰাখিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: نظر تک ان کی نظر جھکاتے نظر سے دیکھا
1: کیا بات ہے
0: دل

हमको फुर्सत नहीं, मैं तुम्हें याद करने की जिद छोड़ दूँ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা, কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। বিধানসভাৰ মজিয়াত কাইলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। প্ৰশ্নোত্তৰ শিতানেৰে আজি সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হয়। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ৰাজ্যত বৃদ্ধি পাই অহা জালনোটৰ সৰবৰাহৰ প্ৰসংগ উত্থাপন কৰে। সদনত আজি দুখন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰে পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু GST বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমল্লবৰুৱাই কয় যে অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ এই সংস্থাই ছাত্ৰ শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয় যে জৰুৰীকালীন সময়তে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওক, বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় যুৱচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সেৱা, নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ

দেশত দশক জুৰি অনুপ্ৰাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি এল নিনো প্ৰভাৱৰ মোকাবিলা আৰু প্ৰাক প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই এল নিনোৰ ফলত সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলক দিহা পৰামৰ্শ আগবঢ়াবলৈ আহান জনায়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী ডঃ সঞ্জয় বৰঠাকুৰে এল নিনোৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ আকস্মিক কৌশল আৰু কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী আৰু বিশেষজ্ঞসকলে এই ক্ষেত্ৰত নিজ নিজ বিভাগৰ কৰণীয় আৰু পৰামৰ্শসমূহ ব্যক্ত কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অষ্ট্ৰেলিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ ভিক্টৰিয়াৰ গভৰ্ণমেণ্ট হাউচত তৃতীয় বাৰ্ষিক লিডাৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰিছে। এই সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনি এলবেনেজো উপস্থিত আছে। এই বৈঠকত দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰিব। বৈঠকত দুয়োখন দেশৰ প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰিছে। বিশ্বনাথ জিলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিশ্বনাথ ঘাটৰ সমীপৰ সন্যাসী গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত বিশ্বনাথ ঘাটৰ শ্মশানথলীৰ পৰা চুৱাগুৰি ছুইচ গেটলৈকে বৃহৎ অঞ্চল নদীত জাহ যোৱাৰ আশংকাই দেখা দিছে। স্থানীয় লোকে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে। ধেমাজি জিলাৰ জোনাইত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে মিচিং ছাত্ৰ সংগঠন তাকাম মিচিং পৰিণ কেবাঙৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলক আদৰাৰ বাবে উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত প্ৰায় 3,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে প্ৰকাশ কৰিছে। অহা 3 আগষ্টত শোণিতপুৰ জিলা দিৱস উদযাপনৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। দৰং জিলাৰ পৰা কাটি আনি 1983 চনৰ 3 আগষ্টত শোণিতপুৰ জিলা গঠন কৰা হৈছিল। জিলা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি কালি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্তকে ধৰি ৰঙাপৰা, নদুৱাৰ আৰু বৰচলা সমজিলাৰ আয়ুক্তসকল, ৰাজহচক্ৰ বিষয়াসকল, প্ৰতিটো বিভাগৰ জিলা বিষয়া, আৰক্ষী প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। তেজপুৰ সাহিত্যসভা, বান থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, তেজপুৰ জিলা ক্ৰীড়াসন্থা আদি সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়ায়ো সভাত অংশগ্ৰহণ কৰে। সেইদিনা দিনত বিভিন্ন কাৰ্যসূচী উদযাপন কৰাৰ পাছত তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাৰ পৰা জিলা দিৱসৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় নগৰৰ মোহনঘাটৰ সমীপৰ টিংখং ভঙা আলিত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে যোৱা দুদিনত ভঙা আলিৰ বহুকেইটা অঞ্চল খহনীয়াত জাহ যায়। বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা লৈছে যদিও বিশেষ সাফল্য লাভ কৰা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। স্থানীয় লোকে অঞ্চলটোত শীঘ্ৰেই খহনীয়া ৰোধ কৰিব নোৱাৰিলে বিঘাই বিঘাই ভূমি নদীৰ বুকুত জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 পিছ পৰি থকা ভাৰতে আজিৰ খেলখনত জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ অত্যন্ত চাপত আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। উইম্বলডন জুনিয়ৰ্ছত বিগত 36 বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অৰ্ণৱ পাপৰকাৰে ইতিহাস ৰচনা কৰিছে। 18 বছৰীয়া পাপৰকাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰায়ো টাবাটাক 6-2, 6-1 ছেটত পৰাস্ত কৰে। পাপৰকাৰে ইয়াৰ পূৰ্বৰ 2টা ৰাউণ্ডত গ্ৰেট ব্ৰিটেইনৰ জছুৱা ক্ৰেজ আৰু আমেৰিকাৰ কেটন হানছেক পৰাস্ত কৰে। খেলুৱৈগৰাকী আজি কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ জৰ্ডান লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 1954 চনত ৰামানাথন কৃষ্ণন, 1979 চনত ৰমেশ কৃষ্ণন

আৰু 1990 চনত লিয়েণ্ডাৰ পেজকে ধৰি তিনিজন ভাৰতীয়ই উইম্বলডন জুনিয়ৰৰ ল'ৰাৰ ছিংগলছৰ খিতাপ জয় কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকাশ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব।

বাতৰি সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, মহাৰাষ্ট্ৰৰ নাগপুৰত ভাৰতৰ অধ্যক্ষতাত আজিৰে পৰা তৃতীয় ব্ৰিকছ পৰিবহণ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ওড়িশাৰ ভুৱনেশ্বৰৰ ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত ভাৰতৰ উচ্চ সামুদ্ৰিক মীন উৎসৰ বহনক্ষম ব্যৱহাৰৰ ৰাষ্ট্ৰীয় উদ্যোগৰ শুভাৰম্ভ কৰে। কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত চৰকাৰে বৰ্তমানলৈকে সমগ্ৰ দেশৰ ব্যক্তিগত খেতিয়কসকললৈ 9,404 কোটি টকা মূল্যৰ প্ৰায় 22 লাখ কৃষি যন্ত্ৰ বিতৰণ কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব।

মহাৰাষ্ট্ৰৰ নাগপুৰত ভাৰতৰ অধ্যক্ষতাত আজিৰে পৰা তৃতীয় ব্ৰিকছ পৰিবহণ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰিবহণ মন্ত্ৰীসকল আৰু জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিছে। ভাৰতৰ অধ্যক্ষতাৰ এই ব্ৰিকছ বৈঠকৰ বিষয়বস্তু হৈছে সহনশীলতা উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা নিৰ্মাণ। কৰ্মগোটৰ বৈঠকৰ পাছত সংবাদ মাধ্যমক কেন্দ্ৰীয় পৰিবহণ সচিব ভি উমাশংকৰে কয় যে জ্যেষ্ঠ বিষয়াসকলে নগৰ আন্তঃগাঁথনি, বহনক্ষম বিকাশ, গতিশীলতা আদি বিভিন্ন প্ৰধান প্ৰধান বিষয়ত মত বিনিময় কৰে। তৃতীয় ব্ৰিকছ পৰিবহণ মন্ত্ৰীসকলৰ মূল বৈঠক 11 আৰু 12 জুলাইত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে 11 জুলাইত বৈঠকত সভাপতিত্ব কৰিব। পৰিবহণ কৰ্মী গোটৰ প্ৰথমখন বৈঠক ৰাছিয়াত আৰু দ্বিতীয়খন বৈঠক ব্ৰাজিলত অনুষ্ঠিত হৈছিল। নাগপুৰত তৃতীয়খন বৈঠকত আন্তৰ্জাতিক পৰিবহণ সহযোগিতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই সংস্থাই ছাত্ৰ শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয় যে কোনো জৰুৰীকালীন সময়তে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওক, বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় যুৱচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সেৱা, নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ দিশত দশকজুৰি অনুপ্ৰাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ওড়িশাৰ ভুৱনেশ্বৰৰ ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত ভাৰতৰ উচ্চ সামুদ্ৰিক মীন উৎসৰ বহনক্ষম ব্যৱহাৰৰ ৰাষ্ট্ৰীয় উদ্যোগৰ শুভাৰম্ভ কৰে। নীল অৰ্থনীতিক ৰাষ্ট্ৰীয় সমৃদ্ধিৰ ৰূপান্তৰকাৰী ইঞ্জিন ৰূপে আখ্যা দি শ্ৰীৰাধাকৃষ্ণনে বিকশিত ভাৰতৰ অংশ হিচাপে যুৱ সমাজক আধুনিক প্ৰযুক্তিকেন্দ্ৰিক মৎস্য পালন আৰু অন্যান্য সামুদ্ৰিক বৃত্তি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশা গভীৰ সাগৰত মাছ ধৰা অভিযান ডকুমেণ্টৰো শুভাৰম্ভ কৰে। ভাৰতীয় খাদ্য ৰপ্তানিয়ে 73,000 কোটি টকা অতিক্ৰম কৰাৰ লগতে ভাৰতীয় সামুদ্ৰিক খাদ্য ৰপ্তানিয়ে 73,000 কোটি টকা অতিক্ৰম কৰাৰ লগতে 120খন দেশলৈ এই খাদ্য ৰপ্তানি হয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণনে গতিশীল নীল অৰ্থনীতিয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলিও প্ৰকাশ কৰে। চৰকাৰে ভাৰতক কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত সমাধানৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগৰ গোলকীয় সামৰ্থ্য কেন্দ্ৰৰ ব্যৱসায় সন্মিলনৰ উদ্বোধনী সত্ৰত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে আৰম্ভণিৰে পৰা কৃত্ৰিম বুদ্ধিমত্তাক ইতিবাচক আৰু আশাবাদী দৃষ্টিভংগীৰে চাই আহিছে। বিভিন্ন খণ্ডত উৎপাদনশীলতা আৰু দক্ষতা বৃদ্ধিৰ বাবে

0: কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি সচিবগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰি গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা পৰিস্থিতিতন্ত্ৰত কিদৰে অৰিহণা যোগাব সেই দিশত চৰকাৰে কাম কৰি আছে।
1: Prime Minister had asked all ministries after the during the AI summit saying that they should sort of visit the summit, hear various speakers and also visit the various stalls etc. in the exhibition and come back with where they think AI could be applied in their respective ministries. So almost about 762 such suggestions were received.
0: Shrota khokala batori khunise Akashbani pora. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি অলবনিজে আজি ভিক্টৰিয়াৰ গৱৰ্ণৰ হাউচত আয়োজিত তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সামৰণিৰ অন্তত যুটীয়া বিবৃতি জাৰি কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কলৈ অহা ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ প্ৰতি আদৰণি জনায় আৰু আঞ্চলিক সুস্থিৰতা, শক্তি সুৰক্ষা তথা প্ৰযুক্তিগত উদ্ভাৱনৰ বাবে ৰূপৰেখাৰ চূড়ান্ত ৰূপ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সহযোগিতাক ভৱিষ্যমুখী দৃঢ় আৰু স্থায়ী সম্বন্ধ বুলি অভিহিত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কই পাৰস্পৰিক বিশ্বাসৰ ভিত্তিত নতুন আৰু ব্যাপক যুগত প্ৰৱেশ কৰিছে। ইপিনে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী অলবনিজে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক ইয়াৰ আগেয়ে কেতিয়াও ইমান গতিশীল আৰু ব্যাপক নাছিল। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা সুনিশ্চিত কৰাৰ বাবে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ঐতিহাসিক যুটীয়া ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে লগতে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ মাজত বাৰ্ষিক আলোচনাক আনুষ্ঠানিক ৰূপ প্ৰদান তথা উমৈহতীয়া সামুদ্ৰিক সহযোগিতাৰ বিশদ পৰিকল্পনাৰ শুভাৰম্ভ কৰে। দেশ দুখনে বৃহৎ সাফল্য হিচাপে পৰমাণু সহযোগিতা চুক্তিৰ অধীনত চূড়ান্ত প্ৰশাসনিক ব্যৱস্থাটো স্বাক্ষৰ কৰে। ইয়াৰ ফলত ভাৰতৰ নিকা শক্তি ৰূপান্তৰ যাত্ৰাৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা দীৰ্ঘকালীন ইউৰেনিয়াম আমদানি কৰাৰ পথ প্ৰশস্ত হ'ব। জম্মু কাশ্মীৰত সুৰক্ষা বাহিনীয়ে কালি কাথুৱা জিলাত সন্ত্ৰাসবাদীৰ এটা ঘাটি উৎখাত কৰে আৰু দুটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। আমাৰ আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ বিলৱাৰ এলেকাত অভিযান চলাই সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদী ঘাটিটো উৎখাত কৰিবলৈ সমৰ্থ হয়। বিগত এবছৰ ধৰি আন্তৰ্জাতিক সীমান্তৰে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত সহায় কৰি অহাৰ অভিযোগ উঠা ৰাজবাগৰ বাসিন্দা হাজী লতিফক 2 জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। হাজী লতিফৰ স্বীকাৰোক্তিৰ ভিত্তিতে কালিৰ অভিযানটো চলোৱা হয়। ইপিনে সীমান্ত সুৰক্ষা বাহিনীয়ে কালি হীৰানগৰৰ ছেক্টৰৰ সীমান্তৱৰ্তী গাঁও বডিয়াৰ পৰা এজন সন্দেহযুক্ত লোকক আটক কৰে। প্ৰেম নামৰ 45 বছৰীয়া লোকজনক সোধা পোছাৰ বাবে আৰক্ষীক চমজাই দিয়া হয়। কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত চৰকাৰে বৰ্তমানলৈকে সমগ্ৰ দেশৰ ব্যক্তিগত খেতিয়কসকললৈ 9,404 কোটি টকা মূল্যৰ প্ৰায় 22 লাখ কৃষি যন্ত্ৰ বিতৰণ কৰিছে। কৃষি যান্ত্ৰিকীকৰণৰ প্ৰসাৰৰ উদ্দেশ্যে 2014-15 চনত আৰম্ভ কৰা এই অভিযানে দেশৰ কৃষিজাত সামগ্ৰী উৎপাদন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই অভিযানৰ জৰিয়তে কৃষিকৰ্মৰ বাবে যন্ত্ৰ, আহিলাপাতি আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। কৃষি যন্ত্ৰ আৰু প্ৰযুক্তি লাভৰ ক্ষেত্ৰত থকা আঞ্চলিক বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত তুলনামূলকভাৱে কম সুবিধাপ্ৰাপ্ত আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় পিকলবল সংস্থাই বিশ্বকাপ পিকলবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। ভাৰতে ভিয়েটনামৰ ডানাঙত অহা 30 আগষ্টৰ পৰা 6 ছেপ্টেম্বৰলৈকে হ'বলগীয়া প্ৰতিযোগিতাৰ পেছাদাৰী শাখাত ভাগ ল'ব। হৰ্ষ মেহতাক ভাৰতীয় মূল দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু অৰ্জুন সিঙক 18 বছৰ অনূৰ্ধ শাখাত ভাগ ল'বলগীয়া দলৰ নেতৃত্ব দিয়া হৈছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টী গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 পিছ পৰি থকা ভাৰতে আজিৰ খেলখনত জয়লাভৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ

গোৱেল লগতে কয় যে বিদ্যালয় প্ৰাদেশিকীকৰণ আইনৰ সংশোধনৰ পাছত ইতিমধ্যে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰী মহাবিদ্যালয়ৰ পৰা কেইবা হাজাৰো আবেদন লাভ কৰা হৈছে। সেই আবেদনসমূহ বৰ্তমান পৰীক্ষা কৰি থকা হৈছে। বিধায়ক আশ্ৰফুল ইছলাম শ্বেখে টিউটৰসকলৰ ফিক্সড পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযায়। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 3-4 দিনত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ভূমিস্খলন প্ৰৱণ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই সংস্থাই ছাত্ৰ শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয় যে জৰুৰীকালীন সময়তে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওক, বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সদায় যুৱচামক উৎসাহিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ প্ৰথম ধাৰণাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সেৱা, নেতৃত্ব আৰু সামাজিক দায়বদ্ধতাৰ দিশত দশকজুৰি অনুপ্ৰাণিত কৰি আহিছে। এই সংস্থাই জাতীয়তাবাদী ধাৰণা, ভাৰতীয় সংস্কৃতি, ৰাষ্ট্ৰীয় একতা আৰু সামাজিক চেতনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ফ্ৰান্স আৰু মৰক্কো প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 ফলাফলত পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 122 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ অত্যন্ত চাপত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই পুলক গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানেজে আজি ভিক্টৰিয়াৰ গৱৰ্ণৰ হাউচত আয়োজিত তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সামৰণিৰ অন্তত যুটীয়া বিবৃতি জাৰি কৰে। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা অনুষ্ঠিত হৈছে। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে বুলি বিধায়ক মহম্মদ আশৰাফুল ইছলাম শ্বেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰি কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষাৰ্থী তথা কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

শ্ৰোতাসকলে ইমান পৰে আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু বাতৰি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। অনুষ্ঠান উপস্থাপনৰ বাবে ইয়াৰ ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্যপ্ৰভা দিহিঙীয়া আগবঢ়াইছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ।

নমস্কাৰ যুৱবন্ধু, সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে প্ৰচাৰ হোৱা আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। অনুষ্ঠান উপস্থাপনৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত এয়া মই দেৱাশ্ৰী কলিতা। সুৰৰ মাজতেই লুকাই থাকে অনুভৱৰ ভাষা। সংগীতে মানুহৰ মনক শান্ত কৰে, হৃদয়ক স্পৰ্শ কৰে আৰু জীৱনলৈ কঢ়িয়াই আনে সৌন্দৰ্য, শৃংখলা আৰু আত্মিক আনন্দ। এই সংগীতৰ বিশাল জগতখনত শাস্ত্ৰীয় সংগীত হৈছে এক চিৰসেউজ ঐতিহ্য, যাৰ প্ৰতিটো ৰাগ, প্ৰতিটো তাল আৰু প্ৰতিটো স্বৰ শতাব্দীৰ সাধনা, নিষ্ঠা আৰু সংস্কৃতিৰ উজ্জ্বল সাক্ষী। আজিৰ দ্ৰুত গতিসম্পন্ন জীৱনত নতুন প্ৰজন্মৰ মাজত শাস্ত্ৰীয় সংগীতৰ প্ৰতি আগ্ৰহ গঢ়ি তোলা আৰু এই অমূল্য ঐতিহ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সংগীতৰ কৰ্মশালাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এনে কৰ্মশালাসমূহত কেৱল গান শিকোৱাই নহয়, শিকোৱা হয় নিয়মানুৱৰ্তিতা, একাগ্ৰতা, শৃংখলা আৰু শিল্পৰ প্ৰতি গভীৰ শ্ৰদ্ধাবোধ। এই চিন্তা চেতনাক সন্মুখত ৰাখি অসমৰ অন্যতম শাস্ত্ৰীয় সংগীত

0: সঁচাকৈ বৰ সুন্দৰ হৈছে।
1: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
2: এইবাৰ অন্য এগৰাকী প্ৰশিক্ষাৰ্থীৰ মনৰ অনুভৱ জানো আহকচোন।
3: আপোনাৰ নামটো?
4: নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল প্ৰতিম দাস। মই বৰ্তমান নগাঁৱৰ নিবাসী আৰু এই আমাৰ 2 তাৰিখৰ পৰা আজি অহাকালিলৈ মানে 8 তাৰিখলৈকে যি কৰ্মশালা হ'ল নগাঁও ইউনিভাৰ্চিটিত, তাৰ মই প্ৰতিভাগী আছিলোঁ আৰু বহুত কথা নতুন কথা শিকিবলৈ পালোঁ। মই বৰ্তমান শাস্ত্ৰীয় সংগীত শিকি আছোঁ নগাঁও কিশলয় সংগীত মহাবিদ্যালয়ৰ পৰা আৰু এই যি কৰ্মশালা, এই কৰ্মশালাই মোক মোৰ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি মই আশাবাদী আৰু বহুত নতুন কথা শিকিছোঁ। উজ্জ্বল ছাৰ যিগৰাকী আমাৰ গুৰু, তেওঁ আমাক নতুন নতুন ৰাগ শিকাইছে, নতুন নতুন কৌশল শিকাইছে ৰাগৰ ক্ষেত্ৰত আৰু তেওঁৰ শিষ্য বৈভৱ, তেওঁ আমাক যথেষ্টখিনি সহায় কৰিছে। গতিকে মই ভাবোঁ যে এই যি কৰ্মশালা অনুষ্ঠিত কৰিলে নগাঁও ইউনিভাৰ্চিটিত, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন কথা শিকিবলৈ পালোঁ, তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
3: আৰু এই কৰ্মশালাখন কৰি নিশ্চয় আপুনি ভালেই পাইছে।
4: হয় হয়।
3: অলপ যদি শুনাই দিয়ে শাস্ত্ৰীয় সংগীতৰ অলপ।
4: শাস্ত্ৰীয় সংগীত এতিয়া কৰ্মশালাৰ শাস্ত্ৰীয় সংগীতৰ বিষয়ে মই ইমান পাকৈত নহ'লোঁ, কাৰণ যিহেতু ৰাগবিলাক অলপ টান হয়, গতিকে মই আগতে যি শিকিছোঁ তাৰে এটি গুণগুণাই দিব চেষ্টা কৰিছোঁ।
3: নিশ্চয়।

0: ধন্যবাদ।
1: আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত যাতে আৰু আপোনাৰ ভৱিষ্যৎ উজ্জ্বল হয় তাৰে কামনা কৰিছোঁ।
0: অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ, ধন্যবাদ।
2: যুৱ বন্ধু, এইবাৰ শুনক মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এটি বৰগীত। বৰগীতৰ তাল একতাল ৰাগ শ্ৰী।

0: যুৱ বন্ধু, এইবাৰ কিছু কথা পাতোঁ আয়োজক সমিতিৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা কৰবী দেৱী বাইদেউৰ সৈতে। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, ধন্যবাদ।
0: শাস্ত্ৰীয় সংগীতৰ এই কৰ্মশালাখনৰ প্ৰতি আপোনাৰ অনুভৱ কেনেকুৱা?
1: আমাৰ নগাঁও বিশ্ববিদ্যালয় আৰু নগাঁও শাস্ত্ৰীয় সংগীত মঞ্চই মিলি আমাৰ প্ৰতি বছৰে এতিয়ালৈকে প্ৰায় 3 বছৰ হ'ল, আৰু আমি হিন্দী বিভাগৰ ফালৰ পৰা প্ৰায় 6 বছৰ ধৰি এনেকুৱা গৰমৰ বন্ধত আমি ৱৰ্কশ্বপবিলাক কৰি আহিছোঁ, আৰু 3 বছৰ ধৰি আমি শাস্ত্ৰীয় সংগীতৰ কৰিছোঁ। এইবাৰ শাস্ত্ৰীয় সংগীতৰ লগতে আমি বৰগীতৰো ৱৰ্কশ্বপ কৰিছোঁ। তে শাস্ত্ৰীয় সংগীত আৰু বৰগীতৰ ৱৰ্কশ্বপত দেখা গৈছে যে ইমান প্ৰচণ্ড গৰমতো কিন্তু ছাত্ৰ ছাত্ৰীসকল আহিছে, আৰু আমাৰ যিটো ছেমিনাৰ হল অত্যন্ত ওপৰত কাৰণে বহুত গৰম, কিন্তু তাৰপিছতো গোটেই ৰাতিপুৱা 9টাৰ পৰা 5টা বজালৈকে মাজত মাত্ৰ 1 ঘণ্টা ব্ৰেক, তেওঁলোকে নিজে ঘৰৰ পৰা টিফিন পাতি লৈ আহিছে, আৰু তেওঁলোকে দেখিছোঁ বৰ মনোযোগেৰে শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা বা বৰগীতৰ কৰ্মশালাসমূহ কৰিছে। আৰু শাস্ত্ৰীয় সংগীতৰ এই ৱৰ্কশ্বপত আমি কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী এগৰাকী গেষ্ট ফেকাল্টি হয় পণ্ডিত উজ্জ্বল দত্ত ছাৰ, আৰু তেখেতৰ এজন ছাত্ৰ বৈভৱ চক্ৰৱৰ্তী, তেওঁ ৰবীন্দ্ৰ ভাৰতীৰ ছাত্ৰ, সেই দুগৰাকীয়ে আহি পেলাই আমাক ইয়াত শিক্ষাদান কৰিছে ছাত্ৰ ছাত্ৰীসকলক, আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাতটো কেনেকৈ নাভাগেকৈ প্ৰেক্টিচ কৰিব পাৰি, বা কেনেদৰে তেওঁলোকে আলাপ ৰাগ আলাপ বিস্তাৰ কৰিব পাৰে, কেনেকৈ টান কৰিব পাৰে, কেনেকৈ স্বৰগম বনাব পাৰে, এই সকলো টেকনিকবিলাক তেওঁলোকক মানে আলাপৰ জৰিয়তে বা ৰাগসমূহৰ জৰিয়তে শিকাই গৈছে। আৰু মই ছাত্ৰ ছাত্ৰীসকলকো সুধিছোঁ যে তোমালোকে কিবা টান পাইছা নেকি, তেওঁলোকে কৈছে যে বাইদেউ প্ৰথম দিনা বৰ ওপৰেদি যোৱা যেন লাগিল, কাৰণ আমাৰ অসমৰ যিখিনি ক্লাছিকেলৰ হেৰি কলিকতাৰ লগত অলপ বেলেগ, কিন্তু দ্বিতীয় দিনাৰ পৰা তেওঁলোকে দেখিছোঁ বৰ ধুনীয়াকৈ সুন্দৰকৈ কেটছ কৰি লৈছে। আৰু বৰগীতৰ ক্ষেত্ৰতো তেনেকৈ দেখা গৈছে যে ডক্টৰ প্ৰশান্ত খাউন ছাৰে বৰ ধুনীয়াকৈ বৰগীতসমূহ শিকাইছে, শংকৰ সংঘৰ আমাৰ যি বৰগীত মুকুৰৰ আধাৰত স্বৰলিপিসমূহ আছে সেইসমূহৰ আধাৰতে শিকাইছে, বৰগীতো তেওঁলোকে বৰ ধুনীয়াকৈ আয়ত্ত কৰিছে। অহাকালি আমাৰ ক্লজিং চেৰিমনি, তাত ৰাগ ইমন গোৱা হ'ব আৰু ইফালে 2টা বৰগীত গাব, গতিকে আৰু এই অনুভৱটো সঁচাই ভাল লাগে যে বহুতে ফুৰিব যায় গৰমৰ বন্ধত মাক মামাকৰ ঘৰলৈ যায়, কিন্তু এই ইচ্ছা থকা ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ৱৰ্কশ্বপসমূহত কিবা এটা শিকিম বুলি আশা কৰি আহে, গতিকে আমাৰো যথেষ্ট চেষ্টা থাকে যে তেওঁলোকে যাতে কিবা এটা ল'ব পাৰে, আৰু ভৱিষ্যতে অন্ততঃ এটা মেছেজ যাব যে নগাঁও বিশ্ববিদ্যালয় বা শাস্ত্ৰীয় সংগীত মঞ্চই অন্ততঃ কলিকতাৰ পৰা গুৰুক আনি পেলাই ইয়াত ছাত্ৰ ছাত্ৰীসকলক শাস্ত্ৰীয় সংগীতৰ এটা পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে।
2: আৰু ছাত্ৰ ছাত্ৰীসকলক সঁহাৰি নিশ্চয় ভালেই পাইছে,
1: ভালেই ভালেই, 50জন ছাত্ৰ ছাত্ৰী, তাৰে 30জন আপোনাৰ শাস্ত্ৰীয় সংগীতত অংশগ্ৰহণ কৰিছে আৰু 20জনে বৰগীতত কৰিছে, গতিকে সেইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ কথা।
2: আগন্তুক দিনত এই কৰ্মশালা কেনে আপোনালোকে আগবঢ়াই লৈ যাব?
1: এইটোতো চিয়'ৰ আমি কৰিমেই, কাৰণ অকল শিক্ষাদান কৰাই আমাৰ উদ্দেশ্য নহয়, বা মই নিজেও এগৰাকী গান ভাল পাওঁ, মই বৰগীত শিকিছোঁ, শাস্ত্ৰীয় সংগীত শিকিছোঁ, আৰু মই ভাবোঁ চাকৰিটোতো আমাৰ খালি জীয়াই থাকিবৰ কাৰণে ব্ৰেড এণ্ড বাটাৰ, তাৰ লগতে যদি এনেকুৱা কামসমূহ আমি সমাজৰ বাবে বা নৱপ্ৰজন্মৰ কাৰণে কৰোঁ, গতিকে এই ৱৰ্কশ্বপসমূহে বা কাৰ্যশালাসমূহে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে অন্ততঃ কিবা এটা দি থৈ যাব, বা এনেদৰে লিংক আপবোৰ বাঢ়িলে তেওঁলোকে কাইলৈ যদি কলিকতাত কিবা এটা শিকিবলৈ যায়, গুৰুজীৰ ফোন নাম্বাৰটো ৰাখি থৈছে, তেওঁ অন্ততঃ তেওঁলোকক কিবা এটা সহায় কৰিব বা কিবা এটা লিংক এটা তেওঁলোকক দিব, আৰু পঢ়া শুনাৰ লগতে যে সংগীত নৃত্য বাদ্য এই সকলোখিনিকো আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেইখিনিতো যে আমাৰ জীৱিকা আমি বিচাৰি ল'ব পাৰোঁ, এই বস্তুবিলাক তেওঁলোকে তেতিয়া অন্ততঃ গম পাব।
2: যুৱ প্ৰজন্মক এই ক্ষেত্ৰত আপুনি কি ক'ব?
1: মইতো এটা কথাই ক'ম যে আমি যে কওঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ শেষ ধ্বংসৰ পথলৈ গৈছে, কিন্তু আচলতে নহয়, এইটো মানে জেনেৰেলাইজ কৰি ক'ব নোৱাৰি, কাৰণ 100% তেনেকুৱা নহয়, মানে আপুনি যদি এতিয়া আজি

0: আহি দেখিছে সত্ৰীয়া নৃত্যৰ ৱৰ্কশ্বপ এটা হৈ আছে এই প্ৰচণ্ড গৰমত, 21 তাৰিখৰ পৰা নাটকৰ ওপৰত হ'ব, বৰগীতৰ কৰ্মশালা, শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা, ইমান প্ৰচণ্ড গৰম, 36-37 ডিগ্ৰী মানে চলি আছে, য'ত মানে মানুহে এ চি ৰুমত থাকি তৎপৰ নাই, তাত অকল ফেনৰ তলত বহি মানে আমাৰ কয় মাত মাতা কাঠ কটা একেই। গতিকে এই দিনটো পা ৰাতিপুৱা শাস্ত্ৰীয় সংগীত, তাৰপিছত বৰগীত, এই চিঞৰি চিঞৰি গাই থকাটো এই ৰ'দত, এইটো মানে বহুত ডাঙৰ কথা। গতিকে মই ভাবোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু একদমেই বেয়া নহয়, তেওঁলোকক খালি আমি হয়তো ক'ৰবাত তেওঁলোকৰ সুবিধাখিনি বা সুযোগটো দিয়াৰ পৰা আমি হয়তো তেওঁলোকক হয়তো বঞ্চিত কৰিছোঁ। গতিকে এইটো আমাৰ এটা চেষ্টা, এটা প্ৰয়াস
1: হয়। আপোনালোকৰ এই চেষ্টা অব্যাহত থাকক আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিশ্ববিদ্যালয়সমূহ কৰ্মকৰ্তাকে এই সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: হয়, ধন্যবাদ। ময়ো আপোনালোক যে আহিলে, অন্ততঃ এই বাতৰিটোৱে অন্ততঃ আৰু বহু যিসকলে গম পোৱা নাই যে ইয়াত এটা ৱৰ্কশ্বপ হৈ আছে, তেওঁলোকলৈও এটা মানে মেছেজ এটা যাব যে এনেকুৱা হৈ আছে, অহা বছৰ আকৌ জুলাই মাহত হ'ব, তো তাৰে আমাৰ হয়তো ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব আৰু এইবিলাক এটা পজিটিভ এটা মই ভাবোঁ মানে হেৰি এটা দিব। গতিকে সকলোকে ময়ো ধন্যবাদ জনাইছোঁ।
2: গ্ৰীষ্মকাল আহিলেই বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই অনা এটি শব্দ হৈছে গৰম বন্ধ। এই বন্ধ কেৱল পঢ়া শুনাৰ পৰা জিৰণি লোৱাৰ সময় নহয়, ই হৈছে নিজৰ প্ৰতিভা চিনাক্ত কৰা, নতুন কিবা শিকা আৰু ব্যক্তিত্ব বিকাশৰ মূল্যৱান সুযোগ। যুৱবন্ধু, আপোনাৰ স্কুলৰ দিনলৈ উভতি চাওকচোন, গৰম বন্ধ বুলি ক'লে কি মনলৈ আহে বাৰু? হয়তো মামাৰ ঘৰ, জেঠাইৰ ঘৰ, পেহীৰ ঘৰ, নতুবা মাহীৰ ঘৰ, নহয়নে? বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত সময়ৰ নাটনিৰ বাবে এই সম্পৰ্কবোৰতো হয়তো আত্মীয়তা কমি আহিছে। এইবাৰ শুনক অন্য এগৰাকী প্ৰশিক্ষাৰ্থীৰ কণ্ঠত এটি শাস্ত্ৰীয় সংগীত।

প্ৰিয় শ্ৰোতা, আপোনাৰ অঞ্চলতো এনেধৰণৰ কোনো কৰ্মশালা অনুষ্ঠিত হৈছে নেকি? নতুবা আপুনি কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিছে নেকি? যদি কৰিছে, আপোনাৰ অনুভৱ আমাক জনাবলৈ নাপাহৰিব। আমাৰ যোগাযোগৰ নম্বৰ 9435053214। নম্বৰটি আকৌ কৈছোঁ, 9435053214। চাওঁতে চাওঁতে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় আহিল। শেষত সকলোৰে কুশল মংগল কামনা কৰি মই দেৱাশ্ৰী কলিতাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। সুস্থ থাকক, কুশলে থাকক। নমস্কাৰ।

0: শ্ৰোতাসকলে ইমান পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল নিশা বৰুৱাৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।
1: কৃষ্ণ কৃষ্ণ, ভাল কাৰোৰে যে গাত নপৰিল দেই।
2: ৰমেন, ঐ ৰমেন, এইবাৰ কি ভাগিল?
3: এই নকব আৰু দাদাইদেউ, ওপৰৰ ৰদ দুইডাল ভাগিলে।
2: হেৰ শুন, তোক কিমানবাৰ কম আৰু, ঘৰটো বনাইছ যেতিয়া ভালকে বনা, এবাৰহে বনাবি। আজিকালি প্ৰায়ে অসমত ভূমিকম্প হয়, তই যি টি ৰদ ব্যৱহাৰ নকৰিবি, বুজিছ? আৰু টাটা কোম্পানীৰ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ, বুজিছ? টাটা কোম্পানীৰ ৰদ।
3: এই আমাৰ নগাঁৱত ক'ত পামহে দাদাইদেউ?
2: নগাঁৱৰ এলপিষ্টন চাৰিআলিৰ টাটা ষ্টীল আছিয়ানাত, তাকো 5% ৰেহাইত।
3: অ, টাটা ষ্টীল আছিয়ানাত ন?
2: ল ল, ফোন নম্বৰটো লৈ ল, 9101772513।
3: অঁ দিয়কচোন, ফোন নম্বৰটো কি ক'লে? 9101772513।
0: টাটা ষ্টীল আছিয়ানাত উপলব্ধ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ। প্ৰয়োজনৰ বাবে যোগাযোগ কৰক 9101772513 নম্বৰত, নগৰ এলফিনষ্টন চাৰিআলিৰ দক্ষিণপাট বাছ আস্থানৰ সমীপত।
4: Tata Steel's Ashiana platform provides rolling monthly discounts on building materials like Tata Tiscon TMT bars, DuraShine sheets and Tata structure. Current promotions include flat discounts up to ₹25,000 on specific TMT brands alongside instant 2-5% off through EMI transactions on leading credit cards. For more information, contact 9101772513.
0: শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতেই আপোনালোকক জনাওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি আমাৰ শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমাক ফোন কৰিব পাৰিব, মেছেজ কৰিব পাৰিব আমাৰ ফোন নম্বৰ 9435053214 এই নম্বৰত। পুনৰ কৈছোঁ, 9435053214, আজি সন্ধিয়া 7:30। শ্ৰোতাসকলে খন্তেক পাছতেই হিন্দী বাতৰি 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব।

আজি লখিমপুৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব প্ৰবীণ কুমাৰ ৰায়, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক মনোজ কুমাৰ, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও বিষয়াই ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰ্যবেক্ষণ কৰে। প্ৰতিনিধি দলটোৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত দলটোৱে পাঁচ নৈ আমতোলাত বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি বন্যাৰতৰ সমস্যাৰ বুজ লয়। ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়েও দলটোৱে আলোচনা কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী দুই তিনিদিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসন

0: সমূহে পরিস্থিতি নিরীক্ষণ কৰি আছে আৰু পরিস্থিতির মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ ডক্টৰ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পাণ্ডুলিপি অধ্যয়ন অভিযান অনুষ্ঠিত হৈছে। বিলাসীপাৰাৰ পাণ্ডুলিপি সংৰক্ষকসকলৰ ঘৰে ঘৰে গৈ জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰীষ্মকালীন সময়ছোৱাত পাণ্ডুলিপি অধ্যয়ন কৰি গৱেষণামূলক কাৰ্য সম্পাদন কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষিকা কস্তুৰী বুঢ়াগোহাঁয়ে আজি বিলাসীপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত আজি টংলাত সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। টংলা সমষ্টিৰ কলাগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী কলেজ আৰু ব্লেক হল থিয়েটাৰ ষ্টুডিঅত কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত নাট প্ৰশিক্ষকৰ উপৰি ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহৰ প্ৰশিক্ষণ দিয়া হয়। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাৰ অন্যান্য সমষ্টিতো পৰ্যায়ক্ৰমে এই কৰ্মশালাৰ আয়োজন কৰা হ'ব। আৰক্ষীয়ে বৰপেটাৰ বাগবৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই আজি তিনিজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। ধৃত অপৰাধীকেইজনক চচৰা সত্ৰকনৰা গাঁৱৰ ৰাছিদুল ইছলাম, আন্নাস পাৰামানিক আৰু মঞ্জুৰুল হাছান বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে অভিযানকালত অপৰাধীকেইজনৰ পৰা অপৰাধত ব্যৱহৃত তিনিখন ATM কাৰ্ড, দুটা মোবাইল, নগদ ধন আৰু সন্দেহজনক বেংক একাউণ্টৰ নথি পত্ৰ জব্দ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই বেংক একাউণ্ট আৰু ATM কাৰ্ডসমূহৰ জৰিয়তে সাধাৰণ জনতাক প্ৰবঞ্চনা কৰি ধনৰ অবৈধ লেনদেন চলাই আহিছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা ডেৰ বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি সদনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। 12 কোটি টকাৰ GST ফাঁকিৰ গোচৰত ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
1: নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইট যোগে এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আমি অনুষ্ঠানটি।
2: আমি অনুষ্ঠানটিলৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। ছাৰ জেমছ এনবাৰীয়ে কৈছিল, নাৰীৰ বাহ্যিক সৌন্দৰ্য হৈছে এক প্ৰকাৰ নাৰী দেহত ফুলি থকা এখোপাহী ফুল। আপুনি যদি পাইছে তেন্তে আন কোনো বস্তু প্ৰয়োজন নাথাকে, আৰু যদি নাই পোৱা অন্য বস্তু পালেও যথেষ্ট নহয়। নাৰী কেৱল বাহ্যিক সৌন্দৰ্যৰ বাবে আকৰ্ষণীয় নহয়, নাৰীৰ মানসিক সৌন্দৰ্যৰ বাবেও আকৰ্ষণীয় হয়। কলা সুলভ মনৰ অধিকাৰী নাৰীৰ হৃদয়ত মানৱীয় গুণ থকাৰ উপৰি ভদ্ৰ, সংস্কৃতিবান, সহানুভূতিশীল, জ্ঞান গৰিমাৰে পুষ্ট হয়। ভগৱানৰ অনুপম

সমাজত একোগৰাকী নাৰী বা একোগৰাকী মাতৃ আগুৱাই গ'লে সমাজখনৰ উন্নতি হোৱা বুলি কোৱা হয়। আজি এনে কেইগৰাকীমান সাহসী নাৰীৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিয়ে অসমৰ নাম বিশ্বত উজ্বলাবলৈ সক্ষম হৈছিল। ৰান্ধনীশালৰ পৰা সমৰ কলা আৰু নীলিম আকাশৰ বুকুৰ ডাৱৰ ফালি নীলিমাক সাৱতিব পৰা নাৰী আমাৰ সমাজত আছে বাবেই অসমীয়া আজি পৃথিৱীৰ বুকুত অসমৰ মানচিত্ৰ বিচাৰি পাইছে। অসমৰ প্ৰথমগৰাকী নাৰী ধীৰা হাজৰিকাই 150 ঘণ্টা টাইগাৰ আৰু পুষ্পক বিমান চলাইছিল অসমীয়া সাজ চাদৰ মেখেলা পৰিধান কৰি। নাৰীৰ ত্যাগ, সমতা আৰু শক্তিশালী ব্যক্তিত্বই এখন সমাজ সুস্থ আৰু সুশৃংখলিতভাৱে গঢ়ি তোলে। যেনেদৰে নাৰীয়ে পৰিয়াল বা ঘৰখনৰ বাবে বিপদ বিঘিনিৰ সন্মুখীন হৈও পৰিয়ালটিক বিপদৰ মাজলৈ যাবলৈ নিদিয়ে, পৰিয়ালটিক সুখে

0: সুখে ৰাখিবলৈ যত্ন কৰে আৰু পৰিয়ালটিৰ বাবে নিজে বিপদৰ সন্মুখীন হ'বলৈও কুণ্ঠাবোধ নকৰে। তেনেগৰাকী নাৰী হ'ল বিৰুবালা ৰাভা। তেখেতৰ বিষয়ে কিছু সময়ৰ পাছতেই আমি আপোনালোকক অৱগত কৰিম। অনুষ্ঠানটিত এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ মৰিগাঁৱৰ ধৰিত্ৰী দেৱীয়ে আবৃত্তি কৰা এই কবিতাটি।
1: নদীৰ ঢলে বলৎকাৰ কৰা পথাৰক পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান শুনিছো সিন্ধুৰ মানে নিমিষতে নগৰক আত্মসাত কৰি এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান উদগ্ৰ ধ্বংসৰ নিচা লোভৰ কুটিল দুঃসাহস চলনাৰ জীয়ন্ত ধেমালি আৰু পাপৰ কুচিত অভিসাৰ তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ জাল ৰচি কাৰণ মই যে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা সিও বন্দী সূৰ্যগণা আহিছিল ভাঙি ছিঙি পৃথিৱীৰ কঠিন জৰায়ু কিন্তু মৰুভূমি আহে লাহে লাহে মাহে মাহে বছৰে বছৰে আহতৰ খুৰুঙত এপাহি কপৌ ফুল সোনকালে সৰে গোপন ব্যাধিৰ দৰে লাহে লাহে মচিনিয়ে প্ৰাণৰ যিমান ৰং সেউজী সোণালী আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু ফুটছাই বৰণৰ এখন পৃথিৱী নদীক নিজৰা কৰি জুলি জুৰিক খিলনি কৰি বালিৰ দলেৰে গঢ়ে গছলতা ফুলৰ সমাধি ছয়াময়া জীয়া এটি বালিয়ে বালিয়ে উৰি পানীৰ কাৰণে ঘূৰি ক'ৰবাত বাট হেৰুৱাই মৰুভূমি এইদৰেই আহে লাহে লাহে মাহে মাহে বছৰে বছৰে দূৰণিৰ নীলা সেই গাঁওখনিলৈ এইবেলি সোনকালেই আঘোণ আহিল আহিনতে এইবাৰ বহাগৰ ঢল নাহে নেকি উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা আহাৰৰ কয়লা মেঘ পাহাৰৰ সিপাৰে থাকিল পাহাৰ ইমান ওখ ওখনে মেঘতকৈও ওখনে প্ৰেমতকৈও বৰষুণ ধাননিত নগজিল জোৱাৰ বজৰা আমৰ বনত তোঁ নাখালে খাজুৰি কেৱল ফুলিব খিজু মাজনিশা তৰাৰ পোহৰে ৰেণুতাৰ বালিদাহি সাপক বিলাব দুবৰি ধৰিব ছাতি কাঁইটীয়া বনে ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা তাৰ পিছে উত্তৰ ডিঙিৰ ছাঁ দীঘল ডিঙিৰ ছাঁ শুই ৰব সাৰ হৈ সাগৰৰ বাবে এইদৰেই শেষ হোৱা ই যে ৰোমান স্মৰণৰ ই যে প্ৰহাৰমণি ৰমন বিলাস অনভিজ্ঞ কিশোৰৰ সৈতে য'ত গ্লানিৰ অতৃপ্তি নাই তৃপ্তিৰ অশান্তি নাই ধ্বংসৰ সৌন্দৰ্য নাই কেৱল ক্ষয়ৰ আবিলতা অনায়াস গ্ৰহণৰ কেৱল ক্লীপতা বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি গঢ়ে বিভীষিকা তাতো যি ৰোমাঞ্চ আছে যদি আছে সেই জীৱন নালাগে আশ্ৰয় তাত ভাগৰ লাগিছে গঢ়ি গঢ়ি নতুন বিগ্ৰহ।
0: 1954 চনত অসম মেঘালয়ৰ সীমাত এটি দৰিদ্ৰ পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰে। তেওঁ গ্ৰাম্য সমাজৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰতিবাদ কৰিছিল। 20 শতিকাৰ বুকুত সাৱতি যিখন সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে গা কৰি উঠিছিল সেইখন সমাজৰে বিৰুবালা ৰাভাই বৈজ্ঞানিক সংজ্ঞা নপঢ়াকৈ বিজ্ঞানৰ সুসংগঠিত জ্ঞান আহৰণ কৰিছিল। এইবাৰ আহিছোঁ সেইগৰাকী নাৰীৰ প্ৰসংগলৈ, যিগৰাকী নাৰীয়ে

বিশ্ববাসীক চিনাকি দিলে অসমীয়া নাৰীৰ আগৰণুৱা বুলি। তেখেত হৈছে মীনাক্ষী দাস, গুৱাহাটীৰ খাৰঘুলিৰ নিবাসী বাইক ৰাইডাৰ মীনাক্ষী দাস। তেখেতে এখন বাইকেৰে বিশ্বৰ 64খন দেশ ভ্ৰমণ কৰি বুকুত কঢ়িয়াই লৈ ফুৰিছিল বন্ধুত্বৰ এনাজৰি। প্ৰিয় শ্ৰোতাসকল, এতিয়া আপোনালোকে শুনি আছে আপোনালোকৰ অতিকৈ প্ৰিয় অনুষ্ঠান আমাৰ।

0: যদি অসমীয়া নাৰীৰ ত্যাগৰ কথা আমি ক'বলৈ যাওঁ, তেন্তে
1: জয়মতীৰ কথা যদি নকওঁ আমাৰ কথা আধৰা হৈ থাকে। জয়মতীয়ে নিজৰ স্বামী গদাপাণিক বচাবৰ বাবে শাস্তিৰ সন্মুখীন হৈছিল আৰু শেষত মৃত্যুবৰণ কৰিছিল। এয়াই হ'ল আমাৰ অসমীয়া নাৰী। আমাৰ অনুষ্ঠানটি কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আপোনালোকে আমাৰ অনুষ্ঠানটিৰ লগতে আমাৰ আকাশবাণী নগাঁৱৰ আন আন অনুষ্ঠানসমূহো

শ্ৰোতাসকলে ইমান পৰে আমৈ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, খন্তেক পাছতেই শিক্ষকৰ অনুষ্ঠান আৰু 6 বজাত বাতৰি শুনিবলৈ পাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: শিক্ষকৰ অনুষ্ঠান

শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, আজি নিশা 10 বজাত এতিয়া আলোচনাৰ অনুষ্ঠান, বিষয় অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন। আলোচনাটিত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কৌলি আৰু ডক্টৰ প্ৰণৱ জ্যোতি শৰ্মাই। আগ ধৰিব ঋতুপৰ্ণ দাসে, প্ৰযোজনা কৰিছে প্ৰবাল কুমাৰ শৰ্মাই। আলোচনাৰ অনুষ্ঠান আজি নিশা 10 বজাত।

আজি সন্ধিয়া 7:20 উমাকান্ত দেৱশৰ্মাৰ সংস্কৃত কুঠিকা ভূপেন হাজৰিকা মহোদয়ে স্বাৱদানম শুনিবলৈ পাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। ৰাজ্যৰ প্ৰতিখন হাস্পতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিচনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যতে জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি সদনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰুদক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰুদক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ ৱেগুৱে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গুৰুদক্ষিণা পৰ্টেল

0: জৰিয়তে 15,000 আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আবেদনসমূহ পৰীক্ষা কৰি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰুদক্ষিণা নামৰ আঁচনি প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে আইন অনুযায়ী 30 গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত 2 গৰাকী শিক্ষককে প্ৰাদেশিকীকৰণ কৰিব পৰা যায়।
1: 17 চনৰ আইন মতে 21 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনত যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰুদক্ষিণা নামৰ এটা আঁচনি আনি গুৰুদক্ষিণা পৰ্টেল আমি মুকলি কৰিলোঁ আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰুদক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ আমি শিক্ষাৰ অধিকাৰ আইন।

0: মহম্মদ আশরাফুল ইসলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে ৰাজ্যত বৰ্তমানলৈকে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। বিধায়ক আশরাফুল ইসলাম শেখে টিউটৰসকলৰ ফিক্স পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা শিক্ষকসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযায়। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ ফিক্স পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিচনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত এই কথা প্ৰকাশ কৰি কয় যে তেওঁ অলপতে জিলা বিষয়া চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ বিষয়টো লৈ আলোচনাত মিলিত হৈছে আৰু ভালকৈ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। তেওঁ কয় যে এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু চিকিৎসালয়সমূহত এই ৰোগৰ ঔষধ তথা অক্সিজেন পৰ্যাপ্ত মাত্ৰাত মজুত আছে। চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন এনকেফেলাইটিছ ৰোগীৰ বাবে 1,00,000 টকাৰ অনুদান আগবঢ়োৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্যত বৰ্তমানলৈকে 137গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগীক সুস্থ কৰি তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে এনকেফেলাইটিছ ৰোগৰ পৰা হাত সৰাৰ বাবে আঁঠুৱা ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
1: জেই পেচেণ্টৰ কাৰণে AIS পেচেণ্টৰ কাৰণে প্ৰত্যেকটো মেডিকেল কলেজত বেডছ ICU বেড ৰিজাৰ্ভ কৰি ৰখা হৈছে, খালী ৰখা হৈছে যে হঠাৎ যদি জেই পেচেণ্ট আহি যায় তেখেতসকলক 1 মিনিটো অপেক্ষা কৰিব লগা নহয়। এই মেডিকেল কলেজত হৈছে 2 দিন আগত মই গোটেই ডিষ্ট্ৰিক্ট অফিচিয়েলছ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, চুপ্ৰিণ্টেণ্ডেণ্টসকলৰ লগত যিৰ জৰিয়তে প্ৰায় 1.5 ঘণ্টা জোৰা VC কৰি ইয়াৰ ওপৰত ব্যৱস্থা আৰু ভালকৈ ল'বলৈ অনুৰোধ জনাইছো। SOP ইছ্যু কৰা হৈছে, এভেইলেবল মেডিচিন এভেইলেবল আছে, অক্সিজেন এভেইলেবল আছে আৰু 1,00,000 টকা যদি প্ৰাইভেট হস্পিটেলত চিকিৎসা হয় 1,00,000 টকা চৰকাৰে অনুদান হিচাপেও জেই ৰোগীক দি আছে। কিন্তু ইয়াত সমস্যাটো কি হয়, ৰোগীয়ে প্ৰাইভেটত যায় চিকিৎসা আৰম্ভ কৰে কিন্তু প্ৰাইভেট হস্পিটেলছবোৰ ইকুইপ নাথাকে জেই ডিজিজক ট্ৰিট কৰাৰ কাৰণে। পেচেণ্টৰ অৱস্থাটো অৱনতি ঘটে, অৱনতি ঘটাৰ পিছত যদি পেচেণ্ট মেডিকেল কলেজত আহে এইটো ভাল হৈ নাযায়। ইমিডিয়েটলি যদি চিকিৎসা আৰম্ভ হৈ যায় বহু ক্ষেত্ৰত জেই পেচেণ্টক আমি বচাব পাৰিছো।
0: কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি লখিমপুৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত ৰাজ্যৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব প্ৰবীণ কুমাৰ ৰায়, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক মনোজ কুমাৰ, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও বিষয়াই ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰ্যবেক্ষণ কৰে। প্ৰতিনিধি দলটোৱে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত দলটোৱে পাঁচনৈ, আমতোলাত বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি বৰ্ণাঢ্যৰ সমস্যাৰ বুজ লয়, ক্ষয় ক্ষতিৰ পৰ্যালোচনা কৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়েও দলটোৱে আলোচনা কৰে। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যত জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ব্যৱসায়ৰ সৈতে জড়িত বহুলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি এই কথা প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাক অদম্য আৰু অপ্ৰতিৰোধ্য বুলি অভিহিত কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ GST ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পম খেদি অভিযানকাৰী দলে বজালীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত কলিতাক জিম্মাত বিচাৰি GST বিভাগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত কলিতাক 5 দিনৰ বাবে GST বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত থকা কৰভৱনত অভিযানকাৰী দলে দীৰ্ঘ সময় ধৰি ব্যৱসায়ীজনক জেৰা চলায়। এই গোচৰ সংক্ৰান্তত এখন চাৰ্টাৰ্ড একাউণ্ট ফাৰ্ম তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

0: জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বিশ্বনাথ জিলাৰ গহপুৰত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে পাকেন বৰতামুলী অঞ্চলত নিৰ্মাণ কৰি থকা 38 কোটি টকাৰ জিঅ' বেগ প্ৰকল্পৰ 80% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই জিঅ' বেগৰ প্ৰকল্প সম্পূৰ্ণ হলে গহপুৰৰ দক্ষিণ অঞ্চলৰ জনসাধাৰণ খহনীয়া সমস্যাৰ পৰা যথেষ্ট পৰিমাণে সকাহ লাভ কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। বিশ্বনাথ জিলা বিজেপিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন সাংগঠনিক সভাত জিলাখনৰ বিজেপিৰ প্ৰভাৰী তথা প্ৰাক্তন বিধায়ক ডঃ অমিয় ভূঞা আৰু সহপ্ৰভাৰী জিতু কিষাণ উপস্থিত থাকে। অহা 11 আৰু 12 জুলাইত জিলাখনত দুদিনীয়াকৈ হ'বলগীয়া পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ শিবিৰ সন্দৰ্ভত দলীয় কৰ্মীসকলৰ লগত দুয়োগৰাকী প্ৰভাৰীয়ে বিশদভাৱে আলোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 1:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। যোৰহাট জিলাৰ অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, সমাজ সংগঠক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী মৃগেন বৰকটকীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 65 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ আলোচনা। কাইলৈ বিত্তমন্ত্ৰীৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন। ৰাজ্যৰ প্ৰতিখন হাস্পাতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিচনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স মৰক্কোৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়োৱা হৈছে কৃষকবাণী অনুষ্ঠানটি।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকবাণী। প্ৰিয় শ্ৰোতা, খাদ্যৰ ভিতৰত ফলৰ এটা অনন্য স্থান আছে বা গুৰুত্ব আছে। এই বিষয়ৰ ওপৰত আগবঢ়োৱা আজিৰ এই আলোচনাত ভাগ লৈছে নগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ আশফিকা ইছলামে। প্ৰিয় শ্ৰোতা, কৃষিৰ কথা ক'বলৈ গ'লে আচলতে আমাৰ কথাই শেষ নহয় বা আমাৰ বিষয়ৰো শেষ নহয়। সদায় আমাৰ নতুন নতুন চিন্তা, নতুন নতুন ভাৱনা আহি থাকে আৰু এই ধৰণে ভাবিয়েই বা চিন্তিয়েই কৃষিক নতুন নতুন স্তৰলৈ লৈ যাবলৈ চেষ্টা কৰি থকা হৈছে। মানৱ যেতিয়া সৃষ্টি হৈছিলে আৰু যেতিয়াৰ পৰা খাবলৈ আৰম্ভ কৰিছিলে তেতিয়াৰ পৰাই চাগে মানুহে ফলৰ লগত এটা সম্পৃক্ত ধাৰণা এটা লৈ চলিছিলে যে খাবলৈ চাগে তেতিয়া কি পাব। গতিকে গছত লাগি থকা প্ৰাকৃতিকভাৱে হোৱা সেই ফল মূলবোৰ খাই পেলাই মানুহে জীৱিকা নিৰ্বাহ কৰিছিলে বা জীয়াই আছিলে। পিছৰ সময়ত হয়তো জীৱ জন্তুৰ মাংস খাবলৈ শিকিছিলে বা অৱশ্যে ক্ৰমটো মই খাটাং নহয় তথাপিও এই ধৰণেৰে হৈছিল চাগে। এই যিটো ফল সেই ফলবিলাকৰ যথেষ্ট খাদ্যৰ মান উন্নত আৰু সেইবোৰ আমাৰ দেহৰ কাৰণেও যথেষ্ট প্ৰয়োজনীয়। গতিকে আমাৰ খাদ্যাভাস আৰু ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই ফলৰ এটা যথেষ্ট উল্লেখযোগ্য ভূমিকা আছে। এই গোটেই কথাখিনি সামৰি আজি আমি এটা আলোচনা কৰিবলৈ লৈছোঁ আৰু এই কথাখিনি আমাক জনাবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সামূহিক বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ আশফিকা ইছলামক। নমস্কাৰ। পোনপ্ৰথমে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: অশেষ ধন্যবাদ।
0: আৰু মই আন দিনৰ দৰেই আশা কৰিছোঁ যে আপুনি আমাৰ শ্ৰোতাসকলক, আমাৰ কৃষক বন্ধুসকলক আপোনাৰ

0: ভাৱ সুলভ যি কথন শৈলী বা সুন্দৰ শৈলী, সেই শৈলীৰে গোটেই কথাখিনি পুংখানুপুংখভাৱে বুজাই দিব। মই কৈছোঁৱেই ইতিমধ্যে যে আমাৰ যিটো খাদ্যাভাস বা আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ কৰাৰ যিটো ব্যৱস্থা থাকে, এই ব্যৱস্থাটোত ফলৰ এক অনন্য ভূমিকা থাকে।
1: হয়,
0: গতিকে এই গোটেই কথাখিনিত কিদৰে থাকে বা কেনেকৈ আমি ফল ল'ব লাগে বা ইনো ৰোগ প্ৰতিৰোধ কেনেকৈ কৰিব পাৰে বা আমাৰ হজম শক্তিৰ লগত ইয়াৰ সম্বন্ধ কি, আমাৰ যিটো দেহৰ ওজন থাকে সেই ওজনৰ ক্ষেত্ৰতো ইয়াৰ কিছু নিয়ন্ত্ৰণ থাকে বা আমাৰ হাৰ্ট হওক, শৰীৰক পানী যোগান ধৰা হওক, আমাৰ বিভিন্ন অংগ যেনেকৈ চকু, ছাল বা আমাৰ বিভিন্ন বেমাৰ যেনেকৈ ডায়েবেটিছ, ব্লাড চুগাৰ, বিভিন্ন ধৰণৰ বেমাৰ থাকে বা বিভিন্ন ধৰণৰ কথাবোৰত এই কিন্তু ফলৰ এটা ভূমিকা থাকে বা ফল সেৱনৰ আচলতে ফল খোৱাৰ এটা ভূমিকা থাকে। এই গোটেই কথাখিনি আপোনাৰ পৰা জানি ল'ম। পোনপ্ৰথমে মই সেইকাৰণে যদিও বা কৈছোঁ প্ৰয়োজন আছে, আপোনাৰ মুখেৰে আপোনাৰ ভাষাৰে মই শুনিব খুজিছোঁ যে ফলৰ প্ৰয়োজন কি।
1: আচলতে আমি সকলোৱে বিচাৰোঁ যে আমাৰ সুস্বাস্থ্য এটা হওক, প্ৰত্যেক দিনাই যিমান আমি বেমাৰ আজাৰৰ পৰা দূৰ থাকিব পাৰোঁ আমাৰ প্ৰত্যেক দিনৰে সেইটোৱে প্ৰচেষ্টা থাকে। আৰু এই সুস্বাস্থ্যৰ বেকতে আছে আচলতে আমাৰ এটা সুষম খাদ্য। আৰু সুষম খাদ্য বুলি ক'লে আমি, আপুনি যেনেকৈ ক'লেই যে আমি অকল ফল মূলেই নহয়, যে ফল মূলটো প্ৰথম যদিও ওলাইছিলে, ফল মূলৰ লগতে আমি বহুত ধৰণৰ বেলেগ খাদ্য খাওঁ যিটো আমাৰ এটা সুষম আহাৰ আমাক দিয়ে। আৰু তাতে এই ফল মূলটোৱে এটা সাংঘাতিক ৰোল আছে ফল মূলৰ, কাৰণ ফল মূলত বেলেগ বেলেগ ধৰণৰ ভিটামিনছ থাকে, বহুত ধৰণৰ মিনাৰেলছ থাকে, বহুত ধৰণৰ আঁহজাতীয় কিছুমান ডায়েটৰী ফাইবাৰ্ছ যোনটো আমি কওঁ আঁহ থাকে, বা এণ্টি অক্সিডেণ্টছ থাকে, এনেকুৱা ধৰণৰ বহুত বস্তু থাকে। আৰু বিশেষকৈ ইয়াত ফল মূলত বহুত পৰিমাণৰ পানী পোৱা যায়। এই সকলোবোৰ থকাৰ কাৰণে কি হয়, আমাৰ শৰীৰৰ গোটেই মানে হেলথটো এটা 100% আমাক পৰিপুষ্ট কৰিবলৈ এই আমাক ফল মূলে বহুতখিনি সহায় কৰে। আৰু বহুত ধৰণৰ আমাৰ ৰোগ আজিকালি যিবোৰ ৰোগ দেখা যায় আমাৰ শৰীৰত, এই ৰোগবোৰৰ কাৰণেও কিন্তু বেকত ফ্ৰুটছ যোনটো ফল মূলে বহুত ফাইট কৰে। কাৰণ কিয়, ফল মূলত মই আপোনাক যেনেকৈ ক'লোঁ ডায়েটৰী ফাইবাৰ, আগলৈ আমি ডিটেইলছত এইখিনি কথা পাতিম নিশ্চয়, আমাৰ কেনেকুৱা কেনেকুৱা ধৰণৰ বেমাৰত ব্যৱহাৰ হয়। এই আচলতে ফুড সেইটোৱে কৈছোঁ মই, ফল মূলৰ আমাৰ এটা দিনত যিখিনি আমি খাদ্য খাওঁ বা আমাৰ যিখন খাদ্য তালিকা থাকে তাত কিন্তু ফল মূল থকাটো অতি বেছি প্ৰয়োজনীয়
0: হয়। আমি সাধাৰণতে ধৰক আপোনালোকে যিসকলে ফলৰ কথা কৈ থাকে বা নিউট্ৰিশ্যনৰ কথা কৈ থাকে, তেওঁলোকে এটা কথা কয় যে আমাৰ যিখন খোৱাৰ থালি হ'ব লাগে সেই থালিখন ৰং বিৰঙৰ হ'ব লাগে বা সাতুৰঙী হ'ব লাগে, তেনেকুৱা এটা ছাজেশ্যন সদায় আমি পাই থাকোঁ, হয়নে? আৰু সেই সাতুৰঙী যিটো কথা কোৱা হয় সেইটোত কিন্তু ফলৰ কথাটো, বা আমাৰ অৱশ্যে কিছুমান পাচলিও আছে যিবিলাক কালাৰফুল বা ৰঙীন, নহয়নে, সেইবোৰ থাকে, গতিকে সেইবোৰৰ অন্তৰ্ভুক্তিটো নিশ্চয়কৈ থাকে, নিশ্চয়কৈ থাকে। আৰু এটা কথা, আমাৰ ভাল লগা কথা বা আমি জানিবলগীয়া কথা যে ফলত কিন্তু সকলোবোৰ মলেই থাকে, নহয়নে বাৰু? আপুনি যেনেকৈ ক'লে ইয়াত কাৰ্বহাইড্ৰেটো থাকিব পাৰে, ভিটামিনো থাকিব পাৰে, প্ৰটিনো থাকিব পাৰে, নহয়নে, এণ্টি অক্সিডেণ্ট থাকে, গতিকে গোটেইবোৰ কথাই কিন্তু ইয়াত অন্তৰ্ভুক্ত হৈ থাকে। আৰু সেইকাৰণে আমি ফলক এটা সুষম আহাৰৰ ভিতৰত, আপুনি যিটো শব্দ কৈছে সুষম আহাৰৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া আমাৰ এই কথাখিনিকে আমি চাওঁ যে আমি খাদ্যাভাসত ফলটোক আমি কেনেধৰণেৰে ল'ব লাগে বা ক'ত ক'ত আমি ফলটো ব্যৱহাৰ কৰিব লাগে।
1: ফলটো আচলতে আমি প্ৰত্যেক দিনে আমাৰ 2-3 serving আমি ফল মূল খাবই লাগে। ধৰি লওক এতিয়া আমি জলপান খালোঁ, জলপানত আমি জেনেৰেলি কি খাওঁ, ওলাই যোৱা মানুহে বহুতে আজিকালি ভাতেই খায় বা আমি ৰুটি খালোঁ, তেতিয়া আমি কাৰ্বহাইড্ৰেট ৰিচ বস্তু অলপ পালোঁ। কিন্তু আমি 11টা বজাত অলপ ভোক যেন লাগে, নহয় জানো, আমাৰ তেতিয়া কিবা এটা খাব মন যায়, বা সেইখিনি সময়ত 11টামান বজাত যেতিয়া আমি ব্ৰেকফাষ্টটো 8টা বজাত কৰিলোঁ, 11টামান বজাত আমাৰ বডিটোৱে আকৌ পানী বিচাৰে বা অলপ খাবলৈ আমাৰ মন এটা যায়, টেণ্ডেঞ্চি এটা অট'মেটিক আহে। অহাৰ লগে লগে আমি ব্ৰাঞ্চ বুলি কয়, আজিকালি ইংলিছত এটা শব্দ ওলাইছে ব্ৰাঞ্চ, সেই ব্ৰেকফাষ্টৰ পিছতে ব্ৰাঞ্চ হয়, যেনেকৈ তাৰ পিছতে লাঞ্চ হয়, এই ব্ৰাঞ্চত কিন্তু আমি ফল মূল অন্তৰ্ভুক্ত কৰিব পাৰোঁ। ফল মূল পৰাপক্ষত আমি

0: আগবেলা সময়ত বহুত মানুহে নাখায় আৰু হয়তো আগবেলা সময়তে বেছিকৈ আমি খাব লাগে, কাৰণ তাত বহুত এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে যিটোৱে হয়তো আজিকালি যিটো ধৰণে গ্ৰ' কৰে, যিটো ধৰণে উৎপাদনটো হয়, কেতিয়াবা কিছুমানে দৰৱ পাতিও দিয়ে, সেইটো কাৰণে পিছবেলা হয়তো খালে যিহেতু পিছবেলালে আমাৰ শৰীৰৰ কামবোৰ কমি আহে,
1: মানে আমি বিপাক ক্ৰিয়াটো অলপ দুৰ্বল হয়
0: কমকে হয়। আমি কাৰণ আমি দিনৰ ভাগতে যথেষ্টখিনি কাম কৰোঁ, পিছবেলালে বা গধূলি ভাগলে আমি কম কাম কৰোঁ, শৰীৰটো আমাৰ কম কাম কৰে, সেইটো কাৰণে আমি ফল মূল বা গধুৰ জাতীয় বস্তুবোৰ আমি পৰাপক্ষত আগবেলাতে বা দিনতে খাওঁ। সেইকাৰণে ফল মূলবোৰ যিহেতু বহুত ধৰণৰ আঁহ থাকে, ফল মূলটো এটা গধুৰ বস্তুৱে হয়, আপুনি একবাটি যদি ফল মূল খাই দিয়ে আপুনি অনুভৱ কৰিব যে আপোনাৰ যিটো ভোক লাগি আছিলে সেই ভোকটো কিন্তু মৰি গ'ল, যথেষ্ট আপোনাৰ 1.5 ঘণ্টা 2 ঘণ্টালৈকে আপোনাৰ সেই ভোকটো মৰি যায়। সেইটো কাৰণে আমি এই ফল মূলখিনি তেনেকুৱা ধৰণৰ সময়ত খাব লাগে। তাৰ লগতে ধৰি লওক আপুনি ফল মূল লৈছে, তাৰ লগতে অকণমান যদি বুট মগুও লৈ লয়, বাদাম কেইটামান লৈ লয়, তেনেকৈ মিক্স কৰি এটা যদি ফ্ৰুট চালাড বা ফ্ৰুট মিক্সাৰ এটা যদি আমি খাব পাৰোঁ আগবেলা ভাগত ব্ৰাঞ্চ হিচাপে, তেতিয়া কিন্তু আমি খুব লাভান্বিত হ'ম।
1: হয় হয়, গতিকে আমি এই ধৰণৰ কামবিলাক কৰিব লাগে। আৰু আপুনি ইতিমধ্যেই কৈছে আমাক যে আমাৰ কেতিয়াবা ৰোগ ব্যাধি থাকে, বিশেষকৈ বৰ্তমান সময়ত অসমৰ যিটো বাতাৱৰণ তাত আমি দেখিছোঁ যে যথেষ্ট পৰিমাণে মানুহৰ গেছ হয় বা গেষ্ট্ৰিকৰ যিটো প্ৰব্লেম, গেষ্ট্ৰিকৰ প্ৰব্লেমটো সাধাৰণতে আমাৰ এচিডিটিৰ পৰা হ'ব পাৰে বা বিভিন্ন কাৰণতো হ'ব পাৰে, কিন্তু গেষ্ট্ৰিকটো হয়। গতিকে সেই ক্ষেত্ৰত কিন্তু আমি কিছুমান কিছুমান ফল হয়তো খাব লাগে আৰু কিছুমান কিছুমান ফল হয়তো অলপ,
0: যেনেকৈ আনাৰস, আনাৰসটো এটা গধুৰ ফল হয় আৰু আনাৰসটো চাইট্ৰিক হয়, সি হেভি কৰি দিয়ে, আপুনি মন কৰিব আপুনি আনাৰস যেতিয়া খায় তাৰ বহুত সময়লৈকে আপুনি একো বেলেগ খাব নোৱাৰে। এই আনাৰস জাতীয় বস্তুবোৰ আমি কিন্তু এই আগবেলাৰ ভাগতে খাব লাগে,
1: খাব লাগে হয়। গতিকে এই ধৰণৰ কথাখিনি আমি জনা উচিত। এতিয়া আমি কৈ আছোঁ এটা কথা যে ই ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়াই তোলে, আমাৰ দেহৰ যিটো এটা ব্যৱস্থা থাকে আমি ইমিউন ছিষ্টেম বুলি যিটো কওঁ হয়নে বাৰু, সেই ব্যৱস্থাটোক সি যথেষ্ট শক্তিশালী কৰি তোলে, সকলোবোৰ ফলেই কৰেনে?
0: সকলোবোৰ ফলেই কৰে। এতিয়া মেক্সিমাম আমি দেখোঁ যে বহুতখিনি ফল মূলত ভিটামিন চি থাকে, যেনে আপোনাৰ কমলা হ'ল, মধুৰি হ'ল, কিৱি হ'ল, আমলা হ'ল, বা আমি জুচ থকা যোনবোৰত মানে ৰস থাকে, ৰস থকা প্ৰত্যেকটো ফল মূলতে ভিটামিন চি থাকে। এই ভিটামিন চিটোৱে কি কৰে, আমাৰ এই যোনটো ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা থাকে সেইটো আমাৰ দেহ শৰীৰত বহুত বঢ়াই দিয়ে। আৰু এই ফ্ৰুটছৰ পৰা আমি ইমিডিয়েট ভিটামিন চিটো পাওঁ, ফ্ৰুটটো এটা একদম ওৱান অফ দ্য টপ, মানে একদম ওপৰৰ এটা চ'ৰ্চ হয় যিটোৰ পৰা আমি ভিটামিন চিটো খুব বেছি পৰিমাণেই পাওঁ। সেইটোৰ কাৰণে আমি ৰোগ প্ৰতিৰোধ কৰিবলৈ হ'লে কিন্তু ফল মূল খাবই লাগিব,
1: খাবই লাগে আৰু প্ৰতিদিনে খাব লাগে,
0: প্ৰত্যেকদিনে খাব লাগে,
1: প্ৰতিদিনে খাব লাগে, কাৰণ ভিটামিন চিটোৰ আকৌ এটা সমস্যা আছে, ষ্ট'ৰ হৈ নাথাকে, নহয়নে বাৰু?
0: ষ্ট'ৰ হৈ নাথাকে, ভিটামিন চিটো ষ্ট'ৰ হৈ নাথাকে, সেইকাৰণে আমি ভিটামিন চিটো খাবই লাগিব,
1: খাবই লাগিব। গতিকে সেইটো এটা আমাৰ জানিবলগীয়া কথা যে ভিটামিন চিটো আমাৰ দেহৰ কাৰণে অতি প্ৰয়োজন আৰু দেহে ইয়াক বেছি সময়লৈ ষ্ট'ৰ কৰি ৰাখিব নোৱাৰে, গতিকে আমি প্ৰত্যেকদিনে যাতে ভিটামিন চি থকা যিবোৰ ফল সেই ফলবোৰ আমি আমাৰ খাদ্য তালিকাত ৰাখোঁ।
0: হয়, আৰু এটা ইম্পৰ্টেণ্ট কথা আছে, যেতিয়া ভিটামিন চিযুক্ত যিকোনো আপোনালোকে ফল মূল যেতিয়া খাব তেতিয়া কিন্তু লগতে আপোনালোকে পানী নাখাব,
1: পানী নাখাব,
0: কাৰণ লগত পানী খালে ভিটামিন চিটো আমাৰ শৰীৰত হজম নহয়,
1: হজম নহয়। হয়, গতিকে এইবিলাক কথা আমি জানিব লাগে, বা ইয়াৰ পিছতে আমি আমাৰ যিটো দেহৰ কোনো এটা আমি খাদ্য খালে পাচন কৰাৰ যিটো ক্ষমতা থাকে, নাইনে বাৰু, পাচন বা আমাৰ গোটেই যিটো বিপাক ক্ৰিয়া, সেই বিপাক ক্ৰিয়াটোৰ ক্ষেত্ৰত ফলে কিন্তু এটা উল্লেখযোগ্য ভূমিকা লয়,
0: কাৰণ ফল মূলত বহুতখিনি আঁহ থাকে, যোনটো ডায়েটৰি ফাইবাৰ বুলি কয়, এই আঁহ থাকে, আৰু এই আঁহটোৱে কি কৰে, আমাৰ পাকস্থলীৰ যিখিনি মানে আমি খাদ্য খাওঁ সেই খাদ্যখিনিত এই আঁহটোৰ এটা মেজৰ ৰোল আছে, আৰু যিটোৱে আমাৰ প্ৰত্যেকদিনাই কনষ্টিপেশ্যন যিখিনি মানুহৰ হয় বা পাইলছৰ প্ৰব্লেম থাকে বা পাকস্থলীৰ যিকোনো প্ৰব্লেম থাকে, এই আঁহটোৱে কিন্তু এটা বহুত ভাল ৰোল প্লে' কৰে, আৰু আমাক প্ৰত্যেকদিনাই আমি যেতিয়া শৌচ কৰিবলৈ যাওঁ সেইটোত আমাক বহুত বেছি সহায় কৰে,
1: মানে আমাৰ যিটো কলন অংশ থাকে তাক মানে পৰিষ্কাৰ কৰি ৰখা,
0: কলনটো পৰিষ্কাৰ কৰি ৰাখে, বা যিখিনি আনৱান্টেড বস্তু থাকে, যিখিনি অলাগতিয়াল বস্তু থাকে আমাৰ কলনটোত, সেইখিনি ডিছকাৰ্ড কৰিবলৈ, উলিয়াই পঠিয়াবলৈ সেইখিনি আমাক
1: সমৰ্থ হয় আৰু সেইকাৰণে আমি ফ্ৰুট খাব লাগে। তাৰপিছত আমাৰ স্বাস্থ্য আমি ভালে ৰাখিব লাগিব। স্বাস্থ্য ভালে ৰখাৰ মানে বৰ্তমান সময়ত এটা কথা আমি দেখা পাওঁ, যদিও আমি স্বাস্থ্য সচেতন আৰু সেইকাৰণেও হ'ব পাৰে, কি হয়, আমি প্ৰায়বিলাক মানুহে শকত হৈ যাওঁ, হয়তো বেছি ভালকৈ খোৱাৰ কাৰণেও হ'ব পাৰে সেইটো নাজানো, কিন্তু শকত হৈ যায় আৰু

0: শকত গৈ পেলাই সেই শকত হোৱাটো এটা সমস্যা হৈ পৰে,
1: হয়
0: যিটো আমি অবেচিটি বুলি বৰ মানে এটা সহজতে শুনি থকা শব্দ নহয়নে বাৰু? হয়। এতিয়া এই যিটো সেই ঘটনাটো কিন্তু আমাৰ মেদবহুলতা, মেদটো বেছি হৈ যায় বা আমাৰ মেদ বেছি হৈ যোৱাৰ লগে লগে ওজন বাঢ়ে, ওজন বাঢ়াৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধিয়ে দেখা দিয়ে। এইটোক সন্তুলিত মাত্ৰাত ৰাখিবৰ কাৰণে ফলে কিবা ভূমিকা লয় নেকি?
1: মই যেনেধৰণে ক'লোঁ, ফলত বহুত ধৰণৰ আঁহ থাকে। আঁহ থকাৰ কাৰণে কি হয়, ফল মূলত বহুত কম কেলৰি থাকে, বহুত কম কেলৰি থাকে আৰু আঁহটো বেছি থাকে, আৰু তাৰ ফলত মানে ফল যেতিয়া আপুনি খায়, মই ক'লোঁ নহয় আপোনাক, বহুত সময়লৈকে আপোনাৰ ভোক নালাগে। তো অট'মেটিকেলি আমাৰ কি হয়, জেনেৰেলি আমাৰ এটা টেণ্ডেঞ্চি থাকে কিবাকিবি চুবাই থাকিবলৈ মন যায়। ধৰি লওক আপুনি কিবা এটা লিখি আছে, অলপ দেৰি মূৰতে আপোনাৰ চাহ অকণমান খাব মন গ'ল, অলপ দেৰি পিছতে আপোনাৰ বেলেগ কিবা এটা চিপছ এটাকে খাবলৈ মন গ'ল, বা এনেকুৱা ধৰণৰ আমাৰ যিহেতু লাইফষ্টাইলটো চেঞ্জ হৈছে, আমাৰ এনেকুৱা ধৰণৰ বস্তু কিছুমান খাই থাকিব মন যায়। সৰু সৰু ল'ৰা ছোৱালী চবক পঢ়ি থকা সময়ত সিহঁতে কিবা এটা চুবাই চুবাই পেলাইহে পঢ়িবলৈ ভাল পায় আজিকালি, তেনেকুৱা ধৰণৰ এটা লাইফষ্টাইল হৈ গৈছে। কিন্তু যেতিয়া আমি এনেকুৱা ধৰণৰ বস্তু খাই থাকোঁ, খাই থাকিলে কি হয়, আমাৰ এই ৱেইট গেইন হওঁতে বেছি টাইম নালাগে। কিন্তু আমি ডেফিনেটলি আজিকালি যদিও সজাগ হৈছোঁ বা ৱেইট বেলেঞ্চৰ কথা পাতোঁ, ৱেইট বেলেঞ্চ যিসকলে প্ৰেক্টিচ কৰি আছে, যিসকলে এক্সাৰচাইজ কৰি আছে বা যোগাসন কৰি আছে বা আন আন বেলেগ বেলেগ ধৰণৰ আজিকালি প্ৰাণায়াম, জুম্বা বুলি কয় আজিকালি, পিলাটেছ, এনেকুৱা ধৰণৰ বেলেগ বেলেগ শৰীৰৰ ৱৰ্কআউটৰ কাৰণে বহুতখিনি এডাপ্ট কৰিছে মানুহে, তাৰ লগতে কিন্তু এই ডায়েটটো বজাই ৰখাটো বহুত বেছি দৰকাৰ। যিমান এক্সাৰচাইজ কৰি থাকিলোঁ, আমি যদি ডায়েটটো ফ'ল' নকৰোঁ বা তাত অকণমান আমি কাৰ্বহাইড্ৰেট থকা বস্তুবোৰ কমাই পেলাই আমি ফ্ৰুটজাতীয় যদি ইনক্লুড নকৰোঁ, তেতিয়া কিন্তু আমাৰ শৰীৰটো ইমবেলেঞ্চেই হৈ থাকিব। কাৰণ ফ্ৰুট বস্তুটো আমাৰ যিহেতু ফাইবাৰটো বঢ়াই দিয়ে আৰু সি আমাৰ ভোক লগাটো অট'মেটিক অলপ কমাই দিয়ে, আৰু যিখিনি আমি বিঞ্জ ইটিং বুলি কওঁ, মন গৈ থাকে যি টি খাই থাকিবলৈ, সেই অভ্যাসটো কিন্তু আমাৰ নাইকিয়া কৰি দিয়ে প্ৰায়। আৰু সেই তেনেকুৱা হোৱাৰ লগে লগে কি হয়, আমি অভাৰ ইট নকৰোঁ, পেটটো বহুত অশান্তি লাগি যোৱালৈকে আমি নাখাওঁ, অলপতে যেতিয়া আমাৰ পেটটো ভৰি যায় আমি সিমানদৰে ৰখিব পৰা আমাৰ এটা ক্ষমতা হৈ যায়
0: গতিকে আমি সেইকাৰণে কয় আচলতে যদি ফলটো খাই থকা যায় তেতিয়াহ'লে অন্যান্য বস্তুবিলাক কমাই খাব। আৰু আপুনি ইতিমধ্যে আমাক কৈছে যে ইয়াত যথেষ্ট পৰিমাণে কেলৰি নাথাকে, মানে অন্যান্য খাদ্যতকৈ বৰ্তমান সময়ত ধৰক প্ৰচলিত যিবোৰ জাংক ফুড আছে সেইবোৰৰ কিন্তু যথেষ্ট পৰিমাণৰ কেলৰি থাকে আৰু সেইবোৰ আমাৰ খোৱাটো এটা অভ্যাস, গতিকে সেইবোৰ খাই থকাৰ কাৰণে হয়তো আমাৰ ৱেইট গেইন কৰোঁ বা আমাৰ যিটো ওজন সেইটো আমি বৃদ্ধি কৰি থাকোঁ নাজানাকৈ। গতিকে সেইটোৰ কাৰণে আমি কি কৰিব লাগে, সদায় ফল মূলটো খাব লাগে। যদিও বা আমাৰ অসমীয়াত পুৰণি কালৰ পৰা এটা কথা চলিত আছে যে উনা ভাতে দুনা বল, ভৰা ভাতে ৰসাতল। তাৰমানে আচলতে ভাত মানে ইয়াত অকল ভাতৰ কথা নহয়, যিকোনো খাদ্য খাওঁতেই আমি খাদ্যৰ পৰিমাণটো অলপ কমাই খাব লাগে, এনেকুৱাকৈ খাব লাগে যেন আমি আৰু অলপ খাব পাৰোঁ। আৰু সেই যদি তেনেকৈ খোৱা যায় তেতিয়াহ'লে এটা কথা আছে, যদিহে আমি কম খাওঁ তেতিয়াহ'লে আমাৰ শক্তি বেছি হয় আৰু যদি বেছিকৈ খাওঁ তেতিয়াহ'লে আমাৰ শক্তি কমি যায়।
1: হয়, আমি নিজেই অনুভৱ কৰোঁ যেতিয়া আমি বহুত বেছিকৈ খাই দিওঁ আমি শ্ল' হৈ যাওঁ, আমাৰ শুবলৈ মন যায়, অট'মেটিক বডিটোৰ ৰেষ্ট,
0: বডিটো এটা মানে সেইখিনি বিপাক কৰিবৰ কাৰণে, হজম কৰিবৰ কাৰণে কামখিনি লাগি যায়তো।
1: আৰু এটা কথা আছে, যেতিয়া আমি এটা মানে নিজৰ হেলথৰ কনচিয়াছ হওঁ বা সুষম খাদ্য খাওঁ, তাত কিন্তু এটা মূল কথা আছে যে আমি কম খাব লাগে কিন্তু সঘনাই খাব লাগে। যেতিয়া আমি বহুত বেছি খাই দিওঁ তেতিয়া কিন্তু আমাৰ 3-4 ঘণ্টালৈকে ভোক নালাগে, কিন্তু আমি যেতিয়া কম কম খাওঁ, ধৰি লওক এবাতি ৰাতিপুৱা মই অ'টছ খাইছোঁ, তাৰপিছত 11টামান বজাত মই এবাতি ফ্ৰুটছ খাইছোঁ, তাৰপিছত আকৌ 12:30 বা 1টাত মই লাঞ্চ কৰিছোঁ, মানে 1.5 ঘণ্টাৰ গেপ এটাত মই কিন্তু এবাতি এবাতি খাই থাকিব পাৰিম। কিন্তু মই যদি ৰাতিপুৱাই বহুত বেছিকৈ ভাত খাই দিওঁ, মোৰ একেবাৰে লাঞ্চলৈকে ভোকেই নালাগে, 2টামান বজাত হয়তো ভোক লাগিব পাৰে। এই ডাঙৰ মাজত যিটো গেপ হৈ যায়, সেই গেপটোৰ কাৰণে কিন্তু আমাৰ শৰীৰৰ বহুত ধৰণৰ বেলেগ বেলেগ বেমাৰে
0: হেঁচি ধৰিব পাৰে। গতিকে এই কথাবিলাক, আমি খাদ্য কেনেকৈ খাব লাগে বা কি ধৰণে খালে আমাৰ দেহটো সুস্থ হৈ থাকে, সেই কথাকেইটা আমি মনোযোগ দিব লাগে, যিমান পাৰি আমি অলপ কমাই খাবলৈ যত্ন কৰিব লাগে, আৰু এবাৰতে আমি যেন বেছিকৈ নাখাওঁ সেই কথাটো আমি মন দিব লাগে, যাতে এবাৰতে বেছিকৈ খালে, আৰু আজিকালি প্ৰত্যেক মানুহৰে কি হৈছে, এটা বিজি শ্বিডিউল থাকে, গতিকে তেওঁলোকে খোৱাত বেছি সময় খৰচ কৰিব নোখোজে তাৰমানে, গতিকে এবাৰতে যি পালে খাই ল'লে যাতে বহুত সময়লৈকে আমাৰ বা খাদ্যক বেকআপ দিব পাৰে মানে সেই কামটো কৰিব খোজে, কিন্তু সেই কামটো কৰিলেও কেতিয়াবা কি হ'ব পাৰে আমাৰ ক্ষতি হ'ব পাৰে, গতিকে সেই ধৰণৰ কথাখিনিত আমি অলপ মনোযোগ দিম। ইয়াৰ পিছৰ কথাটো আহিল যে এই আমাৰ শৰীৰত পানীৰ পৰিমাণ যথেষ্ট থাকে আৰু সেই পানীৰ পৰিমাণটো অটুট ৰাখিবৰ কাৰণে কিন্তু আমি পানী খাব লাগে, পানী খাব লাগে, কিন্তু তাৰ লগে লগে আমাৰ খোৱাৰ খাদ্যবিলাকতো পানী থাকে। আপুনি কৈছিলে অকণমান আগতে যে কিছুমান আমাৰ ফল হওক বা কিছুমান পাচলিতো পানীৰ পৰিমাণটো যথেষ্ট পৰিমাণে থাকে, আমি সেই পানীৰ যিটো চাহিদা সেইটো পূৰাবৰ কাৰণেও ফল খাব পাৰোঁ নেকি?
1: ডেফিনেটলি সেইটো কাৰণ চাওক, আমি এতিয়া ধৰি লওক বহুত গৰমত আপুনি ক'বলৈ গৈ আছে, ৰাস্তাতে দেখিলে তৰমুজ কাটি থৈছে, আমাৰ তাতে কাটি পেলাই খাই দিওঁ যেন নালাগে জানো, মানে পানীৰ পৰিমাণটো বহুত বেছি থাকে ফ্ৰুটছত, যিটোৱে আমাক যেতিয়া আমি ফ্ৰুটছ খাই থাকোঁ তেতিয়া কিন্তু এটা বেলেগ ধৰণৰ আমাৰ হাইড্ৰেশ্যন এটা দিয়ে, বেলেগ ধৰণৰ আমাৰ হেঁপাহো হয় ফলটো খাবলৈ, আৰু সি আমাৰ শৰীৰত বহুত ভাল ধৰণে কামো কৰে। যিকোনো বস্তু আমি যেতিয়া হেঁপাহত খাওঁ সি কিন্তু আমাৰ শৰীৰত কাম কৰে, আৰু এই যেতিয়া পানী থাকে, আপুনি বহুত পিয়াহত আছে, আপুনি পানী বটল এটা বিচাৰি পোৱা নাই বা পানী গ্লাছ বিচাৰি পোৱা নাই, আপুনি ফল এবাটি খাই দিয়ক, আপোনাৰ সেই পানী পিয়াহটো মৰি যাব, কাৰণ প্ৰত্যেকটো ফলতে বহুত পৰিমাণে পানী থাকে, স্পেচিয়েলি আপোনাৰ আমাৰ তৰমুজটো যোনটো ক'লোঁ, বা মাস্ক মেলনটো বজাৰত পায়, বা কমলা এটাকে আপুনি খালে এনেকুৱা ধৰণৰ, বা আমাৰ আঙুৰ খালেও পিয়াহটো মৰে,
0: মানে পানী থাকে নিজে দেখিলেই অনুভৱ হয়,
1: দেখিলেই অনুভৱ হয়, আপুনি অকণমান চেকু দি দিয়ক আপোনাৰ তাৰ ৰসটো বৈ আহে এনেকুৱা ধৰণৰ। সেইকাৰণে আমাৰ পানী হাইড্ৰেশ্যনৰ যোনটো বডি হাইড্ৰেশ্যনৰ কাৰণে কিন্তু ফলটো এক নম্বৰ বস্তু বুলি মই
0: নম্বৰ বস্তু, গতিকে আমি সদায় ফল খাব লাগে, আৰু বিশেষকৈ এতিয়াতো গৰমৰ দিন, এতিয়া আমাৰ দেহৰ পানীভাগ যথেষ্ট পৰিমাণে ওলাই যায় ঘামৰ জৰিয়তে, নহয়নে বাৰু, গতিকে আমি পানীটো খাবই লাগে, তাৰ লগে লগে আমি ফলো খাব লাগে, আপুনি কোৱা যিকেইটা ফলৰ কথা ক'লে,
1: কাৰণ ফল পানী খালে আমি কিছুমান বস্তুহে পাম, ধৰি লওক আমি মিনাৰেলছহে পাম, কিন্তু ফলটো খালে কি হ'ব, আমি পানীও পাম, সেই মিনাৰেলছখিনিও পালোঁ, তাৰ লগতে আমি বেলেগ বেলেগ ধৰণৰ আন বহুতখিনি বস্তু পালোঁ, আ থাকে, এণ্টি অক্সিডেণ্টছ থাকে আপোনাৰ, তাৰপৰা আমি এনাৰ্জিও পাম যিহেতু তাত মিঠাও থাকে ফলত, এনেকুৱা বহুতখিনি বস্তু এটা হাব হিচাপে আমি ফ্ৰুটছত পাওঁ,
0: ফ্ৰুটছত পাই যাওঁ। আৰু আৰু তাৰ লগে লগে আৰু এটা কথা মোৰ মনলৈ আহিছে, এই যে বৰ্তমান সময়ত মানে গৰমৰ সময়ত এই ফলবিলাকৰ বিভিন্ন ধৰণৰ জুচ তৈয়াৰ কৰে কিন্তু, নহয়নে বাৰু, আৰু সেই জুচবিলাকো আপুনি কোৱাৰ লেখিয়াকৈ বাটে ঘাটে দেখা যায়, বা আমি ঘৰত নিজে খোৱাবও পাৰোঁ কিন্তু বাটে ঘাটেও দেখা যায়, এইবোৰৰ প্ৰয়োজন আছেনে নাই, বা সেইবোৰ পৰিমাণটো কম বেছি কিবা কথা
1: আছে? খুব ভাল প্ৰশ্ন কৰিলে আপুনি, এইটো কথা মই পাতিলোঁহেঁতেন। আজিকালি দেখা যায় এতিয়া বহুত মাকে কি কৰে, ল'ৰা ছোৱালীক জুচ বনায়, ফ্ৰুটটো আনে কিনি পেলাই, ফলটো কিনি আনি বনায়, তাৰপিছতে জুচ হিচাপে তেওঁলোকক গ্লাছত ষ্ট্ৰ এডাল ভৰাই পেলাই দিয়ে খাবলৈ। ডেফিনেটলি জুচ হিচাপত যেতিয়া গ্লাছত দেখি যায় ল'ৰা ছোৱালীয়েও খায়, কিন্তু এটা বহুত ডাঙৰ কথা আছে, জুচ হিচাপে খোৱাটো বহুত ভাল, এইটো নহয় যে বেয়া, তাৰ কিন্তু জুচৰ ওপৰত কিন্তু গোটা ফলটো যদি আমি খাওঁ, মানে কি হয় চাওক, ফল মূলত সদায় আঁচ থাকে, মই এইটো আপোনাক কৈছোঁৱে, আমি কি হয় যেতিয়া জুচ বনাওঁ তাৰ আঁহটো আমি ডেফিনেটলি পেলাই দিওঁ, আৰু আঁহটো পেলাই দিয়াৰ লগতে তাৰ বহুতখিনি নিউট্ৰিয়েণ্টো তাৰ লগতে লছ হৈ যায়, গুচি যায়, সেইটো জুচলৈ জুচ হৈ পেলাই নাহেগৈ, সেইটো কাৰণে তাতকৈ আমি যিহেতু ফলটো খাইছোঁৱেই আমি গোটাকৈ খোৱাৰ অভ্যাসটো কৰিব লাগে। আৰু কথাটো কি হৈছে যে ল'ৰা ছোৱালীয়ে জুচ ভাল পায়, ল'ৰা ছোৱালীৰ প্ৰত্যেকজন ল'ৰা ছোৱালীৰে অভ্যাস হয়তো মাক বাপেকেই চেঞ্জ কৰে, মাক বাপেকেই অভ্যাসবোৰ গঢ়ায় আৰু মাক বাপেকেই সলনি কৰিব পাৰে, সেইটো কাৰণে যোনেই জুচ ভাল পায় তেওঁলোকৰ অভ্যাস কৰাব লাগে যাতে গোটা ফ্ৰুটটো আগেই প্ৰিফেয়াৰ কৰে তেওঁলোকে।
0: হয় হয়, গতিকে আমি ইয়াৰ পৰা এইটো কথা কোৱা নাই যে জুচ বেয়া বা জুচ খাব নালাগে, কিন্তু এটা কথা কিন্তু বেয়া বুলি ক'ব পাৰি, যিটো আমাৰ ৰেডিমেড জুচ থাকে
1: সেইটোত চুগাৰ এড কৰে, বহুত বেছি পৰিমাণৰ চুগাৰ এড কৰে, প্ৰিজাৰ্ভেটিভছ এড কৰে, আৰু আজিকালি ফল মূলৰ পৰা জুচটো তেনেকৈ ৰেডিমেডকৈ খুব কমেই বনায়, তাত ফ্লেভাৰ বেলেগ বেলেগ ধৰণৰ ফ্লেভাৰ ইউজ কৰে আৰু ৰং ইউজ কৰে, সেইটো কাৰণে সেই ৰেডিমেডখিনি মই স্কিপ কৰিবলৈ
0: কৰিছোঁ। হয়, গতিকে আমি যিবোৰ প্ৰচেছড কৰি ৰখা জুচ আছে সেইবোৰক আমি সম্পূৰ্ণই বাদ দিম যিমান পাৰি, আৰু যিবোৰ আমাৰ এনেই সাধাৰণতে পোৱা জুচ আছে সেইবোৰ আমি খাম, কিন্তু তাৰ লগে লগে এইটো কথাও আমি মনত ৰাখিম যে তাক যদি আমি সেই ফলটো পোনপটীয়াকৈ খাব পাৰোঁ, তাৰমানে আমি আনৰস এটা যদি চুবাই খাব পাৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ পাবলগীয়াখিনি আমি বেছিকৈ পাম, যদিহে আমি জুচ কৰি খাওঁ তেতিয়া অলপ হয়তো কমাই পাম। ঠিক সেইদৰে প্ৰত্যেকটো ফলতেই তেনেকুৱা থাকে, আৰু ইয়াৰ লগে লগে ইয়াত থকা যিবিলাক মিঠা গুণ আছে, মিঠা গুণটো কিন্তু যদি আমি জুচ কৰি দিওঁ তেতিয়া তাত থাকি যায়, গতিকে কাৰোবাৰ কাৰোবাৰ যদি মিঠা অলপ কমকে খাবলগীয়া কিবা গাৰ তেনেকুৱা অসুবিধা আছে তেতিয়াহ'লে সেইটো তেওঁ বেছিকে পাই যাব, কিন্তু এটা যদি চুবাই খায় তেতিয়া কিন্তু সিমান বেছিকে নাপায়, কাৰণ সিমানখিনি তেওঁ খাবই নোৱাৰিব তেনে বাৰু। গতিকে এই কথাখিনি আমি সদায় মনোযোগ দিম আৰু জুচটো আমি খাম, কিন্তু যদিহে আমি মূল ফলটো খাব পাৰোঁ তেতিয়াহ'লে।

0: আমার লাভ বেশি
1: বেশি।
0: হব। শ্রোতাই ইমান পৰে খাদ্যত ফলৰ গুৰুত্ব সম্পৰ্কে কৰা আলোচনাটিৰ প্ৰথম খণ্ড শুনিলে। পৰৱৰ্তী অংশটি কাইলৈ এই অনুষ্ঠানতে শুনিবলৈ পাব। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল কলিয়াবৰৰ চেনিমাই দেৱী। শুনো আহকচোন তেখেতৰ লগত হোৱা কথা বতৰা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী চেনিমাই দেৱী। মই কলিয়াবৰ ব্লকৰ মাছপুখুৰীৰ জীৱি পশু সখী হওঁ।
0: হয়, আপুনি ধৰক বহুদিন ধৰি এই কামটো কৰি আছে।
2: হয়, কৰি আছো, 18 চনৰ পৰা কৰি আছো।
0: কৰি আছে। আপুনি আগতে যি ধৰণে আমাৰ কৃষকসকলক লগ পাইছিলে, আপোনালোকে কাম কৰাৰ পিছত সেই মানুহবিলাকৰ মানে জীৱন ধাৰণটো অলপ উন্নত হৈছে নে নাই? উন্নত হৈছে,
2: বহুত পৰিৱৰ্তন হৈছে। আগতকৈ মানে আগতে গৰুবিলাকত মৃত্যুমুখত পৰিছিলে, এতিয়া সেইটো বহুত হ্ৰাস পাইছে। ছাগলীৰ ক্ষেত্ৰতো মুঠতে পশুধনখিনি বহুতো
0: উন্নত হৈছে। আকৌ এতিয়া ধৰক যিটো উদ্যমিতা আঁচনি আছে আমাৰ অসম চৰকাৰৰ, তে বহু মানে মহিলাই সেই উদ্যমিতা আঁচনিৰ মানে অংশীদাৰ পাইছে নে বাৰু? আপোনালোকৰ ঠাইটোত তেনেকুৱা ধৰণৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছে নে নাই?
2: হৈছে, হৈছে। আমাৰ প্ৰায় গোটৰে মানে হৈছে আৰু, গোটৰ প্ৰায় মহিলাই পাইছে। কোনোবা যেনে কাচিত কোবাত ৰৈ গৈছে, প্ৰায়খিনিয়ে পাইছে।
0: তেওঁলোকে সেই আঁচনিৰ যি ধন কেনেধৰণে ব্যৱহাৰ কৰিছে?
2: সকলোৱে প্ৰায় সদব্যৱহাৰে কৰিছে।
0: হয়, কি
2: কোনোবাই গৰু এজনী কিনিছে, চিঙৰি গৰু কিনিছে, কোনোবাই ছাগলী দুজনী কিনিছে, কোনোবাই হাঁহৰ পোৱালি অলপ কিনিছে, ফাৰ্ম বনাইছে, কোনোবাই মুৰ্গী অলপ তেনেকৈ পালন কৰিছে, আৰু কোনোবাই তেনেকৈ খেতি শাক পাচলি খেতিত লগাইছে। বহুতখিনি ডেভেলপমেণ্ট
0: মানে সকলোৱে এটা চেষ্টা কৰিছে সেই কামখিনিৰ সদব্যৱহাৰ হওক আৰু তাৰ পৰা এটা ভাল উৎপাদন হওক বা এটা ৰিফাণ্ড এটা পাওক। ধন্যবাদ।
2: প্ৰায়খিনিয়ে অনলাইনৰ যোগেদি কাপোৰৰ ব্যৱসায় কৰিছে,
0: তেনেকুৱা কামো কৰিছে।
2: হয়, আৰু কোনোবাই ধৰি লওক টেইলাৰিং কৰি আছে, কাপোৰ আনি ঘৰতে কোনোবাই ফেব্ৰিক কৰি এম্ব্ৰইডাৰিং কৰি বা এনেকে চিলাই কৰি তেনেকে ঘৰতে বিক্ৰী কৰি আছে।
0: হয়, এই কামবিলাক যেতিয়া মানুহে ধৰক তেনেকুৱা এটা আঁচনিৰ অন্তৰ্ভুক্ত হৈ গ'ল, হোৱাৰ পিছত সেই কামটো কি কৰিব কি নকৰিব সেইটোত আপোনালোকে কিবা পৰামৰ্শ দিয়ে নেকি? মানে যেতিয়া ধৰক আঁচনিৰ পইচাটো পালে, আঁচনিৰ পইচাটো পোৱাৰ পিছত তেতিয়াহ'লে তেওঁলোকে কি কাম কৰিব সেই ক্ষেত্ৰত আপোনালোকে পৰামৰ্শ দিয়ে নেকি?
2: আমি দিওঁ, আমি আৰম্ভণিতে কৈছোঁ যে আপোনালোকে যিটো চৰকাৰ আঁচনিৰ পইচা পাইছে 10,000, সেই পইচাটো আপোনালোকে বেলেগত ব্যৱহাৰ কৰিব নোৱাৰিব, জীৱিকাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব। যিটো জীৱিকাৰ লগত আপোনালোক জড়িত হৈ আছে, আগতে কৰি থকা জীৱিকাটোতে আপোনালোকে আৰম্ভ কৰক, সেই জীৱিকাটো যাতে আগতকৈ অকণমান ডেভেলপ কৰিব পাৰে,
0: ভাল হয়। এতিয়া আহোঁ আপোনালোকৰ যিটো ধৰক পশুৰ পালনৰ যিটো কথা আছে তালৈ আহোঁ। পশুপালন কিন্তু এই বাৰিষা সময় ধৰক ঘাঁহৰো অভাৱ হয় বা বিভিন্ন ধৰণৰ ৰোগ ব্যাধিও দেখা দিয়ে, সেইখিনি মোকাবিলা কৰিবৰ কাৰণে আপোনালোকৰ কিবা পশু পালকসকলক কিবা শিকায়নে?
2: হয়, আমাৰ প্ৰশিক্ষণো আছে।
0: হয়,
2: আমাৰ মানে এতিয়া বাৰিষাকাল আহিছে, আমাৰ বৰ্তমান আমাৰ বাৰিষাৰ আগে আগে ভেকচিন দিয়া হয়, FMD ভেকচিন দিয়া হয়। গৰু খোৰা ফটা আৰু মুখত বেমাৰ হয়, সেইটো কাৰণে দিয়া হয়, আৰু লাম্পি বেমাৰৰ কাৰণে দিয়া হয়। লাম্পি বেমাৰটো মানে গাত গুটি গুটি হয়, গাত জ্বৰ আহে, সেইটো কাৰণে দিয়া হয়। তাৰপিছত আৰু HS বেমাৰটোৰ কাৰণে দিয়া হয়। বৰ্তমান আমাৰ FMD আৰু LSD তাৰমানে লাম্পি বেমাৰ, এই দুটা ভেকচিন চলি আছে।
0: সেইকেইটা কোনো যাতে গৰু বাদ পৰি নাযায় সেই ধৰণৰকে আপোনালোকে সেই ভেকচিনটো
2: হয়। লগতে গৰুবিলাকৰ আধাৰ কাৰ্ডৰো মানে আধাৰ ছিডিং হৈছে,
0: কাণত যে এটা হেৰি পিন কৰি দিয়ে ন, টেক কৰি দিয়ে, সেইটোৰ কাৰণেও আপোনালোকে কামখিনি কৰি আছে। এতিয়া ধৰক কোনো এটা অঞ্চলত যদি কেতিয়াবা এনেকুৱা ৰোগৰ প্ৰাদুৰ্ভাৱ যদি দেখা যায় তেতিয়াহ'লে সেইটো আপোনালোকক জনায়নে নে তাৰ আগতে আপোনালোকে?
2: প্ৰথমতে আমিয়ে জানো,
0: হয়,
2: আমাকে জনায় যে এইটো অঞ্চলৰ এইখিনি গৰু এনেকুৱা অসুখ হৈছে, তেতিয়া আমি ডাক্তৰৰ লগত যোগাযোগ কৰোঁ। যদি গৰুটো বেছি অসুখ হোৱা যেন পাওঁ, আমি ডক্টৰৰ লগত সংযোগ কৰাই দিওঁ, ডক্টৰ গৈ মানে ট্ৰিটমেণ্ট কৰে, গৰুটো উপশম হয়।
0: এই ক্ষেত্ৰত আমাৰ যিসকল পশুপালক আছে তেওঁলোকে কিবা পইচা পাতি দিবলগীয়া হয় নেকি?
2: পশুপালকসকলে যেতিয়া গৰুটো ট্ৰিটমেণ্ট কৰা হ'ব, ডক্টৰক দিবলগীয়া হয় মেডিচিনৰ,
0: যিখিনি ধৰক আপোনালোকৰ আঁচনি আছে যিখিনি প্ৰতিষেধক চিটা দিয়ে
2: তাত নাই, সেইটো বিষয়ত কোনো
0: সেইটো নাই
2: পইচা নাই।
0: কিন্তু এনেই ব্যক্তিগতভাৱে যদি দেখুওৱা হয় তেতিয়াহ'লেতো পইচা দিবই লাগিব বা দিয়ে, কিন্তু যিবিলাক আঁচনি আছে সেই আঁচনিৰ অধীনত যদি তেওঁলোকে

0: বা দেখুৱাইছে বা কিবা যদি সুবিধা পাইছে
1: হয়
0: তেতিয়াহ'লে তাত কোনো ধৰণৰ
1: তাত
0: পইচা
1: পইচা
0: দিবলগীয়া
1: নলয়। আমি
0: নহয়।
1: এতিয়া ধৰি লওক গৰু ভেকচিনটো মই দিব নোৱাৰোঁ, মানে সেইটো মই চেষ্টাও কৰা নাই, কিন্তু ছাগলী ভেকচিনটো মই নিজে দিওঁ,
0: নিজে দিব পাৰে।
1: হাঁহ মুৰ্গী ছাগলী
0: হয়
1: আমি মানে সেইবিলাক কৰি দিওঁ আৰু, সেইটো যদিও আমাৰ দায়িত্ব নাই তথাপিও মানে
0: মানে সহায় কৰি দিয়া,
1: সহায় কৰি দিওঁ আমাৰ, তাৰপৰা আমাৰ একো হেৰি নাই,
0: বেলেগ লাভ বুলি একো নাই, কিন্তু সেইটো আপোনাৰ নিজৰ মনৰ এটা ভাল লাগে বা আপুনি যে এগৰাকী
1: যিহেতু এটা দায়িত্বত আছো,
0: দায়িত্ব
1: মানে ভালে থাকক আৰু ডক্টৰক আশা কৰি মানে গোটেইখিনি হেৰি কৰিব নোৱাৰি। ডক্টৰ যেতিয়া মানে ভেকচিন দিব আহে, গৰু ভেকচিনটো দিলে ছাগলীখিনিক দিয়া অসুবিধা এটা পায়, তাৰমানে দুয়োটাকে একেলগে কণ্ট্ৰল কৰিব নোৱাৰে, ষ্টাফ কম আছে ডক্টৰ, সেইটো কাৰণে ছাগলীৰ দায়িত্বটো প্ৰায় ময়ে লওঁ।
0: হয়, গতিকে এইটো এটা খুব ভাল লগা কথা, আপুনি এনেকৈ নিজে আপোনাৰ সেই জ্ঞানটো অৰ্জন কৰি পেলাই যে মানুহক সহায় কৰিছে। আশা কৰিছোঁ আগলৈকে গৰুৰো যদি তেনেকুৱা কিবা সা সমস্যা মানে আপুনি সমাধান কৰিব পৰা হয় তেতিয়াহ'লে হয়তো ওচৰ পাঁজৰ যিসকল কৃষক আছে তেওঁলোক বৰ লাভান্বিত হ'ব। ভাল লাগিল আপোনাক লগ পাই, এইধৰণে আপোনাৰ কামখিনি কৰি গৈ থাকক, বা কৃষকসকলেও বা যিসকল গোপালক বা পশুপালক আছে তেওঁলোকেও যাতে ধুনীয়াকৈ লাভখিনি পাই গৈ থাকে, চৰকাৰৰ পৰা অহা যিখিনি আঁচনি আছে সেইখিনি যাতে মানে শুদ্ধভাৱে যাতে ইমপ্লিমেণ্টেশ্যন হয় সেইটোৱে আমি আশা কৰিছোঁ। আৰু আগলৈ কেতিয়াবা আকৌ এনেকৈ লগ পাম, তেতিয়াহ'লে আজিলৈ এৰিছোঁ, নমস্কাৰ।
1: হয় নমস্কাৰ।
0: কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে, আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, নমস্কাৰ।

0: শ্ৰোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা বেনৰী ইজুঙৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলক এইখিনিতে জনাওঁ আজি প্ৰচাৰ হ'ব লগা কেইটিমান অনুষ্ঠান সম্পৰ্কে চমু বিৱৰণ। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব। চন্দ্ৰধৰ বৰুৱাৰ ৰচিত বৃন্দগীত শুনিবলৈ পাব 7:05, 7:10 অসমীয়া বাতৰি। পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত নিবেদন কৰা হ'ব 7:20, 7:30 আগবঢ়োৱা হ'ব সুৰলহৰী অনুষ্ঠানটি। নিশা 8:00 বাতৰিৰ শিৰোনাম। যুৱৰাগিনী অনুষ্ঠানটি শুনিবলৈ পাব 8:02, অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান 8:32, 8:45 চামাচাৰ সন্ধিয়া আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:15 শুনিবলৈ পাব আজিৰ সংসদৰ চমু বিৱৰণ। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 নাট্যানুষ্ঠানত নিবেদন কৰা হ'ব ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত নাট শান্ত শিষ্ট হিষ্ট পুষ্ট মহাদুষ্টৰ সপ্তম খণ্ডটি। শ্ৰোতাসকলে ইমান পৰে আজি প্ৰচাৰ হ'ব লগা কেইটিমান অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতে আপোনালোকক জনাওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি আমাৰ শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমালৈ ফোনযোগে, হোৱাটছএপযোগে নতুবা মেছেজযোগে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ 9435053214। মনত ৰাখিব আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত। এয়া আকাশবাণী নগাঁও। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000+ চকুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেল।

0: হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জি ডি নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই 2টা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকোলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ, 6000-67-8383।
1: নগাঁওবাসীৰ বাবে সুখবৰ,
2: 1991 চনতেই প্ৰতিষ্ঠিত হোৱা বৰা হাৰ্ডৱেৰৰ নৱতম সংযোজন টাটা ষ্টীল আছিয়ানা।
1: ইয়াত আছে টাটা কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰড, টিনপাত, দৰ্জা, খিৰিকী ইত্যাদি ঘৰ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰীৰ লগতে কৃষি সঁজুলি, উন্নত মানদণ্ডৰ ফেন্সিং আৰু বহুতো।
2: ক'ত আছে জানেনে?
1: নগাঁৱৰ এলফিন ষ্টোন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত টাটা ষ্টীল আছিয়ানা। যোগাযোগৰ নম্বৰ 9101772513।
2: নম্বৰটি পুনৰ কৈছো, 9101772513।
3: আকাশবাণী নগাঁও খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা ছখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰী বিমল বৰাৰ ঘোষণা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6 গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰি কৰি নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কয় যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে

0: অসমত দ্ৰুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমানৰ নগৰীয়া কেন্দ্ৰসমূহত বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ চৌপাশৰ এলেকাসমূহত হেঁচা পৰিছে। এই এলেকাসমূহত স্বাস্থ্যসেৱা আৰু অন্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ নাগৰিক আন্তঃগাঁথনি, প্ৰাকৃতিক সম্পদ আৰু নিয়ন্ত্ৰণৰ বিষয়ক লৈ চাপৰ সৃষ্টি হৈছে বুলি শ্ৰীৰায়ে প্ৰকাশ কৰে। তেওঁ কয় যে এনে চাপ দূৰ কৰাৰ বাবে নতুন বিনিয়োগ, আকৰ্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা অৰ্থনৈতিক বিকাশৰ নতুন সুযোগৰ অন্বেষণ কৰাটো জৰুৰী হৈ পৰিছে। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা এই কথা সদৰি কৰে। তেওঁ কয় যে গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে 15,000 আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আবেদনসমূহ পৰীক্ষা কৰি শীঘ্ৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰু দক্ষিণা নামৰ আঁচনি প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে আইন অনুযায়ী 30 শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত 2 শিক্ষককহে প্ৰাদেশিকীকৰণ কৰিব পৰা যায়।
1: 17 চনৰ আইন মতে 21 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনত যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিঞ্চিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পৰ্টেল আমি মুকলি কৰিলোঁ আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছো। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 বা 30 ছাত্ৰ ছাত্ৰী আছে, তাত 5 আমি শিক্ষক তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰিব আমি নোৱাৰো। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তো তাত 2 শিক্ষককে আমি প্ৰাদেশিকৰণ কৰিব পাৰি, 3 আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰো।
0: মহম্মদ আশ্ৰাফুল ইছলাম শেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যত বৰ্তমানলৈকে 58 আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে বুলি সদৰি কৰে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদৰ্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব। বিধায়ক আশ্ৰাফুল ইছলাম শেখে টিউটৰসকলৰ ফিক্সড পে সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযাব। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় তেওঁলোকৰ ফিক্সড পে বছৰি 6% হাৰত বৃদ্ধি কৰা হ'ব। যিসকল টিউটৰে ভৱিষ্যতে প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাত জাপানীজ এনকেফেলাইটিছৰ ব্যৱস্থাপনাৰ বিষয়টো তদাৰক কৰাৰ বাবে 1 নডেল বিষয়া নিয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ বাবে ICU বিছনা সংৰক্ষিত কৰি ৰখা হৈছে বুলি উল্লেখ কৰে। এই ৰোগ নিয়ন্ত্ৰণৰ কোনো একক সমাধান নাই আৰু ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে 5 ব্যৱস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ৰাজ্যত নৱজাতকৰ নিয়মীয়া প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্ধাৰিত এলেকাৰ প্ৰায় 75% ইতিমধ্যে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: জেই পেচেণ্টৰ কাৰণে AS পেচেণ্টৰ কাৰণে প্ৰত্যেকটো মেডিকেল কলেজত বেডছ ICU বেড ৰিজাৰ্ভ কৰি ৰখা হৈছে, খালী ৰখা হৈছে যে হঠাৎ যদি জেই পেচেণ্ট আহি যায় তেখেতসকলক 1 অপেক্ষা কৰিব লগা নহয়। এই মেডিকেল কলেজত হৈছে 2 আগত মই গোটেই ডিষ্ট্ৰিক্ট অফিচিয়েলছ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, ছুপাৰিণ্টেণ্ডেণ্ট সকলৰ লগত যি জৰিয়তে প্ৰায় 1.5 জোৰা VC কৰি ইয়াৰ ওপৰত ব্যৱস্থা আৰু ভালকৈ ল'বলৈ অনুৰোধ জনাইছো। SOP ইছ্যু কৰা হৈছে, এভেইলেবল মেডিচিন এভেইলেবল আছে, অক্সিজেন এভেইলেবল আছে আৰু 1 লাখ যদি প্রাইভেট হস্পিটালত চিকিৎসা হয় 1 লাখ সরকারে অনুদান হিসাবেও যেই রোগীক দি আছে। কিন্তু ইয়াত সমস্যাটো কি হয়, রোগীয়ে প্রাইভেটত যায় চিকিৎসা আরম্ভ করে কিন্তু প্রাইভেট

0: হসপিটালবোৰ ইকুইপ নাথাকে যেই ডিজিজক ট্রিট করার কারণে পেশেন্টৰ অবস্থাটো অবনতি ঘটে, অবনতি ঘটার পিছত যদি পেশেন্ট মেডিকেল কলেজত আহে এটো ভাল হৈ না যায়। ইমিডিয়েটলি যদি চিকিৎসা আৰম্ভ হৈ যায় বহু ক্ষেত্ৰত যেই পেশেন্টক আমি বচাব পাৰি।
1: ৰাজ্যত বৰ্তমানলৈকে 147 জন লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু ইয়াৰে 137 গৰাকী ৰোগী সুস্থ কৰি তোলা হৈছে। এই ৰোগত আক্ৰান্ত হৈ 10 জন লোকে প্ৰাণ হেৰুওৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখন এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও প্ৰকাশ কৰে। আৰক্ষী প্ৰশাসনে সমগ্ৰ ৰাজ্যতে জালনোট আৰু এনেধৰণৰ আৰ্থিক প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ব্যৱসায়ৰ সৈতে জড়িত বহুলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাক অদম্য আৰু অপ্ৰতিৰোধ্য বুলি অভিহিত কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ জি এছ টিৰ ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পমখেদি অভিযানকাৰী দলে বজালীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত অভিযুক্ত কলিতাক জিম্মাত বিচাৰি জি এছ টি বিভাগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত কলিতাক 5 দিনৰ বাবে জি এছ টি বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত থকা কৰ ভৱনত অভিযানকাৰী দলে দীৰ্ঘ সময় ধৰি ব্যৱসায়ীজনক জেৰা চলায়। এই গোচৰ সংক্ৰান্তত এখন চাৰ্টাৰ্ড একাউণ্ট ফাৰ্ম তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। জালনোট সৰবৰাহৰ গোচৰত গুৱাহাটীৰ দিছপুৰ আৰক্ষী আজি উত্তৰ লখিমপুৰৰ পৰা 3 জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক 3 জন হৈছে উত্তৰ লখিমপুৰৰ হেজবুৰ ৰহমান, মিজানুৰ ৰহমান আৰু ইকৰামুল ইছলাম। জালনোট সৰবৰাহৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে 3োকে সোধা পোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জালনোট সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকৰ্মা নামৰ এজন লোক দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছিল। ধৃত অজয়ৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে উত্তৰ লখিমপুৰৰ পৰা লোককেইজনক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত এই সময়ছোৱাত গাজনি ঢেৰেকনিৰে 6 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে পানী জমা হ'ব পাৰে আৰু বানৰ বাবে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্পৰ্শকাতৰ এলেকাসমূহত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসনসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰখা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি গৈছো জিন্তি ৰাণী ডেকাৰ ওচৰলৈ।
2: অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম। সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্ৰী বিমল বৰাই এইদৰে কয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024 চনত ভৌগোলিক সূচাংক বা জিআই টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
3: এই জিআই টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু সৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই জিআই টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে সৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি সৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
2: কাঁহ পিতল শিল্পৰ সামগ্ৰিক উন্নয়নৰ বাবে 4 বছৰীয়া পৰিকল্পনা কৰা হৈছে আৰু এই পৰিকল্পনা অনুসৰি বাজেটত ধন আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলিও মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰিছে।

ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা ডেৰ বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 ফলাফলত পিছপৰি থকা ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত বৰ্তি থকাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুৱাহাটীৰ সচলস্থিত টেনিছ প্ৰকল্পত অহা 13 জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ মুঠ 160 গৰাকী ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই কয় যে মূল ৰাউণ্ডৰ পূৰ্বে অহা 11-12 জুলাইত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ হ'ব। অহা 17 জুলাইত ফাইনেল খেল হ'ব। অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক চিত্তৰঞ্জন বৰাই অহা 13 জুলাইত প্ৰতিযোগিতাখন মুকলি কৰিব। জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত আয়োজক অসমৰ লগতে দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, বংগ, কৰ্ণাটক, ত্ৰিপুৰা, মণিপুৰ আৰু গুজৰাটৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন। কাইলৈ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। ৰাজ্য চৰকাৰে গুৰুদক্ষিণা পৰ্টেলযোগে লাভ কৰা আবেদন সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল'ব বুলি সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰী অশোক সিংহলৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 1:30 বজাত ফ্ৰান্স আৰু মৰক্কো মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো আজি আৰু কাইলৈ প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে চমু বিৱৰণ। খন্তেক পাছতেই চন্দ্ৰধৰ বৰুৱাৰ ৰচিত বৃন্দগীত শুনিবলৈ পাব। 7:20 আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়োৱা হ'ব পম্পী বৰাৰ কণ্ঠত সত্যেন শৰ্মা আৰু অপূৰ্ব বেজবৰুৱাৰ ৰচিত গীত। শ্ৰোতাসকলে সুৰলহৰী অনুষ্ঠানটি শুনিবলৈ পাব 7:30 নিশা 8:00 বাতৰি শিৰোনাম। 8:02 নিবেদন কৰা হ'ব যুৱ ৰাগিনী অনুষ্ঠানটি। 8:32 অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান। 8:45 চামাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 সংসদৰ চমু বিৱৰণী আগবঢ়োৱা হ'ব। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 নাট্যানুষ্ঠানত নিবেদন কৰা হ'ব ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত শান্ত শিষ্ট শিষ্ট পুষ্ট মহাদুষ্ট নাটখনিৰ সপ্তম খণ্ড। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। কাইলৈ 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনাত নিবেদন কৰা হ'ব জীৱেশ্বৰ গোস্বামী আৰু সংগীসকলে পৰিৱেশন কৰা নামঘোষা, গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠৰ বৰগীত আৰু বাণী জয়ৰাম আৰু সংগীসকলে পৰিৱেশন কৰা ভজন। 6:30 আগবঢ়োৱা হ'ব শিল্পীৰ পৃথিৱী এভুমুখী অনুষ্ঠানটি। 7:00 নিয়োগ বাতৰি। 7:05 বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 আগবঢ়োৱা হ'ব সুপ্ৰভাত অনুষ্ঠানটি। শ্ৰোতাসকলে মূৰ্ছনা অনুষ্ঠানটি শুনিবলৈ পাব 7:30। 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ।

29 মিনিটলৈকে আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু বাতৰি শুনিবলৈ পাব। কাইলৈ বিয়লি 4:30 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। সন্ধিয়া 5:00 হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 বাতৰি শুনিবলৈ পাব। 5:25 আমৈ অনুষ্ঠানত কাইলৈ শুনিবলৈ পাব নলিনীবালা দেৱীৰ জীৱনভিত্তিক কথা, কবিতা আৰু গীত। অনুষ্ঠানটিৰ প্ৰযোজনা নিশা বৰুৱাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান, 6:00 বাতৰি শুনিবলৈ পাব। কৃষকবাণী অনুষ্ঠানটি আগবঢ়োৱা হ'ব 6:10। 6:45 আঞ্চলিক বাতৰি। সাত বাজি 5 মিনিটত আগবঢ়োৱা হ'ব বৃন্দগীত। 7:10 অসমীয়া বাতৰি। 7:20 আধুনিক গীতৰ অনুষ্ঠানত কাইলৈ শুনিবলৈ পাব প্ৰশান্ত কুমাৰ গোস্বামীৰ কণ্ঠৰ গীত। 7:30 আগবঢ়োৱা হ'ব সুৰলহৰী অনুষ্ঠানটি। 8:00 বাতৰিৰ শিৰোনাম। 8:02 আগবঢ়োৱা হ'ব উপন্যাস পাঠৰ অনুষ্ঠান কথা শিল্পত ডক্টৰ ৰুবুল মাউতৰ উপন্যাস মোৰো এটা সপোন আছে 5ম খণ্ডটি। 8:22 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধিয়া আৰু 9:00 News@9 শুনিবলৰ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। শ্ৰোতাসকলে ইমান পৰে আজি আৰু কাইলৈ প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি পোনপটীয়াকৈ আমাৰ শ্ৰোতাসকলৰ সৈতে মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমালৈ ফোনযোগে, মেছেজযোগে বা হোৱাটছএপযোগে মেছেজ কৰি যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ 9435053214। মনত ৰাখিব আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াইছোঁ চন্দ্ৰধৰ বৰুৱাৰ ৰচিত এটি বৃন্দগীত।

শ্ৰোতাসকলে ইমান পৰে চন্দ্ৰধৰ বৰুৱাৰ ৰচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও, খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাপাশ এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সমৃদ্ধ গ্ৰাম ধ্বজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ পুৰস্কাৰ 2026 লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। কোচিত আজি ব্ৰিক্স মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে। দেশৰ আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ভাৰত এনে এখন ৰাষ্ট্ৰ যিয়ে অধিক উন্নয়ন আৰু সাফল্য লাভত বিশ্বাসী। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত আজি এটা সামূহিক অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে ছিডনীত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি কয় যে তেওঁ মেলবৰ্ণৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিবলৈ আগ্ৰহী। প্ৰধানমন্ত্ৰীয়ে কয় যে 2014 চনত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল সেয়া আছিল 28 বছৰৰ পাছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ। শ্ৰীমোদীয়ে কয় যে যোৱা 12 বছৰত এয়া হৈছে তেওঁৰ তৃতীয়টো অষ্ট্ৰেলিয়া ভ্ৰমণ। ইয়াক হেট্ৰিক বুলি অভিহিত কৰি তেওঁ এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ শক্তিশালী সম্পৰ্কৰ নতুন উচ্চতাক প্ৰতিফলিত কৰে বুলি কয়।
2: পিছলে 12 বৰ্ষো মে মই তিছৰি বাৰ ইয়াহা আয়া হু য়ানি ইস বাৰ হেট্ৰিক লাগি হে ইয়ে দিখাতা হে কি ভাৰত আৰু অষ্ট্ৰেলিয়া কে ৰিশ্তে কিস উঁচাই পৰ হে আৰু জানতে হে মই आप सभी साथियों की भूमिका है, इंडियन डायस्पोरा की भूमिका है।
1: দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ গৃহ আহমেদাবাদ আৰু প্ৰতিষ্ঠিত ক্ৰিকেট ষ্টেডিয়ামৰ বাবে বিখ্যাত মেলবৰ্ণ হৈছে দুয়োখন ৰাষ্ট্ৰই শ্বেয়াৰ কৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংযোগৰ প্ৰতীক। তেওঁ কয় যে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে তেওঁৰ আন্তৰিকতা আৰু সদিচ্ছাৰে ভাৰতীয় সমাজৰ হৃদয় জয় কৰিছে। সভাত ভাষণ দি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে কয় যে এই অনুষ্ঠানত দেখা পোৱা উৎসাহে অষ্ট্ৰেলিয়া ভাৰত অংশীদাৰিত্বৰ শক্তিকেই প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। এই সন্মিলনত জম্মু কাশ্মীৰ, পঞ্জাব, উত্তৰাখণ্ড, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ পূবৰ ৰাজ্যকে ধৰি সীমান্তৱৰ্তী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী অধীক্ষকসকলে অংশগ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰিছে। দেশৰ সীমা সুৰক্ষাৰ পৰিকাঠামো শক্তিশালী কৰাৰ লক্ষ্যৰে এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ পূব অংশত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জিলাসমূহৰ জনগাঁথনি সলনি কৰাৰ এক সংগঠিত প্ৰচেষ্টা চলোৱা অনুপ্ৰৱেশৰ বিৰুদ্ধে কেন্দ্ৰই তীব্ৰ অভিযান চলাই থকাৰ মাজতে এই বৈঠকে বিশেষ তাৎপৰ্য লাভ কৰিছে। অনুপ্ৰৱেশৰ উপৰি জনগাঁথনিগত পৰিৱৰ্তন, সীমান্ত সুৰক্ষা, ড্ৰোন ভাবুকি আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ এই সন্মিলনত আলোচনা হোৱাৰ সম্ভাৱনা আছে। যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰত নেট আঁচনিৰ অনলাইন আৰু অফলাইন সেৱা প্ৰদানৰ দূৰসংযোগ বিভাগৰ সমৃদ্ধ গ্ৰাম ধ্বজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ বঁটা 2026 লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ লাইন C6 গ্ৰহণৰ পদক্ষেপ হিচাপে এই বঁটা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে এই স্বীকৃতি ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি এয়া প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী আৰু ডিজিটেল ভাৰতৰ প্ৰতি বিশ্ব স্বীকৃতি বুলি অভিহিত কৰিছে। শ্ৰীসিন্ধিয়াই লগতে কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত সামগ্ৰিক যোগাযোগ আৰু জনসাধাৰণ কেন্দ্ৰিক ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত নেতৃত্বৰ প্ৰতি এয়া স্বীকৃতি বুলি তেওঁ উল্লেখ কৰে। সমৃদ্ধ গ্ৰাম আঁচনিয়ে কেৱল ইণ্টাৰনেটৰ যোগাযোগৰ সুবিধা প্ৰদান কৰাই নহয়, এয়া গ্ৰামাঞ্চলৰ লোকসকলক ডিজিটেল যোগাযোগৰ অৰ্থবহ সেৱা আৰু প্ৰকৃত সুবিধা প্ৰদানৰ লক্ষ্য লৈছে। শ্ৰীসিন্ধিয়াই কয় যে ভাৰত নেট ফাইবাৰ যোগাযোগেৰে গাঁও পৰ্যায়ত সমৃদ্ধি কেন্দ্ৰৰ জৰিয়তে এই আঁচনিয়ে স্বাস্থ্য যতন, শিক্ষা, কৃষি, ডিজিটেল বেংকিং, ই প্ৰশাসন, দক্ষতা আৰু জীৱন জীৱিকা সেৱাৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয় যে এই সংহত অনলাইন আৰু অফলাইন সেৱাই সকলোৰে বাবে গ্ৰহণযোগ্যকৈ গ্ৰামাঞ্চলত ডিজিটেল মঞ্চৰ জৰিয়তে সেৱা প্ৰদান কৰিব। এই কেন্দ্ৰৰ কৃষকসকলক কৃষি সম্পৰ্কীয় সেৱা, ছাত্ৰ ছাত্ৰীসকলক ডিজিটেল শিক্ষাৰ সুবিধা প্ৰদান, ৰোগীসকলক গ্ৰামাঞ্চলৰ পৰাই বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে পৰামৰ্শ গ্ৰহণ, নাগৰিকসকলৰ বাবে চৰকাৰী সেৱাৰ সুবিধা আৰু স্থানীয় উদ্যোগীসকলক বৃহৎ বজাৰৰ সুবিধা প্ৰদান কৰিব। বিশ্বৰ সন্মানীয় এই বঁটাই তথ্য আৰু যোগাযোগ প্ৰযুক্তিসমূহক বহনক্ষম বিকাশৰ বাবে সমৃদ্ধ কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াই ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ অধীনত ভাৰতে ইণ্ডোনেছিয়াক শব্দতকৈ বেগী ক্ষেপণাস্ত্ৰ যোগান ধৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ তুহিন সিনহাই কয় যে এই ফিলিপাইনছ আৰু ভিয়েটনামৰ পাছত ইণ্ডোনেছিয়া ভাৰতে ব্ৰহ্মছ চুক্তি স্বাক্ষৰ কৰা তৃতীয়খন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই চুক্তিয়ে প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত মেক ইন ইণ্ডিয়া পদক্ষেপৰ সফলতাক প্ৰতিফলিত কৰিছে। শ্ৰীসিনহাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিটো বিদেশ ভ্ৰমণে ভাৰতৰ খ্যাতি বৃদ্ধিত অৰিহণা যোগাই আহিছে। কোচিত আজি ব্ৰিক্স মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে সামৰণি অনুষ্ঠানত ভাষণ দি কয় যে ব্ৰিক্সৰ সদস্যসকলে মহিলাৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও উমৈহতীয়া বিষয় শ্বেয়াৰ কৰে। তেওঁ কয় যে এই বিষয়সমূহে সদস্য দেশসমূহৰ মাজত আলোচনা আৰু সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্ৰিক্সৰ গুৰুত্ব উজ্জ্বল কৰি তুলিছে। উল্লেখযোগ্য যে 6 জুলাইৰ পৰা অনুষ্ঠিত এই বৈঠকত ব্ৰিক্স ডিজিটেল ৰিপজিটৰী আৰু ব্ৰিক্স ডিজিটেল কেপাচিটি বিল্ডিঙৰ নীতিৰ প্ৰস্তাৱক আদৰণি জনোৱা হয়। ভাৰত অভিমুখী এখন LPG টেংকাৰ ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত দাবী চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সত্যতা পৰীক্ষণ গোটে এই দাবী ভুৱা বুলি জানিবলৈ দি কয় যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ছবিখন পুৰণি আৰু ই যোৱা বছৰ য়েমেনৰ এডেন উপকূলৰ সমীপত কেমেৰুনৰ পতাকাযুক্ত LPG টেংকাৰ MV ফেলকনত সংঘটিত বিস্ফোৰণৰ পাছত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ সৈতে জড়িত। জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিবলৈ ভুল তথ্য প্ৰচাৰ কৰা সামাজিক মাধ্যমৰ এনে একাউণ্টসমূহৰ পৰা সাৱধান হ'বলৈ PIBয়ে সকলোকে পৰামৰ্শ দিছে। সেনাবাহিনীৰ মুৰববী জেনেৰেল ধীৰাজ শেঠে আজি জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ অগ্ৰৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰি অঞ্চলটোত নিৰাপত্তা বাহিনীসমূহৰ যুদ্ধৰ প্ৰস্তুতি, অভিযানৰ বাবে সাজু থকা নিৰাপত্তা পৰিস্থিতিৰ সবিশেষ বুজ লয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিছে যে সেনাবাহিনীৰ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সেনাপ্ৰধানগৰাকীয়ে পুঞ্চ জিলাৰ অগ্ৰৱৰ্তী অঞ্চলসমূহ প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰে। চলিত অমৰনাথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ মাজতে তেওঁ এই ভ্ৰমণ কৰে। সেনাবাহিনীৰ মুৰববীগৰাকীয়ে নাগ্ৰতাত থকা হোৱাইট নাইট কৰৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰি তেওঁ জম্মু অঞ্চলৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই কৰৰ অধীনৰ সামৰিক প্ৰস্তুতিৰ সবিশেষ বুজ লয়। তেওঁ পুঞ্চ ব্ৰিগেড মুখ্য কাৰ্যালয়ত সেনাবাহিনীৰ শীৰ্ষ বিষয়াসকলকো সাক্ষাৎ কৰে। শীৰ্ষ বিষয়াসকলে তেওঁ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতি আৰু বৰ্তমানৰ সময়ত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে গ্ৰহণ কৰাৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। এই ভ্ৰমণকালত তেওঁ উপৰাজ্যপাল মনোজ সিনহা সাক্ষাৎ কৰাৰ লগতে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে কাশ্মীৰৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ

0: পিছতহে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ডেৰ বজাত অনুষ্ঠিত হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা চাৰে বাৰ বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ সন্মুখীন হ'ব। দেওবাৰে হ'বলগীয়া আন দুখন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে আৰু যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা দহ বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি 2-0 পিছ পৰি থকা ভাৰতে আজিৰ খেলখনত জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত 125 ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ অত্যন্ত চাপত আছে। উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ প্ৰথমখন ছেমি ফাইনেলত আজি সন্ধিয়া আমেৰিকাৰ কোকো গফ চেক গণৰাজ্যৰ কেৰলিনা মুছভাৰ মুখামুখি হ'ব। আনখন ছেমি ফাইনেলত ইউক্ৰেইনৰ মাৰ্টা কষ্টিউক চেক গণৰাজ্যৰ লিণ্ডা নছকোভাৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰে। কোচিত আজি ব্ৰিকছ মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি বষ্টনত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলক জনাওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি পোনপটীয়াকৈ আমাৰ শ্ৰোতাসকলৰ সৈতে মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমাক ফোনযোগে, হোৱাটছএপযোগে নতুবা মেছেজযোগে নাম ঠিকনা লিখি আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছো 9435053214। মনত ৰাখিব 7:30 সুৰলহৰী অনুষ্ঠানত। প্ৰিয় শ্ৰোতা, এতিয়া সময় হ'ল আধুনিক গীতৰ অনুষ্ঠানটি শুনাৰ। আজিৰ অনুষ্ঠানত আগবঢ়াইছো পম্পী বৰাৰ কণ্ঠৰ গীত, শিল্পীৰ কণ্ঠৰ প্ৰথমটো গীতৰ কথা সত্যেন শৰ্মাৰ।

শ্ৰোতাসকলে ইমান পৰে সত্যেন শৰ্মা আৰু অপূৰ্ব বেজবৰুৱাৰ ৰচিত দুটি আধুনিক গীত শুনিলে পম্পী বৰাৰ কণ্ঠত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত 7:30 যোৱাৰ লগে লগে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান সুৰ লহৰী। আৰু কেইবাটিও সুমধুৰ গীত আপোনালোকৰ বাবে লৈ এয়া মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ ৰেডিঅ' বান্ধৱী হিৰণ্যপ্ৰভা দিহিঙীয়া। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল, সকলোৰে সুন্দৰকৈ নিজৰ জীৱন অতিবাহিত কৰি আছে, লগতে আমাৰ অনুষ্ঠানো শুনি আছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত কথা পাতি যাম, গীতো শুনি যাম, আৰু লগতে আপোনালোকৰ ফোনসমূহো ৰিচিভ কৰিম, ফোন কলসমূহ, লগতে হোৱাটছএপৰ মেছেজবিলাকো পঢ়ি যাম। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ, 9435053214। ইতিমধ্যেই বহুকেইজন শ্ৰোতাই আমালৈ ফোন মেছেজ কৰা আৰম্ভ কৰিছে, আমি সকলোৰে নামসমূহ এই অনুষ্ঠানত ঘোষণা কৰিম। বাৰু, তেন্তে আজিৰ কথা বতৰা আহক আৰম্ভ কৰোঁ। প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু আপোনালোকে নিজক ভাল পোৱাৰ কথা ভাবেনে? কেতিয়াবা ভাবি চাইছেনে আনক ভাল পোৱাৰ আগতে নিজক ভাল পোৱা বা নিজৰ সৈতে একাত্ম হোৱাটো কিমান জৰুৰী? সকলোৱে কয় নিজক ভাল পোৱা, কিন্তু সেই ভালপোৱা মানেনো কি? সেয়া আমি কিমানে জানো বা অনুভৱ কৰোঁ? নিজক ভাল পোৱা মানে নিজক গ্ৰহণ কৰা, ঠিক আমি যেনেকুৱা তেনেকৈয়ে। আমাৰ বহুতৰে ভ্ৰান্ত ধাৰণা আছে যে নিজক ভালপোৱা মানে আত্মকেন্দ্ৰিক হৈ যোৱা, কিন্তু আচলতে তেনে নহয়। নিজক ভালপোৱা মানে নিজৰ ভুলসমূহ মানি নিজৰ প্ৰতি যত্নশীল হোৱা আৰু নিজৰ সুখৰ বাবে ভাল কাম কৰা। যি নিজক ভাল পায় তেওঁ আনকো ভাল পাব পাৰে। নিজে যদি শান্তিত নাথাকে, সুখী হৈ নাথাকে, তেওঁ আনকো সুখী কৰিব নোৱাৰে। এই কথাবোৰ সঁচা নহয়নে? বাৰু, আপোনালোকে বাৰু সকলোৱে নিজেই নিজক ভাল পায়নে, নিজেই নিজক সুখী কৰি ৰাখেনে? এই সকলোবোৰ কথা আজিৰ অনুষ্ঠানত আমি ভাগ বতৰা কৰিম। আৰু এই সম্পৰ্কত আপোনালোকৰ ধাৰণা কি? আপোনালোকে বাৰু কি ভাবে, নিজক ভাল পোৱাৰ কথা কি ধৰণে লয়? এইবোৰ কথা আমালৈ লিখি পঠিয়াওক, ফোন কৰক। আমাৰ ফোন নম্বৰ 9435053214। তেন্তে আহকচোন প্ৰথমটি গীত শুনি লওঁ। আগবঢ়াইছোঁ কুচ কুচ হোতা হে বোলছবিখনৰ উদিত নাৰায়ণ আৰু অলকা য়াগনিকৰ কণ্ঠৰ এই গীতটি, আৰু পাৰ কৰোঁ এই ধুনীয়া সময়খিনি একেলগে গীতৰ মাজেৰে।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্রৰ পৰা আৰু সুৰলহৰি অনুষ্ঠান সজায় এয়া আপোনালোকৰ কাষত আপোনালোকৰ ৰেডিঅ' বান্ধৱী হিৰণ্যপ্ৰভা দিহিঙীয়া। বহুতেই ফোন মেছেজ কৰি আমাক জনাইছে যে তেওঁলোকৰ সকলোৰে খবৰ ভাল আৰু আপোনালোকৰ খবৰবোৰ পাই মোৰো খুব ভাল লাগিছে, মোৰ মনটো আৰু দুগুণে উৎসাহিত হৈছে। আশা ৰাখিছোঁ আজিৰ অনুষ্ঠানৰ প্ৰথমটো গীত শুনি আপোনালোকে নিশ্চয় ভাল পালে। আৰু ফোন যোগে ইতিমধ্যে যিসকলে আমাক অনুষ্ঠান শুনি থকাৰ কথা জনাইছে তেওঁলোকৰ নামসমূহ ক'বলৈ ওলাইছোঁ। মৰিগাঁও জিলাৰ খোলা গাঁৱৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা পবিন ডেকাদেৱে অনুষ্ঠান শুনি আছে। তেখেতৰ বয়স বৰ্তমান 90 বছৰ। ভাবকচোন, ইমান এজন জ্যেষ্ঠ লোকে আমাৰ অনুষ্ঠান শুনি মন্তব্য দিছে, আমাৰ খুব ভাল লাগিছে। আৰু ইয়াৰোপৰি তেওঁক আমাক লগ পাবলৈ ৰেডিঅ'ৰ ষ্টুডিঅ'লৈ আহিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ আমি সেইদিনাখন তেওঁক লগ নাপালোঁ। নিশ্চয়কৈ পৰৱৰ্তী সময়ত যিহেতু তেওঁৰ মৰিগাঁৱৰ, আমি মৰিগাঁও গ'লে নিশ্চয়কৈ তেখেতক লগ কৰিম, কথা পাতিম। অনুষ্ঠান শুনি আছে চমুৱা গাঁৱৰ পৰা লক্ষীধৰ শইকীয়াই, চামগুৰিৰ পৰা খাদিজা খাতুন বাইদেৱে অনুষ্ঠান শুনি থকাৰ কথা জনাইছে। বৰজহাৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা ৰঞ্জিত বৰাদেৱে অনুষ্ঠান শুনি আছে, অনুষ্ঠান শুনি খুব ভাল লগাৰ কথা জনাইছে। আৰু ৰহা কটকীৰ পৰা মুকুট ডেকা আৰু তেখেতৰ গৃহিণী সবিতা ডেকা বাইদেউ অনুষ্ঠান শুনি আছে, দুয়োজনলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সন্ধিয়াৰ এই সময়খিনি সুন্দৰকৈ পাৰ কৰিছে। আজিৰ ৰাতিৰ আহাৰৰ বাবে বাৰু কি ৰান্ধিব নে ৰান্ধি আছে সবিতা ডেকা বাইদেউ আমাক জনাব দেই। পূব দীঘলদৈৰ পৰা থানুৰাম নাথদেৱে অনুষ্ঠান শুনি আছে, তেখেতে কৈছে যে ইমান সুন্দৰ সুন্দৰ গীতবিলাক আপোনালোকে প্ৰচাৰ কৰি আছে, সঁচাকৈ এই গীতবোৰ শুনি খুব ভাল লাগে। আপোনালোকৰ প্ৰতিটো অনুষ্ঠান এইদৰেই আপোনালোকে আগুৱাই লৈ যাওক, খুব ভাল লাগিল আপোনাৰ মন্তব্যটিৰ বাবে। পূব দীঘলদৈৰ পৰা থানুৰাম নাথদেৱ আমাৰ অনুষ্ঠান শুনি এইদৰে মতামত প্ৰেৰণ কৰি থাকিব। হোৱাটছএপ যোগে কেইটামান মেছেজ ল'ব খুজিছোঁ, তাৰপিছতে আমি পৰৱৰ্তী গীতটিৰ মাজলৈ যাম। মেছেজ যোগে আমাক জনাইছে, নমস্কাৰ হিৰণ্যবা, মোৰ নাম জিন্টু বৰদলৈ। জিন্টু নমস্কাৰ, মই মৰিগাঁও জিলাৰ দূৰণিৰ পৰা কৈ আছোঁ। মই যোৱা 27 জুন তাৰিখে নিকেতনৰ পৰা দবা খেলত বিভাগ হৈ ভকতগাঁও নিকেতনলৈ গৈছিলোঁ, তাত মই প্ৰথম হৈ আহিছোঁ। আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ জিন্টু। হিৰণ্যবা, আপুনি ইমান দিন ক'ত আছিল, আপুনি নোহোৱা কেইদিন মই হিৰণ্যবা কেতিয়া আহিব বুলি বাট চাই আছিলোঁ। মোৰ বাৰু ভাল, আপুনি কেনে আছে? মোৰো খুব ভাল জিন্টু, আৰু তোমাৰ খবৰটো পাই মই এতিয়া আৰু বেছি ভাল অনুভৱ কৰিছোঁ। ইমান সুন্দৰ খবৰ তুমি আমাৰ সৈতে ভগাই লৈছা, তোমালৈ বহুত বহুত ধন্যবাদ। আৰু এইদৰে তোমাৰ যিটো খেলৰ যাত্ৰা সেইটো তুমি আগুৱাই লৈ গৈ থাকা, তোমাৰ ঘৰখনলৈ, তোমাৰ বিদ্যালয়খনলৈ, সকলোলৈকে আমি আকাশবাণী নগাঁৱৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এটি মেছেজ লৈছোঁ, আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা বুলি ক'লে সঁচা অৰ্থত ভুল কোৱা নহ'ব নেকি? সুৰলহৰিকে আদি কৰি প্ৰতিটো অনুষ্ঠানেই আমাৰ বাবে অতি প্ৰিয়, কিন্তু তাতোতকৈও প্ৰিয় আমাৰ হিৰণ্য আইজনীৰ মাত কথাবোৰ। আজি আমাৰ নাম ঠিকনা নিলিখোঁ, যদি চিনি পায় তেওঁ নিজেই আমাৰ নাম ল'ব। আপোনালোকৰ মেছেজটো পঢ়ি সঁচাকৈ মোৰ মুখত হাঁহি আহি গৈছে। আপুনি আচলতে মোৰ পৰীক্ষা লৈছে আজি, নহয় জানো? মাধৱ হাজৰিকা, মামণি হাজৰিকা, মোৰ অতিকৈ আপোন পৰিয়ালটিয়ে অনুষ্ঠান শুনি আছে দক্ষিণ সূতাৰ গাঁৱৰ পৰা। আপোনালোকলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ, অনুষ্ঠান শুনি থকাৰ কথা জানি সঁচাকৈয়ে ভাল লাগিছে। নমস্কাৰ, মোৰ নাম ৰুকছানা বেগম, মই ডবকাৰ ভেলগুৰিৰ পৰা অনুষ্ঠান শুনি আছোঁ। আমি সদায় অনুষ্ঠান শুনি থাকোঁ, আজি অনুষ্ঠান শুনি ভাল লাগিছে, ধন্যবাদ জনাইছোঁ বাইদেউ, ৰুকছানা বাইদেউ। আমি কেইদিনমানৰ পাছতে ডবকাৰ

হেলগুৰিলৈ যোৱাৰ কথা ভাবিছোঁ, যদি যাওঁ আপোনাক নিশ্চয় যোগাযোগ কৰিম, আপোনাক লগ পাম। প্ৰশ্ৰতা, আৰু বহু ফোন মেছেজ আহি আছে, মই কেইটামান ফোন লৈ লওঁ। তাৰ আগতে আহকচোন এই গীতটি আপোনালোকলৈ আগবঢ়াই দিছোঁ, দিল চাহতা হে বুলছবিখনৰ শংকৰ মহাদেৱনৰ কণ্ঠৰ এই গীতটি। আহক একেলগে শুনো, আৰু গীতটি শুনি থকাৰ সময়তে আপোনালোকে মোলৈ ফোন কৰিব। আমাৰ ফোন নম্বৰ 9435053214।

আশা ৰাখিছোঁ শ্ৰোতাসকলে অনুষ্ঠানৰ এইবাৰৰ গীতটি শুনি ভাল পালে। আমি কথা পাতিছিলোঁ আজি যে নিজক ভাল পোৱাৰ কথা। আপোনালোকে এই সম্পৰ্কত আপোনালোকৰ মতামতসমূহ লিখি পঠিয়াব। বাৰু আহকচোন আমি নিজে নিজক ভাল পোৱাৰ কিছু উপায় জানো। আমি বহুতেই ভাবোঁ যে আৰু অকণমান যদি ধুনীয়া হ'লোহেঁতেন, মানে নিজৰ ওপৰত আমাৰ বহুত ধৰণৰ অভিযোগ থাকে, বা মোৰ যদি তেওঁৰ সমান যোগ্যতা থাকিলহেঁতেন, এই চিন্তাই আমাক কেতিয়াবা অসন্তুষ্ট কৰে। আমি আমাৰ নিজৰ শক্তি সামৰ্থ্যৰ লগতে নিজৰ দুৰ্বলতাখিনিও আমি মানি লোৱা উচিত। আমি যেনেকুৱা আমি তেনেকৈয়ে ঠিক আছোঁ। নিজে যেনেকুৱা তেনেকৈয়ে নিজক গ্ৰহণ কৰিবলৈ শিকক, নিজক মৰমেৰে চাওক। জীৱনৰ বেছিভাগ সময়ত আমি নিজক অত্যাধিক সমালোচনা কৰোঁ, নিজৰ ব্যৰ্থতা বা ভুলৰ বাবে হীনমান্যতাটো ভুগোঁ। আত্মসমালোচনা বা আত্মবিশ্লেষণৰ নিশ্চয় প্ৰয়োজন আছে, কিন্তু সেই বুলিয়েই নিজক ক্ষমা নকৰিলে আমি কেতিয়াও জীৱনত আগুৱাব নোৱাৰোঁ, কাৰণ মানুহ মাত্ৰেই ভুল হয়। গতিকে তেওঁৰ সেইটো আছে, মোৰ এইটো নাই, মোৰ চুলিখিনি যদি অকণমান এনেকুৱা হ'লহেঁতেন, মই যদি অকণমান ওখ হ'লোহেঁতেন, এই ধৰণৰ অভিযোগবিলাক যদি নিজৰ প্ৰতি আছিল, তেন্তে আজিৰে পৰা আপোনালোকে এৰি দিয়ক। নিজক যেনেধৰণে আছে তেনেধৰণেই আঁকোৱালি লওক, নিজক ভাল পাবলৈ লওক, চাব জীৱনটো ধুনীয়া হৈ পৰিব। আৰু প্ৰতিদিনেই নিজৰ বাবে অলপ হ'লেও সময় উলিয়াওক, নিজৰ ভাল লগা কামবোৰ কৰক, নিজৰ পছন্দৰ গীতটি শুনক, নিজৰ সৈতে সময় কটাওক, নিজে কি কৰি ভাল পায় সেইটোত গুৰুত্ব দিয়ক, নিজে কি খাই ভাল পায় সেইটোতো গুৰুত্ব দিয়ক। সদায় কেৱল ঘৰৰ মানুহখিনি কি খাব কি ৰান্ধিম এই ধৰণৰ কথা বেছিভাগ আমাৰ মহিলাসকলে ভাবে, ভাবক, তাত কোনো আপত্তি নাই, কিন্তু নিজে কি ভাল পায়, আজি নিজে কি খাবলৈ মন গৈছে সেই কথাটো কিন্তু প্ৰথমে ভাবক। গতিকে আজি এইখিনি কথা পাতিছোঁ, আশা ৰাখিছোঁ আপোনালোকে কথাখিনি ভাল পাইছে। আপোনালোকৰ মতামত এই সম্পৰ্কত আমাক পঠিয়াই থাকিব, আৰু শ্ৰোতাসকলে অনুষ্ঠান শুনি থকাৰ কথা যিহেতু জনাই আছে, আমি তেওঁলোকৰ নামসমূহ কৈ যাব লাগিব, নহ'লে শ্ৰোতাসকলে মোক বেয়া পাব। পুতনি গুমুঠা গাঁৱৰ পৰা লাৱণ্য শৰ্মা, আমাৰ নিয়মীয়া শ্ৰোতা পূজা শৰ্মাৰ মাতৃয়ে ফোন কৰিছে, অনুষ্ঠান শুনি থকাৰ কথা জনাইছে। আজি পূজাৰ মাতষাৰহে নুশুনিলোঁ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। শিমলুগুৰিৰ পৰা হেমন্ত দাস, গা খজুৱাৰ পৰা অনিৰুদ্ধ ডেকা, আমাৰ নিয়মীয়া শ্ৰোতা, তেওঁ পৰিবাৰৰ সৈতে অনুষ্ঠান শুনি আছে, আৰু সদায় তেওঁ আমাৰ অনুষ্ঠান শুনে মন্তব্য প্ৰেৰণ কৰে, আজিও প্ৰেৰণ কৰিছে। অনিৰুদ্ধ ডেকালৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাজৰিৰ পৰা মুকলেশ্বৰ দেৱে অনুষ্ঠান শুনি আছে, তেখেতেও অনুষ্ঠান শুনি ভাল পোৱাৰ কথা জনাইছে, লগতে সময়টোৰ কথা আমাক জনাইছে। অকণমান যদি আমি সাল সলনি কৰিব পাৰোঁ সুৰলহৰি, আমি নিশ্চয় কথা পাতিম, আমি জনাম আপোনালোকক। কিন্তু এতিয়া মই মাজে মাজে আপোনালোকৰ মাজলৈ আহি থাকোঁ, আপোনালোকক নজনাওঁ মই আগদিনাখন কোনদিনাখন আপোনালোকৰ কাষলৈ আহিম, এনেকৈয়ে ঘপকে আহিম, আপোনালোকে শুনি থাকিব, এনেকৈয়ে কথা পাতিম, ভাল লাগিব। গান্ধীবুৰীৰ পৰা ইলা দেৱীয়ে অনুষ্ঠান শুনি আছে, তেখেতে স্বামীৰ সৈতে অনুষ্ঠান শুনি আছে, কৈছে খুব ভাল লাগিছে অনুষ্ঠান শুনি, ধন্যবাদ জনাইছোঁ। ফৌজদাৰী পত্ৰীৰ পৰা মণিকা বৰা বাইদেউ অনুষ্ঠান শুনি আছে, তেখেতেও ভাল পোৱাৰ কথা জনাইছে, তেখেতে ভাবি আছিলে যে কেতিয়া ফোনটো লাগিব, কেতিয়া কথা পাতিব পাৰিম, খুব ভাল লাগিল বাইদেউৰ লগত কথা পাতি। এইখিনিতে এটা মন্তব্য মই ল'ব খুজিছোঁ, আমি কেইদিনমানৰ পূৰ্বে যিহেতু বন সপ্তাহ হৈ আছিল জুলাইৰ প্ৰথম সপ্তাহত, সেই সপ্তাহত আমি বন সপ্তাহ উপলক্ষে, বন মহোৎসৱ উপলক্ষে অনুষ্ঠান প্ৰচাৰ কৰি আছিলোঁ। সেই অনুষ্ঠানৰ ভিত্তিত আমালৈ নগাঁৱৰ খুটিকটীয়াৰ আমাৰ নিয়মীয়া শ্ৰোতা মনু ৰাজখোৱা বাইদেৱে লিখি পঠিয়াইছিল যে বন সপ্তাহত আমি প্ৰত্যেকেই গছপুলি ৰোপণ কৰিব লাগে, বনাঞ্চল ধ্বংস হ্ৰাস কৰিব লাগে, আমি বনাঞ্চলসমূহ আৰু বৃদ্ধি কৰিব লাগে, গছ গছনি আমাৰ প্ৰকৃতি, এই ক্ষেত্ৰত যাদৱ পায়েং, ধৰণী শইকীয়াদেৱৰ দৰে ব্যক্তি আমি সৃষ্টি কৰিব লাগে। ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ আৰু এটি ভাল মন্তব্যৰ বাবে মনু ৰাজখোৱা বাইদেউ। নিশ্চয়কৈ আমি বন সপ্তাহ বুলিয়েই নহয়, আচলতে প্ৰত্যেকেই আমি গছপুলি ৰোপণ কৰিব লাগে। আৰু মোৰ যিসকল বন্ধু আছে, ৰেডিঅ'ৰ যিসকল মোৰ শ্ৰোতা আছে আকাশবাণী নগাঁৱৰ, মই সকলো জ্যেষ্ঠকেই মোৰ বন্ধু বুলি ভাবোঁ, প্ৰতিগৰাকী কণমানিক মোৰ বন্ধু বুলি ভাবোঁ, আৰু মই আশা কৰিছোঁ যে আপোনালোকেও মোক বন্ধু বুলি ভাবে। গতিকে এইগৰাকী বন্ধুৰ কথা মানিবনে, এটা অনুৰোধ জনাওঁ আপোনালোকক, প্ৰত্যেকেই নিজৰ নামত একোটিকৈ গছপুলি ৰুবনে, সেই গছপুলিটোক নিজৰ নাম দিবনে, নাম দি সেই গছপুলিটোক প্ৰতিপালন কৰিবনে, আজি কথা দিব লাগিব মোক। এই কথা আপোনালোকে মোক হোৱাটছএপ যোগেও দিব পাৰে বা ফোন যোগেও দিব পাৰে যে হয় হিৰণ্যপ্ৰভা, মই তোমাৰ কথাটো ৰাখিম, যে মই আকাশবাণী নগাঁৱৰ কথাটো ৰাখিম, আজিয়ে মই গছপুলি ৰুম বা কাইলৈ মই গছপুলি এটা ৰুম নিজৰ নামত, আৰু সেই গছপুলিটো মই সুন্দৰকৈ প্ৰতিপালন কৰিম। আশা ৰাখিছোঁ এই প্ৰতিশ্ৰুতিটো আপোনালোকে আমাক দিব, আৰু সেই গছপুলিটো চাবলৈ কিন্তু যাম মই, আপোনালোকে যদি মাতে নিশ্চয়কৈ যাম। আৰু এইবাৰ মেছেজলৈ আহিছোঁ, কোনে কোনে মেছেজ কৰিছে এবাৰ পঢ়ি লওঁ। মই 2 নং বৰজহাৰ পৰা ৰূপজ্যোতি কলিতা আৰু গৌৰাংগ কলিতাই কৈছোঁ, বা আপোনাৰ ভালনে? এইবাৰ আমি দুয়ো ককাই ভাই কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ, সময় উলিয়াই আমাৰ পিনে
সময় উলিয়াই প্ৰগ্ৰেম আপোনালোকৰ প্ৰগ্ৰেম শুনি আছোঁ। ধন্যবাদ জনাইছোঁ গৌৰাংগ। ক'ত আপোনালোকৰ অনুষ্ঠান শুনি আছে জনাবচোন। আমি এইকেইদিন নগাঁৱৰ বিভিন্ন কৰ্মশালাসমূহত উপস্থিত হৈছোঁ, তাত আমি অনুষ্ঠান বাণীবদ্ধ কৰি আনি শ্ৰোতাসকললৈ বাবে পুৱা 10 বজাত আগবঢ়াই আছোঁ। আপোনালোকৰ ক'ত হৈ আছে কৰ্মশালা আমাক জনাব, আমি নিশ্চয় পাৰিলে যাম। মই ৰিংকু কলিতা, যোৰহাটৰ হয়, গুৱাহাটীৰ পৰা আহি আছোঁ আৰু আপোনালোকৰ প্ৰগ্ৰেম শুনি আছোঁ গাড়ীত বহি। ভাল লাগিছে ৰিংকু কলিতা, যোৰহাটৰ হয় আপুনি। ময়ো পিছে আজি কৈয়ে দিওঁ দিয়ক, মই হিৰণ্যপ্ৰভা, মোৰ নামটো, মোৰ ঘৰ আকৌ উজনিত, গতিকে উজনিৰ মানুহ বুলি ক'লে অকণমান মনৰ সেই টানটো বেছি, বুজিছেনে? গতিকে যোৰহাটৰ মানুহে অনুষ্ঠান শুনি আছে নিশ্চয়কৈ, মোৰ ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। নমস্কাৰ বাইদেউ, আপোনালোকৰ এই অনুষ্ঠানটি শুনি আছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শিঙৰি কালিস্থানৰ পৰা। মই অৰবিন্দ দাস, নতুন নতুন বিষয়ে অনুষ্ঠান শুনিবলৈ মই সদায় অপেক্ষা কৰোঁ, খুব ভাল লাগিল। এআই বিষয়ে অনুষ্ঠানটি দিনৰ 10 বজাত প্ৰচাৰ হৈছিল, খুব ভাল পাইছিলোঁ। ধন্যবাদ জনাইছোঁ আপোনাৰ ইমান সুন্দৰ মন্তব্যটিৰ বাবে। আমি এইদৰে বিভিন্ন বিষয় আপোনালোকৰ মাজলৈ আনি থাকিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম। মই পৃথিৰাজে কৈছোঁ, পৃথিৰাজ আমাৰ নিয়মীয়া শ্ৰোতা, কি খবৰ? নিশ্চয় তোমাৰ ভাল, গৰম বন্ধ দিলে নাই ক'বাচোন, তোমাৰ খবৰ ভালনে? মই মাৰ লগত গান শুনি আছোঁ, মই ক্লাছ 4 পঢ়োঁ, তোমাৰ অনুষ্ঠান শুনি বৰ ভাল পাওঁ। পৃথিৰাজ, মই জানো তুমি ক্লাছ 4 পঢ়া বুলি, মাৰ খবৰ কেনেকুৱা জনাবা। এটি মেছেজ লৈছোঁ কবিৰ ভাষাৰে। আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওন মাহত বৰষুণত সাধু শুনায় কাম। অৱশ্যে হিৰণ্য আইজনীয়ে এতিয়া আমাক সাধু শুনাইছে বুলি ক'ব বিচৰা নাই, তেওঁ আমাক নিজকে নিজে ভাল পাবলৈ শিকাইছে। ধন্যবাদ থাকিল আগৰ মেছেজত আমাক চিনি পোৱাত, মাধৱ আৰু মামণি হাজৰিকা, ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ মন্তব্যটিৰ বাবে। বা তোমাৰ ভালনে? বা ইমান গৰম দিছে, ফেনৰ তলত বহি ৰেডিঅ' শুনি আছোঁ। বা মই গাজ টেঙাৰ আচাৰ কৰি থৈছোঁ, তোমালোক আহি খাবাহি। বা তাত গৰম কেনেকুৱা? বা মই এটা কথা কওঁ, এনেকুৱা ৰ'দ দিলে মানুহে ফ্ৰিজত সোমাই থাকিব লাগিব। জাগিয়াল গাঁৱৰ পৰা গগন বৰা, আমি সেই কথাই পাতি আছোঁ, গৰম, উষ্ণতা বৃদ্ধি হৈছে, গৰম হৈছে কিহৰ কাৰণে? বনাঞ্চলসমূহ হ্ৰাস পাই গৈছে, আমি গছ কাটিছোঁ, বিভিন্ন ধৰণৰ উদ্যোগসমূহ বাঢ়ি গৈছে, আমাক পৰিৱৰ্তনো লাগিব, ঠিক তেনেকৈ আমি পৰিৱেশো ৰক্ষা কৰিব লাগিব। গতিকে ঘৰত যদি এজোপা ডাঙৰ গছ থাকে, ঘৰৰ কাষত যদি গছ এজোপা আছে, তেন্তে গৰম দিনত আমি অকণমান হ'লেও সেই গছজোপাৰ তলত জিৰাব পাৰোঁ, হয়নে নহয়? গতিকে সেয়ে কৈছোঁ, গছ ৰোৱক, দেখিব লাহে লাহে আমাৰ পৰিৱেশটো আমিয়ে সলনি কৰিব পাৰিম। আৰু বহুত মেছেজ আহি আছে, মই আপোনাৰ কথা ৰাখিম বুলি দিছে ঢিঙৰ পৰা, তেওঁ এজন শিক্ষক, হালকাটি হাইস্কুলৰ শিক্ষক সাইফুল ইসলাম চৌধুরী, মই আপনার কথা রাখিম, প্রতিটো অনুষ্ঠান শুনো, খুব ভাল লাগিল আপনার মন্তব্য, আপনার মন্তব্যটি পাই ইমান সুন্দরক আমাক উৎসাহিত করেছে। নিশ্চয় গছপুলি রুব, আমালে ফটো তুলি পঠিয়াব, আমাক মাতিব, আমি আপনার লগ করবলে যাম। নমস্কার হিরণ্যবা, মই কার্বি আংলং তামুলবাড়ির কুসুম বরায় কৈছো, মই আপনার নিয়মীয় শ্রোতা, সুরলহরী অনুষ্ঠানটি মোৰ অতিকৈ প্রিয়, ধন্যবাদ জনাইছো কুসুম বরা, এইদরে আমার অনুষ্ঠান শুনি থাকিব, মন্তব্য প্রেরণ করে থাকিব। প্রিয় শ্রোতা, বহুত কথা পাতিলো, আৰু কথা পাতিম, কিন্তু যিহেতু গীতৰ অনুষ্ঠান, গীত শুনিবই লাগিব, আহকচোন এবাৰ শুনো। কৈ মিল গেয়া বুলছবিখনৰ চান আৰু কবিতা কৃষ্ণমূৰ্তি আৰু বেবী স্নেহাৰ কণ্ঠৰ এই গীতটি।

আশা ৰাখিছোঁ আপোনালোকে গীতটি শুনি ভাল পাইছে। আৰু আজি যিকেইটা বিষয় লৈ আমি কথা পাতি আছিলোঁ, সেই বিষয়কেইটাত আপোনালোকে ইমান সুন্দৰকৈ মন্তব্যসমূহ প্ৰেৰণ কৰিছে, তাৰ বাবে আপোনালোকলৈ আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ ভাল লাগিল জানেনে, বৰজহাৰৰ পৰা ৰঞ্জিত বৰা ডাঙৰীয়াই ফোন কৰি জনাইছে যে বাইদেউ গছপুলি ৰুম আপোনাৰ নামতে ৰুম। মোৰ ইমান ভাল লাগিছে শুনি, আপুনি মোৰ নামত ৰুব নালাগে, আপুনি আকাশবাণী নগাঁৱৰ নামত ৰুব, তেতিয়া আমি পৰম সন্তোষ পাম। আৰু যেতিয়া গছপুলি ৰুব তেতিয়া কিন্তু আমাক মাতিব, আমি নিশ্চয়কৈ যাম। খুব ভাল লাগিল আপোনাৰ মন্তব্যটো পাই আৰু সঁচাকৈয়ে খুব উৎসাহিত হৈছোঁ। বাৰপূজীয়াৰ পৰা ভৱেন চন্দ্ৰ বৰদলৈদেৱে অনুষ্ঠান শুনি আছে, পুতনিৰ পৰা আমাৰ মৰমৰ পূজা শৰ্মাই অনুষ্ঠান শুনি আছে, মৰিগাঁও সুকদল সৰুবৰীৰ পৰা কুলেন্দ্ৰ বৰাদেৱে ফোন কৰি জনাইছে তেওঁ অনুষ্ঠানটি শুনি ভাল পোৱাৰ কথা। সকলোলৈকে আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ হোৱাটছএপযোগে কেইটামান মেছেজ লৈছোঁ। নমস্কাৰ, মোৰ দেউতা কুশল নাথে নিয়মীয়াকৈ আপোনালোকৰ অনুষ্ঠান শুনে, আজিৰ বিষয়ে নিজেই নিজক ভাল পোৱা। এই বিষয়টো শুনি তেখেতৰ মনত এটা প্ৰশ্ন আহিল, তেখেতে জানিব বিচাৰিছে যে বহু অভিভাৱকে নিজৰ সন্তানক সফল কৰিবলৈ চেষ্টা কৰে কিন্তু কেতিয়াবা অতি তুলনা বেছি আশা বা বকাবকিৰ ফলত সন্তানৰ আত্মবিশ্বাস কমি যায় আৰু তেওঁ নিজক ভাল পাবলৈও অসুবিধা অনুভৱ কৰে। এই ক্ষেত্ৰত অভিভাৱকে কি ধৰণৰ আচৰণ কৰিলে সন্তানৰ আত্মবিশ্বাস বাঢ়িব আৰু তেওঁ নিজক সন্মান কৰিবলৈ শিকিব? ইমান এটি গধুৰ প্ৰশ্ন আপুনি প্ৰশ্নটি আমালৈ প্ৰেৰণ কৰিছে, প্ৰশ্নটিৰ নিশ্চয় প্ৰতিগৰাকী অভিভাৱকেই অনুভৱ কৰে। প্ৰথম কথা, আচলতে পুৰণা দিন আৰু এতিয়াৰ দিন সময় লাহে লাহে সলনি হৈ গৈছে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ চিন্তাৰ চৰ্চা, কিমান তেওঁলোকে ভাবিব পৰাৰ শক্তি, সকলোবোৰ লাহে লাহে সলনি হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, অভিভাৱকসকল সন্তানৰ প্ৰথম বন্ধু হ'ব লাগিব। বন্ধু হ'লে তেতিয়া সন্তানে আপোনাৰ লগত সকলো কথাই ভাগ বতৰা কৰিব আৰু সন্তানৰ লগত যেতিয়া আপুনি ভাল বেয়া সকলো কথা আলোচনা কৰিব তেতিয়াহ'লে তেওঁলোকে জানিব যে আন এই পৃথিৱীখনত আন কোনো নাথাকিলেও অন্তত মোৰ মা দেউতা মোৰ লগত আছে। মোৰ লগত যদি কিবা এটা বেয়াও ঘটিছে বা নকৰিবলগীয়া কিবা এটা কৈছোঁ তেতিয়াহ'লে সেই কথাখিনি মই আহি মাৰ লগত বা দেউতাৰ লগত মই কথাখিনি ভাগ বতৰা কৰিম। তেতিয়া মোক মা আৰু দেউতাই বুজাই দিব যে এনেকুৱা নকৰিবা, এনেকুৱা নকৰিবা, সমাজত কি ধৰণে থাকিলে ভাল, কি কথা বেয়া, কোনটো এৰাই চলিলে ভাল, এই সকলোবোৰ কথা অভিভাৱকে গুৰুত্ব দিব লাগিব। গতিকে মই ভাবোঁ আচলতে প্ৰথম অভিভাৱকসকল বন্ধু হ'ব লাগিব। তাৰপাছত তেওঁলোকে দেখিব যে সন্তানৰ মাজত কিদৰে সলনিবিলাক নিজে নিজে হ'বলৈ আৰম্ভ কৰিছে। সন্তানে নিজক ভাল পাব, নিজৰ পঢ়া শুনাক ভাল পাব, নিজৰ মা দেউতাক ভাল পাব, নিজৰ ঘৰখনক ভাল পাব আৰু তেতিয়াই দেখিব যে লাহে লাহে পৰিৱৰ্তনবোৰ এনেকৈয়ে এখোজ দুখোজকৈ আগবাঢ়ি যাব। এই প্ৰশ্নটোৰ উত্তৰ বাৰু আমাৰ শ্ৰোতাসকলে কিদৰে দিব, আপোনালোকে বাৰু কিদৰে এই প্ৰসংগটোক আপোনালোকে ভাবিব, এই কথাবোৰ আমালৈ লিখি পঠিয়াব। আৰু কেইটামান মেছেজ লৈছোঁ। নমস্কাৰ, মই মৰিগাঁৱৰ দণ্ডুৱাৰ হালধিবাৰীৰ পৰা কৈছোঁ। মোৰ নাম গিৰেণ নাথ আৰু মোৰ ভনী নীলু দেৱী, ভাগিন ৰশ্মি দেৱী, আপোনাৰ খবৰ ভালনে? মোৰ খবৰ ভাল, ধন্যবাদ জনাইছোঁ অনুষ্ঠান শুনি থকাৰ বাবে। যিহেতু সময় কম মই আপোনালোকৰ নামসমূহ কৈছোঁ। মৃদুল নাথ ডুমডুমীয়া সত্ৰৰ পৰা আমাৰ নিয়মীয়া সত্ৰ শ্ৰোতা, তেওঁ অনুষ্ঠান শুনি আছে। মৰিগাঁৱৰ বাৰভগীয়াৰ পৰা পম্পী শৰ্মাই অনুষ্ঠান শুনি আছে আৰু বহু ফোন আহি আছে, আমি যিহেতু সময় কম। নমস্কাৰ মেম, আজিৰ বাতৰিটো ইমান ভাল পাইছোঁ যে নিজৰ প্ৰতি লক্ষ্য কৰিবলৈ শিকিছোঁ, ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো নগাঁৱৰ পৰা বহমবিলৰ পৰা কৈছোঁ, আপোনাৰ নামটো খাদিজা খাতুন, ধন্যবাদ জনাইছোঁ আপোনাৰ উত্তৰটোৰ বাবে। ইমান সুন্দৰ বিষয়টোক আপোনালোকে সুন্দৰভাৱে লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। মই নাহৰপুলি ৰেডিঅ'ৰ নামত ৰুম, ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ প্ৰস্তাৱটিৰ বাবে। গগন বৰাদেৱলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আচলতে আজিৰ দুটা বিষয় সাঙুৰি আমি কথা পাতিলোঁ, নিজক ভাল পোৱাৰ কথা আৰু লগতে প্ৰকৃতিক ভাল পোৱাৰ কথা। আমি আৰু কথা পাতি থাকিম, আপুনি ফোন কৰিব আপোনালোকে, কিন্তু যিহেতু সময় হ'ল আমি সুৰ লহৰী অনুষ্ঠানটি ইমানতে সামৰিছোঁ। কণ্টেক্ট পাছতে আপোনালোকে বাতৰি শুনিবলৈ পাব।

0: আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰে মিতালী দিৰ কণ্ঠৰ গীত কেইটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। 2017 চনৰ আইন অনুসৰি 2013 আৰু 2021 চনত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পৰ্টেলো মুকলি কৰা হৈছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি এই কথা প্ৰকাশ কৰে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্ৰী বিমল বৰাই অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্প অন্যতম বুলি প্ৰকাশ কৰে। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে 12 কোটি টকাৰ জি এছ টি ফাঁকিৰ গোচৰত আজি ঋষিকেশ কলিতা নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বৰপেটাৰ বাঘবৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই আজি 3জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু পৰৱৰ্তী 2-3টা দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ ঠাই বিশেষে গাজনি ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউণ্টিং গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আজি ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
2: এয়া আকাশবাণী নগাঁও, আগবঢ়োৱা হৈছে যুৱ ৰাগিনী অনুষ্ঠানটি।

0: আছে
1: মনিৰ গৰ্ভত লুকাই থকা শৈশৱৰ সোণালী স্মৃতিবোৰ। প্ৰিয় যুৱবন্ধু, আহকচোন অনুষ্ঠানত এইখিনিতে জুবিন গাৰ্গৰ এটি গীত উপভোগ কৰোঁ।

শেষ পৰীক্ষাৰ কাগজখন শিক্ষকৰ হাতত জমা দিয়াৰ সেই মুহূৰ্তটো যেন গাত টেউকা গুজিছে। বেগটোৰ পৰা কিতাপবোৰ উলিয়াই নিদিয়াকৈ আলমাৰিত সুমুৱাই থোৱাৰ সেই অদ্ভুত আনন্দ। গৰমৰ বন্ধ মানেই কেৱল ছুটি নহয়, ই আছিল এক অঘোষিত মুক্তিৰ নাম। চোলাৰ বুটাম খুলি স্কুলৰ কিতাপৰ বোজা মূৰৰ পৰা নমাই থৈ মুকলি আকাশৰ তলত উশাহ লোৱাৰ মাদকতাই আছিল বেলেগ। আহকচোন যুৱবন্ধু, অনুষ্ঠানত এইখিনিতে শুনো কিন সংগীত দলৰ এই গীতটি।

আপোনালোকে মন কৰিছেনে তেতিয়াৰ গৰমৰ দুপৰীয়াবোৰ কিমান গভীৰ আছিল? মা দেউতাই যেতিয়া দুপৰীয়া ভাত খাই জিৰণি লৈছিল, তেতিয়া আমাৰ দলে আৰম্ভ কৰিছিল সেই গোপন অভিযান। উত্তপ্ত বালিৰ ওপৰত খালী ভৰিৰে লৰাধা পৰা, বাগিচাত কেঁচা আমৰ সন্ধান, আৰু তাৰ পাছত পুখুৰীৰ শীতল পানীত গা ধোৱাৰ সেই আমেজ। গৰমৰ সেই প্ৰখৰতাৰ মাজতো যে কিমান যে নিৰুদ্বেগ আনন্দ লুকাই আছিল। প্ৰিয় যুৱ বন্ধু, আহকচোন অনুষ্ঠানত এইখিনিতে লতা মংগেশকাৰৰ ইতি গীত উপভোগ কৰোঁ।

সন্ধিয়া হলেই চৌদিশৰ পৰা অহা জোনাকী পৰুৱাৰ পোহৰ, বিদ্যুৎ নথকা সেই দিনবোৰত মমবাতি বা চাকিৰ পোহৰত আইতাৰ কোলাত মূৰ থৈ শুনা সাধুকথাবোৰ, ৰাক্ষস ৰাক্ষসীৰ গল্প, বুঢ়ীআইৰ সাধু, সেইবোৰ আছিল আমাৰ ইণ্টাৰনেট আৰু এণ্টাৰটেইনমেণ্ট। আজিও সেই সাধুকথাবোৰৰ অৱদান একেই আছে। আজিও আমাৰ মনৰ কোনোবা এক চুকত সেই কাহিনীবোৰৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে চৰ্চা কৰি থাকে। প্ৰিয় যুৱ বন্ধু, আহকচোন অনুষ্ঠানত এইখিনিতে শুনো এড শ্বীৰানৰ এই গীতটি।

0: on 6th Street, hearing you whisper through the phone, wait for me to come home.
1: গৰমৰ বন্ধৰ শেষৰ ফালে বতৰ সলনি হ'বলৈ ধৰে। আকাশত মেঘৰ গাজনি, বতাহত সেমেকা গোন্ধ, বুজি পাওঁ স্কুল খোলাৰ সময় হ'ল। সেই শেষৰ দিনটো কিমান যে বিষাদময়। নতুন ইউনিফৰ্ম, পৰিষ্কাৰ কিতাপৰ গোন্ধ যিমানেই আকৰ্ষণীয় নহওক কিয়, সেই মুকলি আকাশখন এৰি আকৌ চাৰিবেৰৰ মাজলৈ যোৱাৰ কথা ভাবি মনটো গধুৰ হৈ পৰিছিল। প্ৰিয় যুৱ বন্ধু, আহকচোন অনুষ্ঠানত এইখিনিতে শুনো এ আৰ ৰহমানৰ পৰিচালিত এই গীত।

আজি আমি যিমানেই ডাঙৰ নহওক কিয়, ব্যস্ততাৰ যিমান গধুৰ বুজাই আমাৰ কান্ধত নহওক কিয়, এই গৰমৰ বন্ধৰ স্মৃতিবোৰেই আমাক জীয়াই থকাৰ ৰসত দিয়ে। আপোনাৰ ভিতৰৰ সেই শিশুটি কিন্তু আজিও জীয়াই আছে, যিয়ে আজিও প্ৰখৰ গৰমত অলপ শীতল বতাহ বিচাৰে, যিয়ে আজিও সাধুকথাৰ জগতখনত হেৰাই যাবলৈ ভাল পায়। প্ৰিয় যুৱবন্ধু, সময় যিহেতু ইংগিত দিছে, আজি যুৱৰাগিনী অনুষ্ঠানৰ পৰা মই হৰ্ষিতা বৰাই বিদায় লোৱাৰ সময় আহি পৰিছে। আকৌ লগ পাম অহা বৃহস্পতিবাৰে যুৱৰাগিনীৰ অন্য এক বিষয়ৰ সৈতে। অনুষ্ঠানৰ শেষত আপোনালোকলৈ আগবঢ়াইছো থ্ৰী ইডিয়টছ বোলছবিৰ এই গীতটি। আশা কৰিছো আপোনালোকে গীতটি শুনি ভাল পাব। লগতে শুনি থাকিব আকাশবাণী নগাঁও। ধন্যবাদ।

0: শ্ৰোতাসকলে ইমানপৰে যুৱৰাগিনী অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নগাঁওবাসীৰ বাবে সুখবৰ,
1: 1991 চনতে প্ৰতিষ্ঠিত হোৱা বৰা হাৰ্ডৱেৰৰ নৱতম সংযোজন টাটা ষ্টীল আছিয়ানা।
0: ইয়াত আছে টাটা কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰড, টিনপাত, দৰ্জা, খিৰিকী ইত্যাদি ঘৰ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰীৰ লগতে কৃষি সঁজুলি, উন্নত মানদণ্ডৰ ফেন্সিং আৰু বহুতো।
1: ক'ত আছে জানেনে?
0: নগাঁৱৰ এলফিন ষ্টোন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত টাটা ষ্টীল আছিয়ানা। যোগাযোগৰ নম্বৰ 9101772513।
1: নম্বৰটি পুনৰ কৈছো, 9101772513।
0: ঘৰ সজাৰ কথা যেতিয়াই ভাবিব টাটা ষ্টীল আছিয়ানাৰ বস্তুহে ব্যৱহাৰ কৰিব। যদিহে বিচাৰিছে উন্নত মানদণ্ডৰ লোহা, তেন্তে এটাই ঠিকনা, টাটা ষ্টীল আছিয়ানা, এতিয়া 5% ৰেহাই মূল্যত। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াবলৈ লৈছোঁ অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান। এই অনুষ্ঠানতো গীতৰ মাজে মাজে যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে তেওঁলোকৰ নামসমূহ আমি ঘোষণা কৰি যাবলৈ চেষ্টা কৰিম। আমাৰ ফোন নম্বৰ 9435053214, পুনৰ কৈছোঁ 9435053214। আৰু ইতিমধ্যেই প্ৰচাৰিত হোৱা আমাৰ বিভিন্ন অনুষ্ঠানসমূহ শুনি ভাল পোৱাৰ কথা আমাক জনাইছে কপাহেৰাৰ পৰা বাবুল বৰদলৈয়ে। পুৰণি গুদামৰ পৰা বিপুল কুমাৰ মজিদ্দাৰদেৱে আমাক ফোনযোগে অনুষ্ঠান শুনি থকাৰ কথা জনাইছে। আৰু এই কথাও তেখেতে জনাইছে যে ৰেডিঅ'টো তেখেতৰ বাল্যবন্ধু, একেবাৰে সৰুৰে পৰা এতিয়ালৈকে ৰেডিঅ'টো তেওঁৰ একান্তই লগৰী। ইমান সুন্দৰ এটি কথা জানি আচলতে আমাৰো খুব ভাল লাগিল। আৰু তেওঁ যিহেতু নগাঁৱৰ পুৰণি গুদামৰ বাসিন্দা, গতিকে নিশ্চয়কৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান তেওঁ খুবেই শুনে। গতিকে আপোনালৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও ক'ৰ পৰা অনুষ্ঠান শুনি আছে আপোনাৰ নাম আৰু ঠিকনা লিখি আমালৈ পঠিয়াই দিয়ক, নতুবা ফোন কৰক। প্ৰিয় শ্ৰোতা, অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ জিতুল সোণোৱাল আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আমি আগবঢ়াম হেপা বোলছবিখনৰ গীত।

শ্রোতাসকলে অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান শুনি থকাৰ কথা আমাক জনাইছে পুৰণি গুদাম সূতাৰ ডেকা চুকৰ পৰা সোণমণি ডেকাই, লগতে মামন শইকীয়া চাপৰ মুখৰ পৰা। মোৰ মানুহজনৰ লগত বহি আপোনালোকৰ অনুষ্ঠান শুনি আছোঁ, বৰ ভাল লাগিছে। ধন্যবাদ জনাইছোঁ বাইদেউ ইমান সুন্দৰ মন্তব্যটিৰ বাবে। এই সুন্দৰ সময়খিনি আপোনালোকে যে আকাশবাণী নগাঁৱৰ সৈতে একেলগে গীতৰ মাজেৰে পাৰ কৰিছে তাৰ বাবে আপোনালোকলৈ আমি কৃতজ্ঞতা জনাইছোঁ। ৰুকচানা বেগমে অনুষ্ঠান শুনি আছে ডবকাৰ ভেলুগুৰিৰ পৰা। তেওঁ লিখি পঠিয়াইছে যে অনুষ্ঠান শুনি বৰ ভাল লাগিল, সঁচাকৈয়ে অসমীয়া গীতবোৰ খুবেই ভাল লাগে। নিশ্চয়কৈ অসমীয়া গীতবোৰ সঁচাকৈয়ে ভাল লাগে। আচলতে যিকোনো ভাষাৰ গীতেই আমাক অনন্য সোৱাদ দি থৈ যায়। প্ৰত্যেক ভাষাৰে নিজৰ নিজৰ বেলেগ বেলেগ ধৰণৰ সোৱাদ আছে, ঠিক তেনেকৈ অসমীয়া গীতৰো। আৰু আমি যিহেতু অসমীয়া, গতিকে অসমীয়া গীতৰ প্ৰতি আমাৰ এটা বেলেগ ধৰণৰ টান আছে, নহয় জানো? এইবাৰৰ গীতটি আগবঢ়াব বিচাৰিছোঁ হেপা বোলছবিখনৰ পৰাই। এই গীতটি শুনিবলৈ অনুৰোধ জনাইছিল ৰহা কটকীৰ পৰা ৰঞ্জিত কোঁৱৰে। আগবঢ়াইছোঁ তৰালী শৰ্মা আৰু জিতুল সোণোৱালৰ কণ্ঠৰ এই গীতটি।

বৰ্তমানে 58খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। অদূৰ ভৱিষ্যতে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পৰ্যায়ক্ৰমে আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ যাৱতীয় প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে। বিশেষকৈ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ বাবে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ পৰা অনলাইন পদ্ধতিৰে আবেদন আহ্বান কৰা হৈছিল। সেইমৰ্মে সংশ্লিষ্ট অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ তৰফৰ পৰা নিৰ্দিষ্ট পৰ্টেলত এই পৰ্যন্ত মুঠ 24,318খন শিক্ষানুষ্ঠানৰ পৰা আবেদন পোৱা গৈছে। ইয়াৰে 6,163খন নিম্ন প্ৰাথমিক বিদ্যালয়, 10,101খন উচ্চ প্ৰাথমিক বিদ্যালয়, 5,733খন উচ্চ মাধ্যমিক বিদ্যালয়, 1,022খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, 201খন কনিষ্ঠ মহাবিদ্যালয় আৰু 1,098খন অপ্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়। নিৰ্দিষ্ট পৰ্টেলত উপলভ্য প্ৰতিখন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ আবেদনৰ পৰীক্ষণ প্ৰক্ৰিয়া অব্যাহত আছে। সংশ্লিষ্ট আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হোৱা মাত্ৰেই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্য চৰকাৰে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে পদ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াৰ আওতাৰ পৰা যিসমূহ শিক্ষক বাদ পৰি ৰব সেইসমূহ শিক্ষকক গুৰুদক্ষিণা শীৰ্ষক অভিলাষী আঁচনিৰ অধীনত এককালীন সাহায্য হিচাপে গুৰুদক্ষিণা প্ৰদান কৰা হ'ব। গুৰুদক্ষিণা আঁচনিৰ অধীনত এই পৰ্যন্ত পদ প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰা শিক্ষকৰ 15,000খন আবেদন পোৱা গৈছে। এই আবেদনসমূহ সঠিকভাৱে নিৰীক্ষণৰ অন্তত পদ প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰা শিক্ষকসকলক গুৰুদক্ষিণা হিচাপে এককালীন সাহায্য আগবঢ়াব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা 405খন শিক্ষানুষ্ঠানৰ বাবে শীঘ্ৰে বিদ্যালয় শিক্ষা বিভাগে অধ্যক্ষ আৰু উপাধ্যক্ষৰ নতুন পদ সৃষ্টি কৰিব। উন্নীত কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষকৰ নতুন পদ সৃষ্টি নোহোৱা পৰ্যন্ত পূৰ্বৰ চৰ্ত অনুসৰিয়ে স্নাতকোত্তৰ ডিগ্ৰী থকা সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ স্নাতক শিক্ষকসকলে নিয়মীয়াভাৱে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিব। AIUDFৰ বিধায়ক মজিবুৰ ৰহমানৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই তথ্য সদৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে নতুন চাকৰি সেৱা বিধিৰ আধাৰতে অনাগত দিনত ৰাজ্যত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণ প্ৰক্ৰিয়া অব্যাহত থকা বুলিও শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বিভিন্ন জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে প্ৰধান শিক্ষক পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। অৱশ্যে ইয়াৰ পাছতো ৰাজ্যৰ যিসমূহ জিলাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে সেই জিলাসমূহৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্তমানে প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছে। শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এই সম্পৰ্কত নিৰ্দেশনা আহিব বুলি ধাৰণা কৰা হৈছে। এই প্ৰক্ৰিয়া যদি দীঘলীয়া হয় তেন্তে সংশ্লিষ্ট জিলাসমূহৰ যিবোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে কোনো গোচৰ নাই সেইসমূহ বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিব পাৰি নেকি সেয়া নিৰীক্ষণৰ বাবে বিদ্যালয় শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰী নথকাৰ বাবে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত বিদ্যালয়সমূহৰ একত্ৰীকৰণ আৰু সংলগ্নকৰণ প্ৰক্ৰিয়া অব্যাহত থকা বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী ড০ পেগুৱে কয় যে 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক থকাটো যিদৰে জৰুৰী সেইদৰে শিক্ষক অনুপাতে শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰী থকাটো সমানেই জৰুৰী। কিন্তু ৰাজ্যত এনে বহুসংখ্যক বিদ্যালয় আছে যিসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30জনতকৈও কম। ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা সংগ্ৰহ কৰা তথ্যৰ উদ্ধৃতিৰে তেওঁ লগতে কয় যে বৰ্তমানে উপলভ্য তথ্য অনুসৰি এই মুহূৰ্তত ৰাজ্যৰ 22,189খন নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30তকৈ কম। একেদৰে 30জনতকৈ কম শিক্ষাৰ্থী থকা উচ্চ প্ৰাথমিক বিদ্যালয় আছে 5,000।

15,517খন, ৰাজ্যৰ 3,215খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু 32,321খন উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30তকৈ কম। গতিকে ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়ৰ শিক্ষকক ৰাজকোষৰ পৰা দৰমহা এইধৰণে ছাত্ৰ ছাত্ৰীবিহীনভাৱে চলাই নিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্যৰ কোনবোৰ বিদ্যালয় একত্ৰীকৰণ অথবা সংলগ্নকৰণৰ প্ৰয়োজনীয়তা আছে সেয়া নিৰীক্ষণৰ বাবে বিদ্যালয় শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে। 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা সকলো বিদ্যালয় বন্ধ নহয় বুলি স্পষ্ট কৰি তেওঁ লগতে কয় যে ভৌগোলিকভাৱে যিসমূহ বিদ্যালয় থকাটো প্ৰয়োজন সেইসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাসৰ কাৰণসমূহ প্ৰথমে বিশ্লেষণ কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত সংশ্লিষ্ট বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত জনপ্ৰতিনিধিসকলৰো তেওঁ সহযোগিতা বিচাৰে। আনহাতে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতে গুৱাহাটী মহানগৰবাসীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰাৰ সম্ভাৱনা আছে বুলি বিজেপি বিধায়ক বিজয় গুপ্তাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত আজি এই তথ্য সদৰি কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে। গুৱাহাটী জল বোৰ্ডৰ জৰিয়তে গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। অসম গৌৰৱ সৰ্থেবাৰীৰ কাঁহ শিল্পৰে জড়িত শিল্পীসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ইতিমধ্যে 4 বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় বাজেট ধাৰ্য কৰাৰ বাবে বিত্ত বিভাগৰ ওচৰত বিভাগীয়ভাৱে প্ৰস্তাৱ দাখিল কৰা হৈছে। সদনত আজি এই তথ্য সদৰি কৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত অগপ বিধায়ক দীপক কুমাৰ দাসে উত্থাপন কৰা এটা বিষয়ৰ উত্তৰত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কয় যে ৰাজ্যৰ চহকী কুটিৰ শিল্পসমূহৰ ভিতৰত অন্যতম হৈছে সৰ্থেবাৰী কাঁহ শিল্প। আন্তৰ্জাতিকভাৱে সমাদৰ লাভ কৰা সৰ্থেবাৰী কাঁহ শিল্পৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে 2018-19 বিত্তীয় বৰ্ষত 1 কোটি টকা সাহায্য আগবঢ়োৱা হৈছিল। 2019-20 বিত্তীয় বৰ্ষত কাঁহ শিল্পৰে জড়িত 254গৰাকী শিল্পীৰ ঋণ পৰিশোধৰ বাবে 4,27,00,000 টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। একেদৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত 32গৰাকী শিল্পীক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে। এই শিল্পীসকলৰ ভিতৰত 26গৰাকীয়ে অত্যাধুনিক সঁজুলি লাভ কৰাৰ বিপৰীতে আন 4গৰাকী শিল্পীয়ে বেংকৰ পৰা 1,00,000 টকাকৈ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত সময়ত আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনতো কাঁহ শিল্পৰে জড়িত শিল্পীসকলক বিশেষ সুবিধা প্ৰদান কৰা হ'ব। সৰ্থেবাৰীত 60 বিঘা ভূমি সামৰি ঔদ্যোগিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ইতিমধ্যে পৰিকল্পনা যুগুত কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। সদনৰ শূন্যকালীন ঘণ্টাৰ পাছতে জাল নোটৰ সৰবৰাহকাৰীলৈও আজি সদনত আলোচনা হয়। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত আজি এই স্পৰ্শকাতৰ বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। দেশৰ অৰ্থনীতি তছনছ কৰিব পৰা জাল নোট সৰবৰাহৰ জড়িত সকলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিৰোধী দলপতিগৰাকীয়ে সদনৰ পৰা ৰাজ্য চৰকাৰক আহ্বান জনায়। পাছত জাল নোট সৰবৰাহ চক্ৰৰে জড়িত প্ৰতিজনকে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই সদনত উল্লেখ কৰে। তেওঁ কয় যে যোৱা 30 জুন আৰু 1 জুলাইত দিছপুৰ আৰক্ষী থানাত পৃথকে পৃথকে ৰুজু কৰা 2টা গোচৰত 5টা অভিযুক্তক জাল নোট সৰবৰাহৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। জাল নোট সৰবৰাহৰে জড়িত থকাৰ অভিযোগত 30 জুনত দিছপুৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ পৰা উত্তৰ প্ৰদেশৰ অনুজ গুপ্তা, মোহিত শুক্ল আৰু ঋষভ গুপ্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত ত্ৰয়ৰ পৰা আৰক্ষীয়ে 13,04,000 ভুৱা ভাৰতীয় মুদ্ৰাও জব্দ কৰে। একেদৰে যোৱা 1 জুলাইত জাল নোট সৰবৰাহেৰে জড়িত থকাৰ অভিযোগতে দিছপুৰ আৰক্ষীয়ে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাকো গ্ৰেপ্তাৰ কৰে। লগতে অভিযুক্তদ্বয়ৰ পৰা আৰক্ষীয়ে 2,56,000 ভুৱা ভাৰতীয় মুদ্ৰাও জব্দ কৰে। ধৃত অভিযুক্ত কেইজনে আন কেইবাজনো অভিযুক্তৰ নাম উল্লেখ কৰিছে। সেইমৰ্মে আৰক্ষীয়ে সংশ্লিষ্টসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। অভিযুক্ত কেইজনৰ জিম্মাৰ পৰা জাল নোটসমূহ প্ৰিণ্টাৰত ছপা কৰি প্ৰবঞ্চনা কৰিবলৈ লওঁতে কৰায়ত্ব কৰা হয়। এই ঘটনা কোনো কাৰণতে সহ্য কৰা নহয়। আইনৰ জৰিয়তে সংশ্লিষ্টসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30 লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনত আজি 9 পুৰণি 5খন বিধেয়ক উত্থাপন হয়। বিধেয়কসমূহ পৃথকে পৃথকে সদনত উত্থাপন কৰে বিভাগীয় মন্ত্ৰীসকলে। লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত আন কেইবাটাও বিষয়ৰ ওপৰত সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনৰ কাম কাজ কাইলৈ পুৱা 9:30 স্থগিত ৰখাৰ কথা ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা শুনিলে যুগুতাই আগবঢ়ালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

কাইলৈ দিনৰ 11:05 অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত বৰুৱাই 2026-27 বৰ্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া 9:25ৰ পৰা নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জুৱাইত আয়োজিত জয়ন্তীয়া সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ বেহডিয়েন খলাম উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বেহডিয়েন খলাম শব্দৰ অৰ্থ হৈছে মহামাৰী বা ৰোগ ব্যাধিক সমাজৰ পৰা খেদি পঠিওৱা। কৃষিৰ বতৰৰ সামৰণিৰ পিছত প্ৰতিবছৰে জয়ন্তীয়া সম্প্ৰদায়ৰ লোকসকলে এই ধৰ্মীয় তথা কৃষিভিত্তিক উৎসৱ পালন কৰি আহিছে। ৰোগ ব্যাধি মহামাৰী আৰু অশুভ শক্তিৰ পৰা সমাজখনক সুৰক্ষিত কৰাৰ লগতে অনাগত দিনত প্ৰচুৰ শস্য উৎপাদনৰ বাবে ভগৱানৰ আশীৰ্বাদ বিচাৰি এই উৎসৱ উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই উৎসৱৰ জৰিয়তে তেওঁলৈ আগবঢ়োৱা আন্তৰিকতাৰ বাবে সম্প্ৰদায়টোৰ লোকসকলক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয় তথা সমাজৰ শান্তি সমৃদ্ধিৰ প্ৰতীকস্বৰূপ এই ঐতিহ্যমণ্ডিত উৎসৱৰ অংশীদাৰ হবলৈ পাই তেওঁ আনন্দিত হোৱা বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জয়ন্তীয়া সম্প্ৰদায়ৰ এই সুন্দৰ পৰম্পৰাই গভীৰ আধ্যাত্মিক আৰু সামাজিক বাৰ্তা বহন কৰা বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ, কেবিনেট মন্ত্ৰী ডব্লিউ শিলা, বি এল চাংমা, এছ চহটুন আৰু এল ৰিম্বুৰ লগতে অসমৰ বিধায়ক তুলিৰাম ৰংহাং, মেঘালয়ৰ বিধায়ক মুনলাইট পাৰিয়াটৰ লগতে ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰি কৰি নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কয় যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওতাৰ বিষয় সন্দৰ্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। নগৰাঞ্চলৰ বিকাশ পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্ৰহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্ৰীভূত প্ৰতিষ্ঠান গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। অসমত দ্ৰুত নগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমানৰ নগৰীয়া কেন্দ্ৰসমূহত বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ চৌপাশৰ এলেকাসমূহত হেঁচা পৰিছে বুলি তেওঁ উল্লেখ কৰে। এই এলেকাসমূহত স্বাস্থ্যসেৱা আৰু অন্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ নাগৰিক আন্তঃগাঁথনি, প্ৰাকৃতিক সম্পদ আৰু নিয়ন্ত্ৰণৰ বিষয়ক লৈ চাপৰ সৃষ্টি হৈছে বুলি শ্ৰীৰায়ে প্ৰকাশ কৰে। ৰাজ্যত ভুৱা, নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ঔষধ নিয়ন্ত্ৰণ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে। জনতা ভৱনত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে আজি জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়সমূহত কোনোধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ভুৱা ঔষধ কেৱল আইন উলংঘনেই নহয়, ই জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ স্বৰূপ বুলি মন্ত্ৰী সিংহলে মন্তব্য কৰে। সেয়েহে ৰাজ্যজুৰি ফাৰ্মাচী, ঔষধ বিক্ৰী কেন্দ্ৰ, গুদামঘৰ আৰু ঔষধ বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত নিয়মীয়া পৰিদৰ্শন কৰাৰ লগতে সন্দেহজনক ঔষধৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক পৰীক্ষণ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিব লাগিব বুলি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ অধ্যক্ষতাত ৰাজীৱ ভৱনত আজি এখন বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ 7টা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ ফলাফল সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। জিলা পৰ্যবেক্ষকসকলে পৰ্যবেক্ষণৰ অন্তত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত এই আলোচনা কৰা হয়। এই 7টা লোকসভা সমষ্টি হৈছে তেজপুৰ, গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নগাঁও আৰু দৰং ওদালগুৰি। এই বৈঠকত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্কী, অসমৰ দায়িত্বত থকা এ আই চি চিৰ সম্পাদক মনোজ চৌহান, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাওঁ যে কাইলৈ আপোনালোকে পুৱা 6:30 শিল্পীৰ পৃথিৱীত এভুমুকি অনুষ্ঠানত থলিতে বাণীবদ্ধ কৰা এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। লগতে কাইলৈ পুৱা 10:00 সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানত ৰহাৰ পানী যোগান আঁচনিৰ কাৰ্যালয়ত বাণীবদ্ধ হোৱা এটি অনুষ্ঠান শুনিবলৈ পাব। আৰু সন্ধিয়া 5:25 আমৈ অনুষ্ঠানত শুনিবলৈ পাব নলিনবালা দেৱীৰ জীৱন ভিত্তিক কথা, কবিতা আৰু গীতৰ অনুষ্ঠান। আপোনালোকে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আজিৰ নাট্যানুষ্ঠানত নিবেদন কৰা হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত নাটক শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ সপ্তম খণ্ডটি।
3: তোৰে পকা গুটিটো যদি খাব পাৰিলোহেঁতেন, আহ কি বঢ়িয়া লাগিব। কিমান লাগে চাওঁ, 1, 2, 3, 4, 5 লাগে। চাবি এবাৰ পাঁচ পেলাম, চুজাদু মতে পাঁচ মিনিট, পাঁচ মিনিট পাঁচ কেনে পালি, ভাগ পকা গুটি, ভাগ ভাগ ভাগ, নেকেনো যা, তই কিবা বেমানি কৰিছ। কোন
4: এয়া?
3: শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট
4: সপ্তম খণ্ড রচনা ডক্টর ভবেন্দ্রনাথ শইকীয়ার।
3: কি হলো বুলু, পড়িলি? সাইকেলখন পড়িল।
5: তই পড়া নাই?
3: পড়িলো।
5: দুখ পাল নেকি?
3: নাই পোৱা, নাই পোৱা।
5: হাঁঠু ধৰি আছো কিয়?
3: এইখিনিতে খুব দিয়ে খুন্দা খালো।
5: আকৌ চাইকেল চলাবি?
3: চলাম।

0: উনি এই কেলেণ্ডাৰ ছবিখন দেখিছ? ছবিখনত যে ল'ৰা দুটা আছে,
1: ৰবি মই গাঁঠি দি লওঁ।
0: তই অনবৰতে সেই সূতাৰ লাডুটো লৈ কি কৰি থাকো? কথা পাতিবলৈ মানুহেই নাইকিয়া হ'ল, সেইটো আকৌ পেইণ্টিঙত লাগিছে।
1: এ হৈ গ'ল ৰবি ৰবি,
0: এটা চিলাই শিকিছোঁ বুজিছ, এইটো যদি ভালকৈ শিকিব পাৰোঁ মাক আৰু খাতিৰ কৰিব নালাগে। সদায় বিচনাৰ পৰা সেই ডাঙৰটো চোলাটো দেখি দেখি বেয়া লাগি গৈছে। সৰুটো পেণ্টটো দেখিছ? পেণ্টটোত কাপোৰ নাই, ফুটা কেইটাহে আছে।
1: ই এয়ানো কি, এয়াটো ভালেই। আমি কেতিয়াবা খুব ৰ'দ হলে যে বজাৰৰ পিছফাল দি শ্বৰ্টকাট কৰোঁ, কেনেকুৱা যে ল'ৰা ছোৱালীবিলাক কি যে পিন্ধে, অকণ অকণ কিছুমানে যে একো নিপিন্ধে, বুজিছ?
0: মই কি ভাবি আছিলোঁ জান?
1: কি,
0: আমিতো সদায় বিহু আৰু পূজাৰ সময়ত নতুন কাপোৰৰ কাৰণে কাজিয়া কৰোঁ।
1: নহয় মানে কাজিয়া কৰোঁ কিয়, মাহঁতেতো যি দিব দিবই, কিন্তু প্ৰথমতে এইবাৰ কোনেও নতুন কাপোৰৰ নাম নল'বি, খাবলৈকে পইচা নাই, যেনেকুৱাহে কৰে সেইকাৰণেহে কাজিয়া কৰোঁ।
0: এইবাৰ একো নকওঁ দে, একো নোকোৱাকৈ মাহঁতে কিবা দিয়ে যদি ল'ম, নিদিয়ে যদি নলওঁ। মোৰ দুটা চাৰ্ট দুটা পেণ্ট একদম নতুন হৈ আছে, তইতো এটা নতুন ফ্ৰক পিন্ধাই নাই।
1: কোনটো?
0: মায়ে যে চিলাইছিল ফুট ফুট থকা কাপোৰটো,
1: সৰু মামীয়ে যে দিছিল,
0: অঁ
1: সেইটো ৰূপালী বাইকৰ বিয়াত পিন্ধিছিলোঁ।
0: এদিনহে, সেইটো হ'ব দে, আৰু নালাগে ল'ব।
1: চাওঁচোন বাৰু।
0: অঁ তাৰমানে তোক নতুন ফ্ৰক লাগিব?
1: নহয় মানে
0: বুধবাৰ গৈছোঁ দে।
2: ঐ কি কৈছিলি, কি কৈছিলি কচোন?
0: তই আকৌ ছবি আঁকিবলৈ এই দৌৰি আহিলি কিয়?
2: ছবিখন শেষ হ'ল,

0: অকণমান শুকাবলৈ দিছো। কচোন কি কৈছিলি?
1: কৈছিলো এবাৰ আমি পূজাত এটা নতুন কাম কৰিম।
0: কি?
1: আমি মাহঁতক নতুন কাপোৰ নোখোজো।
0: হয় কিয়?
1: এনেই আৰু, সদায় একেটা কামকে কিমান কৰি থাকিবি, মাহঁত একেবাৰে আচৰিত হৈ যাব।
0: আৰে
1: ইহঁতৰ এবাৰ হ'ল কি?
0: পূজাত নতুন কাপোৰ নিপিন্ধ।
1: নিপিন্ধো?
0: বাকী চবেই যে পিন্ধিব।
1: পিন্ধি থাকক, চবেই পিন্ধিব, আমি নিপিন্ধো। এইটো কি হ'ব জান?
0: কি?
1: নতুন ষ্টাইল।
0: নহয় মানে ভুলু আৰু মই যেনিবা পূজা চাবলৈ গৈছো, সি যেনিবা নতুন চাৰ্ট পেণ্ট পিন্ধিছে, মই যেনিবা পুৰণি চাৰ্ট পেণ্ট পিন্ধিছো, তেতিয়া
1: তেতিয়া কি?
0: তেতিয়াতো ভুলুৱে মোক গ্লাছ দিব।
1: আৰে ভুলুৱে তোক গ্লাছ দিলে তয়ো তাক গ্লাছ দিবি। কবি, ছি কতা, ই নতুন কাপোৰ পিন্ধে।
2: এ মোৰ কথা কি কৈছ? মই শুনিহে আছো।
1: অ ভুলু, তুমি কোনফালেদি আহিলা?
0: তই কিয় সোমাই আহিলি?
2: চুপ! একেটা নাথাকি সদায় পেক পেক পেক পেক কৰি নাথাকিবি। যেতিয়ালৈকে দুৱাৰমুখত কলিং বেল ক্ৰিং ক্ৰিং ক্ৰিং নলগাৱ, তেতিয়ালৈকে মই ভিতৰত সোমাই আহিমেই। মই মুখেৰে চিঞৰি থাকিব নোৱাৰো।
1: বলচোন,
2: কলৈ?
1: বলচোন,
2: মই আহিছোহে এতিয়া।
1: আকৌ আহিবি, বল।
2: এই বল চা, এই যে বল বল।
3: মই দেখাই নাছিলো তহঁতে সঁচা সঁচিকৈয়ে কলিং বেল লগালি বাপু।
1: বজাচোন এবাৰ।
3: বেল নবজোৱাকৈ মোক আৰু সঁচাকৈয়ে ভিতৰলে সোমাব নিদিয়ে আৰু নি বাইদেউ।
4: নাই নাই চি, কিয় নোসোমাবা? তুমি সদায় ভিতৰলৈ সোমাই আহিবা ভুলু। ই বাপুৱে তোমাৰ লগত সদায় ধেমালিহে কৰে। ব'লা ভিতৰলৈ ব'লা।
3: ময়োতো ধেমালিহে কৰোঁ, কিন্তু তোমালোকে যে সঁচা সঁচিকৈয়ে কলিং বেল লগালা।
4: হে, এইটো তোমাৰ কাৰণে লগোৱা নাই নহয়, দেউতা বাহিৰৰ মানুহৰ কাৰণেহে লগাইছে। ব'লা ব'লা। আহা বহা।
5: অ ভুলু, তুমি তোমাৰ দুই নম্বৰ মাতটোৰে কথা কোৱা না ভুলু।
3: আজিৰ পৰা তোমালোকৰ ঘৰত কলিং বেল হ'ল, ময়ো আৰু কেতিয়াও দুই নম্বৰ মাতেৰে কথা নকওঁ।
4: এ ভাই, ভুলুৱে কেনেকুৱা কৰে! আৰু বাবু চাচোন
1: কি কৈছে সি, দুই নম্বৰ মাতেৰে কথা নকয়। ৰবি, মুনু, তাৰ ভৰি দুখন চাওঁ। শুন ভুলু, এইবাৰ যদি তই আমাৰ লগত পূজা চাবলৈ যাৱ আৰু আমি যদি নতুন কাপোৰ নিপিন্ধো, তেন্তে তই
3: হ'ব দে, মই চব শুনিছো। মনু আৰু মই কি ঠিক কৰিছো জান?
1: কি?
3: এদিন নিজৰ নিজৰ কাপোৰ নিজে নিজে পিন্ধিম। পিছদিনা তাৰ কাপোৰ মই পিন্ধিম, মোৰ কাপোৰ সি পিন্ধিব। আমাৰ বাইদেউ আৰু পেহীয়ে যেনেকুৱা কৰে তেনেকুৱা কৰিম।
1: নতুন নে পুৰণা কাপোৰ?
3: দিলে নতুন, নিদিলে পুৰণা।
0: আমি আৰু কি কৰি জানো অৰুণী?
1: কি?
0: ভুলু আৰু মই প্ৰথম দিনাই চব গোসানী চাহ আহিম আৰু ফাৰ্ষ্ট ছেকেণ্ড নম্বৰ দিম।
3: আৰু পইচা যদি বেছি হয়, তেন্তে আমাৰ এইখন পূজাত এখন খেলনাৰ দোকান দিম।
1: হেই, খেলনাৰ দোকান দিয়ে? পাণবিৰিৰ দোকান নিদিয়?
0: নহয়, ভাবিছোঁহে, দিম বুলিতো কোৱা নাই।
3: আৰু এইবাৰ ৰাতি যাত্ৰা চাওঁতে দেউতাহঁতে সোনকালে ধৰি ধৰি ঘৰলৈ লৈ আনে নহয়,
0: সেইকাৰণে ডাঙৰ মানুহৰ মাজত জুপুকা মাৰি বহি থাকিম।
3: একদম যাত্ৰা শেষ হ'লে ঘৰলৈ আহিম।
0: আৰু পূজাত যদি সৰু মামা আহে, তেন্তে মই এটা এয়াৰ গান ল'ম আৰু ভুলুৱে গুলী কিনিব।
3: এটা 10 পইচা দামৰ বেলুন বহুত দূৰত আহি থ'ম, গুলী মাৰিম। যোনে ফুটাব পাৰিব সি 5টা বেলুন পাব।
1: সৰু মামাইটোক এয়াৰ গান দিবহে হয়।
0: কিয় নিদিব? তই সৰু থাকোঁতে তোক তিনিচকীয়া চাইকেল দিয়া নাছিল?
1: মুখে দিছিল, সেইকাৰণে দিলে আকৌ মুখে দিব।
0: বাৰু
1: কিয় দিব?
0: বাৰু হৈছে।
3: আৰু এদিন কি কৰিম জান? মনু আৰু মই পুৰা এক প্লেট মাংস খাম। তই যদি পইচা দিৱ, তেন্তে তয়ো আমাৰ লগত যাব পাৰিবি। তুমিও যাবা আৰু নি বাইদেউ।
5: ই পূজাৰ দোকানত মাংস খালে মাহঁতে ইমান গালি পাৰে। মায়ে ইমান ভাল মাংস ৰান্ধে, ঘৰতে
3: ঘৰততো খায়েই থাকোঁ। দোকানৰ মাংস কি বঢ়িয়া জানা, একদম ৰঙা, একদম জ্বলা। মাংস খাই থাকিবা, পানী খাই থাকিবা, মাংস খাই থাকিবা, পানী খাই থাকিবা, কি বঢ়িয়া।
0: মই যদি পেইণ্টিং কম্পিটিশ্যনত 10 টকাৰ প্ৰাইজটো পালোহেঁতেন।
3: অ' মোৰ ছবিখন পাহৰিয়ে গৈছিলোঁ, এতিয়া কোগা আছে গ'ল। তোৰ ছবি এটা হৈ গ'ল?
0: হৈ গ'ল,
3: চা আনচোন।
0: একদম শুকাই গ'ল। এইখন চা,
1: আগতে মোক দেচোন কি পেইণ্টিং কৰিছ। চাওঁ, মই চাই লওঁ ৰবি।
3: চাওঁ
0: নাটানিবি না।

0: আকো কোন গোপাল? তো গোপালক চিনি নাপাও?
1: কোন গোপাল?
0: আরে তো ভুলো তো কাম করা গোপালক চিনি নাপাও?
1: কিয় আইছে কি?
0: সুধব কিয় আইছে?
1: নুসুধু মই।
0: আরে
1: মই সিহঁতৰ ঘৰ কাকো নামাতো।
0: বৰমা বৰতে তাকো নামাত?
1: নামাতো।
0: ই বৰ একেবাৰে যা, তোৰ তাত বোলে ভুলোৰ কিবা কিবি বস্তু আছে, সি খুজি পঠিয়াইছে, দি দে গৈ।
1: কি বস্তু?
0: এইখন কাগজে লিখি দিছে, সাধাৰণ জ্ঞানৰ কিতাপখন। সাধাৰণ জ্ঞানৰ কিতাপখন আছে, বাহিৰা বহী দুখন আছে, গল্প কিতাপ এখন আছে, ৰঙীন পেঞ্চিল এডাল আছে, লুডু এখন আছে, টুপি এটা আছে।
1: লুডুখন তাৰ নেকি? সেইখন কিন্তু আধা পইচা ময়ো দিছোঁ।
2: তেনেহ'লেতো ঠিকেই আছে, ইমান দিন লুডুখন আমাৰ ঘৰত আছে, এতিয়া সিহঁতক দি দে, খেলিলে সিহঁতৰ তাতে খেলিবিগে।
1: যাম মই সিহঁতৰ ঘৰলৈ। এইবিলাক ল, এইখন কিতাপ, এই এইখন বহি, আৰু এখন কি হ'ল? অ এইখন ল,
2: এনেকৈ দলিয়াইছো কিয়?
1: এইডাল ৰঙীন পেঞ্চিল।
2: ইচ, কিতাপখন ক'ৰবাখন ফাটি গ'ল দেখিছ নাই?
1: সেইখন আগৰে ফটা,
2: আগৰে ফটা, দলিয়াইছ কিয় তই? অ বাপু, তই গোপালক অলপ বহিবলৈ কগে যাচোন, মই কিতাপখনৰ নতুন জিল এখন লগাই দিওঁ।
0: নতুন জিল লগাবি?
2: নলগালে হ'ব নেকি? এনেকৈ দিলে ভুলৈ বেয়া নাপাব নেকি?
1: অ গোপাল, তই অলপ বহি থাক।
0: ই এবাৰ কাৰ লগত পূজা চাব অৰুণী
2: জানো?
0: কিয় মনু, এক প্লেট এক প্লেট মাংস যে, কাৰ লগত খাবি?
1: তই মনু উঠা, তোক কোনে মাৰিছে?
0: ডাঙৰ মানুহৰ মাজত জুপুকা মাৰি বহি যে শেষ নোহোৱালৈকে যাত্ৰা চাবি? কাৰ লগত চাবি? দেউতাৰ লগত।
1: মাৰি দিম
0: তোক সৰু মামা দিয়ে এয়াৰ গানটোৰে কোনে বেলুন ফুটাব?
1: একদম তোক।
0: বাপ ৰে বাপ, নিমুখত ফাইটো চোৱা,
1: আজি তোক
0: লাগিল নেকি? ইচ ৰাম, চাহ কোনখিনি লাগিল?
1: এইখিনিতে, একো শুনাই দে।
0: ঠিক আছে বাৰু, এবাৰ মই তোক পূজা দেখুৱাই দিম, চাবি। যেতিয়ালৈকে তই ভুলুক নামাত, তেতিয়ালৈকে ময়ো তোক নামাতো, আৰু তই যদি মোক মাত তেন্তে চাবি, থাপৰ তোৰ মগজে ঘি উলিয়াই দিম। অৰুণী
2: কি
0: যা, মোৰ বিচনা পাতা গাৰটো উলিয়াই দেগৈ, যা।
2: যাম ৰবি।
0: যাম ৰবি নহয়, এতিয়া যা।
2: ৰবিচোন, গোপাল ৰৈছে নহয়, মই জিলখন লগাই লওঁ।
0: ঠিক আছে, জিল লগাই থাক, মই এটা গাৰ চব দলিয়াই দিম।
2: ৰবিচোন, আই বাপু, ইচ ৰাম, তহঁতে কিয় এনেকৈ কাজিয়া কৰি থাক?
0: ল এইটো গাৰু, ক'ত শুৱে শুই থাকক, এইসোপা তাৰ কাপোৰ মোৰ তাত থ'ব নোৱাৰিব, লৈ যা।
2: আই বাপু, তাৰ পানী বটলটো নললিয়াবি, ভাঙি যাব, চা মোক দে।
0: ভাঙক, ভাঙিবলৈকে আনিছো,
2: চা দে।
0: এমাহটো মোৰ চকুত লগা হ'লে কি হ'ল এতিয়া? নাজি
2: হ'ব দে, লগাটো নাই।
1: অৰুণি, সেই সিহঁতৰ ল'ৰাটোৰ আগত কৈ পঠিয়া, তাৰ তাত মোৰ যি যি বস্তু আছে চব আজি আহি পঠিয়াই দিব।
2: কি কি বস্তু?
1: বেডমিণ্টনৰ ৰেকেট আছে, মাউছৰ গেন আছে, আৰু ৰুমাল এখন আছে।
2: ৰুমালখন তই দেখোন তাক প্ৰেজেণ্ট দিছিলি।
1: দিছিলোঁ যদি দিছিলোঁ, এতিয়াও ভতা দিবলৈ কবি। কি হোঁ, আৰু সি মোক 50 পইচা দিবলৈ আছে, সেই 50 পইচা দিবলৈ কবি।
2: সেইবোৰ ক'বলৈ মোৰ গৰজ পৰিছে।
1: নকওঁ
2: নকওঁ।
1: ঠিক আছে তেনেহ'লে, মই আপাক পঠিয়াই দিম। আপা

0: তই ধুইছিলি নেকি মনু?
1: মই ক'ব নোৱাৰো।
0: সি বোলে ক'ব নোৱাৰে।
2: ক'ব নোৱাৰিলে হ'ব নেকি? মোৰ চেণ্ডেল তিতি আছে, কিয় গ'ল?
0: কিয় তিতি আছে অ' তাৰ চেণ্ডেলযোৰ?
1: মই পাইছোঁ, ভৰি দিবলৈ লৈ গৈছো। কাৰ চেণ্ডেল মই কি জানো?
0: কাৰ চেণ্ডেল সি কি জানে?
2: কাৰোবাৰ চকু দুটা ঘুকি উলিয়াই দিলে কাৰ চেণ্ডেল চিনি পাব নেকি?
0: চকু দুটা ঘুকি উলিয়াই দিলে কাৰ চেণ্ডেল চিনি পাবি নেকি?
1: কোনে কিমানটা চকু উলিয়াই পাইছে খুদচোন।
0: তই কিমানটা চকু উলিয়াই পাইছ? হ'ব যা, কিমাননো কাজিয়া কৰি থাক, তহঁতে শুই থাকে যা।
2: হ'ব তে, তই এতিয়া কৈ দে, আজিৰ পৰা যে মোৰ বস্তু কোনে নুচুৱে।
0: নুচুবি, বুজিছ?
1: নিজৰ বস্তু নিজে ভালকৈ থলে হ'ল, য'তে ত'তে পেলাই থবলৈ মনা কৰি দে।
0: হ'ব দে, শু, মই আৰু একো ক'ব নোৱাৰোঁ। তিনিটা মানুহৰ কথা অকলে অকলে কওঁতে মোৰ মুখ বিষাই গৈছে। শু,
1: তই শু।
0: মনু, ভুলো যে আজিকালি আমাৰ ঘৰলৈ নাহে, তোৰ বেয়া নালাগে। নালাগে বেয়া? বাপুৱে যে তাক সদায় আহি পোৱাৰ লগে লগে ধমকি দিয়ে, সি যে দুই নম্বৰ মাতটোৰে কথা কয়, বেয়া নালাগে তোৰ? সি যে হাইট বুলি কয়, নালাগে বেয়া?

0: আলুনি লুনি
1: দেউতা
0: তই ফলে ইহঁতে পঢ়িছে নে নাই?
1: পঢ়িছে,
0: দুইটাই পঢ়িছে নে?
1: পঢ়িছে।
0: পঢ়াৰ পৰা উঠিলে মুখ কবি, বিহু দেখুৱাম ইহঁতক। আৰু এই ভুলুনে ফুলুফুলাটো আহে নেকি আজিকালি?
1: নাহে।
0: অঁ তহঁত যাওঁ নেকি সিহঁতৰ ঘৰলৈ?
1: মই আৰু বাবু মাজে মাজে যাওঁ।
0: কি কিয় যাওঁ? কি দৰকাৰত যাওঁ? কালিলৈকে যি গলি গলি, আজিৰ পৰা সেইখন ঘৰৰ লগত কোনেও কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নোৱাৰ, খবৰদাৰ। অঁ মাৰকো কৈ দিবি, মই এতিয়াই সিহঁতৰ ঘৰলৈ খবৰ পঠিয়াম। সিহঁতৰ ঘৰৰ ডাঙৰ সৰু মানুহ দুনু চৰাই চিৰিকটি কোনেও যেন এইখন ঘৰৰ গেটৰ ভিতৰত ভৰি নিদিয়ে। অঁ
1: অঁ দেউতা, সিহঁতে সৰু সৰুবিলাকে কাজিয়া কৰিছে, আপুনি ডাঙৰবিলাকৰ কথাও কিয় কৈছে?
2: মনে মনে থাকচোন।
0: অঁ আৰু যদি সিহঁতৰ ঘৰ কাৰোবাক দেখিম, ঠেং ভাঙি দিম, ভুলু ফুলু কাৰো মুখলৈ নাচাম, বুজিছ?
1: অঁ।

0: এতিয়া ভালকে লাগক, সিহঁত দুইটাই অকলেনো কিয় কাজিয়া কৰিব লাগিছে? হা, আজিৰ পৰা আমিও লাগি যাম, আৰু যদি কেনেবাকৈ সিহঁতৰ কাজিয়া ভাগে তেনেহলে বাৰু কি কৰা যায় ভাবি চাব লাগিব। অঁ যা, সিহঁতে মোৰ কথা শুনিছে নে নাই সোধ গৈছোন।
1: বাপু বাপু শুনচোন,
2: কি?
1: মই মনুৰ পেণ্ট এটা ধুবলৈ উলিয়াইছিলোঁ নহয়,
2: অঁ
1: পেণ্টৰ জেপত কিবা আছেনে চাওঁতে এইখন পাইছোঁ।
2: কি?
1: চিঠি ভুলুৱে মনুলৈ লিখিছে।
2: হয়, চাওঁ কি লিখিছে।
1: লিখিছে, তোমাৰ চিঠি পালোঁ, তুমি যদি আগতে মাতা তেন্তে মই মাতিম, ইতি তুমি বেয়া পোৱা ভুলো।
2: দেখিছ, এনে ভুলুৱে মনুক তই তই বুলিহে মাতে।
1: অঁ, মাতিলে তইকে মাতে আৰু নামাতে চিঠি লিখিলে তুমি বুলি মাতে চাগে।
2: ওপৰত মনুৰ নামটোতো লিখা নাই।
1: হেই, সি নমতা মানুহৰ নাম লিখিব নেকি? নাম লিখিলেইতো মতা হৈ যাব। সেইকাৰণে এয়া চা, ওপৰত মৰমৰ, তাৰপাছত তিনিটা পূৰণ চিন দি দিছে, আৰু একো নাই।
2: আৰু সি যে লিখিছে তোমাৰ চিঠি পালোঁ, তাৰমানে ই মনুৱে চাগৈ চিঠি লিখিছিল।
1: চাগে কি, আকৌ লিখিছিলে, দেউতাই যে বকিলে তাৰপিছতে চাগে সি চিঠি এখন লিখিছিল।
2: ৰবি, তাক জোকাম এতিয়া।
1: নাই ভাই, নুজোকাবি বাপু, বৰ দিগদাৰি লাগিছে। কোনোমতে এইখিনি হৈছে, তই আৰু নলগাবি ভাই।
2: ঠিক আছে বাৰু, এতিয়া একো নকৰোঁ, চিঠিখন দেচোন। এইখন পাছত এদিন সিহঁতৰ আগত চিঞৰি চিঞৰি পঢ়িব লাগিব।
1: পিছত দিম দে, এতিয়া মোৰ হাততে থাকক, তই কি কৰ ঠিক নাই। দেউতা ক'ত আছে? অ,
2: পিছফালে আছে।
1: ৰবি, মই দেউতাক কথা এটা কওঁ।
3: কি হ'লো?
1: আপোনালোক আকাশ সিহঁতৰ ককা দেউতাকৰ শ্ৰাদ্ধলৈ যাব?
3: অ, হয়তো আজিয়ে নহয় শ্ৰাদ্ধ?
1: অঁতো যাব আপোনালোক।
3: এয়া হয়তো এইখন শ্ৰাদ্ধলৈ যাবই লাগিব, বুঝিছ?
1: মাও যাব চাগে।
3: জানো, মাৰেহে জানে, মাৰে আকৌ শ্ৰাদ্ধলৈ যাবলৈ বেয়া পায় নহয়।
1: কিয়?
3: জানো, কয় বোলে কি মৰা মানুহৰ ঘৰত মিঠাই খাবলৈ যাব, বেয়া লাগে বোলে।
1: নহয়, বুজিছে দেউতা, আজি আপুনিও যাওক মাও যাওক, মই ভুলুহঁতৰ ঘৰলৈ যাম। গৈ বৰদেউতা আৰু বৰমাকো যাবলৈ ক'ম, আৰু ভুলুক আমাৰ ঘৰত থৈ যাবলৈ ক'ম।
3: সি বোলে নাহি।
1: আজি বৰদেউতাক মই ভালকে ক'ম নহয়, বৰদেউতাই ধমকি দিলে সি আহিবই চাব।
2: এনেকুৱা কেইডাল মালা বনাব লাগিব ৰুণী?
1: চাৰিডাল।
2: চাৰিডাল? এডাল বনাওঁতে দেখোন আমাৰ এদিন গ'ল, তইনো কিয় চাৰিডাল বনাবলৈ গাত লৈছিলি?
1: অ মানু, হ'ল তোৰ?
4: নাই বা, আৰু দুখন আছে,
1: সোনকাল কৰ। ই ভুলো নাহিল দেখোন বাপু।
2: জানো ৰুণী, আহিছে, কতা গেটৰ ওচৰতে থিয় হৈ আছে, চাওঁ। এ ভাই, সি বহুত পৰৰ পৰা তাতে থিয় হৈ আছে নেকি?
1: জানো,
2: মাতি আনোগৈ ব'ল, ৰবিচোন সি কি কৰে চাওঁ। এই আহিছে, আহিছে, কোমা আহিছে। এইখন কি কিবা চাই থাকিলে সি দেখিব, এইখন কি কিবা চাওঁ ব'ল।
1: সি বাৰাণ্ডাত উঠিবলৈ লাজ কৰিছে, বেয়া লাগে ভাই, মই মাতি আনোগৈ।
2: ৰবি ৰবি, আহিছে।
1: আইও, মই যাওঁ ভাই। অ ভুলু,
2: তই কিয় ক্ৰিং ক্ৰিং বজাইছ? ভিতৰলৈ সোমাই আহিব নোৱাৰ?
1: হা, আহ ভুলু, ভিতৰলৈ যাওঁ। আহা,
4: নাযাওঁ।
2: কিয়? তই বাৰাণ্ডাতে থাকিবি।
1: কিয়? কিয় নাহা ভুলু?
2: নকওঁ কিয়?
4: ভিতৰত যে সি আছে।
1: কোন
4: সি?
1: কোন সি?
4: সি যে,
2: কোন সি যে? অ,
4: সেই ল'ৰাটো যে।
1: কোন ল'ৰাটো? অ আপা,
4: নহয় তোমালোকৰ যে সৰু ভাইটো।
1: অ,
4: সেই যে মৰমৰ পূৰণ চিন, পূৰণ চিন, পূৰণ চিন, সেইটো
2: সেইখন।
1: হেই বাপু, একো নহয় ভুলু, ই অন কাৰোবাৰ কথাহে কৈছে। আহা,
4: ই নাযাওঁ,
1: মনুষৰ ফালে পিছফালেহে আছে, আমি আমাৰ কোঠালীলৈহে যাম। আহা,
4: ই সিউতালৈ আহিব,
1: আহিলে বাৰু মই তাক অনফালে চাই থাকিবলৈ ক'ম। আহা,
4: এ ব'ল অ,
1: এয়া আমি কি কৰিছোঁ জানা ভুলু? আমাৰ এইখন পূজাৰ গোসানী থোৱা ঘৰটো যে, সেইটো ঘৰ সজাবলৈ

0: এয়া কাগজৰ মালা বনাইছো, মই দুখাই দিছা।
1: এডাল দীঘল ৰছী দেখিছ, ইয়াৰ পৰা এইবোৰ সৰু সৰু ৰছী ওলমি থাকিব। এই সৰু ৰছীবোৰৰ মূৰত এইবোৰ কাগজৰ কদম ফুল দেখিছ, এইবোৰ ওলমি থাকিব। তাৰপাছত একেবাৰে মূৰত ইয়াতে আঠা লগাইছো দেখিছ, ইয়াত মিহি মিহিকৈ কটা ৰাং পতা লগাই দিব লাগিব, চিকমিক চিকমিক যে, বুজিছ?
2: মই যাওঁ
0: গুৰুণী বাইদেউ। ক'লে যাবা তুমি? বৰদেউতাই কৈ গৈছে বৰদেউতা নাহে মানে তই ইয়াতে থাকিব লাগিব, বৈ যাক। মনু লৈ নাহ, কিয়
2: নাযাওঁ?
0: নাহ,
2: নাযাওঁ।
0: ঠিক কথা, বেয়া হ'ব কিন্তু পেণ্টৰ জেপত যে। এ কিয় আহিলি এতিয়া? অঁ এইখিনিয়ে থ, তই ভুলো ফালে নাচাবি, সৰুফালে চাই থাক। বাপু এতিয়া এইডালৰ ৰাং পাতাবোৰ লগাওঁ দে।
1: ঠিক আছে। এই ভুলু, তই ৰছীডালৰ এই মূৰটো ফিটকৈ ধৰি থাক। এই ৰুণী, তই এইটো মূৰত ধৰ, মই আঠাৰ ওপৰত ৰাং পতাবোৰ লগাই যাওঁ
0: দে।
1: আৰু কৈ গৈ ধৰ, আঠাবিলাক ধৰ মাটিত লাগি গৈছে। অই বোলো পানী ধৰ।
0: এনেকে কিমান ধৰি থাকিবি অ? এটা মোৰ গজাল এটাত বান্ধি ল'ব পৰা হ'লে।
1: অঁ ঠিক কৈছ, মই সাঁতুৰি লৈ আনিব ৰ।
0: গজাল
2: গজাল ক'ত আছে মই নাজানো।
0: গজাল গজাল গজাল, অঁ ড্ৰয়িং ৰুমৰ বেৰতে গজাল কেইটামান লাগি থকা দেখিছিলোঁ। অঁ মনু তই এইটো মূৰত ধৰচোন, মই গজাল কেইটামান চাই আহোঁ। মনু আহ আকৌ। অঁ ধৰ, ভালকৈ টানি ধৰি থাকিবি, ভালকৈ টানি ধৰি থাকিবি। এই ওলমি থকা ৰছীবোৰৰ আগবোৰ মাটিত লাগিবলৈ নিদিবি। ফুলু টানি ধৰিবা দেই, শুনিহে আছিলোঁ। অঁ ভুলু, তুমি তোমাৰ দুই নম্বৰ মাতটোৰে মনু বুলি কোৱা না, কোৱা না।
1: কম ৰবা মনু, তই মাতিলে নাই?
2: মাতিলোঁ
1: আকৌ মাত, মই শুনাকৈ মাত।

0: আন্ত খ্ৰীষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ সপ্তম তথা শেষ খণ্ড শুনিলে। ৰবা, আমাৰ শ্ৰোতাসকলৰ লগত তোমালোকক পৰিচয় কৰাই দিওঁ। এইলানি নাটকৰ লেখক আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এয়া শান্ত খ্ৰীষ্ট মনু।
1: মোৰ নাম মুক্তিকাম ফুকন, নমস্কাৰ।
0: এয়া হৃষ্টপুষ্ট বাপু।
2: মোৰ নাম সত্যকাম ফুকন, নমস্কাৰ।
0: এওঁ হ'ল মহাদুষ্ট ফুলু।
3: মোৰ নাম অমিতাভ গগৈ,
2: নমস্কাৰ।
0: আৰু এওঁ হ'ল ৰুণী।
4: মোৰ নাম সংগীতা শইকীয়া, নমস্কাৰ।
0: দেউতাক আৰু মাকৰ ভূমিকাত আছিল যথাক্ৰমে নীলু চক্ৰৱৰ্তী আৰু মীৰা দাস। এইলানি নাটকৰ প্ৰযোজনাত আছিল নীলু চক্ৰৱৰ্তী।

0: ব্যক্তি বাণীবন্ধনত সহায় কৰিলে বীণা দাস মান্নাই।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ, নিউজ অন এ আই আৰ এপ আৰু www.akashbani.gov.in যোগে এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:01 যোৱাৰ লগে লগেই সামৰিবলৈ লোৱা হৈছে আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈ এই একে মিটাৰতে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। আজিৰ অনুষ্ঠান প্ৰচাৰণত প্ৰসাৰণ সহযোগী আছিল মুকুন্দ নাথ, নিয়ন্ত্ৰণ কক্ষত আছিল নিৰ্জুমচা নাৰ্জাৰী। তেন্তে ইমানতেই আজিৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই হিৰণ্য প্ৰভা দিহিঙীয়াই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।